এয়া আকাশবাণী তেজপুৰ। আজি বৃহস্পতিবাৰ 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ দ্বিতীয়টো দিন।

2026 খ্ৰীষ্টাব্দৰ 20 আগষ্ট সমূহ শ্ৰোতালৈৰ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

অলিভাৰ গোল্ডস্মিথে কৈছিল, কেতিয়াও পতন বা স্খলন নোহোৱাৰ মাজত মানুহৰ কোনো গৌৰৱ নাই। গৌৰৱ হৈছে বাৰে বাৰে পৰিও উঠি থিয় হ'ব পৰাৰ মাজত।

0: সেইবাবে আমি দেখোঁ যুগে যুগে বছৰে বছৰে দিনে দিনে মুহূৰ্তে মুহূৰ্তে পুৰণি বা প্ৰচলিত বিধি ব্যৱস্থা আৰু আইনকাৰণৰ ভেটি খুন্দি ধূলিচ্ছাত কৰি তাৰ ঠাইত নতুন বিধি ব্যৱস্থা প্ৰতিষ্ঠা কৰি তুলিবলৈকে মানুহ উত্তেজিত হৈ উঠে। সেইবাবেই কি ধৰ্মজগত, কি সমাজ জগত, কি ৰাজনৈতিক জগত, সকলোতে উত্থান পতনৰ বাতৰিবোৰ ইতিহাসত আমি ইমানকৈ পাওঁ। আজিও ৰাষ্ট্ৰীয় আৰু সামাজিক জগতত যি ভীষণ পৰিৱৰ্তনৰ সূচনা চলিছে, সেইটো পুৰণিৰ বান্ধোন এৰি নতুনকৈ আগুৱাই যোৱাৰ অদম্য স্পৃহাহে। পুৰণিটো একেবাৰে অৱহেলাৰ বস্তু নহলেও নতুনত্ব প্ৰয়াসীৰ পক্ষে সি সম্পূৰ্ণ গ্ৰহণীয় নহয়। নতুন তেজাল ফূৰ্তিৰ লগত পুৰণিৰ বুঢ়া নাৰীৰ থাকে ঠিকে খাপ খোৱা সংযোগৰ ঠাই নাই বোলা মতটোহে আজি প্ৰবল। মানুহৰ জীৱনৰ স্বাধীন বিকাশটো দুফালৰ পৰা দুটা প্ৰবল শক্তিয়ে প্ৰতিহত কৰি ৰাখিবলৈকে সদায় সচেষ্ট হৈ আছে যদিও জীৱনৰ জীৱন্ত শক্তিৰ প্ৰভাৱত তিষ্ঠিব নোৱাৰি সি সদায় পৰাজিত হৈ নতুনৰ বাবে বাট এৰি দিবই লাগিছে। জীৱনৰ মুক্ত গতিক ঠেকাই ৰাখিবলৈকে চেষ্টা কৰা এই দুটি শক্তিৰ এটা হৈছে সামাজিক শক্তি আৰু আনটো হৈছে ৰাষ্ট্ৰীয় শক্তি। জীৱনৰ মুক্ত পথ নিৰ্দেশ কৰি দিবলৈকে এই দুটা শক্তিৰ আৱশ্যকতা নাই বুলি ক'ব নোৱাৰি, কিন্তু জীৱনৰ বিচিত্ৰ বিকাশশীল সনাতন ধৰ্মটোৰ ফালে নেওচা দি পুৰণিৰ ঘূণীয়া দণ্ড হাতত লৈয়ে যেতিয়া এই দুই শক্তিয়ে মানুহ শাসন কৰিবলৈকে দিহা কৰে, তেতিয়া মানুহৰ বিকাশশীল গতিৰ পক্ষে ইয়াৰ আৱশ্যকতা নোহোৱা হয়। তেতিয়া এই দুয়োটা শক্তিয়ে মানুহৰ জীৱনী শক্তিৰ বশৱৰ্তী হৈ চলিব লগাত পৰে। নচলিলে দুয়োফালৰ সংঘৰ্ষণত বিপ্লৱ অশান্তিৰ আৰকাল মাথোন দুয়োপক্ষই সমানে ভোগ কৰিব লাগে। এই ক্ষেত্ৰত সামাজিক শক্তি আৰু ৰাষ্ট্ৰীয় শক্তি দুয়োটাৰ কোনোটো প্ৰভাৱ কম নহয়। এটাৰ সংযোগ মানুহৰ দৈনন্দিন জীৱনৰ লগত আৰু আনটো সংশ্লিষ্ট মানুহৰ ব্যৱহাৰিক জীৱনৰ সৈতে। দুয়োটাৰে প্ৰভাৱ মানুহে এৰাব নোৱাৰে, অথচ দুয়োটাৰ শাসনকেই মানুহে এৰাই আহিছে। যেতিয়া মানুহে দেখিছে যে তাৰ নতুন জীৱনৰ বৰেণ্য আশা আকাংক্ষাৰ পক্ষে এই পুৰণিৰ শাসন উপযোগী নহয়, এই পুৰণিৰ আক্ৰোশ এৰাই মুক্ত হৈ ওলাবৰ নিমিত্তে মানুহৰ জীৱনত এটা বিশেষ মুহূৰ্ত প্ৰতিফলিত হয়। যেতিয়া মানুহে নিজে গম পায় মানুহ এটা অৱহেলাৰ বস্তু নহয়, মানুহৰ এটা আত্মসম্ভ্ৰম আছে, মানুহৰ মনুষ্যত্ব বোলা এটা সত্তা আছে যিটো সি আপোন বুলি গ্ৰহণ কৰিব নোৱাৰা তাৰ জীৱনৰ মুক্ত গতিৰ লগত খাপ খুৱাই ল'ব নোৱাৰা শাসনৰ তলত পৰি অপমানিত হ'বলৈ ধৰিছে, তেতিয়া মানুহে পুৰণিৰ প্ৰভাৱ জাৰি জোকাৰি পেলাই নতুনক আলিংগন কৰিবলৈ আগবাঢ়ি যায়। মুকলিৰ আহ্বানত মতলীয়া হোৱা মানৱ জীৱনৰ এই মুক্ত গতি ঠেকাই ৰাখিবৰ শাসনবিধি কোনো পাৰ্থিৱ শক্তিৰেই নাই।
1: আজিৰ মুকুতামালাৰ কথাখিনি অম্বিকাগিৰি ৰায়চৌধুৰীৰ ৰচনাৰ পৰা লোৱা হ'ল।
2: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে নৃপেন চন্দ্ৰ দাস আৰু সংগীবৃন্দৰ কণ্ঠৰ টোকাৰী গীত। সহযোগী শিল্পীসকল হৈছে হেমন্ত চৌধুৰী, মৃদুল চৌধুৰী, লক্ষ্মণ ৰাজবংশী, ভূপেন চন্দ্ৰ বৰ্মন, বিজয় বৰ্মন, জয়কান্ত কলিতা আৰু বিপিন সন্দিকৈ।

শ্রোতাসকলে টোকাৰী গীত শুনিছে নৃপেন চন্দ্ৰ দাস আৰু সংগীতসকলৰ কণ্ঠত।

শ্রোতাসকলে হিন্দী ছবির ভজনৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত এবাৰ শুনোৱা হওক আশা ভোসলেৰ কণ্ঠত অব কিয়া হোগা ছবিখনৰ ইতি ভজন।

अब क्या होगा ছবিখনত হে আছিল আশা ভোসলে হিন্দী ছবির ভজনৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

আজি নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত জলবায়ু পৰিৱৰ্তন আৰু অসমৰ শেহতীয়া পৰিস্থিতি এই সন্দৰ্ভত এটি আলোচনাত ভাগ ল'ব ডক্টৰ শশাংক শেখৰ বৰকটকী আৰু অধ্যাপক সম্ৰাট বৰাই। অনুষ্ঠানটিৰ আগ ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 9:30 ডক্টৰ অনলাইন অনুষ্ঠানৰ অতিথি জ্যেষ্ঠ শল্য চিকিৎসক ডক্টৰ পংকজ ভাগৱতী। অনুষ্ঠানটিৰ আগ ধৰিব সীমান্ত বাৰ্মাই। 6:10 কৃষকবাণী অনুষ্ঠানৰ আলোচনাৰ বিষয় গ্ৰীষ্মকালীন কাঠফুলা খেতিৰ সবিশেষ। অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব জুৰি তালুকদাৰ আৰু ডক্টৰ পিংকী বৰ্মন। আলোচনাটিৰ আগ ধৰিব ভাস্কৰজ্যোতি আচাৰ্যই। লগতে থাকিব পাচলি আৰু শস্যৰ বজাৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা। আগবঢ়াব শিখামণি দত্তই। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। 5:25 হিন্দী কথিকাৰ অনুষ্ঠানত দীপিকা ধৰৰ কথিকা নাৰ্টিয়াং মন্দিৰ।

দিনৰ 12:30 বজাৰ আইদেউৰ বুলনিত বৃহত্তৰ মহানগৰী শিল্পী সমাজৰ দ্বাৰা পৰিৱেশিত বিচিত্ৰানুষ্ঠান। অনুষ্ঠানটিৰ আগ ধৰিব ৰুণামণি বৰাই। পুৱা 6:55 জ্ঞান বিজ্ঞান আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই। পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি। 7:15 আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত লক্ষ্যধৰ চৌধুৰীৰ বিষয়ে যুগুতোৱা এটি অনুষ্ঠান, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 8:30 গীতিমালিকাৰ শিল্পীসকল হ'ল হাসিনা হাজৰিকা, বিজয় মহন্ত, ৰীতা বৰুৱা, পংকজ বৰদলৈ আৰু গীতাঞ্জলি গায়ন।

পুৱা 9:15 জিলাৰ ৰেহৰূপ, 10:00 মাটিৰ গান, 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ, 11:05 পৰাগমালা লাইভ, 11:30 আমাৰ যুৱবাণীৰ পৰাত হিপি ফুৰে অনুষ্ঠানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত বিচিত্ৰানুষ্ঠান। অনুষ্ঠানটিৰ আগ ধৰিব কস্তুৰীমা দাস আৰু পম্পী মালাকাৰে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, 12:15 হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান, 1:10 আৰু নিশা 7:45 আধুনিক গীতৰ অনুষ্ঠানৰ শিল্পী নিপু শৰ্মা, 1:20 মদন চন্দ্ৰ দাস আৰু সংগীবৃন্দৰ কণ্ঠৰ ওজাপালি, 1:35 বাদ্য সংগীতৰ অনুষ্ঠান।

বিয়লি 5:45 শিক্ষকৰ অনুষ্ঠানত শ্ৰৱণ আৰু কথনৰ কৌশল আয়ত্তত শিক্ষকৰ ভূমিকা এই শীৰ্ষক এটি কথিকা যুগুতাই আগবঢ়াব নীল শৰ্মাই। সন্ধিয়া 6:40 আৰু 7:05 ক্ৰমে মীৰা দাস আৰু অম্বিকাগিৰি ৰায়চৌধুৰী ৰচিত বৃন্দগান। 7:20 সংস্কৃত কথিকাৰ অনুষ্ঠানত কামেশ্বৰ শুক্লাৰ কথিকা সংস্কৃতা সাহিত্যে বৰ্ষা বৰ্ণনম। নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিত্ৰগীত, নিশা 7:30 পূবালীৰ সুৰত জিতেন ৰংপীৰ কণ্ঠৰ কাৰ্বি গীত, দিনৰ 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান আৰু 4:30 বড়ো অনুষ্ঠান। আমাৰ অনুষ্ঠান পৰিস্থিতিও ইমানেই।

আজি সন্ধিয়া 7:20 পৰা প্ৰচাৰ কৰিবলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি কণ্ঠশিল্পী অভিনেত্ৰী বৰষা বৰা আৰু অভিনেতা নিশিৰঞ্জন কে মল্লিকা, আগ ধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব আজি সন্ধিয়া 7:20 হেল্ল' যুৱবাণী।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতে মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
2: সুষম আহাৰ। মানুহ সুস্থ, সজীৱ আৰু স্বাস্থ্যৱান হৈ থাকিবৰ বাবে প্ৰটিন, কাৰ্বহাইড্ৰেট, চৰ্বি, মণিক, ভিটামিন আৰু শক্তি সঠিক পৰিমাণত যি খাদ্যত থাকে তাকে সুষম আহাৰ বা বেলেন্স ফুড বুলি কোৱা হয়। শৰীৰৰ এনে চাহিদাৰ উপৰিও সুষম আহাৰে কম সময়ৰ বাবে থকা অনাহাৰৰ বেলিকাও অতিৰিক্ত পুষ্টিৰ যোগান ধৰিব পাৰিব লাগে। প্ৰটিন শব্দটোৰ অৰ্থ হ'ল প্ৰথম প্ৰয়োজনীয় বস্তু। দৰাচলতে আমাৰ পৰিপুষ্টিৰ বাবে প্ৰটিনৰ প্ৰয়োজনীয়তাই সবাতোকৈ বেছি। ৰাসায়নিকভাৱে প্ৰটিন হ'ল নাইট্ৰজেনযুক্ত কিছুমান জটিল যৌগ। ৰাসায়নিকভাৱে কাৰ্বহাইড্ৰেট আৰু চৰ্বিৰ লগত প্ৰটিনৰ পাৰ্থক্য এয়ে যে কাৰ্বহাইড্ৰেট আৰু চৰ্বিৰ নাইট্ৰজেন নাথাকে, আনহাতে প্ৰটিনত প্ৰায় 16% নাইট্ৰজেন থাকে। নাইট্ৰজেনৰ বাহিৰেও প্ৰটিনত কাৰ্বন, হাইড্ৰজেন, অক্সিজেন আৰু ছালফাৰ বিভিন্ন অনুপাতত থাকে। তদুপৰি কিছুমান প্ৰটিনত ফছফৰাছ আৰু কিছুমানত লৌহ পদাৰ্থ থাকে। শৰীৰৰ সকলো কলাতে প্ৰটিন থাকে। ইয়াৰ কামবোৰ শৰীৰ গঠন কৰা, দেহৰ কলা সুৰক্ষিত কৰি ৰখা আৰু পুনঃনিৰ্মাণ কৰা, প্লাজমা প্ৰটিন, হিমগ্ল'বিন, হৰম'ন, উৎসেচক আৰু প্ৰতিৰক্ষী কণা বা এণ্টিবডি তৈয়াৰ কৰা। প্ৰটিনৰ অভাৱত শ্বেত ৰক্তকণিকাবোৰে প্ৰতিৰক্ষীৰ ভূমিকা পালন কৰিব নোৱাৰে। কাৰ্বহাইড্ৰেট আৰু চৰ্বিৰ দৰে প্ৰটিনে শক্তিৰ যোগান ধৰিবও পাৰে। প্ৰতি গ্ৰাম প্ৰটিনৰ পৰা 4 কিলো কেলৰি উৎপন্ন হয়। কিন্তু এই কামত প্ৰটিন খৰচ হোৱা মানে প্ৰটিনৰ অপচয় হোৱা। প্ৰটিনৰ উৎসসমূহ হৈছে কণী, মাছ, মাংস, গাখীৰ আৰু গাখীৰৰ পৰা উৎপন্ন হোৱা বিভিন্ন দ্ৰব্য, বুট, মগু, মাহ, মটৰ, ৰাজমা, বাদাম, বীন, চাউল, ঘেঁহু, মাকৈ, কাঠফুলা, চয়াবিন ইত্যাদি। আমাৰ সুষম আহাৰৰ চৰ্বি আৰু তেল এটা গুৰুত্বপূৰ্ণ পুষ্টি উপাদান। ৰাসায়নিকভাৱে চৰ্বি হ'ল এবিধ সৰল লিপিড। ফেটি এচিডৰ এষ্টাৰ আৰু গ্লিচাৰল লগ হৈ চৰ্বি গঠিত হয়। গতিকে চৰ্বিৰ মূল উপাদান ফেটি এচিড যদিও ইয়াত কাৰ্বন, হাইড্ৰজেন আৰু অক্সিজেন থাকে। এইখিনিতে কৈ থ'ব পাৰি যে চৰ্বি কলেষ্টৰল, ফছফলিপিড, গ্লাইকোলিপিড, লাইপ'প্ৰটিন, ট্ৰাইগ্লিচাৰল আদি একে বস্তু নহয়। চৰ্বি হ'ল আমাৰ শৰীৰত জমা হৈ থকা শক্তিৰ ভঁৰাল। প্ৰতি গ্ৰাম চৰ্বিৰ পৰা 9 কিলো কেলৰি শক্তি উৎপন্ন হয়। ADE আৰু ভিটামিন কে দ্ৰৱীভূত কৰিবৰ কাৰণে চৰ্বিৰ প্ৰয়োজন হয়। দেহৰ অভ্যন্তৰণত থকা অংগ যেনে হৃৎপিণ্ড, বৃক্ক, অন্ত্ৰ আদি স্বস্থানত ধৰি ৰাখিবৰ বাবে চৰ্বিৰ প্ৰয়োজন হয়। ছালৰ তলত থকা চৰ্বিয়ে শীতৰ প্ৰকোপৰ পৰা ৰক্ষা কৰে। চৰ্বিৰ উপৰিও ফছফলিপিড, গ্লাইকোলিপিড আদি জটিল লিপিডে মগজু, স্নায়ুতন্ত্ৰ, মাইটোক্ৰণ্ডিয়া আদিত বিশেষ ভূমিকা পালন কৰে। খাদ্যত

চৰ্বিৰ উপস্থিতিয়ে আমাৰ খাদ্য সুস্বাদু কৰি তোলে। মাংস, ঘিউ, জন্তুৰ মঙহ, কণীৰ কুহুম, মাছৰ তেল, ইয়াৰোপৰি সৰিয়হ, নাৰিকল, বাদাম, তিল আদিৰ তেল বা ছানফ্লাৱাৰ তেল আদিত আমি চৰ্বি লাভ কৰোঁ। আমাৰ সুষম আহাৰত থাকিবলগীয়া আন এবিধ উপাদান হৈছে কাৰ্বহাইড্ৰেট। ৰাসায়নিকভাৱে কাৰ্বহাইড্ৰেট কাৰ্বন, হাইড্ৰজেন আৰু অক্সিজেনৰ দ্বাৰা গঠিত। ই হ'ল শক্তিৰ মূল উৎস। প্ৰতি গ্ৰাম কাৰ্বহাইড্ৰেটৰ পৰা 4 কিলো কেলৰি শক্তি উৎপন্ন হয়। সুষম আহাৰত কাৰ্বহাইড্ৰেটৰ পৰিমাণ এনে হ'ব লাগে যাতে মুঠ প্ৰাপ্ত শক্তিৰ 50-70% ইয়াৰ পৰা আহে। কাৰ্বহাইড্ৰেটৰ মূল উৎস মুঠতে 3বিধ, ষ্টাৰ্ছ, চেনি আৰু চেলুলোজ। ষ্টাৰ্ছ আমি পাওঁ চাউল, ঘেঁহু, মাকৈ আৰু পাচলিৰ কান্দৰ পৰা। এইবোৰ হ'ল আমাৰ আহাৰৰ কাৰ্বহাইড্ৰেটৰ মূল উৎস। আনহাতে আঁহ আৰু চেলুলোজৰ পৰা আমি কাৰ্বহাইড্ৰেট লাভ কৰোঁ। আঁহ বা চেলুলোজবিলাক হৈছে শস্য, ফল মূল আৰু পাচলিত থকা আঁহজাতীয় আৱৰণ। মণিক হৈছে আমাৰ সুষম আহাৰৰ আন এবিধ অতি প্ৰয়োজনীয় উপাদান। আমাৰ শৰীৰত 24বিধমান মণিক বা খনিজ পদাৰ্থ থাকে। ইহঁত বিভিন্ন পৰিমাণত থাকে। শৰীৰত ইহঁতৰ কাম হৈছে হাড় আৰু দাঁত গঠন কৰা, দেহৰ পানীভাগৰ অশ্ৰৱণ চাপ বা অস্মটিক প্ৰেছাৰ ৰক্ষা কৰা আৰু দ্ৰব্যভেদে বিশেষ বিশেষ কাৰ্য সমাপন কৰা, যেনে লৌহ পদাৰ্থই হিমগ্ল'বিন উৎপন্ন কৰা, আয়োডিনে থাইৰয়ড হৰম'ন উৎপাদনত সহায় কৰা ইত্যাদি।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিউজ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35। ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিই, বিটেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31। ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। নিয়োগ বাতৰি।

বৰষুণৰ প্ৰতিটো টোপাল সঞ্চয় কৰক, আমাৰ ভৱিষ্যত সুৰক্ষিত কৰক। আপোনাৰ ওচৰৰ পুখুৰী, খাল আদিৰ গেদ আৰু জাবৰ পৰিষ্কাৰ কৰিবলৈ বৰষুণৰ পানী সৰ্বাধিক পৰিমাণে সঞ্চয় কৰাৰ ব্যৱস্থা কৰক। অব্যৱহৃত কুঁৱা, জলাশয় আদি পৰিষ্কাৰ কৰি পুনৰ ব্যৱহাৰযোগ্য কৰি তোলক।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। ভাৰত আৰু ছিংগাপুৰৰ মন্ত্ৰী পৰ্যায়ৰ চতুৰ্দশবাৰ্ষিক ঘূৰণীয়া মেচমেল আজি ছিংগাপুৰত অনুষ্ঠিত হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আজি নতুন দিল্লীত জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্বিনজিৰো কইজিমিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। চীনে অৰুণাচল প্ৰদেশৰ 60 কিলোমিটাৰ ভিতৰলৈ প্ৰৱেশ কৰিছে বুলি কৰা দাবী কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে হোৱা বুলি প্ৰকাশ কৰিছে। বাংলাদেশত আজি ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু আমষ্টেলভিনৰ ৱেগানাৰ ষ্টেডিয়ামত FIH বিশ্বকাপ হকীৰ পুল ডিৰ ফাইনেলত আজি ভাৰতীয় মহিলা দল ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰত আৰু ছিংগাপুৰৰ মন্ত্ৰী পৰ্যায়ৰ চতুৰ্থবাৰ্ষিক ঘূৰণীয়া মেজমেল আজি ছিংগাপুৰত অনুষ্ঠিত হ'ব। এই বৈঠকত অংশ লোৱাৰ বাবে ভাৰতৰ পৰা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল আৰু বাণিজ্য, উদ্যোগ, বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী জিতিন প্ৰসাদ দেশখনত উপস্থিত হৈছে। এই মেজমেল বিভিন্ন ন ন ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে পৰিগণিত হৈছে। 2022 চনৰ ছেপ্টেম্বৰত নতুন দিল্লীত প্ৰথমবাৰৰ বাবে দুয়োখন দেশৰ মাজত ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল। 2024 চনৰ আগষ্টত ছিংগাপুৰত আৰু 2025 চনত নতুন দিল্লীত এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। যোৱা 3টা সংস্কৰণত এই মেজমেলত দুয়োখন দেশৰ আন্তঃগাঁথনি, যোগাযোগ, স্বাস্থ্য আৰু ঔষধ, বহনক্ষম উন্নয়ন, দক্ষতা বিকাশ আদি বিষয়ত কৌশলগত অংশীদাৰিত্বৰ বিষয়ে আলোচনা কৰা হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা মতে এই চতুৰ্থবাৰ্ষিক মেজমেলত ইতিমধ্যে আলোচনা হোৱা বিষয়বোৰত লাভ কৰা সফলতা আৰু অন্যান্য দিশৰ ওপৰত পৰ্যালোচনা কৰা হ'ব। এই পদক্ষেপে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে এই মেজমেলৰ সমান্তৰালভাৱে চতুৰ্থ সংখ্যক ভাৰত ছিংগাপুৰ বাণিজ্যিক ঘূৰণীয়া মেজমেলো অনুষ্ঠিত হ'ব, য'ত দুয়োখন দেশৰ শীৰ্ষ পৰ্যায়ৰ বাণিজ্যিক নেতাসকলে অংশগ্ৰহণ কৰিব। কালি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ জয়শংকৰে ছিংগাপুৰৰ বিদেশ মন্ত্ৰী ভিভিয়ান বালাকৃষ্ণনক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সৰ্বাত্মক কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ সন্দৰ্ভত আলোচনাত মিলিত হয়। ডঃ জয়শংকৰে শ্ৰীবালাকৃষ্ণনৰ সৈতে ছিংগাপুৰৰ ভাৰতীয় উচ্চায়ুক্ত কাৰ্যালয়ত চৌহদত দূতাবাস সম্পৰ্কীয় কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। এই কাৰ্যালয়ে ভাৰত ছিংগাপুৰৰ কৌশলগত অংশীদাৰিত্বৰ নতুন দিশ উন্মোচন কৰাৰ লগতে ছিংগাপুৰত থকা ভাৰতীয় লোকসকলক বিভিন্ন সেৱা প্ৰদানৰ ব্যৱস্থা শক্তিশালী কৰি তুলিব বুলি মন্ত্ৰী ডঃ জয়শংকৰে আশা প্ৰকাশ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আজি নতুন দিল্লীত জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্বিনজিৰো কইজুমিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। এই বৈঠক দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষাজনিত সম্পৰ্ক শক্তিশালী কৰাৰ লগতে কৌশলগত আস্থা তথা সহযোগিতা বৃদ্ধি কৰিব আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সুস্থিৰতা আৰু সুৰক্ষা অক্ষুণ্ণ ৰখাৰ পোষকতা কৰিব বুলি আশা কৰা হৈছে। দুয়োগৰাকী নেতাই মেক ইন ইণ্ডিয়া পৰিকাঠামোৰ অধীনত প্ৰতিৰক্ষা সম্পৰ্কীয় সঁজুলি আৰু প্ৰযুক্তিৰ আদান প্ৰদান ব্যৱস্থা শক্তিশালী কৰাৰ লগতে সামুদ্ৰিক সহযোগিতা বৃদ্ধিৰ বিষয়ত মত বিনিময় কৰিব। প্ৰথমবাৰৰ বাবে ভাৰতত উপস্থিত হৈ ছিনজিৰো কইজুমিয়ে কালি মুম্বাইৰ ৱেষ্টাৰ্ণ নেভেল কামাণ্ড পৰিদৰ্শন কৰে। তেওঁ নৌসেনা বাহিনীৰ মুৰববী এডমিৰেল কৃষ্ণা স্বামীনাথন আৰু ফ্লেগ অফিচাৰ কামাণ্ডিং ইন চীফ ৱেষ্টাৰ্ণ নেভেল কামাণ্ড ভাইচ এডমিৰেল সঞ্জয় বাচ্চায়নক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মন্ত্ৰীগৰাকীক ভাৰতীয় নৌসেনাৰ দায়িত্ব আৰু পৰিচালনাৰ সামৰ্থ সন্দৰ্ভত অৱগত কৰা হয়। উল্লেখযোগ্য যে ভাৰত আৰু জাপানে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে

0: উভতীয়া মুকলি আৰু স্থিতিস্থাপক লক্ষ্য তথা উদ্দেশ্য বিনিময়েৰে কাম কৰিছে। জাপানৰ বিদেশ মন্ত্ৰীগৰাকী দুদিনীয়া ভাৰত ভ্ৰমণ দেশ দুখনৰ মাজত দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা আৰু অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে চীনে অৰুণাচল প্ৰদেশৰ 60 কিলোমিটাৰ ভিতৰলৈ প্ৰৱেশ কৰিছে বুলি কৰা দাবী ভুৱা বুলি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰিজিজুৱে কয় যে বাংলাদেশৰ পৰা প্ৰচাৰিত আলোকচিত্ৰ আৰু ভিডিঅ'ৰ সহায়ত অৰুণাচল প্ৰদেশত চীনৰ প্ৰৱেশৰ ভুৱা চিত্ৰণ কৰা হৈছে। তেওঁ কয় যে এনে মিছা বাতৰিয়ে সীমান্ত অঞ্চলত পহৰা দিয়া সৈনিকসকলৰ মনোবল হ্ৰাস কৰাৰ লগতে বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে।
1: चाइना जो है 60 किलोमीटर अंदर घुस गया तो ऐसा बात नहीं करना चाहिए। चाइना और इंडिया के बीच में अरुणाचल प्रदेश में बहुत लंबा सीमा है और जिस सीमा को रेखांकित नहीं किया गया है, सीमा का वहाँ कोई बॉर्डर पिलर्स नहीं है तो जमीन पर बॉर्डर को डिफाइन नहीं किया गया है, वो अभी का इशू नहीं है। शुरू से जब तिब्बत अलग राष्ट्र था तब भी तिब्बत और भारत के बीच में जो सीमा है उसका भी डिलिमिटेशन नहीं हुआ। बॉर्डर में प्रॉब्लम है, हमारे अरुणाचल के गांव के कुछ लोग बॉर्डर प्रॉब्लम को लेकर के जो चिंता जाहिर किया है वो सही है, क्योंकि वहाँ बॉर्डर डिलिमिटेशन नहीं हुआ। जो टफ टेरेन है, हाई एल्टीट्यूड है, वहाँ गांव नहीं होते हैं। गांव तो नीचे वैली में गांव होते हैं, ऊपर में तो हमारे अरुणाचल के लोग पारंपरिक पहले कभी ग्रेजिंग के लिए या हंटिंग के लिए जाते थे या ट्रेडिंग के लिए अप डाउन करते थे, तो वहाँ कोई खेती बाड़ी भी खास नहीं होते हाई एल्टीट्यूड में, वो तो नीचे नीचे होता है। तो बॉर्डर जो है डिमार्केशन नहीं होने की वजह से चाइना और इंडिया के बीच में टेंशन होते रहता है।
0: গৃহমন্ত্ৰী অমিত শ্বাহে আজি তামিলনাডুৰ মহাবালিপুৰমত দক্ষিণ মাণ্ডলিক পৰিষদৰ বৈঠকত সভাপতিত্ব কৰিব। অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, কেৰালা, তামিলনাডু আৰু তেলেংগানাৰ লগতে কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰী, আন্দামান নিকোবৰ আৰু লাক্ষাদ্বীপক লৈ পৰিষদ গঠিত হৈছে। বৈঠকত দক্ষিণ অঞ্চলৰ সদস্য ৰাষ্ট্ৰ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ উপ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, প্ৰশাসকসকলৰ লগতে প্ৰতিখন ৰাজ্যৰ দুগৰাকীকৈ জ্যেষ্ঠ মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব। গৃহ মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে মাণ্ডলিক পৰিষদৰ বাবে মুখ্য সচিব পৰ্যায়ৰ এখন স্থায়ী সমিতি আছে। ৰাজ্যসমূহে প্ৰস্তাৱ দিয়া বিষয়সমূহ এই সমিতিৰ আগত উত্থাপন কৰা হ'ব আৰু পাছত মাণ্ডলিক পৰিষদৰ বৈঠকত আলোচনাৰ বাবে গ্ৰহণ কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদৰ ভিত্তিত টীম ভাৰতৰ দৃষ্টিভংগী গ্ৰহণ কৰিছে আৰু এই পৰিষদৰ বৈঠকে এই ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব। বাংলাদেশত আজি ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ'ব। সাংসদসকলে শাসনাধিষ্ঠিত বিএনপিৰ প্ৰভাৱশীল নেতা মিৰ্জা ফখৰুল ইছলাম আলমগীৰ আৰু 11টা বিৰোধী দলৰ সমৰ্থিত প্ৰাৰ্থী কৰ্ণেল আলী আহমেদৰ যিকোনো এজনক প্ৰাৰ্থী নিৰ্বাচন কৰিব। দেশখনত 35 বছৰৰ মূৰত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। আজি বিয়লি 2 বজাৰ পৰা 5 বজালৈ বাংলাদেশৰ জাতীয় সংসদত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। 78 বছৰীয়া আলমগীৰ শাসনাধিষ্ঠিত বাংলাদেশ নেচনেলিষ্ট পাৰ্টীৰ প্ৰাৰ্থী হোৱাৰ বিপৰীতে কৰ্ণেল আলী আহমেদ জামাতি ইছলামী নেতৃত্বাধীন 11টা মিত্ৰ দলৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে। প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙে দুদিনীয়া আৰ্মেনিয়া ভ্ৰমণৰ সামৰণি মাৰিছে। এই ভ্ৰমণকালত শ্ৰীসিঙে আৰ্মেনিয়াৰ উপ প্ৰতিৰক্ষা মন্ত্ৰী কাৰেন ব্ৰিটিয়ান, প্ৰথম উপ প্ৰতিৰক্ষা মন্ত্ৰী আৰু সশস্ত্ৰ বাহিনীৰ মুৰববী এডৱাৰ্ড আছ্ৰিয়ানৰ সৈতে বৈঠকত মিলিত হয়। প্ৰতিৰক্ষা মন্ত্ৰালয়ে সূত্ৰই প্ৰকাশ কৰা মতে এই আলোচনাকালত প্ৰতিৰক্ষা তথা সামৰিক কাৰিকৰী সহযোগিতা আৰু সামৰ্থ বৰ্ধন, প্ৰশিক্ষণ, প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন আদি বিষয়সমূহক স্থান দিয়া হয়। তদুপৰি ভাৰত আৰু আৰ্মেনিয়াৰ সশস্ত্ৰ বাহিনীসমূহৰ যৌথ প্ৰতিষ্ঠানিক আলোচনা চৰ্তাৱলীৰ সন্দৰ্ভতো দুয়োপক্ষই মত বিনিময় কৰে। ভ্ৰমণকালত প্ৰতিৰক্ষা সচিবগৰাকীয়ে আৰ্মেনিয়াৰ অত্যাধুনিক প্ৰযুক্তি বিভাগৰ মন্ত্ৰী ডেভিড ট্ৰেডভছিয়ানক সাক্ষাৎ কৰি প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সন্দৰ্ভত মত বিনিময় কৰে। এই সাক্ষাৎকালত দুয়ো দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মাজত সহযোগিতা বৃদ্ধি আৰু যুটীয়া কাৰ্যকলাপৰ বাবে বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়। শিক্ষা মন্ত্ৰালয়ে জনাইছে যে যুৱ সংগমৰ 7ম পৰ্যায়ৰ বাবে অনলাইন পঞ্জীয়নৰ অন্তিম দিন এই মাহৰ 31 তাৰিখলৈ বৃদ্ধি কৰা হৈছে। মন্ত্ৰালয়ে কয় যে পঞ্জীয়নৰ সময়সীমা বৃদ্ধি কৰাৰ ফলত সমগ্ৰ দেশৰ পৰা অহা যোগ্য যুৱক যুৱতীসকলে এই অনন্য যুৱ বিনিময় কাৰ্যসূচীত অংশগ্ৰহণৰ অতিৰিক্ত সুযোগ লাভ কৰিব। ইয়াৰ পূৰ্বে যুৱ সংগমৰ 7ম পৰ্যায়ত অংশগ্ৰহণৰ বাবে পঞ্জীয়নৰ অন্তিম দিন 18 আগষ্ট ধাৰ্য কৰা হৈছিল। যুৱ সংগমৰ 7ম পৰ্যায়ৰ বাবে IIT, IIN, কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু NIT-কে ধৰি 20খন উচ্চ শিক্ষা প্ৰতিষ্ঠানক বিনিময় কাৰ্যসূচী আয়োজনৰ বাবে নডেল প্ৰতিষ্ঠান হিচাপে চিনাক্ত কৰা হৈছে। আমষ্টেলভিনৰ ৱেগনাৰ ষ্টেডিয়ামত FIH বিশ্বকাপ হকীৰ পুল ডিৰ ফাইনেলত আজি

0: ভাৰতীয় মহিলা দল ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 6:30 বজাত আৰম্ভ হ'ব। এই খেলত জয়ী বা ড্ৰ হলে ভাৰতে পুলৰ শীৰ্ষস্থান দখল কৰি পৰৱৰ্তী ৰাউণ্ডৰ বাবে যোগ্যতা অৰ্জন কৰাটো নিশ্চিত হ'ব। ইতিমধ্যে মঙলবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 6-1 অভিলাষকাৰী গ'লৰ ব্যৱধানত জয়লাভ কৰি ভাৰতীয় দলৰ আত্মবিশ্বাস বৃদ্ধি পাইছে। এই জয়েৰে ভাৰতীয় দলটোৱে 1974 চনৰ বিশ্বকাপৰ উদ্বোধনী সংস্কৰণত স্পেইনৰ বিৰুদ্ধে 4-1 গ'লৰ ব্যৱধানত লাভ কৰা জয়ৰ অভিলেখ ভংগ কৰে। ভাৰত আৰু ছিংগাপুৰৰ মন্ত্ৰী পৰ্যায়ৰ চতুৰ্থ বাৰ্ষিক ঘূৰণীয়া মেজমেল আজি ছিংগাপুৰত অনুষ্ঠিত হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আজি নতুন দিল্লীত জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্বিনজিৰো কইজুমিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। চীনে অৰুণাচল প্ৰদেশৰ 60 কিলোমিটাৰ ভিতৰলৈ প্ৰৱেশ কৰিছে বুলি কৰা দাবী কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে ভুৱা বুলি প্ৰকাশ কৰিছে। আৰু আমষ্টেলভিনৰ ৱেগনাৰ ষ্টেডিয়ামত FIH বিশ্বকাপ হকীৰ পুল ডিৰ ফাইনেলত আজি ভাৰতীয় মহিলা দল ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: আজি এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা অনুষ্ঠানটি প্ৰযোজনা কৰিছে কাৰ্তিক সূত্ৰধৰে। আগবঢ়াইছে লিউচিনিয়া বৰচিটিয়ায়।

ডক্টৰ বাণীকান্ত কাকতিয়ে কৈছিল, পৃথিৱীত কিবা ডাঙৰ কাম কৰিব লাগিলে জীৱনৰ আগডোখৰত সাধনা লাগিবই, আৰু সাধনাৰ সাৰুৱা ক্ষেত্ৰ হৈছে নীৰৱতা। প্ৰিয় শ্ৰোতা, ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ আজি উপজা দিন। মাতৃ ইন্দিৰা গান্ধীৰ মৃত্যুৰ পাছত তেওঁই প্ৰধানমন্ত্ৰী পদৰ দায়িত্ব গ্ৰহণ কৰিছিল। মাত্ৰ 40 বছৰ বয়সতে প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয় ৰাজীৱ গান্ধী। 1991 চনত ভাৰত চৰকাৰে তেওঁক দেশৰ সৰ্বোচ্চ সন্মান ভাৰতৰত্ন উপাধিৰে সন্মানিত কৰে। 1944 চনৰ 20 আগষ্ট তাৰিখে মুম্বাইত জন্ম

মন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয় ৰাজীৱ গান্ধী। 1991 চনত ভাৰত চৰকাৰে তেওঁক দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন উপাধিৰে সন্মানিত কৰে। 1944 চনৰ 20 আগষ্ট তাৰিখে মুম্বাইত জন্ম লাভ কৰা ৰাজীৱ গান্ধীয়ে প্ৰথমতে উত্তৰাখণ্ডৰ ডেৰাডুনত অৱস্থিত ৱেলহাম বয়জ স্কুলত অধ্যয়ন কৰাৰ পাছত তেওঁ ট্ৰিনিটি কলেজ কেম্ব্ৰিজ আৰু তাৰ পাছত লণ্ডনৰ ইম্পেৰিয়েল কলেজত অধ্যয়ন কৰে। কনিষ্ঠ ভাতৃ সঞ্জয় গান্ধীৰ 1980 চনত মৃত্যু হোৱাৰ পাছত ৰাজীৱ গান্ধী ৰাজনীতিলৈ আহে আৰু 1984 চনত মাতৃ ইন্দিৰা গান্ধীৰ মৃত্যুৰ পাছত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বিষয়ববীয়াসকলে ৰাজীৱ গান্ধীক প্ৰধানমন্ত্ৰী পদৰ বাবে মনোনীত কৰে। তেওঁ আমেথি লোকসভা সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাত নামিছিল। উত্তৰ প্ৰদেশৰ আমেথিৰ পৰা 1981 চনৰ ফেব্ৰুৱাৰীত সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত তেওঁ মাতৃ ইন্দিৰা গান্ধীৰ এজন গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰামৰ্শদাতা হৈ পৰিছিল। ৰাজীৱ গান্ধীৰ অন্তিমখন ৰাজহুৱা সভা আছিল 1991 চনৰ 21 মে তাৰিখে চেন্নাইৰ পৰা প্ৰায় 30 মাইল নিলগৰ এখন গাঁৱত। এই সভাতেই আত্মঘাতী উগ্ৰপন্থীৰ হাতত নিহত হয় ৰাজীৱ গান্ধী। আৰু ৰাজীৱ গান্ধীৰ আজি জন্মদিনটো সদ্ভাৱনা দিৱস হিচাপে পালন কৰা হয়। এই দিৱসৰ মূল উদ্দেশ্যই হৈছে দেশত শান্তি আৰু সম্প্ৰীতি বজাই ৰখা, বিভিন্ন সম্প্ৰদায়ৰ লোকৰ মাজত একতা বৃদ্ধি কৰা, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো নাগৰিকৰ মাজত সংহতি স্থাপন কৰা। আজি এই বিশেষ দিনটোত দেশজুৰি শান্তিৰ বাবে প্ৰতিশ্ৰুতি লোৱা হয়, মানুহৰ মাজত ভ্ৰাতৃত্ববোধ জগাই তোলাৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। আমিও আজি এই বিশেষ দিনটোত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক স্মৰণ কৰাৰ লগতে শান্তি সম্প্ৰীতিৰ এখন সুন্দৰ ভাৰত হওক তাৰেই কামনা কৰিছো। এগৰাকী ভাৰতীয় ইতিহাসবিদ আৰু চলচ্চিত্ৰ নিৰ্মাতা উমা চক্ৰৱৰ্তীৰ আজি জন্মদিন। 1980ৰ দশকৰ পৰাই উমা চক্ৰৱৰ্তীয়ে ভাৰতীয় ইতিহাস সম্বন্ধে লিখিবলৈ লয়। তেখেতে লিংগ, জাতি আৰু সামাজিক শ্ৰেণীক আধাৰ হিচাপে লৈ বেছিভাগ লেখা লিখিবলৈ আৰম্ভ কৰে। তেখেতৰ কৰ্মৰাজিয়ে মূলতঃ বৌদ্ধ ধৰ্মৰ ইতিহাস, প্ৰাচীন ভাৰত আৰু 19 শতিকাৰ ভাৰতক সামৰি লৈছে। 1941 চনৰ 20 আগষ্ট তাৰিখে কেৰালাত জন্মগ্ৰহণ কৰা উমা চক্ৰৱৰ্তীয়ে দিল্লী আৰু বাংগালোৰত নিজৰ প্ৰাৰম্ভিক শিক্ষা সমাপ্ত কৰে। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা তেখেতে ইতিহাসত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰে। দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ মিৰাণ্ডা হাউচত উমা চক্ৰৱৰ্তীয়ে এগৰাকী শিক্ষাবিদ হিচাপে প্ৰতিষ্ঠা লাভ কৰে। এইখন শিক্ষানুষ্ঠানতে তেখেতে 1966 চনৰ পৰা 1998 চনলৈকে শিক্ষকতা কৰে। তেখেতৰ প্ৰথমখন গ্ৰন্থ হৈছে ছ'চিয়েল ডাইমেনশ্যনছ অৱ আৰ্লি বুদ্ধিজিম। ডক্টৰেট ডিগ্ৰীৰ বাবে গৱেষণা কাৰ্যত জড়িত হৈ থকাৰ ফলস্বৰূপে এই গ্ৰন্থখন প্ৰকাশিত হয়। তেখেতৰ আন এখন সফল গ্ৰন্থ হৈছে ৰি ৰাইটিং হিষ্ট্ৰী, দ্য লাইফ এণ্ড টাইমছ অৱ পণ্ডিত ৰামাবাই। তেখেতৰ আটাইকেইখন গ্ৰন্থই শিক্ষাবিদ আৰু পঢ়ুৱৈসকলে আদৰি লৈছে। ভাৰতীয় উপমহাদেশত নাৰীৰ ইতিহাস আৰু নাৰীবাদীৰ ইতিহাস সম্পৰ্কে গভীৰভাৱে চৰ্চা কৰা ইতিহাসবিদসকলৰ ভিতৰত উমা চক্ৰৱৰ্তী অন্যতম। নাৰীবাদী বিষয়সমূহত জড়িত হোৱাৰ উপৰিও তেখেত গণতান্ত্ৰিক অধিকাৰৰো সক্ৰিয় কৰ্মী। উমা চক্ৰৱৰ্তীয়ে পৰিচালনা কৰা দুখন তথ্যচিত্ৰ হ'ল ফ্ৰেগমেণ্টছ অৱ এ পাষ্ট, প্ৰিজন ডায়েৰিজ। এগৰাকী ভাৰতীয় ইতিহাসবিদ উমা চক্ৰৱৰ্তীৰ আজি উপজা দিনত আমি তেখেতলৈ জনাইছো অজস্ৰ শুভকামনা। অসমীয়া সমাজ জীৱনৰ এগৰাকী গল্পকাৰ, নিবন্ধকাৰ, ঔপন্যাসিক আৰু জীৱনীকাৰ প্ৰফুল্ল চন্দ্ৰ বৰা। আজি তেখেতৰ উপজা দিন। 1943 চনৰ 20 আগষ্ট তাৰিখে নাহৰণিত জন্মগ্ৰহণ কৰা প্ৰফুল্ল চন্দ্ৰ বৰাই জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। নাহৰণি হাইস্কুলৰ শিক্ষকৰূপে কৰ্মজীৱনৰ পাতনি মেলি তেওঁ দেৰগাঁৱৰ সংস্কৃত বিদ্যালয়ত অলপ দিন শিক্ষকতা কৰি আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত যোগদান কৰে। শেষত দেৰগাঁৱৰ কমলদৌৰা মহাবিদ্যালয়ৰ পৰা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে। তেওঁ গোলাঘাট জিলা সাহিত্য সভাৰ দুবছৰ সভাপতি আৰু অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্যৰূপে দায়িত্ব পালন কৰিছিল। গোলাঘাট জিলা সাহিত্য সভাৰ পৰা সাহিত্য প্ৰাণ উপাধিৰ লগতে দেৰগাঁও সাহিত্য সভাৰ পৰা সাহিত্যভূষণ উপাধি লাভ কৰা প্ৰফুল্ল চন্দ্ৰ বৰাৰ সাহিত্যৰাজিৰ ভিতৰত কেইখনমান চুটিগল্প সংকলন হ'ল সোঁত সলনি হৈছে, মোৰ দাপোনত, ৰং সনা মানুহৰ ৰং, ডালিম পুখুৰীৰ সংকেত, মৃত্যুহীন

পৰিধি, তাত নদী আছিল ইত্যাদি। উপন্যাস সুৰীয়া শব্দৰ মায়া, সুৱাগমণি, ছত্ৰভংগ, নৱজীৱনৰ পদধ্বনি, ছাঁ আৰু পোহৰত আদি। জীৱনী গ্ৰন্থ হ'ল ছৈয়দ আব্দুল মালিক জীৱন আৰু কলা, জীৱন, কবিতা আৰু নৱকান্ত, পদ্মনাথ গোহাঁই বৰুৱা ইত্যাদি। তেখেতৰ দুখন সমালোচনামূলক গ্ৰন্থ হ'ল অসমীয়া সাহিত্য আধুনিক যুগ, ঢলফাট ঢলপুৱা, দোকমোকালি কাহিলিপুৱা। কেইখনমান সম্পাদনা গ্ৰন্থ হ'ল ঐতিহ্য অসমীয়া সাহিত্য, সাহিত্যাচাৰ্য যতীন্দ্ৰনাথ গোস্বামী জীৱন আৰু সাধনা, আধুনিক অসমীয়া সাহিত্যত শংকৰদেৱ প্ৰসংগ ইত্যাদি। এইগৰাকী ঔপন্যাসিক জীৱনীকাৰ প্ৰফুল্ল চন্দ্ৰ বৰাৰ দেহাৱসান হয় 2015 চনৰ 1 এপ্ৰিল তাৰিখে। এগৰাকী ভাৰতীয় ব্যৱসায়ী এন আৰ নাৰায়ণ মূৰ্তি, ইনফোসিসৰ 7 জন সহপ্ৰতিষ্ঠাপকৰ ভিতৰত তেখেত অন্যতম। ফোর্বসৰ মতে বিশ্বৰ 606 সংখ্যক ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে এন আৰ নাৰায়ণ মূৰ্তি। 1946 চনৰ 20 আগষ্টত কৰ্ণাটকত জন্মগ্ৰহণ কৰা এন আৰ নাৰায়ণ মূৰ্তিয়ে প্ৰথমে ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট আহমেদাবাদত মুখ্য ছিষ্টেম প্ৰগ্ৰামাৰ হিচাপে কাম কৰিছিল। 1981 চনত ইনফোসিস প্ৰতিষ্ঠা কৰি 1981 চনৰ পৰা 2002 চনলৈকে মুখ্য কাৰ্যবাহী বিষয়াৰ লগতে 2002 চনৰ পৰা 2011 চনলৈ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে। 2011 চনত তেওঁ বোৰ্ডৰ পৰা পদত্যাগ কৰি অধ্যক্ষ এমেৰিটাছ হয়। 2013 চনৰ জুন মাহত মূৰ্তিক 5 বছৰৰ বাবে কাৰ্যবাহী অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। ফৰ্চুন আলোচনীয়ে মূৰ্তিক বৰ্তমান সময়ৰ 12 জন শ্ৰেষ্ঠ উদ্যোগীৰ ভিতৰত তালিকাভুক্ত কৰিছে। টাইম আলোচনী আৰু CNBC-য়ে ভাৰতীয় IT খণ্ডৰ পিতৃ বুলি অভিহিত কৰিছে এন আৰ নাৰায়ণ মূৰ্তিক। তেওঁ 2005 চনত ছুইজাৰলেণ্ডত অনুষ্ঠিত হোৱা বিশ্ব অৰ্থনৈতিক মঞ্চৰ সহ অধ্যক্ষতা কৰে। ভাৰত চৰকাৰে পদ্মবিভূষণ আৰু পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছে এন আৰ নাৰায়ণ মূৰ্তিক। আজি তেখেতৰ জন্মদিনত আমি তেখেতলৈ জনাইছো অশেষ শুভকামনা। এগৰাকী প্ৰসিদ্ধ উৰিয়া সাহিত্যিক গোপীনাথ মহান্তিৰ আজি স্মৃতি দিৱস। 1914 চনৰ 20 এপ্ৰিল তাৰিখে উৰিষ্যাত জন্মগ্ৰহণ কৰা গোপীনাথ মহান্তিৰ কেইখনমান প্ৰসিদ্ধ গ্ৰন্থ হ'ল দাদী বুঢ়া, হৰিজন, ঘাসফুল, নৱবধু ইত্যাদি। ইংৰাজী সাহিত্যৰ স্নাতকোত্তৰ গোপীনাথ মহান্তি সাহিত্যিক হিচাপে পৰিচিত হলেও তেখেত আছিল এগৰাকী উৰিষ্যা প্ৰশাসনিক সেৱাৰ বিষয়াও। তেখেতে আগবঢ়োৱা অভূতপূৰ্ব অৱদানৰ বাবেই 1955 চনত সাহিত্য একাডেমী বঁটা, 1974 চনত জ্ঞানপীঠ বঁটা লাভ কৰাৰ লগতে 1981 চনত পদ্মভূষণ সন্মানেৰে সন্মানিত হয়। এইগৰাকী প্ৰসিদ্ধ সাহিত্যিক তথা প্ৰশাসনিক বিষয়াৰ মৃত্যু হয় 1991 চনৰ 20 আগষ্ট তাৰিখে। এগৰাকী স্বাধীনতা সংগ্ৰামী, গান্ধীবাদী তথা ৰাজনৈতিক নেত্ৰী, সমাজ সংস্কাৰক পুষ্পলতা দাস। তেওঁ 1951 চনৰ পৰা 1961 চনলৈ ৰাজ্যসভাৰ সাংসদ আছিল। তেওঁ অসম বিধানসভাৰ প্ৰাক্তন বিধায়িকা আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ সদস্য আছিল। লগতে অসম শাখাৰ কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মৃতিন্যাস আৰু খাদী আৰু গ্ৰামীণ উদ্যোগ পৰিষদৰো অধ্যক্ষ আছিল। 1915 চনৰ 27 মাৰ্চ তাৰিখে উত্তৰ লখিমপুৰত জন্মগ্ৰহণ কৰা পুষ্পলতা দাসে গুৱাহাটীৰ পানবজাৰ বালিকা হাইস্কুলত শিক্ষা আৰম্ভ কৰে। ছাত্ৰাৱস্থাৰ পৰাই তেওঁ ৰাজনীতিৰ লগত জড়িত হৈ পৰিছিল। সেই সময়ত তেওঁ মুক্তি সংঘ নামৰ অনুষ্ঠান এটাৰ সম্পাদিকা আছিল। 1931 চনত ব্ৰিটিছ চৰকাৰে শ্বহীদ ভগৎ সিঙক ফাঁচি দিয়াৰ বাবে প্ৰতিবাদ কৰাৰ দুখত তেওঁক বিদ্যালয়ৰ পৰা অব্যাহতি দিয়া হয়। কিন্তু তেওঁ পঢ়া শুনা তাতেই সমাপ্ত নকৰি ঘৰুৱাভাৱে মেট্ৰিক পৰীক্ষা দি 1934 চনত উত্তীৰ্ণ হয়। তাৰ পাছত তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত ইণ্টাৰমিডিয়েট পঢ়িবলৈ যায়। পৰৱৰ্তী সময়ত তেওঁ অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু পিছলৈ 1938 চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত গুৱাহাটীৰ আৰ্ল কলেজত তেওঁ আইনৰ শিক্ষা গ্ৰহণ কৰে। সেই সময়তে ভাৰত ত্যাগ আন্দোলন আৰম্ভ হয় আৰু এই আন্দোলনত তেওঁ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে 1999 চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে। দেশে 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ এই সময়ত অসমৰ এইগৰাকী স্বাধীনতা সংগ্ৰামীক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ।

0: ইতিহাসৰ পাতত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ। 1828 চনত কলকাতাত ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা হয়। 1897 চনত ছাৰ ৰোনাল্ড ৰোছে মেলেৰিয়া ৰোগৰ বীজাণু যে মহৰ দ্বাৰা সংক্ৰমিত হয় সেই কথা আৱিষ্কাৰ কৰে। 1974 চনত ফখৰুদ্দিন আলী আহমেদ ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়। 1991 চনত এষ্টনিয়াই পূৰ্ণ স্বাধীনতা লাভ কৰে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গুৱাহাটীৰ পৰা আজি প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিসমূহ। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হ'ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। আজি দিনৰ 11 বজাত প্ৰধানমন্ত্ৰীৰ বাসভৱনত অনুষ্ঠিত হ'বলগা এই বৈঠকত বান বিধ্বস্ত 4খন জিলাক লৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য আৰু পুনৰুদ্ধাৰ অভিযানৰ বিস্তৃত তথ্য প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰকাশ কৰিব মুখ্যমন্ত্ৰীয়ে। কামৰূপ মহানগৰ জিলাৰ প্ৰশাসন ব্যৱস্থাক অধিক সুশৃংখলিত আৰু জনমুখী কৰি তোলাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ ৰূপনগৰত নিৰ্মাণ কৰা কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয় উদ্বোধন কৰে। হস্তী মানুহৰ সংঘাতৰ অজুহাতত হাতীৰ স্বাভাৱিক চলাচলৰ পথ বা এলিফেণ্ট কৰিডৰত কোনো ৰাজ্য বা কেন্দ্ৰীয়শাসিত অঞ্চলে দেৱাল, কাঁইটীয়া তাঁৰ বা আন কোনো ধৰণৰ বাধা সৃষ্টি কৰিব নোৱাৰিব। হাতীৰ পৰম্পৰাগত কৰিডৰত যিকোনো ধৰণৰ অৱৰোধ গ্ৰহণযোগ্য নহয় বুলি সোমবাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ত সকাহ নাপালে শিল্পী জুবিন গাৰ্গৰ মৃত্যুগোচৰৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই। অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই অসমৰ বাহিৰৰ আন কোনো ৰাজ্যলৈ বিচাৰ প্ৰক্ৰিয়া হস্তান্তৰ কৰাৰ বাবে জনোৱা আবেদন দেশৰ শীৰ্ষ আদালতে বুধবাৰে খাৰিজ কৰে। অহা 6 জানুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰীলৈ ৰাজ্যত গুণোৎসৱ অনুষ্ঠিত হ'ব। ৰাজ্যৰ 35খন জিলা সামৰি 3টা পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ'ব। সমগ্ৰ শিক্ষা অসমে সদৰি কৰা অনুসৰি প্ৰথম পৰ্যায়ত 6 জানুৱাৰীৰ পৰা 9 জানুৱাৰীলৈ 13খন জিলাত এই গুণোৎসৱ অনুষ্ঠিত হ'ব। পবিত্ৰ ভাদ মাহৰ প্ৰথম দিনটো হৰিনামেৰে মুখৰ হৈ পৰিছে অসমৰ প্ৰতিখন সত্ৰ নামঘৰ, ভক্তিৰসত উদ্দেলিত প্ৰতিজন ভক্তৰ প্ৰাণ। চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা জুলাই মাহৰ ভিতৰত ভাৰতত অনলাইন কণ্টেণ্ট বন্ধ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সক্ৰিয়তা অভূতপূৰ্ব পৰ্যায়ত উপনীত হৈছে। এই 5 মাহত গড়ে প্ৰতি 68 ছেকেণ্ডত 1টাকৈ কণ্টেণ্ট ব্লক কৰাৰ নিৰ্দেশ দিয়া হৈছে। চলিত বৰ্ষৰ নীট UG প্ৰশ্নকাকত ফাদিল গোচৰৰ কালি অনুষ্ঠিত হোৱা গুৰুত্বপূৰ্ণ শুনানিত উচ্চতম ন্যায়ালয়ে কেতবোৰ পৰামৰ্শ আগবঢ়াইছে অনাগত দিনৰ পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ সন্দৰ্ভত। কালি শুনানিকালত ন্যায়ালয়ে কেন্দ্ৰীয় লোকসেৱা আয়োগে অনুষ্ঠিত কৰা প্ৰতিযোগিতামূলক পৰীক্ষাৰ আৰ্হিত নীট পৰীক্ষাও অনুষ্ঠিত কৰাত গুৰুত্ব আৰোপ কৰে। খেলৰ পৃষ্ঠাত ঐতিহাসিক 600 সংখ্যক টেষ্টত জয়ৰ সোৱাদ লাভ কৰিলে টীম ইণ্ডিয়াই। ঘৰুৱা দল শ্ৰীলংকাৰ বিপক্ষে গালিত খেলা শৃংখলাৰ প্ৰথমখন টেষ্টত 165 ৰাণত জয়লাভ কৰিলে টীম ইণ্ডিয়াই। ভাৰতে পুৰুষ বিশ্বকাপ হকীৰ নকআউটত স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হৈছে। ভাৰতীয় বেডমিণ্টনৰ নৱতাৰকা আয়ুষ ছেত্ৰীৰ লগতে অভিজ্ঞ PV সিন্ধুই চলিত BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত জয়যাত্ৰা অব্যাহত ৰাখি প্ৰি কোৱাৰ্টাৰত প্ৰৱেশ কৰিছে। প্ৰিয় শ্ৰোতা, আজি পোৱাৰ বাবে সময়ো শেষ হৈ আহিল। আপোনাৰ আজি দিনটো শুভ আৰু মংগলময় হওক এই কামনাৰে মই লিউচিন্য বৰচেতিয়াই অনুষ্ঠান ইমানতে সামৰিছো। নমস্কাৰ।

আজি পুৱা অনুষ্ঠানটি শুনিলে। আগবঢ়ালে লুচিনিয়া বৰচেতিয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া

0: মই গান্ধীজীৰ সদায় সত্য পথত ৰম, অহিংস পথৰে জগত জিনিম, সত্য কথাহে কম, মই গান্ধীজীৰ। মই হম জৱাহৰলাল, পৰাধীনতাৰ সাধৰ সাঁতুৰি চলিম জয়ৰ পাৰ, মই হম জৱাহৰলাল। মই নেতাজী সুভাষ হম, বিপ্লৱৰ অগ্নি জ্বলাই জয় হিন্দীৰে মেদিনী কপাই, পৰ্বত উলংগি সাগৰ সাঁতুৰি জয়ৰ তিলক লওঁ, মই নেতাজী সুভাষ। মই হম সৰোজিনী, বিশ্ব বিজয়িনী, সুপ্ত ভাৰতক জগাই তুলিম ঢালি সঞ্জীৱনী, মই হম সৰোজিনী। মই হম কনকলতা, প্ৰাণ বলি দি উদ্ধাৰি আনিম দেশৰ স্বাধীনতা, মই হম জয়প্ৰকাশ।
1: নহওক আৰু এটা কৃষক বনোৱাৰ উন্নতি সাধিম, উচ্চ নিচৰ শিপা উভালিম, নিজৰ ভৰিত নিজে থিয় হম, নকৰো পৰতা, মই হম জয়প্ৰকাশ। মই লাচিত কৰফুকন হম, দেশতকৈ মোমাই ডাঙৰ নহয়, জগতক চিঞৰি কম।
2: এই কবিতাটি শুনিলে সকলোৰে মন উৰি যায় শৈশৱৰ দিনবোৰলৈ। শৈশৱতে পঢ়া, শৈশৱতে শুনা এই কবিতাটিৰ মাজেৰে সৎ, নিষ্ঠা আৰু দেশৰ প্ৰতি উৎসৰ্গিত মনোভাৱেৰে জীৱনৰ বাট বুলিবলৈ শিশু মনক অনুপ্ৰাণিত কৰিছিল। এই কবিতাটিৰ মাজেৰে প্ৰকাশ পোৱা আদৰ্শৰাজিক নিজৰ জীৱনত মৰ্মে মৰ্মে উপলব্ধি কৰি তাক অনুকৰণ কৰি সমাজৰ প্ৰতি নিজকে উৎসৰ্গিত মনোভাৱেৰে জীৱনৰ বাট বুলিবলৈ সক্ষম হোৱা ব্যক্তিগৰাকীয়েই হ'ল এই কবিতাটোৰ ৰচক লক্ষ্যধৰ চৌধুৰী। তেখেত আছিল অসমৰ সাহিত্য সংস্কৃতিৰ জগতখনৰ এগৰাকী পুৰুধা ব্যক্তি। অসমৰ ৰাইজৰ বাবে তেখেত আছিল অতি আদৰৰ। জীৱনশিল্পী লক্ষ্যধৰ চৌধুৰী আছিল মানুহ বিচাৰি ফুৰা এগৰাকী অতি সংবেদনশীল মনৰ অধিকাৰী। তেখেতৰ কথা, তেখেতৰ ৰচনা সকলোতে আছিল ৰসৰ পয়োভৰ। এই বিষয়ে নবকান্ত বৰুৱাদেৱে কৈছে,
3: এই হাঁহি কৌতুক অভিনেতাৰ হাঁহি নহয়, মানুহক কেৱল হহুৱাবৰ কাৰণে তেওঁ নাহাঁহে বা নহহুৱায়। এই তেওঁৰ মনৰ মাজত যে হাঁহিৰ যিটো আনন্দ, সেইটো যেন জীৱন ৰস মন্থিত কৰি ওলোৱা হাঁহি।
2: ৰসৰ অনুভৱ জাগৃত কৰিবলৈ সক্ষম হোৱা লক্ষ্যধৰ চৌধুৰীয়ে তেখেতৰ এই ৰসৰ আঁৰৰ কথা এইদৰে কৈছিল,
0: ক্ষেত্ৰ বিশেষে মানুহৰ মন হয়। ভাৰতবৰ্ষ ইমান সৌন্দৰ্যময় দেশ, ইমান আধ্যাত্মিক দেশৰ হেৰি, মছজিদ গীৰ্জাৰে ভৰপূৰ সেইখন দেশৰ মানুহ ৰসাল নহয় কি হ'ব। আৰু তাতে আমি লুইতৰ পাৰৰ ল'ৰা, সৰুৰে পৰা লুইতত সাঁতুৰি নাদৰি কিমান যে ৰং ৰহইচ কৰিছোঁ, সেইবোৰ গাত লাগি আছে নহয়। সেইকাৰণে ৰসটো মোৰ নিজৰ নহয়, মোৰ মাতৃভূমি। আমাৰ মানুহৰ, মই তোমাক কৈছোঁ, গাঁৱৰ মানুহৰ লগত মই 42ৰ পৰা 45-46লৈকে ঘৰে ঘৰে আছোঁ নহয়, ইমান ৰসাও। আমাৰ মধ্যবিত্তবিলাকে বহুত এই দিশত পিছ পৰি গৈছে বুজিছা, কিন্তু ৰসজ্ঞ মানুহ গাঁৱে ভূঞে ভৰি আছে। ভাৰতভূমিত জন্মগ্ৰহণ কৰা প্ৰত্যেকজন লোকেই ৰসা।
2: কলমেৰে নিগৰি অহা শব্দই হওক বা তেখেতৰ কথাই হওক, এইবোৰৰ যোগেদি ৰসৰ আৱেশ সানি সকলোকে আকৰ্ষিত কৰিব পৰা গুণৰ অধিকাৰী লক্ষ্যধৰ চৌধুৰীয়ে মানুহক সদায় উচ্চ আসন দিছিল। কিতাপৰ জ্ঞানেৰে নহয়, মানুহক লগ পাই যি অভিজ্ঞতা অৰ্জন কৰিছিল, সেই অভিজ্ঞতাৰে তেখেতৰ জীৱন সমৃদ্ধ হৈছিল।
0: মই কিমান বন্ধু হ'ল সেইটো চাওঁ, সাধাৰণ মানুহ, সৰু ল'ৰা ছোৱালী, আমাৰ সমনীয়াবোৰ কিমান বন্ধু হ'ল না, কিছুমানৰ বন্ধুৱেই নাই, মোৰ কিন্তু শত্ৰু নাই, বুজা। মই কাকো শত্ৰু যেন নাভাবোঁ, বুজা। সকলোকে মৰম কৰোঁ, আৰু সি যদি মোক কিবা অপব্যৱহাৰ কৰে, মোৰে দুখ বুলি মই ভাবোঁ। মই কৈছোঁ যে মই বেছি কিতাপ পঢ়া মানুহ নহয়, বুজা নাই, মই কিতাপ পঢ়ি জ্ঞান লাভ কৰা নাই, মানুহ লগ পাই হৈছোঁ, বুজা। মানুহ মই তোমাক কৈছোঁ যে মেদনাতকৈ ডাঙৰ দৃশ্য মাতৃ এগৰাকী মই 43ৰ শেষত নে ঠিক মই হেৰিটো ডায়েৰীত আছে, উৎকৰৰ

0: চৌৰাল্লিছ চনৰ জুন জুলাই মাহত হ'ব। এখন গাঁৱত আছোঁ, তেতিয়া আমাৰ আন্দোলনকাৰীৰ যিবিলাকে গুপ্ততা আন্দোলন কৰিছে তেওঁলোকৰ দিন ভাল নাই। গান্ধীজীয়ে ওলাই আহিছে, মানুহে ভাবে যে এওঁলোকে কিয় এনেকৈ ফুৰিছে। সেই সময়ত এখন মই গাঁৱত তাতে এটা নিৰ্গাজিকৈ ঘৰ কৰাৰ দৰে কৰে, ক'তো থাকিব নোৱাৰিলে তেওঁলোকৰ তাত থাকোঁ। তেওঁলোকৰ তাত থকাৰ সুবিধা কি, চাৰিওফালে পথাৰ আছে, পুলিচ দেখা পালে যেনি যেনি তুমি যাব পাৰা, বুজিছা। সেই ঘৰৰ গৃহস্থ এজন খেতিয়ক, তিনিজন ল'ৰা আৰু ঘৈণীয়েকে ৰোৱে, কঠীয়া তোলে, কেতিয়াবা এনেকৈ কাম কৰে ঘৰৰ। প্ৰথমজন ল'ৰাক তেতিয়া অষ্টম মানৰ মাইনাৰ স্কুলৰ বৃত্তি পাই পঢ়ি আছে, তৃতীয়জন ল'ৰা ফাইভত পঢ়ে, সিও বৃত্তি পায় পাঠশালা স্কুলৰ বৃত্তিটো। মাজৰজন কিন্তু অলপ ৰুকুৰাৰ দৰে আৰু অভং একেটা শ্ৰেণীতে পঢ়ি আছে, সি স্কুলত যাবও নোখোজে। এদিন মই দুপৰীয়া দেখিলোঁ আমাৰ গিৰিহঁতনীয়া, মই খুৰী বুলি কওঁ, খুৰীয়ে বাৰী দি গোটেই বোকাৰে লুতুৰি পুতুৰি হৈ ঘূৰি ঘূৰি আহিছে। আহি তেওঁ বাৰীৰ পৰা আহোঁতে এটা ডালিম, মই সেইটো দেখিছোঁ, পকা ডালিম এটা আছে, ছিঙি আনি আনি এই ল'ৰাটোক মাতি আনি খুৱাই আছে। মই ভিতৰৰ পৰা চাই আছোঁ, চাওঁ যে এতিয়া সেইটো শেষেই হ'ব। মই আহিলোঁ, খুৰী সিহঁত দুটালৈ নাথাকিলেই দিয়ক। তেতিয়া তেওঁ কি ক'লে জানা, বাপা সিহঁতে খুটি খাব পাৰিব মই নাথাকিলেও, কিন্তু মই গ'লে ই বা খাব পাৰে নে নোৱাৰে, সেইকাৰণে তাকে খুৱাইছোঁ বাচ্ছা। এনেকুৱা লাগি গ'ল, মই ছবি আঁকিব নাজানো, মই ডায়েৰীত ছবি এখন আঁকিলোঁ, মেদনাতকৈ যেন সেইটো মাতৃমূৰ্তি বেছি উজ্জ্বল মোৰ আজিও মনত লাগে। সেইকাৰণে মোৰ সেইদিনাখনেই মই ৰত্নাকৰৰ পৰা বাল্মীকিৰ দৰে উচ্চাৰণ কৰিলোঁ, মাতৃতকৈ মহাতীৰ্থ নাই। সেইটো মই কিতাপ পঢ়ি পোৱা নাই, সেই মহিলাগৰাকীৰ পৰা শিকালে। এনেকৈ বহু শিক্ষা মানুহক লৈ পাইছোঁ, বুজিছে নাই। সেইকাৰণে মই কওঁ, মানুহতকৈ ডাঙৰ দেৱতা নাই।
1: জীৱনত তেখেতে লগ পাইছিল এনে বহু লোক, যি প্ৰচাৰ বিমুখ সাধাৰণ লোক, কিন্তু তেখেতসকলৰ আছিল অসাধাৰণ গুণ। তেনেলোকৰ জীৱনৰ কাহিনীৰ এক অপূৰ্ব সংকলন হ'ল মানুহ বিচাৰি। ইয়াৰ বীজ ৰোপণ হৈছিল এনেদৰে।
2: মূল চন্দ্ৰিকাৰ বিষয়ে ক'ব লাগিব। চন্দ্ৰিকাই আমাৰ উগ্ৰতৰাৰ বলিকতা আছিল, বুজা
3: হয়।
2: তাৰপিছত বলিকতাৰ অৱসৰত গাঁৱলৈ গৈ খেতি কৰি আছিল। মই তেওঁৰ ওচৰ চাপিলোঁ, বুজা, তেওঁ মোক সহায় কৰি দিলে, মই এমএলএ হ'লোঁ।
3: হয় হয়।
2: আৰু মই তেওঁক সহায় কৰি দিলোঁ, তেওঁ ডাঙৰ ল'ৰাটো প্ৰবীণ চৌধুৰীক কৈ এটা চাকৰি সোমাই দিলোঁ সাধাৰণ।
3: হয়।
2: তেওঁৰ যে পদ আগৰজনী ঘৈণীয়েকৰ ল'ৰা মই নাজানো দেই, তেওঁৰ ঘৈণীয়েক আছে, পিছৰবাৰ তেওঁৰ ল'ৰা খগেনে মেট্ৰিক পাছ কৰিলে। ঘৈণীয়েকে ক'লে, এম এল এ ডাঙৰীয়া, পদক দিয়াৰ দৰে মোৰ ল'ৰাটোকো এটা চাকৰি দিয়ক।
3: হয়।
2: মই বোলে হ'ব বুলি ঘৰলৈ আহিলোঁ। চন্দ্ৰিকাই মোৰ ঘৰ পালেহি, আহি ক'লে যে তোৰ তাত চাকৰি আছে নেকি, বোলে নাই অ, এহ খগেনৰ চাকৰি দিব নালাগে, বোলে কিয়, বোলে একে ঘৰতে যদি দুজনক চাকৰি দিয় তোক মানুহে বেয়া পাব, মোৰো বেয়া হ'ব, বুজিছা। তোৰ যদি চাকৰি আছে, মেট্ৰিক পাছ কৰা ল'ৰা বহুত আছে, পদতকৈ ভালকৈ পাছ কৰা ল'ৰা, সিহঁতক মাতিতে তোৰ দুখন ঘৰ হ'ব।
4: সেইধৰণে ভবা লোকৰতো আজি অভাৱ
2: নাই, এতিয়া নাই, এতিয়াতো আৰু নাই।
3: হয়।
2: সেইজন চন্দ্ৰিকতা, বলিকতা চন্দ্ৰিকতাই মোৰ মানুহ বিচাৰিৰ বীজ ৰোপণ কৰিছে।
1: শিক্ষা জীৱনৰ আৰম্ভণিৰ সময়ছোৱাত কবিতা আৰু নাটকৰ প্ৰতি তেখেতৰ বিশেষ আগ্ৰহ জন্মিছিল। কবিতাক লৈ আছে তেখেতৰ বহু ৰসাল অভিজ্ঞতা।
2: মোকতো নালাগে সখা বসন্ত বাতৰি অনা কুলি আৰু কেতেকীৰ গীত, মোক লাগে পৰাণ উতলা কৰা সুধা ভৰা তোমাৰ সংগীত। নালাগে লাহৰি মোক ফুলনিত ফুলি থকা সুৰভি ফুলৰ, মোক লাগে আত্মা অমৰ কৰা সুৰভি তোমাৰ ওচৰ। পোহৰ নালাগে সখা পোহৰেই কৰে আমাৰ এই মহা ব্যৱধান, এন্ধাৰক মাতা সখা এন্ধাৰৰ ৰাল ল'লে তুমি মই সকলো সমান। নুমুৱা খলিতা সখা অন্ধকাৰ পৃথিৱীত সকলোটি পৰি যায়, দুবাহুৰ আঁৰ লৈ দুটি প্ৰাণ মিলি যাম তুমি আৰু মই।
4: অতি সুন্দৰ, অতি সুন্দৰ। সেইখিনি সময়ত আবাহনত প্ৰকাশ হৈছিল,
2: কবিতা মই লিখিবলৈ এৰি দিবলগীয়া হ'ল দুটা কাৰণত। মোৰ জানা যে মোৰ বৌ, মোৰ পৰিবাৰৰ ভাই প্ৰজ্ঞা চৌধুৰী পাণবজাৰ ছোৱালী স্কুলৰ হেডমাষ্টাৰ,
4: হয় জানো,
2: তেওঁ আহি মোক সোধে, যেতিয়া মই কলেজীয়া ছাত্ৰ, হে ৰাধন তোমাক আমাৰ শিক্ষয়িত্ৰীবিলাকে অলপ সন্দেহ কৰিছে, কিয়

0: না ছোৱালীৰ প্ৰেমত পৰিছা বুলি, তেতিয়া ছোৱালীয়ে বাটত নাই, পৰিবা ক'ত? খালত পৰিব পাৰা, নৰ্দমাত পৰিব পাৰা, প্ৰেমত পৰিবলৈ ছোৱালী নোপোৱা বুজিছা? মই ক'লো মনেদি ভাবি, বিশ্বাস নহয় বুজিছা? ইফালে উজান বজাৰত যেতিয়া যাওঁ, ষ্টেজত যাওঁ, ঠাকুৰে চকু ৰঙা কৰে, লক্ষ্য তুমি নুশুনিলা আৰু, তোমাৰ ঠিক নাই, তুমি ঠিক নহ'লা, তুমি নাটক লিখিব এৰি কিয় কবিতা লিখিছা?
1: স্কুলীয়া জীৱনতেই তেখেতে নাটক লিখিছিল আৰু অভিনয়ৰ সৈতে জড়িত হৈ পৰিছিল।
0: পাঠশালাৰ পৰাই কিবা নাটকৰ প্ৰতি, তেতিয়াই নাটক লিখি হয়নে নহয় ক'ব নোৱাৰোঁ, মা খুৰীহঁতক একদিনা চোৱা থিয়েটাৰখনকে আকৌ লিখি কৰোঁ, সেইবিলাক কৰা হা। তাৰপিছত কিন্তু মই 7-8 মানৰ পৰা শিৱাজী, বলিদান, বলিদান মানে মমাইকাৰা, সকলোবোৰ লিখিলোঁ। পিছত তেতিয়া 8-ত লিখিছোঁ, 9-ত অভিনয় একেলগে 4 দিন, ভাবিব নোৱাৰা। তেতিয়াৰ পৰাই বুঝা অভিনয়ত একদম নিগাজী হ'লো। ললিত চৌধুৰীয়ে ক'লে ইয়াক এক্সেপশ্যন দিব লাগিব, শিশু চৰিত্ৰ থাকিলে ইয়াক ল'ব লাগিব।
2: বাৰু লক্ষ্যদা, আপুনি একলব্য নাট ৰচনাৰ বিষয়ে ক'লে, একলব্য নাটৰ কোনো সংলাপ এতিয়াও বাৰু আপোনাৰ মনত আছে?
0: আছে বুজা, আছে, ক'ত সেয়াৰ ৰঞ্জিত প্ৰত্যেকতে লিখা আছে। মই এটা কওঁ, মাকৰ আগত কৈছিল মাকে যাব নিদিয়ে ধনাচাৰ্যৰ কৰি লৈ ঘৃণা কৰিব বুলি,
2: হয়,
0: তেতিয়া কৈছিল, জাতিৰ কাৰণে যদি চাই মোক ঘৃণাৰ চকুৰে, নাই মোৰ অলপো আক্ষেপ, কিন্তু আই এটি যদি আশিস বচন পাওঁ সেই আচাৰ্যৰ পৰা, পাম মই দুগুণে উৎসাহ, ৰাখা ৰাখা এই অনুৰোধ মোৰ।
2: অতি সুন্দৰ।
0: দ্ৰোণাচাৰ্যক কৈছে, নালাগে নালাগে গুৰু, শিষ্যৰূপে কৰিব গ্ৰহণ, অলক্ষিতে পুজিম তোমাক, হয় হব প্ৰতিজ্ঞা পূৰণ, নহতো কিন্তু প্ৰাণ বিসৰ্জন।
2: অতি সুন্দৰ।
0: 10-ত লিখিছোঁ ৰূপান্তৰ কৰিছোঁ, আমাৰ
2: সামান্দিয়া
0: সন্মিলনীৰ যোগেদি
2: সামাজিক নাট,
0: সামাজিক নাট ৰূপান্তৰ, মানুহ এটা ল'ৰা এটা সলনি হৈছে সেইটো সেইজন। তাৰপিছতে 2nd ইয়াৰ আৰু 3rd ইয়াৰত মেক্সিমাম নাটক লিখিছোঁ,
2: হয়,
0: 4th ইয়াৰত মই ৰক্ষ কুমাৰ লিখিছোঁ,
2: অসমতো বিভিন্ন ঠাইত এতিয়ালৈকে মঞ্চস্থ হোৱা নাটকৰ ভিতৰত নিশ্চয় আপোনাৰ ৰক্ষ কুমাৰ শীৰ্ষত থাকিব,
0: কাৰণ এইটো কৰিবলৈ সুবিধা,
2: হয়
0: বুজা। স্বাধীনতাৰ পিছত বেলেগ নাটক হৈছে,
2: হয়,
0: কিন্তু মই তেতিয়াই বহু নাটক দেখিছোঁ, যৱনিকাৰ বিষ্ণু শৰ্মাৰ বিচাৰ, বুজিছে নাই, এনেধৰণৰ নাটকবিলাক, তেতিয়ালে পথাৰ, এনেধৰণৰ নাটকবোৰ মোৰ তেতিয়াই ৰচনা কৰা
2: হয়। আৰু সেইখিনি সময়তে আপুনি বদন বৰফুকন, তাৰ পাছত
0: বদন বৰফুকন স্বাধীনতাৰ সময়, আন্দোলনৰ সময়,
2: তাৰ পাছত কৰা নহয় জানো
0: এইটো,
2: হয়,
0: এতিয়া পুৰণ আৰু তেতিয়া বুজা,
2: হয়,
0: এতিয়া অপইতাত অপইতাত এইবিলাক লেখা, মোৰ কলেজীয়া জীৱনটো বৰ মধুৰ বুজা,
2: হয়,
0: তেতিয়াই মই নাটক লেখা নাট্যকাৰ হ'লোঁ বুজা, অভিনেতা হ'লোঁ বুজা নাই, আৰু প্ৰেমৰ কবি হ'লোঁ,
2: হয়
0: বুজা নাই।
2: চন্দ নাটক আপুনিতো বহুত ৰচনা কৰিলে, কোনো সংলাপ আপোনাৰ মনত আছে নেকি?
0: ওৰে ৰাতি গাই থাকিব পাৰোঁ বুজা, ৰাৱণৰ, বুজা ৰাৱণৰ মই আগে কওঁ, ৰাৱণৰ চৰিত্ৰ কৰাৰ পিছত বহুবাৰ তৰণীখেন কৰিছোঁ দেই। ভোগী বৰুৱা এজন সাহিত্যিক,
2: হয়,
0: তেওঁ নৰ্থ গুৱাহাটী স্কুলৰ এচিষ্টেণ্ট হেডমাষ্টাৰ আছিল, তেওঁ এখন চিঠি মোলৈ দিছিল,
2: হয়,
0: ৰক্ষ কুমাৰ অভিনয় চাই, মই গুচি আহোঁ নহয় ৰাতিপুৱাই,
2: হয়,
0: পুতেকৰ হাতত এখন চিঠি দিবলৈ, বপা অমৃত খোৱালা, ৰাৱণক মোৰ ৰামতকৈ বেছি ভাল লাগিল, বুজা, তাতে লিখিছে, আজি যদি ৰাৱণ জীয়াই থাকিলেহেঁতেন তোমাক নিশ্চয় ৰায় বাহাদুৰ উপাধি দিলেহেঁতেন, সেইকাৰণে মই কৈছোঁ, নকৰিবা সন্দেহ জানকী, ৰাৱণৰ জীৱনৰ জয়লক্ষ্যী তুমি, তাৰ এই কাৰণে নদ নদী পৰ্বত উলংঘী, পাৰ হৈ অপাৰ সাগৰ নিজ হাতে তুলি আনি আৰাধ্য গোসানী প্ৰতিষ্ঠা কৰিছোঁ আজি লংকাৰ বুকত, আৰু এই পূজাখন চাই জ্বলাই সহস্ৰবন্তী, উদ্ভাসিত কৰি লংকা পুৰি, ধূপ ধূনা হোম অগ্নি জালি, নন্দনৰ পাৰিজাত কৰি আৰণ আহিছে ৰাৱণ জানকীৰ পূজাগলৈ।
1: তেখেতৰ অতি প্ৰিয় নাটখন হ'ল ঠিকনা। ঠিকনা নাটখনত কৰা তেখেতৰ অভিনয় এতিয়াও সকলোৰে মনত সজীৱ হৈ আছে।
0: মুখত এটা পেটত এটা কথা ৰখাটো ভাল নহয়, ই আপোচ, আপোচ কৰি কৰিয়েই অসমীয়া জাতিটোত ৰহণ নামে গ'ল। মই 7খন মুখেৰে কথা চোৱা গজানন হাজৰিকা নহয়, মই এক মুখৰ এক কথাৰ গজানন হাজৰিকা।

0: মঞ্চ নাটকৰ উপৰিও তেখেতে চিনেমাতো অভিনয় কৰিছিল, কিন্তু চিনেমাতকৈ মঞ্চত অভিনয় কৰিহে তেখেতে বেছি ভাল পাইছিল।
1: মঞ্চ আৰু মুকলি মঞ্চ হলে আৰু ভাল লাগে, ইউ ৱান্ট টু মিট দি পিপল, বুঝিছা? চিনেমা ভাল, কিন্তু আমাক কোনে চালে তুমি ধৰিব নোৱাৰা, এইটো পিজাৰ বিষয় নহয়। আৰু ডিৰেক্টৰ বা সম্পাদনে তোমাৰ ভাল থকা বস্তুটো কাটিব, থিয়েটাৰত কিন্তু তোমাক পৰিপূৰ্ণ কৰি দি দিলে নহয় ডিৰেক্টৰে আগুৱে, ওলোৱাৰ পিছত তোমাৰ আৰু, বুজিছা নাই? তুমি যি কৰা তাতে এটাকে মিট দি পিপল লগে লগে গম পায়। মই নিজে জানো যে মোক ল'লে নহয়, প্ৰথমটো ওলাই জানি যে ৰাইজে মোক লৈছে, এটাকে চিনেমাতকৈ মঞ্চ বেছি ভাল মোৰ মতে।
0: মঞ্চত অভিনয় কৰি ভাল পাইছিল যদিও তেখেতে বদন বৰফুকন, নিমিলা অংক, আমাৰ ঘৰ, ফিৰিঙতি আৰু সপোনকে আদি কৰি কেইবাখনো অসমীয়া চিনেমাত অভিনয় কৰিছিল। তেখেতে পৰিচালনা কৰা অসমীয়া ছবি বদন বৰফুকন আৰু নিমিলা অংক ৰাইজৰ মাজত যথেষ্ট সমাদৃত হৈছিল। জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ নিজৰ জীৱনৰ প্ৰতিটো মুহূৰ্ততে সেই আদৰ্শৰাজিক অনুকৰণ কৰিবলৈ প্ৰয়াস কৰা লক্ষ্যধৰ চৌধুৰীয়ে গান্ধীজীৰ জীৱন আদৰ্শৰে শিশুসকলক অনুপ্ৰাণিত কৰাৰ প্ৰয়াস কৰিছিল। আকাশবাণীৰ অকণিৰ মেল অনুষ্ঠানত ভাগ লৈ শিশুসকলক গান্ধীজীৰ আদৰ্শৰ কথা তেখেতে কৈছিল।
2: শত্ৰুক হিংসা নকৰি নিজে দুখ বৰণ কৰি শত্ৰুক পৰাভৱ কৰিবলৈ বাপুৱে এপাত বৰ শক্তিশালী অস্ত্ৰ উলিয়াইছিল। সেই অস্ত্ৰপাত কি জানানে? অহিংসা। বাপুৱে পাতিলে ৰণ, নাই ধেনুকাৰ, নাই বন্দুক, নাই বাটলুগুটি, তথাপি কিন্তু দেশৰ শত্ৰুক কৰিলে দেতি ক্ষতি। এনেহেন বীৰ কোনখন দেশত কেইজন বাৰু আছে? বাপুৰ জহতে আজি ভাৰতত তিৰংগ পতাকা নাচে। অহিংসা সংগ্ৰাম কৰি ইংৰাজৰ দৰে পৰাক্ৰমী এটা শক্তিক বাপুজীয়ে ভাৰতৰ পৰা বিতাৰিত কৰিলে, দেশ স্বাধীন কৰিলে। সেইকাৰণে সকলোৱে গায় ৰোহ পাতি থেহ পাতি ৰঞ্জিকাবি, এইজনেই গান্ধীজী।
0: লক্ষ্যধৰ চৌধুৰীয়ে জীৱনত দুগৰাকী ব্যক্তিক ভয় কৰিছিল।
3: মই আজি লক্ষ্য চৌধুৰী হৈছো মোৰ পৰিবাৰৰ কাৰণে, সেইকাৰণে মই বহু ঠাইত কৈছো, আনকি এছেম্বলিত কৈছো, মই জীৱনত দুজনক ভয় কৰোঁ, এজন হৈছে ভগৱান, আনজন হৈছে পৰিবাৰ। হাঁহিছিল, চবেই হাঁহিছিল, এতিয়া কেইবাজনো আছে তাতে, মানে আপুনি পৰিবাৰক ভয় কৰে? বোলো অঁ পৰিবাৰক ভয় কৰোঁ। কিয় কৰোঁ জানে? ভগৱানক ভয় কৰিলে মানুহ সমাজচ্যুত নহয়, পৰিবাৰক ভয় কৰিলে মানুহ চৰিত্ৰচ্যুত নহয়।
0: ৰাজনীতিয়েই হওক, সাহিত্যই হওক, নাট্যক্ষেত্ৰই হওক বা চেলুলয়েডৰ পৃথিৱীয়েই হওক, সকলোতে নিজ প্ৰতিভাৰ স্বাক্ষৰ বহন কৰি যোৱা, জীৱনক ভাল পোৱা, মানুহক ভাল পোৱা, জীৱনৰ ঘাট প্ৰতিঘাতৰ মাজতো হাঁহি থাকিবলৈ শিকোৱা, মানুহ বিচাৰি ফুৰা এগৰাকী জীৱন শিল্পী লক্ষ্যধৰ চৌধুৰী।
1: মৰণ মই আটাইতকৈ বেয়া পাওঁ, জীৱনৰ জীৱনটো মোৰ কাৰণে ধুনীয়া, বুজিছা? মই জীৱন উপভোগ কৰিব খোজোঁ, হাঁহিব খোজোঁ, নাচিব খোজোঁ। শ্ৰীকৃষ্ণই গীতাত কৈছে যে তোমালোকে আনন্দ কৰা, সামবেদত থাকা, তোমালোক ঋগবেদত থাকিব নালাগে। সামবেদত কি আছে অৰ্জুনে সুধিলে, বোলে নাচ আছে, গান আছে, অস্বৰা আছে, গন্ধৰ্ব আছে। তুমি অৰ্জুন ইমান ধুনীয়া মানুহটো হৈ ঋগবেদৰ কথা ভাবিছা কিয়? সেইবিলাক ঋষিমুনিয়ে ভাবিব হাবিৰ মাজত, বুজিছা? আমি কিয় ভাবিম? শ্ৰীকৃষ্ণ সংস্কৃতি আনন্দ, জীৱন আনন্দৰ কাৰণে, জীৱন মানেই যৌৱন, যৌৱন মানেই আনন্দ। মই সেইকাৰণে বয়স কিমান হ'ল নহয়, বন্ধু কিমান হ'ল, জীৱন জুখিবা হাঁহিৰে চকুলোৰে নহয়, বুজিছা? বয়স জুখিবা বন্ধুৰে বছৰৰে নহয়। মই কিমান বন্ধু হ'ল সেইটো চাওঁ, মৰাত নাই, নমৰি অমৰ হ'ব খোজোঁ। মৰি অমৰ হৈ কি লাভ? দেখাই নোপোৱা যদি, বুজিছা? শোকসভা পাতিলে মোৰ ইমান বেয়া লাগে, যাৰ কাৰণে শোক কৰিলে সি গমেই নাপায়, বুজিছা? তুমি অকল চাহ জলপান খোৱা, বুজিছা? শ্ৰাদ্ধ তাদ্ধ খাই থাকা আৰু সি মৰি থাকক, সেইকাৰণে মৰিব মন নাযায়, বুজিছা?
0: এনে শিল্পীৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে, জীয়াই থাকে মানুহৰ হৃদয়ত।

অভিলেখাগাৰৰ পৰা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। আমাৰ অভিলেখাগাৰৰ পৰা লোৱা লক্ষ্যধৰ চৌধুৰীৰ জীৱনৰ দিগবাণী, অকণিৰ মেল, নাটকৰ সংলাপ, তেখেতে লিখা কবিতাৰে আজিৰ অনুষ্ঠানটি সজোৱা হল। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ।

0: আর্থিক জরুরীকালীন পরিস্থিতি এনে সময়ত লওয়া এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্রম করাত সহায় করে।
1: তেওঁলোকৰ বাবে মন্নাপুৰম ফাইনান্সিয়েলও আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মার্ট হৈ পৰিব।
0: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰম ফাইনান্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1-800-420-2233 কল কৰক।
2: এই কাহিনী হল এগৰাকী নার্সৰ আৰু তেওঁৰ অন্তৰাত্মাৰ।
3: আহি গল দৰমহা।
4: এতিয়া
3: নতুন কানফুলি
4: নহয়, প্ৰথমে সঞ্চয়,
3: প্ৰথমে কানফুলি।
4: শুনক, প্ৰতি মাহে অলপ বচাওক, অলপ বিনিয়োগ কৰক আৰু অলপ ইমাৰজেঞ্চি বাবেও সাঁচক, যাতে হৈ ৰয় টেনশ্যন ফ্ৰী।
3: কিন্তু কানফুলি কি হব?
4: যাবানে ভিডিঅ' ইনজেকশ্যন?
5: RBI কয়
4: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
6: আর্থিক জরুরি অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সিয়েলও আহিছে ইজি EMI গোল্ড লোন স্কিম।
6: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1-800-420-2233 নম্বৰত।
7: আজি সন্ধিয়া 7:20 পৰা প্ৰচাৰ কৰিবলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি কণ্ঠশিল্পী অভিনেত্ৰী বৰষা বৰা আৰু অভিনেতা নিশিৰঞ্জন কে মল্লিকা। আগধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব আজি সন্ধিয়া 7:20 হেল্ল' যুৱবাণী।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। ৰাজ্য চৰকাৰে অসম মালা উদ্যমৰ চতুৰ্থ পৰ্যায়ৰ জৰিয়তে গ্ৰামাঞ্চলৰ আন্তঃগাঁথনি উন্নয়ন ত্বৰান্বিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে ৰাজ্যৰ পথ যোগাযোগ কাৰ্যসূচীৰ সম্প্ৰসাৰণৰ বিষয়ে সদৰি কৰি কয় যে চৰকাৰে ৰাজ্যৰ প্ৰতিটো কোণলৈ যোগাযোগ ব্যৱস্থা সুদৃঢ় আৰু গ্ৰামাঞ্চলক ৰাজ্যত বিস্তৃত অৰ্থনৈতিক বিকাশৰ সৈতে সংযুক্ত কৰাৰ উদ্দেশ্যে কাম কৰি আছে। 10,000 কোটি টকা ব্যয় সাপেক্ষ অসম মালা উদ্যমৰ চতুৰ্থ পৰ্যায়ৰ জৰিয়তে এই ৰূপান্তৰ ত্বৰান্বিত কৰাৰ লক্ষ্য লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ডঃ শৰ্মাই প্ৰকাশ কৰা মতে অসম মালা উদ্যমৰ চতুৰ্থ পৰ্যায়ত ৰাজ্যৰ পথ আন্তঃগাঁথনি শক্তিশালী আৰু গ্ৰামাঞ্চলৰ যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰাৰ লক্ষ্যৰে প্ৰায় 800 কিলোমিটাৰ পথৰ উন্নয়নত গুৰুত্ব আৰোপ কৰা হ'ব। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে বিনিয়োগ আকৰ্ষণ কৰা, বাণিজ্য আৰু পৰ্যটনৰ বিকাশ আৰু দূৰণিবতীয়া এলেকাসমূহত ৰাজ্যৰ নতুন অৰ্থনৈতিক কেন্দ্ৰসমূহৰ সৈতে সংযুক্ত কৰাৰ বাবে উন্নত যোগাযোগ ব্যৱস্থাত গুৰুত্ব আৰোপ কৰি আহিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হ'ব। বৈঠকত ড০ শৰ্মাই বানত বেয়াকৈ ক্ষতিগ্ৰস্ত উজনি অসমৰ 4 জিলাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য আৰু পুনৰুদ্ধাৰ অভিযানৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰিব। তেওঁ বানৰ ক্ষয় ক্ষতিৰ বিষয়েও প্ৰধানমন্ত্ৰীক জনাব। বৈঠকত বানৰ পেকেজক লৈও আলোচনা হোৱাৰ সম্ভাৱনা আছে। বান প্ৰভাৱিত লোকৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিপূৰ্বে ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত এই

0: পাঠক অধিক তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। ডঃ শৰ্মাই আজি গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে আন কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰাৰ কথা। চীনে অৰুণাচল প্ৰদেশৰ 60 কিলোমিটাৰ ভিতৰলৈ প্ৰৱেশ কৰিছে বুলি কৰা দাবী কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে ভুৱা বুলি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰিজিজুৱে কয় যে বাংলাদেশৰ পৰা প্ৰচাৰিত আলোকচিত্ৰ আৰু ভিডিঅ'ৰ সহায়ত অৰুণাচল প্ৰদেশত চীনৰ প্ৰৱেশৰ ভুৱা চিত্ৰণ কৰা হৈছে। তেওঁ কয় যে এনে মিছা বাতৰিয়ে সীমান্ত অঞ্চলত পহৰা দিয়া সৈনিকসকলৰ মনোবল হ্ৰাস কৰাৰ লগতে বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে। ভাৰত চীন সীমান্ত বিষয়টো অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এনে স্পৰ্শকাতৰ বিষয়ত ভুৱা আৰু প্ৰমাণবিহীন দাবী নকৰিবলৈ দাবী জনায়। তেওঁ কয় যে চীন সীমান্তত সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত সমস্যা আছে যদিও চীনে ভাৰতীয় গাঁও দখল কৰা কথাটো সত্য নহয়। এনে অপপ্ৰচাৰত পতিয়ন নাযাবলৈ তেওঁ সকলোকে আহ্বান জনায়।
1: চাইনা জো হে 60 কিলোমিটাৰ আন্দৰ ঘুছ গিয়া তো এসা বাত নাই কৰনা চাহিয়ে। চাইনা আৰু ইণ্ডিয়া কে বীচ মে অৰুণাচল প্ৰদেশ মে বহুত লম্বা সীমা হে আৰু জিছ সীমা কো ৰেখাংকিত নাই কিয়া গয়া হে। সীমা কা ওয়াহাঁ কোই বৰ্ডাৰ পিলাৰ্ছ নাই হে। তো জমিন পর বর্ডার কো ডিফাইন নহীঁ কিয়া গয়া হে। ও অভি কা ইস্যু নহীঁ হে। শুরু সে জব তিব্বত অলগ রাষ্ট্র থা তব ভি তিব্বত আর ভারত কে বীচ মে জো সীমা হে উসকা ভি ডিলিমিটেশন নহীঁ হুয়া। বর্ডার মে প্রবলেম হে। হমারে অরুণাচল কে গাঁও কে কুছ লোক বর্ডার প্রবলেম কো লেকর কে জো চিন্তা জাহির কিয়া হে ও সহি হে ক্যোঁকি ওয়াহাঁ বর্ডার ডিলিমিটেশন নহীঁ হুয়া।
0: কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফু সংযোগী আন্তৰ্জাতিক ৰেল প্ৰকল্পৰ ক্ষেত্ৰ কালি ৰেল বিভাগ, বন বিভাগ আৰু ৱাইল্ড লাইফ ইণ্ডিয়াৰ শীৰ্ষ বিষয়াৰ দলে পৰিদৰ্শন কৰে। ভাৰত ভূটান সীমান্তৰ প্ৰস্তাৱিত ৰেল প্ৰকল্পৰ ক্ষেত্ৰত ধীৰাং ৰিপু সংৰক্ষিত বনাঞ্চলৰ বাবে কিছু বাধাৰ সৃষ্টি হৈ আহিছিল। প্ৰস্তাৱিত ৰেল প্ৰকল্পৰ 10 কিলোমিটাৰ এলেকাজুৰি বন্যপ্ৰাণী বিচৰণৰ সম্ভাৱনাৰে অসুবিধাৰ সৃষ্টি হ'ব বুলি আশংকা কৰা হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত এই বাধা আঁতৰ কৰাৰ বাবে সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ পৰিৱৰ্তে প্ৰায় 10 কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতু সংলগ্ন ৰেলপথ নিৰ্মাণৰ বাবে ৰেল বিভাগৰ পৰা প্ৰস্তাৱ দিয়া হৈছিল। কালি এই কামৰ বুজ ল'বলৈ উত্তৰ পূব সীমান্ত ৰেলৱে BTCৰ বন বিভাগৰ মুৰববী আৰু ৱাইল্ড লাইফ অৱ ইণ্ডিয়াৰ শীৰ্ষ বিষয়া অঞ্চলটোত উপস্থিত হৈ সবিশেষ বুজ লয়। BTCৰ বন বিভাগৰ মুৰববী বিষয়া সোণালী ঘোষে সাংবাদিকৰ আগত প্ৰস্তাৱিত ৰেলপথৰ ক্ষেত্ৰভিত্তিক পৰিদৰ্শনৰ বিষয়ে উল্লেখ কৰে। অসম সাহিত্য সভাই পশ্চিমবংগৰ কলকাতাস্থিত অসম ভৱনত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন অনুষ্ঠানৰ আয়োজন কৰিছে। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই প্ৰকাশ কৰা মতে সভাৰ কলকাতা শাখাৰ সহযোগত অহা 22 আগষ্টত অসম ভৱনত দিনজোৰা কাৰ্যসূচীৰে ভাৰত ৰত্ন সন্মানেৰে বিভূষিত ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ অনুষ্ঠান অনুষ্ঠিত হ'ব। সেইদিনা পুৱা 9 বজাত কলকাতা শাখাৰ সভাপতি জীৱন ৰয়ে সভাৰ পতাকা উত্তোলন কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছোঁ হাসিনা হাজৰিকাৰ কণ্ঠৰীতি গীতেৰে। গীতৰ কথা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

0: দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ গীতৰ কথা আৰু বিপুল বৰুৱাৰ প্ৰযোজনাৰে হাসিনা হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে।
1: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
0: ডিম্বেশ্বৰ দাসৰ গীতৰ কথাৰে অনুষ্ঠানত এইবাৰৰ শিল্পী বিজয় মহন্ত।

মুনেশ্বৰ বৰ্মনৰ গীতৰ কথাৰে ৰীতা বৰুৱাৰ কণ্ঠৰ গীতটি শুনিলে। গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো পংকজ বৰদলৈৰ কণ্ঠৰীতি গীত। গীতৰ ৰচনা আনিছুজ জামানৰ, প্ৰযোজনা পংকজ শৰ্মাৰ।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত এবাৰ শুনোৱা হওক মনোৰমা বৰগোহাঁইৰ গীতৰ কথাৰে গীতাঞ্জলি গায়নৰ কণ্ঠৰীতি গীত। গীতটিৰ প্ৰযোজনা কৰিছে কিশোৰ দাসে।

অনুষ্ঠানত সেয়া আছিল গীতাঞ্জলি গায়ন। গীতটিৰ কথা আছিল মনোৰমা বৰগোহাঁইৰ, প্ৰযোজনা আছিল কিশোৰ দাসৰ। গীতিমালিকা অনুষ্ঠানটি ইমানতে অন্ত পৰিল।

আজি নিশা 9:30 বজাত ডক্টৰ অনলাইন অনুষ্ঠানৰ অতিথি জ্যেষ্ঠ শল্য চিকিৎসক ডক্টৰ পংকজ ভাগৱতী। অনুষ্ঠানটিৰ আগধৰিব হিমান্ত বৰ্মায়।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্য চৰকাৰৰ অসম মালা উদ্যমৰ চতুৰ্থ পৰ্যায়ৰ জৰিয়তে গ্ৰামাঞ্চলৰ আন্তঃগাঁথনি উন্নয়ন ত্বৰান্বিত কৰাৰ লক্ষ্য। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ আজি নতুন দিল্লীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ অন্তঃ আৰু আন্তঃজিলা পাৰস্পৰিক বদলি সন্দৰ্ভত গুৰুত্বপূৰ্ণ জাননী। পহিলা জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ মিচিং স্বায়ত্তশাসিত পৰিষদৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ। আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত আজি নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু মোহনবাগান ছুপাৰ জায়েণ্ট মুখামুখি। ৰাজ্য চৰকাৰে অসম মালা উদ্যমৰ চতুৰ্থ পৰ্যায়ৰ জৰিয়তে গ্ৰামাঞ্চলৰ আন্তঃগাঁথনি উন্নয়ন ত্বৰান্বিত কৰাৰ লক্ষ্য নিৰ্ধাৰিত কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে ৰাজ্যৰ পথ যোগাযোগ কাৰ্যসূচীৰ সম্প্ৰসাৰণৰ বিষয়ে সদৰি কৰি কয় যে চৰকাৰে ৰাজ্যৰ প্ৰতিটো কোণলৈ যোগাযোগ ব্যৱস্থা সুদৃঢ় আৰু গ্ৰামাঞ্চলক ৰাজ্যত বিস্তৃত অৰ্থনৈতিক বিকাশৰ সৈতে সংযুক্ত কৰাৰ উদ্দেশ্যে কাম কৰি আছে। 10,000 কোটি টকা ব্যয় সাপেক্ষ অসম মালা উদ্যমৰ চতুৰ্থ পৰ্যায়ৰ জৰিয়তে এই ৰূপান্তৰ ত্বৰান্বিত কৰাৰ লক্ষ্য লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ডঃ শৰ্মাই প্ৰকাশ কৰা মতে অসম মালা উদ্যমৰ চতুৰ্থ পৰ্যায়ত ৰাজ্যৰ পথ আন্তঃগাঁথনি শক্তিশালী আৰু গ্ৰামাঞ্চলৰ যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰাৰ লক্ষ্যৰে প্ৰায় 800 কিলোমিটাৰ পথৰ উন্নয়নত গুৰুত্ব আৰোপ কৰা হ'ব। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে বিনিয়োগ আকৰ্ষণ কৰা বাণিজ্য আৰু পৰ্যটনৰ বিকাশ আৰু দূৰণিবতীয়া এলেকাসমূহক ৰাজ্যৰ নতুন অৰ্থনৈতিক কেন্দ্ৰসমূহৰ সৈতে সংযুক্ত কৰাৰ বাবে উন্নত যোগাযোগ ব্যৱস্থাত গুৰুত্ব আৰোপ কৰি আহিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হ'ব। বৈঠকত ডঃ শৰ্মাই বানত বেয়াকৈ ক্ষতিগ্ৰস্ত উজনি অসমৰ 4খন জিলাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য আৰু

0: পুনৰুদ্ধাৰ অভিযানৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰিব। তেওঁ বানৰ ক্ষয় ক্ষতিৰ বিষয়েও প্ৰধানমন্ত্ৰীক জনাব। বৈঠকত বানৰ পেকেজক লৈও আলোচনা হোৱাৰ সম্ভাৱনা আছে। বান প্ৰভাৱিত লোকৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিপূৰ্বে ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত এই বৈঠক অধিক তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। ডঃ শৰ্মাই আজি গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে আন কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰাৰ কথা। ৰাজ্য চৰকাৰে সদ্ভাৱনা প্ৰকল্পৰ জৰিয়তে বিভাগীয় কাম কাজ সুচল কৰাৰ লগতে প্ৰশাসন ব্যৱস্থাক জনসাধাৰণৰ ওচৰ চপাই নিয়াৰ প্ৰয়াস অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তেওঁ কয় যে ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, সামূহিক উন্নয়ন কেন্দ্ৰ আদিক বিভিন্ন প্ৰশাসনীয় দায়িত্ব অৰ্পণ কৰা হ'ব। ইয়াৰ ফলত জিলা আয়ুক্তৰ কাৰ্যালয়ত কামৰ বোজা কিছু লাঘৱ হ'ব আৰু জনসাধাৰণৰ কামসমূহ শীঘ্ৰে নিষ্পত্তি কৰাত সহায় হ'ব। ৰাজ্যৰ 35খন জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়সমূহক জনসেৱাৰ সুসংগঠিত আৰু জনমুখী কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰে চৰকাৰ আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ৰূপনগৰত কালি কামৰূপ মহানগৰ জিলা সংহত আয়ুক্তৰ কাৰ্যালয় মুকলি কৰি দিয়া ভাষণত ডঃ শৰ্মাই এই কথা উল্লেখ কৰে। চৰকাৰী সেৱা লাভৰ বাবে জনসাধাৰণে কাৰ্যালয়লৈ অহাৰ প্ৰয়োজন যথাসম্ভৱ কম কৰিবলৈ আৰু আহিবলগীয়া হলেও সহজে সেৱা লাভৰ পথ প্ৰশস্ত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে কাম কৰি আছে বুলি তেওঁ কয়। তদুপৰি কাৰ্যালয়লৈ অহা জ্যেষ্ঠ নাগৰিকসকলক বিশেষ সন্মান প্ৰদৰ্শন কৰি তেওঁলোকৰ কাম কাজ সুচাৰুৰূপে আৰু অগ্ৰাধিকাৰ দি কৰা ব্যৱস্থা লোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
1: মই আমাৰ জিলা আয়ুক্তক অনুৰোধ কৰিম যে এই কাৰ্যালয়ৰ প্ৰতিটো ৰুমত CCTV থাকিব লাগে, প্ৰতিটো বাৰেণ্ডাত CCTV থাকিব লাগে আৰু বয়োজ্যেষ্ঠ নাগৰিকসকল

0: সাংসদসকলে সপ্তাহত দুবাৰকৈ এই কাৰ্যালয় ভ্ৰমণ কৰি ইয়াৰ কাম কাজ নিৰীক্ষণ কৰা উচিত। ডঃ শৰ্মাই ৰাজ্যৰ প্ৰতিখন জিলাতে সকলো বিভাগৰ সংহত কাৰ্যালয় স্থাপন কৰা হ'ব বুলি জানিবলৈ দিয়ে। তেওঁ ৰাজ্যৰ প্ৰতিখন জিলাতে সকলো বিভাগৰ সংহত কাৰ্যালয় স্থাপন কৰা হ'ব বুলি উল্লেখ কৰে। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে শিক্ষক শিক্ষয়িত্ৰীৰ অন্ত আৰু আন্তঃজিলা পাৰস্পৰিক বদলিৰ নিৰ্দেশনা সন্দৰ্ভত গুৰুত্বপূৰ্ণ জাননী জাৰি কৰিছে। প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতি স্বাক্ষৰিত জাননীখনত উল্লেখ কৰা অনুসৰি লোকপিয়লৰ কামত নিয়োজিত নোহোৱা শিক্ষক শিক্ষয়িত্ৰীসকলে শিক্ষক বদলীকৰণ ব্যৱস্থাপনা প্ৰণালীযোগে দিয়া নিৰ্দেশনা অনুযায়ী 14 দিনৰ ভিতৰত নতুন কৰ্মস্থলীত যোগদান কৰিব লাগিব। অৱশ্যে লোকপিয়লৰ দায়িত্বত থকা শিক্ষক শিক্ষয়িত্ৰীৰ ক্ষেত্ৰত এই সময়সীমা প্ৰযোজ্য নহ'ব। জাননীখনত লগতে বদলিৰ নিৰ্দেশনাৰ অন্য চৰ্ত আৰু নীতি অপৰিৱৰ্তিত হৈ থাকিব বুলি স্পষ্ট কৰি দিয়া হৈছে। চীনে অৰুণাচল প্ৰদেশৰ 60 কিলোমিটাৰ ভিতৰলৈ প্ৰৱেশ কৰিছে বুলি কৰা দাবী কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে ভুৱা বুলি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰিজিজুৱে কয় যে বাংলাদেশৰ পৰা প্ৰচাৰিত আলোকচিত্ৰ আৰু ভিডিঅ'ৰ সহায়ত অৰুণাচল প্ৰদেশত চীনৰ প্ৰৱেশৰ ভুৱা চিত্ৰণ কৰা হৈছে। তেওঁ কয় যে এনে মিছা বাতৰিয়ে সীমান্ত অঞ্চলত পহৰা দিয়া সৈনিকসকলৰ মনোবল হ্ৰাস কৰাৰ লগতে বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে। ভাৰত চীন সীমান্ত বিষয়টো অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এনে স্পৰ্শকাতৰ বিষয়ত ভুৱা আৰু প্ৰমাণবিহীন তথ্য দাঙি নধৰিবলৈ পৰামৰ্শ দিয়ে। তেওঁ কয় যে চীন সীমান্তত সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত সমস্যা আছে যদিও চীনে ভাৰতীয় গাঁও দখল কৰা কথাটো সত্য নহয়। এনে অপপ্ৰচাৰত পতিয়ন নাযাবলৈ তেওঁ সকলোকে আহ্বান জনায়।
1: चाइना जो है 60 किलोमीटर अंदर घुस गया तो ऐसा बात नहीं करना चाहिए। चाइना और इंडिया के बीच में अरुणाचल प्रदेश में बहुत लंबा सीमा है और जिस सीमा को रेखांकित नहीं किया गया है, सीमा का वहाँ कोई बॉर्डर पिलर्स नहीं है तो जमीन पर बॉर्डर को डिफाइन नहीं किया गया है, वो अभी का इशू नहीं है। शुरू से जब तिब्बत अलग राष्ट्र था तब भी तिब्बत और भारत के बीच में जो सीमा है उसका भी डिलिमिटेशन नहीं हुआ। बॉर्डर में प्रॉब्लम है, हमारे अरुणाचल के गांव के कुछ लोग बॉर्डर प्रॉब्लम को लेकर के जो चिंता जाहिर किया है वो सही है क्योंकि वहां बॉर्डर डिलिमिटेशन नहीं हुआ।
0: ৰাজ্যিক নিৰ্বাচন আয়োগে যোৱা 1 জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ মিচিং স্বায়ত্তশাসিত পৰিষদৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিছে। মিচিং স্বায়ত্তশাসিত পৰিষদ নিৰ্বাচন বিধি 2025ৰ 16 নম্বৰ নিয়মৰ অধীনত জাৰি কৰা এই অধিসূচনা অনুসৰি বিশ্বনাথ জিলাৰ অন্তৰ্গত 27 নম্বৰ লোহিতমুখ আৰু 37 নম্বৰ বুৰৈ সমষ্টিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ 83টা। এই দুয়োটা সমষ্টিত মুঠ 32,164 গৰাকী ভোটদাতাৰ নাম সন্নিৱিষ্ট কৰা হৈছে। ইয়াৰ ভিতৰত 16,349 গৰাকী পুৰুষ আৰু 15,815 গৰাকী মহিলা ভোটদাতা আছে। ভোটাৰ তালিকা অনুসৰি 27 নম্বৰ লোহিতমুখ সমষ্টিত 38টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু 48খন অধিসূচিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ গাঁও আছে। একেদৰে 37 নম্বৰ বুৰৈ সমষ্টিত 45টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু 53খন অধিসূচিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ গাঁও আছে। একেদৰে যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত কালি জিলাখনৰ অন্তৰ্গত মিচিং স্বায়ত্তশাসিত পৰিষদৰ সমষ্টিৰ ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। জিলাখনৰ আয়ুক্ত জয় শিৱানীৰ অধ্যক্ষতাত অনুষ্ঠিত সংবাদমেলত মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ নডেল বিষয়া শ্যামল ক্ষেত্ৰ গগৈ, সহকাৰী আয়ুক্ত তথা মিচিং স্বায়ত্তশাসিত পৰিষদৰ সহকাৰী নডেল বিষয়া মনজিৎ দলে উপস্থিত থাকে। ভোটদাতাসকলে অসম ৰাজ্যিক নিৰ্বাচনৰ আয়োগৰ ৱেবছাইটযোগে প্ৰকাশিত এই তালিকা সন্দৰ্ভত ওজৰ আপত্তি থাকিলে 3 ছেপ্টেম্বৰৰ ভিতৰত দাখিল কৰিব পাৰিব। 10 ছেপ্টেম্বৰ ওজৰ আপত্তি নিষ্পত্তিৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। 11 ছেপ্টেম্বৰত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব। কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফু সংযোগী আন্তৰ্জাতিক ৰেল প্ৰকল্পৰ ক্ষেত্ৰ কালি ৰেল বিভাগ, বন বিভাগ আৰু ৱাইল্ড লাইফ অৱ ইণ্ডিয়াৰ শীৰ্ষ বিষয়াৰ দলে পৰিদৰ্শন কৰে। ভাৰত ভূটান সীমান্তৰ প্ৰস্তাৱিত ৰেল প্ৰকল্পৰ ক্ষেত্ৰত ধীৰাং ৰিপু সংৰক্ষিত বনাঞ্চলৰ বাবে কিছু বাধাৰ সৃষ্টি হৈ আহিছিল। প্ৰস্তাৱিত ৰেল প্ৰকল্পৰ 10 কিলোমিটাৰ এলেকাজুৰি বন্যপ্ৰাণী বিচৰণৰ সম্ভাৱনাৰে অসুবিধাৰ সৃষ্টি হ'ব বুলি আশংকা কৰা হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত এই বাধা আঁতৰ কৰাৰ বাবে সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ পৰিৱৰ্তে প্ৰায় 10 কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতু সংলগ্ন ৰেলপথ নিৰ্মাণৰ বাবে ৰেল বিভাগৰ পৰা প্ৰস্তাৱ দিয়া হৈছিল। কালি এই কামৰ বুজ ল'বলৈ উত্তৰ পূব সীমান্ত ৰেলৱে BTCৰ বন বিভাগৰ মুৰববী আৰু ৱাইল্ড লাইফ অৱ ইণ্ডিয়াৰ শীৰ্ষ বিষয়া অঞ্চলটোত উপস্থিত হৈ সবিশেষ বুজ লয়। BTCৰ বন বিভাগৰ মুৰববী বিষয়া সোণালী ঘোষে সাংবাদিকৰ আগত প্ৰস্তাৱিত ৰেলপথৰ ক্ষেত্ৰভিত্তিক পৰিদৰ্শনৰ বিষয়ে উল্লেখ কৰে।
2: আজি আমাৰ ইয়াতে এতিয়া গোটেই টীমটো আমাৰ আহিছে, আমাৰ অনৰেবল চিফ মিনিষ্টাৰ ছাৰৰ নিৰ্দেশত, আমাৰ অনৰেবল চিফ ছাৰৰ নিৰ্দেশত আমাক সকলোৱে সেইটো জনাইছিলে কি আপোনালোকে যিটো আমাৰ হাতীৰ এলিফেণ্টছৰ এক্সপাৰ্টছ বা আমাৰ যিখিনি চাইণ্টিষ্ট হয় যিবিলাকে ইয়াৰ ওপৰত গৱেষণা কৰে তেখেতে

0: ক্লোয়ে, আজই আমার রেলওয়েজ টিম, আমার ফরেস্ট ডিপার্টমেন্ট বিটিসি ফরেস্ট ডিপার্টমেন্ট, আমার ওয়াইল্ড লাইফ ইনস্টিটিউট অফ ইন্ডিয়া আর আমার যেখানে সাইন্টিস্ট বিলাকে আমি সকলে আহিছো। এতিয়া আমি একটা ফিল্ড ভিজিট করে আসো প্রত্যেকটু পয়েন্ট যত যত আমার রেলওয়ে লাইন বা রেলওয়ে ক্রসিং এখিনিটু আমি এতিয়া স্টাডি করে আসো। এটু আমার চিরাং রিফু এলিফেন্ট রিজার্ভর পার্ট হয়।
1: উজনি মাজুলী ঐতিহাসিক ভকতি বিল আৰু টুনি নৈ পৰিষ্কাৰ কাৰ্য আৰু উন্নয়নমূলক কামৰ অগ্ৰগতি জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে পৰিদৰ্শন কৰে। আয়ুক্তগৰাকীয়ে ভকতি বিলৰ পৰিষ্কাৰকৰণ আৰু পুনৰজীৱিতকৰণৰ ফলত অঞ্চলটোত সৃষ্টি হ'ব পৰা সম্ভাৱনাময় পৰ্যটনস্থলীত মৎস্য উৎপাদনৰ সুযোগ, জলজ সম্পদৰ সংৰক্ষণ আৰু স্থানীয় ৰাইজৰ জীৱিকাৰ সম্ভাৱনাকে ধৰি বিভিন্ন দিশ পৰ্যালোচনা কৰে। তেওঁ টুনি নৈ আৰু ভকতি বিলৰ জলসম্পদক লৈ সুপৰিকল্পিতভাৱে ব্যৱহাৰ কৰি কাষৰীয়া কৃষিভূমিত জলসিঞ্চনৰ সুবিধাৰ সৃষ্টি কৰাৰ দীৰ্ঘম্যাদী পৰিকল্পনাৰ বিষয়েও আলোচনা কৰে। আয়ুক্তগৰাকীয়ে জলসম্পদ, লোক নিৰ্মাণ, কৃষি আৰু জলসিঞ্চন বিভাগৰ বিষয়াসকলৰ লগতে স্থানীয় ৰাইজৰ সৈতেও মত বিনিময় কৰে। দক্ষিণ শালমৰা, মানকাছৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে কালি এটা গুৰুত্বপূৰ্ণ ৰায়যোগে পক্সৰ গোচৰত অভিযুক্ত দুজন লোকক দোষী সাব্যস্ত কৰে আৰু 20 বছৰকৈ সশ্ৰম কাৰাদণ্ডৰ লগতে 30,000 টকাকৈ জৰিমনা বিহে। দক্ষিণ শালমৰাৰ থানাৰ অন্তৰ্গত পিপুলবাৰী গাঁৱৰ ইছমাইল হুছেইন আৰু আমিৰুল হক ওৰফে ৰাজুৱে মিলি একে গাঁৱৰ এগৰাকী নাবালিকাক অপহৰণ কৰি অজ্ঞাত স্থানলৈ নি ধৰ্ষণ কৰিছিল। ঘটনা সংক্ৰান্তত ভুক্তভোগীৰ পৰিয়ালে 2022 চনৰ 7 জানুৱাৰীত এজাহাৰ দাখিল কৰিছিল। ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত আজি শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড FC 17 বাৰৰ চেম্পিয়ন মোহনবাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ইপিনে ইষ্ট বেংগল FC-য়ে যোৱা নিশা কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত স্পৰ্টিং ক্লাব দিল্লীক টাইব্ৰেকাৰৰ সহায়ত 5-3 গ'লত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক অৰুণিমা গোস্বামীৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: প্ৰতিৰক্ষা ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ বাবে 405 বিধ প্ৰতিৰক্ষা সামগ্ৰীৰ আমদানিত কেন্দ্ৰৰ নিষেধাজ্ঞা, 6 জানুৱাৰীৰ পৰা ৰাজ্যত পুনৰ গুণোৎসৱ, জুবিন হত্যাৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ এখন আবেদন, উচ্চতম ন্যায়ালয়ৰ নাকচ আদি বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধ কয়লা খনন চলি থকা বুলি এটা তথ্যভিত্তিক বাতৰি কাৰ্বি আংলং ডিমাহাছৰ কলা হীৰাৰ মুক্ত বেহা শিৰোনামেৰে অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ইপিনে দৈনিক অসম কাকতে ৰাজ্যখনত মাদক দ্ৰব্যৰ সৰবৰাহে বিপদজনক ৰূপ লোৱা বুলি এটা বাতৰি মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এই প্ৰসংগতে যোৰহাটৰ অন্বেষা শইকীয়া নামৰ যুৱতীগৰাকীৰ মৃত্যুৰ বাতৰিটো কাকতখনে প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰি দৈনিক জনমভূমি কাকতে অন্বেষাৰ মৃত্যুৱে উন্মোচন কৰিলে যোৰহাটৰ অন্ধকাৰ জগতৰ ছবি শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। পি এম কেয়াৰ্ছ ফাণ্ডৰ 8,452 কোটি টকা জমাৰ 0.01% খৰচ হৈছে বুলি এটা বাতৰি আমাৰ অসম কাকতে পি এম কেয়াৰ্ছ ফাণ্ডত আউটগয়িং নাই শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমমালাৰ চতুৰ্থ পৰ্যায়ৰ অধীনত গ্ৰাম্য যোগাযোগ ব্যৱস্থাৰ বাবে 10,000 কোটি টকা ব্যয়ৰ পদক্ষেপ লোৱাৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে ষোড়শ বিত্ত আয়োগে SDRF আৰু SDMFৰ অধীনত অসমলৈ 5,825 কোটি টকা আবণ্টনৰ পৰামৰ্শ দিয়াৰ বাতৰি প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত বান বিষয়ক লৈ আজি বৈঠকৰ বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে কালি ৰূপনগৰত সংহত আয়ুক্ত কাৰ্যালয় মুকলি কৰাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে পূব অসমৰ বিধ্বংসী বানৰ কাৰণ মানৱসৃষ্ট বুলি এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক বাতৰিৰ বাবে মৰমী কাশ্যপৰ ওচৰলৈ যাওঁ।
1: স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ৰাজ্য চৰকাৰৰ অসমমালা উদ্যমৰ চতুৰ্থ পৰ্যায়ৰ জৰিয়তে গ্ৰামাঞ্চলৰ আন্তঃগাঁথনি উন্নয়ন ত্বৰান্বিত কৰাৰ লক্ষ্য। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ আজি নতুন দিল্লীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ অন্ত আৰু আন্তঃজিলা পাৰস্পৰিক বদলি সন্দৰ্ভত গুৰুত্বপূৰ্ণ জাননী। আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত আজি নৰ্থ ইষ্ট ইউনাইটেড FC আৰু মোহনবাগান ছুপাৰ জায়েণ্ট মুখামুখি।

0: पीएम फसल बीमा योजना से करीब 2 लाख करोड़ रुपए क्लेम के रूप में किसानों को मिले।
1: मोर नाम मोनिता रानी दास, थाना बागबर, डिस्ट्रिक्ट बरपेटा। तो हमारे धान खेती बालू खेती नष्ट हो, नष्ट होले तो जो पैसा दे तेनालीर लाभ है, बाकी खेतियों को लेकर लाभ तो पाने आम जन पाल
2: खरीफ फसल बीमार बाबे शीघ्र पंजीकरण कराओ।
3: बैंक शाखा बीमा कंपनी कृषि ऋण समिति जनसेवा केन्द्र सहित जोगाजोग करक।
2: फसल बीमा सम्बन्धे तथ्य पातिर बाबे हेल्पलाइन नंबर 144-47 लई कॉल करक।
4: फसल बीमा कराओ, सुरक्षा कवच पाओक।
5: जिलार रेहरूप।
6: নমস্কার, জিলাৰ ৰেহৰূপত আজি আগবঢ়াইছো কামৰূপ মহানগৰ জিলাৰ ৰেহৰূপ। আজি আমাৰ সৈতে আছে আমাৰ সংবাদদাতা হেমন্ত বৰা। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে কামৰূপ মহানগৰ জিলাতো লোকপিয়লৰ কাম কাজ পূৰ্ণগতিত অব্যাহত আছে। স্বগণনাৰ পিছত গণনাকাৰীসকলে ঘৰে ঘৰে গৈ গৃহ তালিকা আৰু গৃহ পিয়লৰ তথ্য সংগ্ৰহ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। এই সন্দৰ্ভত আমাৰ সংবাদদাতা হেমন্ত বৰাৰ পৰা শুনোৱা হওক।
7: আমাৰ লোকপিয়ল আমাৰ বিকাশ মূলমন্ত্ৰৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপ মহানগৰ জিলাতো লোকপিয়ল 2027ৰ কাম কাজ অব্যাহত আছে। লোকপিয়লৰ প্ৰথম পৰ্যায় হিচাপে কামৰূপ মহানগৰ জিলাতো যোৱা 2 আগষ্টৰ পৰা 16 আগষ্টলৈ স্বগণনা অনুষ্ঠিত হয়। আশাব্যঞ্জকভাৱে স্বগণনা প্ৰক্ৰিয়াৰ অধীনত কামৰূপ মহানগৰ জিলাত 28,004 পৰিয়ালে স্বগণনা সম্পূৰ্ণ কৰে। স্বগণনাৰ পিছত যোৱা 17 আগষ্টৰ পৰা আৰম্ভ হৈছে গৃহ তালিকা আৰু গৃহ পিয়লৰ তথ্য সংগ্ৰহ প্ৰক্ৰিয়া। 15 ছেপ্টেম্বৰলৈকে চলিব লগা গৃহ তালিকা আৰু গৃহ পিয়লৰ বাবে ইতিমধ্যে গণনাকাৰী হিচাপে নিয়োজিত বিষয়া কৰ্মচাৰীসকলে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। ৰাজ্যৰ লোকপিয়ল সঞ্চালকালয়ে বাসগৃহৰ শুদ্ধ তথ্য প্ৰদান কৰি লোকপিয়ল 2027ৰ অংশীদাৰ হ'বলৈ সকলোকে আহ্বান জনাইছে।
6: ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীত উন্নয়নৰ ধাৰা অব্যাহত ৰাখিছে। প্ৰশাসনিক আন্তঃগাঁথনি সবলীকৰণৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে মহানগৰীৰ ৰূপনগৰত মুকলি কৰা হৈছে কামৰূপ মহানগৰ জিলাৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়। একেদৰে ৰাজ্য চৰকাৰে জনসাধাৰণৰ সুবিধাৰ্থে মহানগৰীত অন্যান্য উন্নয়নমূলক প্ৰকল্প গ্ৰহণ কৰিছে। এই সন্দৰ্ভত আমাৰ সংবাদদাতাই আগবঢ়াইছে এক প্ৰতিবেদন।
7: উন্নয়নৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে কামৰূপ মহানগৰ জিলাৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয়টো মহানগৰীৰ ৰূপনগৰত মুকলি কৰা হৈছে। অসম

0: পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীত উন্নয়নৰ ধাৰা অব্যাহত ৰাখিছে। প্ৰশাসনিক আন্তঃগাঁথনি সবলীকৰণৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে মহানগৰীৰ ৰূপনগৰত মুকলি কৰা হৈছে কামৰূপ মহানগৰ জিলাৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়। একেদৰে ৰাজ্য চৰকাৰে জনসাধাৰণৰ সুবিধাৰ্থে মহানগৰীত অন্যান্য উন্নয়নমূলক প্ৰকল্প গ্ৰহণ কৰিছে। এই সন্দৰ্ভত আমাৰ সংবাদদাতাই আগবঢ়াইছে এক প্ৰতিবেদন।
1: উন্নয়নৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে কামৰূপ মহানগৰ জিলাৰ সংঘত জিলা আয়ুক্তৰ কাৰ্যালয়টো মহানগৰীৰ ৰূপনগৰত মুকলি কৰা হৈছে। অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰা, কৌশিক ৰায়কে ধৰি বিধায়ক তথা উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সংঘত জিলা আয়ুক্ত কাৰ্যালয়টো মুকলি কৰে। 89 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি লোৱা এই সংঘত জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভাগসমূহৰ সুবিধাৰ্থে সকলো আধুনিক ব্যৱস্থা সংলগ্ন কৰা হৈছে। একেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অলপতে জালুকবাৰী সমষ্টিত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে। 2024-25 বৰ্ষৰ মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ আঁচনিৰ অধীনত জালুকবাৰী সমষ্টিৰ বামুণৰ জান পথৰ পৰা ফৰেষ্ট স্কুল পথক সংযোগ কৰি নিৰ্মাণ কৰা RCC দলং, আজাৰাৰ কালমনি জানৰ ওপৰত নিৰ্মাণ কৰা মুঠ 19টা ছিংগুল চেল RCC বক্স কালভাৰ্ট আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। মুঠ 2.56 কোটিৰো অধিক টকা ব্যয়েৰে বামুণৰ জান পথৰ পৰা ফৰেষ্ট স্কুল পথক সংযোগ কৰি নিৰ্মাণ কৰা RCC দলংখনৰ জৰিয়তে গাড়ীগাঁও, বৰিপাৰা, ভাকুণ্ডা, জেউতিপাৰা আৰু নোৱাপাৰাকে ধৰি দাঁতি কাষৰীয়া কেইবাটাও অঞ্চলৰ কেইবা হাজাৰ লোক প্ৰত্যক্ষভাৱে উপকৃত হ'ব। তদুপৰি দলংখনে ফৰেষ্ট স্কুল পথৰ পৰা ধাৰাপুৰ অঞ্চললৈ এক উন্নত আৰু পোনপটীয়া যাতায়াতৰ সুবিধা প্ৰদান কৰিব। আনহাতে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই মুঠ 3.41 কোটি টকা ব্যয়েৰে আজাৰাৰ কালমনি জানৰ ওপৰত নিৰ্মাণ কৰা মুঠ 19টা ছিংগুল চেল RCC বক্স কালভাৰ্টো উদ্বোধন কৰে। কলিতাপাৰাৰ পৰা হাতখোৱাপাৰালৈকে বিস্তৃত এই কালভাৰ্টসমূহে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে আজাৰাৰ ভিতৰুৱা উপপথসমূহৰ পোনপটীয়া সংযোগ স্থাপন কৰিব।
0: পবিত্ৰ ভাদ মাহ উপলক্ষে মহানগৰীটো এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। খোলতালৰ মধুৰ শব্দ, হৰিনামৰ অমিয়া সুৰেৰে মুখৰিত হৈ পৰিছে মহানগৰীৰ নামঘৰসমূহ। এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন।
1: অসমৰ সমাজ জীৱনত ভাদ মাহটোক অতিকে পবিত্ৰ মাহ হিচাপে গণ্য কৰা হয়। ভাদ মাহ আৰম্ভ হোৱা উপলক্ষে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মহানগৰীৰ নামঘৰসমূহ, মঠ মন্দিৰসমূহ হৰিনামৰ ধ্বনিৰে মুখৰ হৈ পৰিছে। পুৱা গধূলি ভকত বৈষ্ণৱ আই মাতৃসকলে নামঘৰে নামঘৰে নাম প্ৰসংগত ব্যস্ত হৈ পৰিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শাখাসমূহেও পবিত্ৰ ভাদ মাহ উপলক্ষে নামঘৰে নামঘৰে মাহ জোৰা কাৰ্যসূচীৰে নাম প্ৰসংগ আৰম্ভ কৰিছে। এক কথাত ক'বলৈ গ'লে পবিত্ৰ ভাদ মাহ উপলক্ষে ভক্তিৰসৰ অমিয়া সুৰেৰে উদ্বেলিত হৈ পৰিছে মহানগৰীৰ নামঘৰসমূহৰ লগতে মঠ মন্দিৰসমূহ।
0: জিলা ৰেহৰূপ অনুষ্ঠানত আজিলৈ ইমানে। কাইলৈ একে সময়তে লৈ আহিম আন এখন জিলাৰ ৰেহৰূপ। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি কামৰূপ মহানগৰ জিলাৰ ৰেহৰূপ শুনিলে। আমাৰ সৈতে আছিল আমাৰ সংবাদদাতা হেমন্ত বৰা।
1: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233-ত কল কৰক।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰা হৈছে আপোনালোকৰ অনুৰোধৰ গীতৰ অনুষ্ঠান ফোন ইন কল্পতৰু। শ্ৰোতাসকলে নিজৰ প্ৰিয় গীতটি শুনিবলৈ আমালৈ ফোন কৰিব পাৰিব এই দুটি নম্বৰত 03612661876 আৰু 9435405223। প্ৰিয় শ্ৰোতা, আপোনালোকৰ সৈতে ষ্টুডিঅ'ত আছো মই জ্যোতি হাজৰিকা। আজি যিহেতু পবিত্ৰ ভাদ মাহৰ 2 তাৰিখ, সেয়েহে সকলো ভক্তপ্ৰাণ ৰাইজক ভক্তিভৰা সেৱা জনাই এটি ভক্তিমূলক গীতেৰেই আজিৰ অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছোঁ। শিল্পী জুবিন গাৰ্গ আৰু সংগীবৃন্দ।

বিবৃতি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। হেল্ল' হেল্ল' হেল্ল' হেল্ল' আমি এটি ফোন অহাৰ সংকেত পাইছিলোঁ, ফোনটো ধৰিছোঁ কিন্তু তেখেতৰ লগত সংযোগ হোৱা নাই। হেল্ল' হয়তো কিবা এটা হৈছে, যান্ত্ৰিক বিজুতি, আমাৰ নিয়ন্ত্ৰণ কক্ষত মই জনাম। তেতিয়ালৈকে আমি অংগৰাগ পাপন মহন্তৰ কণ্ঠৰ এটি গীতকে শুনোচোন।

हेलो हेलो हेलो, ফোন লাইনটো পুনৰ কিছু ব্যাঘাত জন্মিছে, তাৰ বাবে আমি দুঃখিত। আমাৰ পাঁচৰজন শ্ৰোতাৰ ফোন অহাৰ আগতেই অন্য এটি গীতকে শুনো, শিল্পী লোকনাথ গোস্বামী।

0: লোকনাথ গোস্বামীৰ কণ্ঠগীতটি শুনিলে আপোনালোকক জনাবলৈ পাই মই দুঃখিত যে আমাৰ ফোন লাইন দুটিত কিছু যান্ত্ৰিক বিজুতি ঘটিছে, তাৰ বাবে মই দুঃখিত। আৰু আমাৰ নিয়ন্ত্ৰণ কক্ষৰ মানুহে ইতিমধ্যে তেওঁলোক আহিছে, চাইছে, কিছু সময়ৰ ভিতৰতে ঠিক হৈ যাব লাগে। তেতিয়ালৈকে আমাৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ ববি ছবিখনৰ পৰা শৈলেন্দ্ৰ সিঙৰ কণ্ঠৰীতি গীত।
1: মে শায়ৰ তো নহীঁ

0: ববী ছবিখনৰ গীতটি শুনিলে? শ্ৰোতাসকলে ফোন ইন কল্পতৰু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
4: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
5: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
4: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: শ্ৰোতাসকলে, ফোন ইন কল্পতৰু অনুষ্ঠানটিত যিহেতু কিছু বিজুতি ঘটিছে তাৰ কাৰণে আমি ফোন ল'ব পৰা নাই, তেতিয়ালৈকে ঠিক কৰি থকা হৈছে, তেতিয়ালৈকে আমি জুবিন গাৰ্গৰ কণ্ঠৰ অন্য এটি গীতকে শুনোচোন।

0: হেল্ল'
1: হেল্ল'
0: হয়, আপুনি ক'ৰ পৰা কৈছে আৰু নামটো ক'ব?
1: হয় বাইদেউ, নমস্কাৰ, সুপ্ৰভাত।
0: হয় সুপ্ৰভাত,
1: মই সাতগাঁৱৰ পৰা সুচিতা মেধি কৈছিলোঁ।
0: হয়, আপুনি কি গান শুনিব আজি?
1: জুবিন গাৰ্গ জোনাকী মনৰ যিকোনো এটি গান শুনিব বিচাৰিছোঁ।
0: হয় হয়, যিকোনো এটি ন, ঠিক আছে। আজি আমাৰ যিহেতু অলপমান অসুবিধাৰ সৃষ্টি হৈছে, আমি ফোন ল'বই পৰা নাই। আপোনাৰ ফোনটো এইটো লৈছোঁ প্ৰথম, বাকী গোটেইখিনি ফোন আজি আমি ল'বই নোৱাৰিলোঁ, তাৰ বাবে আমি দুঃখিত। আপোনাৰ ফোনটো পাই ভাল লাগিছে। আৰু কোনোবা আছেনে আপোনাৰ লগত অনুৰোধৰ বাবে?
1: মোৰ লগত তাৰমানে মোৰ ওচৰৰে তাৰমানে ওচৰৰ ঘৰত বাইদেউ এজনী আছে, শুনি আছে আৰু।
0: হয়,
1: বাইদেউজনী ফোন লগাই তাৰমানে নাপায় বোলে।
0: হয়
1: ওচৰতে শুনি আছে আৰু মোৰ ছোৱালী তাৰমানে তাৰ অলপ গা বেয়া, স্কুলত যোৱা নাই, তাইও শুনি আছে।
0: হয় হয়, বৰ ভাল কথা। গানটো শুনক এতিয়া আপোনালোকৰ বাবে।
1: বাইদেউ মই কেইজনমান ছটা নাম ল'ব বিচাৰিছোঁ।
0: হয় হয়, কওকচোন।
1: বনবাসী মণ্ডল দাদা, হাজাৰে বাগম, তাৰপিছত ৰূপালী কলিতা, পবিত্ৰ মণ্ডল, মঞ্জু বাইদেউ, আদি এখেতসকললৈ মই গানটো উচৰ্গা কৰিলোঁ।
0: হয় হয়, আপোনালোকৰ সকলোৰে অনুৰোধ ৰক্ষা কৰি মই গানটো বজাবলৈ লৈছোঁ। ঠিক আছে, হয়, ধন্যবাদ।
1: ধন্যবাদ।

0: শ্রোতাসকলে ফোন ইন কল্পতরু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমালৈ অনুষ্ঠানৰ শেষৰটি ফোন আহিছে, আমি ফোনটি লৈছো। হেল্ল' নমস্কাৰ, সুপ্ৰভাত, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম। আপুনি ক'ৰ পৰা কৈছে? হয় হয়, আপুনি আজি কি গীত শুনিব?
1: আজি আপোনাৰ পছন্দৰ গীত বজাই দিলে হ'ব।
0: হয় হয়, মোৰ পছন্দৰ ন? ঠিক আছে বাৰু, হ'ব, মই আপোনাৰ পছন্দ মোৰ পছন্দৰে কিবা গীত এটি বজাম। আপুনি কি কৰি আছে এতিয়া বৰ্তমান?
1: মই তেজপুৰৰ চিকৰিকাত কৈছোঁ। বৰ্তমান মই এতিয়া শিৱসাগৰ না গৈ থাকোঁ, বাছ ষ্টেণ্ডত আছোঁ, ডিউটি জেগাৰ পৰা আপোনাক ফোন কৰিছোঁ।
0: হয় হয় হয়, বৰ ভাল কথা, আপুনি মানে এতিয়া ফোন ইন কল্পতৰু শুনি আছে আৰু ডিউটিত যাবলৈ লৈছে।
1: আজি এটা 94 কথা পাতিছোঁ, 96 কিবা।
0: বাপৰে, বহুত ভাল কথা, ধন্যবাদ আপোনাক, আগলৈ কৰি থাকিব। হয় হয় কওকচোন।
1: মাধৱী নাথ, নিজাম জেগা, দীপালিকা, মুণ্ডপৰা, সৰদৰা, নীলপলদৰা, কল্পনা, পণতি দত্ত, লগতে আপোনালোকৰ গানটো শুনিছোঁ, লগতে অসমবাসী।
0: হয় হয়, ধন্যবাদ ধন্যবাদ, মই আপোনালোক সকলোৰে বাবে গানটো শুনাবলৈ লৈছোঁ।
1: ঠিক আছে, ধন্যবাদ।
0: হয়।

ইকবাল ছবিখনত লতা মঙ্গেশকৰ আৰু ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। ফোনযোগে আমালৈ প্ৰিয় গীতটিৰ বাবে অনুৰোধ জনোৱা প্ৰতিজন শ্ৰোতালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আজিৰ ফোন ইন কল্পতৰু অনুষ্ঠানৰ পৰা মই জ্যোতি হাজৰিকাই বিদায় লৈছোঁ। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে মাটিৰ গান। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছোঁ দীপ্তিৰাণী মেদকৰ কণ্ঠৰীতি মিচিং গীত।

শ্রোতাসকলে মাটির গান অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ এয়া নিয়াদাৰ কামশী আৰু সংগীসকলৰ কণ্ঠৰীতি আদি গীত।

안녕하세요.

0: 야야야
1: Oh,

Hey, hey, hey.

0: আর্থিক জরুরীকালীন পরিস্থিতি এনে সময়ত লওয়া এটা বুদ্ধিমানের সিদ্ধান্তই আপনার যিকোনো অসুবিধা সহজেই অতিক্রম করাত সহায় করে।
1: তেওঁলোকৰ বাবে মন্নাপুৰম ফাইনান্সিয়েলও আহিছে ইজি ইএমআই গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মার্ট হৈ পৰিব।
0: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰম ফাইনান্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1-800-420-2233 কল কৰক।
2: মাটিৰ গান অনুষ্ঠানত এবাৰ শুনোৱা হওক ৰামেশ্বৰ আমচি আৰু সংগীসকলৰ কণ্ঠৰীতি তিৱা গীত।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1-800-420-2233 নম্বৰত।
2: শ্রোতাসকলে মাটিৰ গান অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত এবাৰ শুনো আহক দ্বিজেন্দ্ৰ ৰাভা আৰু সংগীবৃন্দৰ কণ্ঠৰীতি ৰাভা গীত।

0: দ্বিজেন্দ্ৰ ৰাভা আৰু সংগীবৃন্দৰ কণ্ঠৰ ৰাভা গীতটি শুনিলে। মাটিৰ গান অনুষ্ঠানটি ইমানতে অন্ত পৰিল।
1: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মণপ্পুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণপ্পুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
3: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মণপ্পুৰম ফাইনেন্সিয়েলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
3: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মণপ্পুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

아게 하게 되고 그리고 이렇게 와야 되는데.

0: डिजिटल थर्मामीटर महंगे होने के कारण अभी भी ज्यादा चलन में नहीं है।
1: हाँ, और इस बार जब किसी को बुखार होगा तो हम डिजिटल थर्मामीटर से ही देखेंगे।
0: हाँ, क्यों नहीं बेटा। और बेटे, अब नेत्रहीन लोगों को बोलकर बुखार बताने वाला थर्मामीटर भी बन गया है।
1: वाह, क्योंकि नेत्रहीन तो थर्मामीटर पर आई रीडिंग को नहीं पढ़ सकते।
0: बिल्कुल बिल्कुल बेटा, ये थर्मामीटर तापमान दिखाता नहीं
1: जी,
0: बोलकर बतला देता है।
1: नाना जी,
0: हाँ?
1: मैंने देखा है कि छोटे बच्चों का बुखार देखना बहुत मुश्किल होता है, क्योंकि वो लगातार अपने हाथ पैर चलाते रहते हैं।
0: सही कह रहे बेटा, लेकिन एकदम छोटे शिशु का बुखार देखने के लिए भी विशेष प्रकार का थर्मामीटर बना लिया गया है।
1: अच्छा।
0: हाँ, इसे क्या करते हैं कि बच्चे के कान में लगाकर बुखार कितना है ये जान लिया जाता है।
1: अरे वाह।
0: हाँ, और शिशु को जरा भी परेशानी नहीं होती।
1: वाह, ये तो बड़ी मजेदार जानकारी दी आपने नाना जी।
0: है ना
1: जी।
0: अरे बेटा, नाना
2: की इमान पड़े राष्ट्रीय शैक्षिक गवेषणा और प्रशिक्षण परिषद द्वारा प्रायोजित अनुष्ठान उमंग शुनिले आकाशवाणी गुवाहाटीर মহাবাহু। এতিয়া শুনক দিনৰ 11 বজাৰ আঞ্চলিক বাতৰি।
3: এয়া আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ কিছু সময়ৰ পাছত নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হ'ব। বৈঠকত ডক্টৰ শৰ্মাই বানত বেয়াকৈ ক্ষতিগ্ৰস্ত উজনি অসমৰ 4 জিলাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য আৰু পুনৰ উদ্ধাৰ অভিযানৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰিব। তেওঁ বানৰ ক্ষয় ক্ষতিৰ বিষয়েও প্ৰধানমন্ত্ৰীক জনাব। বৈঠকত বানৰ পেকেজক লৈও আলোচনা হোৱাৰ সম্ভাৱনা আছে। বান প্ৰভাৱিত লোকৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিপূৰ্বে ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত এই বৈঠক অধিক তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। ডঃ শৰ্মাই আজি গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে আন কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰাৰ কথা। কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফু সংযোগী আন্তৰ্জাতিক ৰেল প্ৰকল্পৰ ক্ষেত্ৰ কালি ৰেল বিভাগ, বন বিভাগ আৰু ৱাইল্ড লাইফ অব ইণ্ডিয়াৰ শীৰ্ষ বিষয়াৰ দলে পৰিদৰ্শন কৰে। ভাৰত ভূটান সীমান্তৰ প্ৰস্তাৱিত ৰেল প্ৰকল্পৰ ক্ষেত্ৰত থিৰাং ৰিপু সংৰক্ষিত বনাঞ্চলৰ বাবে কিছু বাধাৰ সৃষ্টি হৈছিল। প্ৰস্তাৱিত ৰেল প্ৰকল্পৰ 10 কিলোমিটাৰ এলেকাজুৰি বন্যপ্ৰাণী বিচৰণৰ সম্ভাৱনাৰে অসুবিধাৰ সৃষ্টি হ'ব বুলি আশংকা কৰা হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত এই বাধা আঁতৰ কৰাৰ বাবে সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ পৰিৱৰ্তে প্ৰায় 10 কিলোমিটাৰ দৈৰ্ঘ্যৰ উড়ন সেতু সংলগ্ন ৰেলপথ নিৰ্মাণৰ বাবে ৰেল বিভাগৰ পৰা প্ৰস্তাৱ দিয়া হৈছিল। কালি এই কামৰ বুজ ল'বলৈ উত্তৰ পূব সীমান্ত ৰেলৱে, বিটিচিৰ বন বিভাগৰ মুৰববী আৰু ৱাইল্ড লাইফ অব ইণ্ডিয়াৰ শীৰ্ষ বিষয়া অঞ্চলটোত উপস্থিত হৈ সবিশেষ বুজ লয়। বিটিচিৰ বন বিভাগৰ মুৰববী বিষয়া সোণালী ঘোষে সাংবাদিকৰ আগত প্ৰস্তাৱিত ৰেলপথৰ ক্ষেত্ৰভিত্তিক পৰিদৰ্শনৰ বিষয়ে জানিবলৈ দিয়ে। অসম আৰক্ষীয়ে যোৱা নিশা বিভিন্ন উপায়েৰে অসমত অনুপ্ৰৱেশ কৰিবলৈ বিচৰা 17 অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰে আৰু উভতাই পঠিয়ায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে ৰাজ্যৰ ভূমি, জনসাধাৰণৰ অধিকাৰ আৰু সুৰক্ষাৰ স্বাৰ্থত অনুপ্ৰৱেশৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা হ'ব। ধুবুৰী আৰক্ষীয়ে জিলাখনৰ গৌৰীপুৰত অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ এজন সৰবৰাহকাৰীক আটক কৰে। আটক কৰা লোকজনৰ পৰা আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰী ভৰ্তি 19টা টেমা জব্দ কৰে। আৰক্ষীয়ে ধৃত লোকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে ইয়াৰ সৈতে জড়িত চক্ৰ উৎখাত কৰাৰ বাবে অভিযান তীব্ৰতৰ কৰি তুলিছে। গুৱাহাটীৰ অসম আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ প্ৰণৱজ্যোতি বৈশ্যৰ নেতৃত্বত মহাবিদ্যালয়খনৰ এটা প্ৰতিনিধি দলে কালি জনতা ভৱনত শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুক সাক্ষাৎ কৰে। সাক্ষাৎকালত মহাবিদ্যালয়খনৰ সামগ্ৰিক কাম কাজ, শৈক্ষিক আৰু স্বাস্থ্যসেৱাৰ উন্নয়ন তথা ৰাজ্যত আয়ুৰ্বেদিক শিক্ষা আৰু গৱেষণাৰ প্ৰসাৰৰ ব্যৱস্থা সম্পৰ্কে আলোচনা কৰা হয়। কলিয়াবৰ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যক্ষ ডঃ দীপাংকৰ বৰাই অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্য ঠাইত পোৱা উদ্ভিদৰ 43টা প্ৰজাতিৰ বৈজ্ঞানিক চিনাক্তকৰণ, নথিভুক্তকৰণ আৰু বিৱৰণৰ ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য অৰ্জন কৰিছে। ডঃ বৰাই 2018 পৰা উদ্ভিদৰ গৱেষণাত ব্ৰতী হৈ আছে আৰু ঘাইকৈ পূৰ্বতে বৈজ্ঞানিকভাৱে বিৱৰণ নথকা আৰু নামকৰণ নকৰা উদ্ভিদৰ আৱিষ্কাৰ আৰু নথিভুক্তকৰণত গুৰুত্ব আৰোপ কৰি আহিছে। অধ্যাপকগৰাকীয়ে এতিয়ালৈকে অসমৰ সৈতে জড়িত তথা আছামিকা বা আছামেনেছিছ শব্দৰে এই উদ্ভিদসমূহৰ নামকৰণ কৰা হৈছে। অসম সাহিত্য সভাই পশ্চিমবংগৰ কলকাতাস্থিত অসম ভৱনত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন অনুষ্ঠানৰ আয়োজন কৰিছে। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই প্ৰকাশ কৰা মতে সভাৰ কলকাতা শাখাৰ সহযোগী

0: অহা 22 আগষ্টত অসম ভৱনত দিনজোৰা কাৰ্যসূচীৰে ভাৰত ৰত্ন সন্মানেৰে বিভূষিত ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সেইদিনা পুৱা 9 বজাত কলকাতা শাখাৰ সভাপতি জীৱন ৰয়ে সভাৰ পতাকা উত্তোলন কৰিব। বিয়লি 2 বজাৰ পৰা অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীৰ সভাপতিত্বত অসম বংগৰ সাংস্কৃতিক সেতুবন্ধনত ভূপেন হাজৰিকাৰ অৱদান শীৰ্ষক বিশেষ আলোচনা সভা অনুষ্ঠিত হ'ব। ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত আজি শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন ছেমিফাইনেলত যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড FC 17 বাৰৰ চেম্পিয়ন মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ইপিনে ইষ্ট বেংগল FC যোৱা নিশা কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমিফাইনেলত স্পৰ্টিং ক্লাব দিল্লীক টাই ব্ৰেকাৰৰ সহায়ত 5-3 গলৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। অসম ক্ৰিকেট সন্থাৰ দ্বাৰা পৰিচালিত 19 বছৰ অনূৰ্ধ জয়কান্ত বৰুৱা সোঁৱৰণী আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ মধ্য অসম মণ্ডলৰ দ্বিতীয়খন খেলত মৰিগাঁও জিলা ক্ৰীড়া সন্থাই তিতাপুৰ ক্ৰিকেট সন্থাক 10 ৰাণৰ ব্যৱধানত পৰাস্ত কৰি সম্পূৰ্ণ পইণ্ট অৰ্জন কৰিছে। ক্ষীৰত বৰুৱা ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত মৰিগাঁও ক্ৰীড়া সন্থাই প্ৰথমে বেট ধৰি 38 অভাৰত আটাইকেইটা উইকেটৰ বিনিময়ত 128 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত তিতাপুৰ দলে 34 অভাৰ আৰু 3টা বলত আটাইকেইটা উইকেট হেৰুৱাই 118 ৰাণহে কৰিবলৈ সমৰ্থ হয়। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত ময়ূৰী দত্ত, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, বিবেক শৰ্মা, পপা চন্দ, ট্ৰান্সমিটাৰত অজয় আনন্দ, মিতুল গগৈ, FM ট্ৰান্সমিটাৰত আতিকুৰ ৰহমান, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই চয়নিকা।
2: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
3: তেওঁলোকৰ বাবে মন্নাপুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
2: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233-ত কল কৰক।
4: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
3: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
4: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক পৰাগমালা লাইভ। আগবঢ়াব ব্ৰজমোহন প্ৰসাদে।
5: परागमाला लाइव के सभी श्रोताओं को ब्रजमोहन प्रसाद का नमस्कार। सुहानी हवा के झोंकों और मधुर धुनों के गुलदस्ते के साथ आपके पसंदीदा कार्यक्रम परागमाला लाइव में आप सबका एक बार फिर स्वागत है। श्रोताओं, आज 20 अगस्त का दिन है, सद्भावना दिवस। यह दिन हमें याद दिलाता है कि आपसी प्रेम, भाईचारा, शांति और राष्ट्रीय एकता ही हमारे देश की असली ताकत है। पूर्व प्रधानमंत्री स्वर्गीय राजीव गांधी की जयंती के अवसर पर मनाए जाने वाला यह दिन और इस दिन का एकमात्र संदेश है जाति, धर्म, भाषा और क्षेत्र की दीवारों को गिराकर एक भारत श्रेष्ठ भारत का निर्माण करना। आज हम आपके लिए पिरो कर लाए हैं ऐसे गीत जो आपके दिल में सद्भावना, प्यार और इंसानियत की खुशबू महका देंगे। तो चलिए बिना किसी देरी के शुरू करते हैं शुरू का यह सुहाना सफ़र।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিহাই আপোনাক আদৰণি জনাইছোঁ। আজি আগবঢ়াইছোঁ বাৰেৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰেৰ এটি খণ্ড।
1: য'ত শব্দই হৃদয় স্পৰ্শ কৰে তাতেই সাহিত্যৰ জন্ম। কবিৰ কলমত, গায়কৰ কণ্ঠত, শিল্পীৰ তুলিকাত আৰু সাধাৰণ মানুহৰ জীৱন সংগ্ৰামত সাহিত্যৰ সুগন্ধ আজীৱন বিয়পি থাকে। ঠিক একেদৰেই সংস্কৃতি হৈছে শিপাৰ লগত জড়িত এক অদৃশ্য বান্ধোন। আমি আজি উপস্থিত আছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলাৰ এটা সাহিত্য সংস্কৃতিৰ লগত অহৰহ জড়িত হৈ থকা তৰুণ তৰুণীৰ মাজত। নমস্কাৰ প্ৰিয় শ্ৰোতা, মই কস্তুৰবা দাস
2: আৰু মই পম্পী মালাকাৰ।
1: সকলোকে আমাৰ অনুষ্ঠান হিপ হিপ হুৰেলে আন্তৰিকতাৰে আদৰণি জনাইছোঁ। বলক লৈ যাওঁ আপোনালোককো সেই সাহিত্য সংস্কৃতিৰ বাকৰিলৈ।
2: আমি এতিয়া আগবাঢ়িছোঁ এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলাৰ সংগীত বিভাগৰ শিক্ষাগুৰু প্ৰদ্যুৎ মিশ্ৰ ছাৰৰ কাষলৈ। পোনপ্ৰথমে ছাৰক আমাৰ এই অনুষ্ঠানলৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ। লগে লগে আপোনাৰ পৰা জানিব বিচাৰিম যে আপুনি যিহেতু এই বিভাগৰে এগৰাকী শিক্ষাগুৰু, গতিকে এই বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত আপুনি কেনেদৰে শিক্ষা দান কৰে আৰু তেওঁলোকৰ লগত আপুনি কেনেদৰে সহযোগিতা আগবঢ়াই তেওঁলোকক আগুৱাই নিছে, এই প্ৰসংগত আপোনাৰ পৰা থিয়তে জানিব বিচাৰিম।
3: ধন্যবাদ। পোনপ্ৰথমে আকাশবাণী গুৱাহাটীৰ এই অনুষ্ঠানলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। সংগীত বুলিলে এটা ব্যাপক ভাষ্ট এটা ছাবজেক্ট। আমি চেষ্টা কৰোঁ কিমান মানে সৰুকৈ বা বোধগম্য হোৱাকৈ ল'ৰা ছোৱালীক আমি শিকাব পাৰোঁ। ঠিক তেনেকুৱাকৈ ৰাগ সংগীত বোলোতে অকণমান আমাৰ কেতিয়াবা অসুবিধা হয় যে আমি ৰাগ বুলি কওঁতে যেন কিবা দূৰৈৰ বস্তু, যেন কঠিন বস্তু, আমাৰ এটা তেনেকুৱা ধৰণৰ ধাৰণা হয়। কিন্তু অথচ আমি তেনেকুৱা ৰাগৰ কিছুমান কমন ৰাগৰ আমি বিভিন্ন কম্পজিশ্যন পাই আছোঁ। সেই কম্পজিশ্যনবোৰ কিন্তু আমি তৎক্ষণাতে এডপ্ট কৰোঁ, গাওঁ, তেতিয়া আমি ৰাগ বুলি গম নাপাওঁ। গতিকে আমি চেষ্টা কৰোঁ ঠিক তেনেকৈ ল'ৰা ছোৱালী যাতে এই কথাখিনিও বুজি পায় আৰু ৰাগৰ যাতে ওচৰ চাপিব পাৰে। মই তেনেকুৱা এটা ৰাগ আজি প্ৰস্তুত কৰিব লৈছোঁ এওঁলোকৰ জৰিয়তে। আমাৰ ষ্টুডেণ্ট ভেলুৱেবল ষ্টুডেণ্টবোৰেও গাব। সেয়া ৰাগ হৈছে ভাইৰাও।

ইয়াত এই ৰাগৰ ওপৰত আধাৰিত ভূপেন হাজৰিকাৰ এক বিশেষ এক ৰচনা আমি পাইছিলোঁ। মই ক'বলৈ ভাল পাম পৰৱৰ্তী কালত, কিন্তু ৰেকৰ্ডিঙত অকণমান তেওঁ নিজেই সলাই দিছিলে, কি কাৰণে নাজানো। কিন্তু আমি যিটো সৰুতে ইতিজৰ কথা কৈছোঁ, ৰেডিঅ'ত শুনা সেই ভাৰ্চনটো আজি মই অকণমান শুনাবলৈ প্ৰয়াস কৰিছোঁ।

0: ধন্যবাদ জনাইছো ছাৰ, ইমান সুন্দৰকৈ আপুনি গোটেই কথাখিনি বিশ্লেষণ কৰাৰ লগতে আমাক এটি ৰাগৰ লগতে ভূপেন হাজৰিকাদেৱৰ এটি গীত শুনাৰ আচলতে সৌভাগ্যকণ দিয়াৰ বাবে পুনৰবাৰ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো।
1: আমাৰ সৈতে বৰ্তমান উপস্থিত আছে পৰিৱেশ কলা বিভাগৰ এগৰাকী অধ্যাপিকা বাইদেউ, পোনপ্ৰথমে আপোনাৰ পৰিচয় জানিব বিচাৰিছোঁ।
2: নমস্কাৰ, মোৰ নাম ডক্টৰ জয়শ্ৰী চৌধুৰী আৰু মই এই বিভাগটো এই ডিপাৰ্টমেণ্টটো জইন কৰিছোঁ 2023 এজ এ ডিপাৰ্টমেণ্ট অফ হেড, কিন্তু মানে জইন কৰি খুবেই ভাল লাগিলে আৰু আঢ়াই বছৰ হৈ গ'ল মই ইয়াত কাম কৰি থকা বিং এ ডিপাৰ্টমেণ্ট হেড। এতিয়া হেডৰ দায়িত্বৰ পৰা মই নিজকে অকণমান ৰেহাই কৰিলোঁ আৰু মুক্ত হ'লোঁ, তথাপিও দায়িত্বখিনি পালন কৰি আছোঁ, ভাল লাগি আছে। নতুন নতুন বহুত কথা মই এজ এ ফেকাল্টি মই বহুতখিনি কথা শিকিলোঁ। ডিপাৰ্টমেণ্টটো খুব ভাইব্ৰেণ্ট হয় আমাৰ ডিপাৰ্টমেণ্টটো। ডিপাৰ্টমেণ্ট আমাৰ আৰম্ভ হৈছে, মই তেতিয়া ডিব্ৰুগড়ত পঢ়ি আছিলোঁ, তেতিয়াতেই ইয়াত আৰম্ভণি হোৱাৰ কথাটো চলিছিলে 2013-14 মানে, কিন্তু ইয়াত আমাৰ বিভাগটো আৰম্ভ হৈছে 2018 চনৰ পৰা আৰু আজি ভালেখিনি সময় হৈ গ'ল, বছৰ হৈ গ'ল, বহুত ভাল ভাল ষ্টুডেণ্টছ ইয়াৰ পৰা ওলাই গ'ল। আমাৰ পাৰ্ফৰ্মিং আৰ্টছ ডিপাৰ্টমেণ্ট, যিহেতু পাৰ্ফৰ্মিং আৰ্টছ ডিপাৰ্টমেণ্ট গুৱাহাটীত খোলা নাছিলে, অকল ডিব্ৰুগড়তে আছিলে আৰু আমি ডিব্ৰুগড়ত গৈ পঢ়িছিলোঁ। চবৰ কাৰণে এইটো মানে মোৰ বহুত মানে আশা আছিলে যে গুৱাহাটীত খোলক এটা ডিপাৰ্টমেণ্ট, কাৰণ কিয়নো মই ডিব্ৰুগড়ত পঢ়াৰ পিছতো মই আকৌ বাহিৰত গ'লোঁ ফৰ মাই ডাবল মাষ্টাৰ্ছ। মই প্ৰথমতে ডিব্ৰুগড়ত সত্ৰীয়াত এম এ কৰিলোঁ, তাৰপিছত আকৌ খেৰাগড় গ'লোঁ, তাত গৈ মই কথকত মাষ্টাৰ্ছ কৰি আকৌ PhD কৰি ইয়াত উভতি আহিছোঁ। চ' বহুত বহুত এক্সপিৰিয়েঞ্চ লৈ কিনে আহিলোঁ ইয়াত নাচৰ ক্ষেত্ৰত। মই এগৰাকী নাচৰ শিল্পীয়ে কওঁ নে শিক্ষকে কওঁ, ছাত্ৰী ক'ব পাৰোঁ নিজক, কাৰণ ষ্টিল মই মানে শিকি থাকিব বিচাৰোঁ, কাৰণ শিকাৰ মানে কোনো অন্ত নাই, এতিয়াও বহুত কথা আছে জানিবলগীয়া। চ' সেইকাৰণে মই নিজক এটা এজনী মানে ছাত্ৰী বুলিও পৰিচয় দিব বিচাৰোঁ। আৰু ডিপাৰ্টমেণ্টৰ পৰা আমাৰ এইখন ডিপাৰ্টমেণ্ট, যিহেতু মোৰ বিৰাট আশা আছিলে এখন খোলক ডিপাৰ্টমেণ্ট, খুলিলেও 2018 চনত আৰু তেতিয়া মই তাত বাহিৰত

0: পিএইচডি কৰি আছিলোঁ কাৰণে মই ইয়াত জইন কৰা নাই, কিন্তু পিএইচডি কৰি আহি উভতি আহি ইয়াত মোৰ মাই লাক, ইটছ মাই লাক দেট ভেকেঞ্চি ওলালে আৰু মই এপ্লাই কৰিলোঁ, ইণ্টাৰভিউ দিলোঁ, পালোঁ। চ' বহুত ভাল এক্সপিৰিয়েঞ্চ আমাৰ ইয়াৰ পৰা। এতিয়ালৈকে মই অহাৰ পৰা তিনিটা বেটছ এনেকৈ ওলাই গ'ল, 24-25 দুটা বেটছ ওলালে, এতিয়া আৰু এখন বেটছ ওলাব। খুব ভাল, খুব ভাল এক্সপিৰিয়েঞ্চ, ষ্টুডেণ্টছে ভাল নলেজ লৈ গৈছে। বহুত ষ্টুডেণ্টছ এনেকুৱা আমাৰ আহিছে যোনে মানে এই সংগীতৰ লগত জড়িত নহয়, নাচৰ লগত জড়িত নহয় বা থিয়েটাৰৰ লগত জড়িত নহয়, কিন্তু তেওঁলোকে ভাল নলেজ লৈ গৈছে। আজি যোৱাটো ছেমিষ্টাৰত মই ছেকেণ্ড ছেমিষ্টাৰ, এইবাৰ ছেকেণ্ড ছেমিষ্টাৰ, ফাৰ্ষ্ট ছেমিষ্টাৰত এনেকুৱা ষ্টুডেণ্টছ আহিছিলে মানে আমি একেবাৰে নাৰ্ভাছ, মানে কেনেকৈ শিকাওঁ তেওঁলোকক, কিন্তু নাচৰ দুগৰাকী ষ্টুডেণ্ট খুব ভালকৈ মানে সিহঁতে পাৰিছে। এটা ছেমিষ্টাৰত মানে তেওঁলোকে ফাৰ্ষ্ট প্ৰথম প্ৰথম আহি তেওঁলোকে ভাবিছে যে আমি নোৱাৰিম, নোৱাৰিম বুলি কিনে তেওঁ এৰিবলৈ বিচাৰিছিলে। কিন্তু মোৰ কথা হ'ল যে পৃথিৱীত এনেকুৱা কোনো কাম নহয় যে যোনটো আমি নোৱাৰোঁ, চেষ্টা কৰিলে ডেফিনেটলি পাৰিম। আৰু আজি যিটো তেওঁলোকে ছেকেণ্ড ছেমিষ্টাৰ তেওঁলোকে খুব ভাল পাইছে আৰু মোৰ জোৰ দিয়াৰ কাৰণে তেওঁলোকে ভাল পাইছে, বহুতখিনি পালেই, বহুতখিনি শিকিব পাৰিছে। আৰু তাৰে মাজত এজনী ছোৱালী আমাৰ এতিয়া ইউনিভাৰ্চিটি উইকত প্ৰাইজো জিকিলে, খুব ভাল লাগিলে, তেওঁলোকে নিজেও খুব ভাল পালে। তেনেকে আৰু সংগীতৰো আছে, গানৰো আছে, থিয়েটাৰো আছে, আমাৰ টিচাৰ্ছবোৰো খুব ভাল, তেওঁলোকে মানে খুব যত্ন কৰে আৰু ষ্টুডেণ্টছবিলাকক দিবলে। চ' অভাৰঅল মই ক'ব বিচাৰোঁ যে বেলেগ ডিপাৰ্টমেণ্টৰ পৰা, বেলেগ বেলেগ ইউনিভাৰ্চিটিৰ পৰা আমাৰ এখন বিশ্ববিদ্যালয়ৰ এখন বিভাগ খুব ভাইব্ৰেণ্ট হয় আৰু খুব ধুনীয়াকে ল'ৰা ছোৱালীক শিকায়, কেতিয়াবা টিচাৰৰ নিচিনা, কেতিয়াবা ফ্ৰেণ্ডৰ নিচিনা, কেতিয়াবা মেণ্টৰৰ নিচিনা, খুব ভালকে শিকাই লৈ যায় আৰু আগ্ৰহী ষ্টুডেণ্টছেই সদায় আগবাঢ়ি যায়। তো এইখিনি কথা মই ক'বলগীয়া আছিলে আমাৰ বিভাগটোৰ কাৰণে।
1: হয় বাইদেউ, আমি জানিবলৈ পাইছোঁ যে আপুনি এগৰাকী নৃত্যৰ গুৰু, গতিকে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে সত্ৰীয়া নৃত্য এটি খুবেই সাধনাৰ এটি নৃত্য, সেই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক আপুনি কিদৰে আগবঢ়াই নিছে বা এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক আপুনি কি ক'ব বিচাৰিব?
0: হয়, এইটো বহুত ভাল প্ৰশ্ন কৰিলে। নাচ অকল ভৰি হাত লৰালেই নহয়, নাচৰ সাধনা কৰিব লাগিব। আৰু আমি পৰিৱেশ্য কলাৰ এটা বিভাগত আমি কাম কৰি আছোঁ, তাতেই আমি শিকি আছোঁ, মঞ্চত আমি পৰিৱেশন কৰোঁ, গতিকে আমাৰ নাচ যিহেতু সত্ৰীয়াৰ কথা হৈ আছে, তো মই ক'ম সত্ৰৰ পৰা আমাৰ নাচ, আমি পৰিৱেশ্য কলাৰ নাচ বা মঞ্চত নচা নাচ বহুত অকণমান বেলেগ, বহুতো বেলেগ নহয় কিন্তু বেলেগ। আমি এটা ছিষ্টেমাইজ ৱেত যাওঁ, আমি থিয়ৰি ফ'ল' কৰোঁ, আমি নাট্যশাস্ত্ৰ ফ'ল' কৰোঁ, আমি গ্ৰন্থ ফ'ল' কৰোঁ, আৰু গ্ৰন্থ ফ'ল' কৰিবই লাগিব যিহেতু আমি এই সত্ৰীয়া নৃত্যক আমি এজ এ ক্লাছিকেল ডান্স স্বীকৃতি পাইছোঁ। যিহেতু ক্লাছিকেল ডান্স, আমি ক্লাছিকেলৰ যিখিনি ৰুলছ এণ্ড ৰেগুলেশ্যনছ আমি সেইটো ফ'ল' কৰিবই লাগিব। ইয়াত বহুতখিনি কথা আছে, মই আজি ক্লাছত সেইখিনি ক'ব যত্নও কৰিছিলোঁ। আমাৰ প্ৰত্যেকটো ষ্টুডেণ্ট যোনে নাচ শিকিবলৈ আহে, অকল অকল নাচটো এনেই ওপৰৰ পৰা শিকি যাম বুলি ভাবিলে নহ'ব, তেওঁলোকে গভীৰ চিন্তাৰে নিজৰ ক্লাছত যিখিনি পায়, প্ৰেক্টিকেলি হওক, থিয়ৰিটিকেলি হওক, নিজৰ অকণমান ছেল্ফ লাৰ্ণিংটো বহুত দৰকাৰ। মই সেইটো প্ৰত্যেক ষ্টুডেণ্টছকে কওঁ, ছেল্ফ লাৰ্ণিং ইজ ভেৰি ইম্পৰ্টেণ্ট ইন এভৰি ফিল্ড, ইন এভৰি আৰ্ট ফৰ্ম। আৰু সাধনাটো কৰিবই লাগিব, আমি যিখিনি শিকাওঁ ইয়াত ক্লাছত, সেই তেওঁলোকে সেইটো আকৌ এনালাইজ কৰিব লাগে প্ৰত্যেকটো কথা। আমাৰ ইয়াত তালৰ কথা আছে, আমাৰ অভিনয়ৰ কথা আছে, দৃষ্টিভংগীমাৰ কথা আছে, বহুত কথা আছে, সাহিত্যৰ কথা আছে, এই কথাখিনি তেওঁলোকে অকণমান মন্থন কৰক, সেইটোৱে মই সদায় আমাৰ প্ৰত্যেকটো ল'ৰা ছোৱালীকে মই কথাখিনি কৈ থাকোঁ আৰু আশা কৰোঁ তেওঁলোকে তেনেকেই আগবাঢ়ি যাওক। যিহেতু আমাৰ শাস্ত্ৰীয় নৃত্য স্বীকৃতি পোৱা এখন ইমান ধুনীয়া নৃত্য, তেওঁলোকে অকণমান ছেল্ফ ষ্টাডিও কৰক, মন্থন কৰক, সেইটোৱে।
1: বহুত বহুত ধন্যবাদ বাইদেউ, আপুনি খুব সুন্দৰভাৱে এই নৃত্যৰ সাধনা সম্পৰ্কে বা গোটেই ডিপাৰ্টমেণ্টটো সম্পৰ্কে আমাক জনাইছে, আপোনাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
0: ধন্যবাদ।
2: প্ৰিয় শ্ৰোতা, আমি এতিয়া আহি উপস্থিত হৈছোঁহি এই বিভাগৰে দুগৰাকী ছাত্ৰীৰ কাষলৈ, তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম তেওঁলোকে কি পৰিৱেশন কৰিব।
3: নমস্কাৰ, মোৰ নাম কৰিশ্মা কলিতা।
4: নমস্কাৰ, মোৰ নাম সোণালী বড়ো। আমি পৰিৱেশ্য কলা বিভাগৰ নৃত্য বিভাগৰ ছাত্ৰী। ইয়াতে আমাক নৃত্যৰ লগতে খোলৰো প্ৰশিক্ষণ দিয়া হৈছে। শ্ৰদ্ধাৰ গৌতম শইকীয়া ছাৰে আমাক খোলৰ প্ৰশিক্ষণ দিয়াইছে। এতিয়া আমি যুদ্ধৰ বাজনাৰ লগতে গায়ন বায়নৰ এটি অংশ বজাব।

0: আচলতে সঁচাই মহাপুৰুষীয়া সংস্কৃতিৰ এই খোলবাদন। আপোনালোকে ইমান সুন্দৰকৈ আচলতে আমাৰ শ্ৰোতাসকলক বজাই শুনাইছে, অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকৰ এই যাত্ৰা এনেদৰে যাতে অব্যাহত থাকে তাৰে আমি কামনা কৰিছোঁ।
1: শ্ৰোতাসকলে শুনি আছে বাৰীৰহণীয়া গীত মাতৰ অনুষ্ঠান শিপি ভৰে। অনুষ্ঠানত এবাৰ আমি আহিছোঁ আন এগৰাকী ছাত্ৰীৰ ওচৰলৈ। তোমাৰ পৰিচয় জনাবা।
2: হেল্ল', মাই নেম ইজ নিকিতা দাস, আই এম ফ্ৰম দ্য পাৰফৰ্মিং আৰ্টছ ডিপাৰ্টমেণ্ট, মাই ছেক্টৰ ইজ থিয়েটাৰ।
1: আজি অনুষ্ঠানত তুমি আমাক কি শুনাবা?
2: আই এম গোইং টু ৰাইম আ পয়েম উইচ নেম ইজ এনেভেলি, ইটছ আ ভেৰি ফেমাছ পয়েম। চ' ইয়া, ইট ৱাজ মেনি এণ্ড মেনি আ ইয়েৰ এগ' ইন আ কিংডম বাই দ্য চি that a maiden did leave home, you know, by the name of Annabelle. And this maiden, she lived with no other thought than to love and be loved by me. I was a child and she was a child in this kingdom by the sea. But we love with a love that was more than love, I and my Annabelle. With a love that the wings sharp of heaven covered with her and me. And this was the reason that long year ago in the kingdom by the sea, a wind blew out of a cloud, chilling my beautiful Annabelle. So that her high-born kinsman came out, bore her away from me to shut her up in a scalper in the kingdom by the sea. The angels, not happy in heaven, went enabling her and me. Yes, that was the reason, as all men know in this kingdom by the sea, that the wine came out of the cloud by the night, sealing and killing my Annabelle. Thank you.
1: খুবেই সুন্দৰ, তুমি কবিতাটি খুব সুন্দৰকৈ পাঠ কৰিছা। তোমাৰ পৰা জানিব বিচাৰিছোঁ যে তুমি যিহেতু কৈছা তুমি থিয়েটাৰ ডিপাৰ্টমেণ্টৰ আৰু তুমি কবিতা আবৃত্তি কৰিছা, থিয়েটাৰ কবিতা আবৃত্তিৰ উপৰিও তোমাৰ কিহত ৰাপ আছে?
2: থিয়েটাৰ কবিতাৰ আবৃত্তিৰ উপৰিও যিহেতু আমি থিয়েটাৰৰ লগতে জড়িত, মই সৰুৰ পৰা ডান্স কৰিছোঁ আৰু মই মডেলিঙৰ লগতো জড়িত হৈ আছোঁ আৰু তাৰে লগে লগে মই কবিতা আবৃত্তি, এংকৰিং এইবোৰো কৰোঁ। খুব ভাল লাগে এইবোৰ ছেক্টৰত আৰু মই বিচাৰোঁ যাতে আমাৰ দৰে আৰু বহুতো ল'ৰা ছোৱালী এনেদৰে আমাৰ কালচাৰেল ছেক্টৰটোত যাতে সহায় সহযোগিতা আগবঢ়ায় আৰু আমাৰ ডিপাৰ্টমেণ্টটোত যেনেদৰে আমাক শিক্ষা দিয়া হয় এনেকুৱা যেন শিক্ষা সকলো ধৰণৰ শিক্ষানুষ্ঠানতে দিয়া হওক, যাতে তেওঁলোকে নিজৰ নিজৰ প্ৰতিভাসমূহ বিকাশৰ বাবে এটা সুবিধা পায়।
1: তোমাৰ ভৱিষ্যত পৰিকল্পনা কেনেধৰণৰ?
2: ভৱিষ্যতে এগৰাকী ভাল শিল্পী হোৱাৰ পৰিকল্পনা আছে আৰু যদি সকলোৰে আশীৰ্বাদ থাকে তেনেহ'লে নিশ্চয় কিবা এটা সমাজখনৰ বাবে আৰু অসমীয়া জাতিটোৰ বাবে আৰু আমাৰ অসমীয়া সমাজখনৰ বাবে কিবা এটা কৰিবলৈ এটা আশা আছে নিশ্চয়। আৰু

0: সকলোতকৈ ডাঙৰ পৰিকল্পনা এইটোৱে যে যিহেতু আমাৰ নাটক আৰু গান বাজনা এইবোৰ ক্ষেত্ৰত আমাৰ শংকৰদেৱে আমাক আগতেই বহুত আগবঢ়াই থৈ গৈছে আমাৰ সমাজখন, কিন্তু এতিয়া আমাৰ বৰ্তমান পৰিৱেশত যদি চাওঁ আমাৰ অসমীয়া সমাজখন খুব পিছ পৰি থাকিলে, কাৰণ আমাৰ লিটাৰেচাৰলি আমি ইমানখিনি কথা নিলিখিলোঁ। কিন্তু আজিও আমাৰ হাতত সময় আছে, এতিয়াও যদি আমি আমাৰ নতুন প্ৰজন্মই আৰু আমাৰ ল'ৰা ছোৱালীখিনি, সৰু সৰু ল'ৰা ছোৱালীখিনি যদি একলগ হৈ কাৰণে চেষ্টা কৰোঁ, নিশ্চয় আমাৰ অংকীয়া নাট, ভাওনা বা আমাৰ পৰম্পৰাসমূহ, মাছ মেকিং, এনেকুৱা ধৰণৰ আমাৰ পুৰণা পৰম্পৰাসমূহক আমি আকৌ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰিম, আৰু মই সেইটোকে বিচাৰিম। আৰু তাৰে বাবে আমাৰ সমবয়সী আৰু লগতে আমাৰ কে সৰু যিমান ল'ৰা ছোৱালী আছে, যাৰ যাৰ এইটো ক্ষেত্ৰত প্ৰতিভা আছে, তেওঁলোকক মই আমন্ত্ৰণ জনাব বিচাৰিম এনেকুৱা ধৰণৰ যাতে দিশসমূহত তেওঁলোকে নিজৰ নিজৰ মতবোৰ আগবঢ়াব পাৰে আৰু এনেদৰে যাতে আমাৰ সমাজখন আগবঢ়াই নিয়াত সহায় কৰে।
1: হয়, বহুত বহুত ধন্যবাদ। তুমি নৱপ্ৰজন্ম হিচাপে খুব সুন্দৰভাৱে কথাখিনি কৈছা, তোমাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো।
2: আমি পুনৰ পৰিৱেশকলৰ সংগীত বিভাগৰ এগৰাকী ছাত্ৰীৰ কাষ চাপিছো, তেওঁলোকে দলীয়ভাৱে কিবা পৰিৱেশন কৰিব, কি পৰিৱেশন কৰিবা?
3: কেইটিমান আমি বিহু গীত পৰিৱেশন কৰিম।

0: সৈতে আগবঢ়ালে কস্তুৰীমা দাস আৰু পম্পি মালাকাৰে।
1: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

আমাৰ যুৱবাণীৰ পৰা শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 12 বজাত হিন্দীত আৰু 12:05 আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: ऐसे समय हुआ है जब रूस कीव पर बैलिस्टिक मिसाइल हमलों को तेज कर रहा है, जिससे यूक्रेन की सीमित हवाई रक्षा क्षमताओं पर और दबाव बढ़ रहा है। इस बीच यूक्रेन ने रूस के भीतर स्थित सैन्य और रणनीतिक ठिकानों पर लंबी दूरी के हमलों को तेज कर दिया है। FIH हॉकी विश्व कप के पूल डी के अपने अंतिम मैच में भारतीय महिला टीम आज इंग्लैंड से खेलेगी। ये मैच एम्स्टर्डम के वैगनर स्टेडियम में खेला जाएगा। मैच भारतीय समय के अनुसार शाम 6:30 बजे से शुरू होगा। एंटिका सिंगापुर इंटरनेशनल चैलेंज बैडमिंटन में मोहित जागलान और लक्षिता जागलान की जोड़ी वॉकओवर मिलने के बाद मिक्स डबल्स के क्वार्टर फाइनल में पहुंच गई है। अब उनका मुकाबला सिंगापुर की जोड़ी से होगा। इससे पहले भाई बहन की इस भारतीय जोड़ी को पहले दौर में बाई मिली थी। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: এইয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ আজি নতুন দিল্লীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক, ষোড়শ বিত্ত আয়োগৰ 2026-27ৰ পৰা 2030-31 বিত্তীয় বৰ্ষলৈ অসমৰ বাবে SDRF আৰু SDMFৰ পুঁজিৰ অধীনত মুঠ 5,825 কোটি টকা আবণ্টনৰ পৰামৰ্শ, বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন আৰু দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত আজি নৰ্থ ইষ্ট ইউনাইটেড FC আৰু মোহন বাগান ছুপাৰ জায়েণ্ট মুখামুখি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ কিছু সময়ৰ পাছতে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হ'ব। বৈঠকত ডঃ শৰ্মাই বানত বেয়াকৈ ক্ষতিগ্ৰস্ত উজনি অসমৰ 4খন জিলাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য আৰু পুনৰুদ্ধাৰ অভিযানৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰিব। তেওঁ বানৰ ক্ষয় ক্ষতিৰ বিষয়েও প্ৰধানমন্ত্ৰীগৰাকীক জনাব। বৈঠকত বানৰ পেকেজক লৈও আলোচনা হোৱাৰ সম্ভাৱনা আছে। বান প্ৰভাৱিত লোকৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিপূৰ্বে ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত এই বৈঠক অধিক তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। ডঃ শৰ্মাই আজি গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে আন কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰাৰ কথা। ষোড়শ বিত্ত আয়োগে 2026-27ৰ পৰা 2030-31 বিত্তীয় বৰ্ষলৈ অসমৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি SDRF আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজি SDMFৰ অধীনত মুঠ 5,825 কোটি টকা আবণ্টনৰ পৰামৰ্শ আগবঢ়াইছে। এই ধনৰাশিৰ 4,660 কোটি টকা SDRF পুঁজিৰ অধীনত আৰু বাকী 1,165 কোটি টকা SDMF পুঁজিৰ অধীনত আবণ্টনৰ প্ৰস্তাৱ দিয়া হৈছে। ষোড়শ বিত্ত আয়োগৰ পৰামৰ্শ অনুযায়ী 2026-27 বিত্তীয় বৰ্ষৰ বাবে অসমলৈ 843 কোটি টকা, 2027-28 বিত্তীয় বৰ্ষৰ বাবে 885 কোটি টকা, 2028-29 বিত্তীয় বৰ্ষৰ বাবে 929 কোটি টকা, 2029-30 বিত্তীয় বৰ্ষৰ বাবে 975 কোটি টকা আৰু 2030-31 বিত্তীয় বৰ্ষৰ বাবে 1,028 কোটি টকা আবণ্টন দিয়া হৈছে। SDRF পুঁজিৰ অধীনত আবণ্টিত 4,660 কোটি টকাৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে 4,194 কোটি টকা আৰু ৰাজ্য চৰকাৰে 466 কোটি টকাৰ যোগান ধৰিব। একেদৰে SDMF পুঁজিৰ অধীনত অসমলৈ 2026-27 বিত্তীয় বৰ্ষৰ বাবে 211 কোটি টকা, 2027-28 বিত্তীয় বৰ্ষৰ বাবে 222 কোটি টকা, 2028-29 বিত্তীয় বৰ্ষৰ বাবে 233 কোটি টকা, 2029-30 বিত্তীয় বৰ্ষৰ বাবে 245 কোটি টকা আৰু 2030-31 বিত্তীয় বৰ্ষৰ বাবে 254 কোটি টকাৰ আবণ্টন দিয়া হৈছে। অসমৰ দৰে বানপ্ৰৱণ ৰাজ্যৰ বাবে SDRF পুঁজি অতিকৈ গুৰুত্বপূৰ্ণ। সাধাৰণতে এই পুঁজিৰ পৰাই বান আৰু অন্য দুৰ্যোগত প্ৰাণ হেৰুওৱা লোকৰ নিকটাত্মীয়লৈ ক্ষতিপূৰণ দিয়া হয়। ইয়াৰ উপৰি উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ ধনৰাশিও এই পুঁজিৰ পৰা ব্যয় কৰা হয়। বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত গুৱাহাটীত থকা বাংলাদেশৰ উচ্চায়োগৰ কাৰ্যালয়ৰ মুৰববী HE জিক্ৰুল হাছান ফাহাদে আজি ৰাইমনৰ ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰে। উদ্যানখন পৰিদৰ্শন কৰি সহকাৰী উচ্চায়ুক্তগৰাকীয়ে ইয়াৰ সমৃদ্ধ জৈৱ বৈচিত্ৰ আৰু ইয়াৰ সংৰক্ষণৰ বাবে BTC প্ৰশাসন তথা ৰাজ্য চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লয়।
2: Administration, the DC office and also the Assistant Commissioner and DSP office for giving me and providing me and the facilities to come here into Raimondo National Park. I've been told this one of the oldest forest areas present in Assam, and also it's stretching from actually Bhutan then coming through Assam. So I've been today and I've seen the how the national park is preserved. It's really wonderful. I'd like to thank the local government BTC and also Assam government for preserving this for our future generation, so that the wildlife is preserved and the

0: with forests. Forestry is also preserved, and we can have a better future for, you know, our next generation.
1: উল্লেখযোগ্য যে ভাৰত আৰু বাংলাদেশৰ পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰাৰ দিশত সহকাৰী উচ্চায়ুক্তগৰাকীৰ এই ভ্ৰমণ উল্লেখনীয় হিচাপে বিবেচিত হৈছে। কোকৰাঝাৰ জিলাৰ গোসাইগাঁওস্থিত এই ৰাষ্ট্ৰীয় উদ্যানখন 2021 চনৰ 5 জুনত অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱসৰ দিনা ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। 2021 চনৰ 8 জুনত ৰাজপত্ৰিত নিৰ্দেশনাৰ যোগেদি ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হয়। উদ্যানখনৰ মাটিকালি 422 বৰ্গ কিলোমিটাৰ। সোণালী বান্দৰ, বাঘ, হাতী, পহু, মেচেকা, 150তকৈ অধিক প্ৰজাতিৰ পখিলা, 170টা প্ৰজাতিৰ চৰাই, 380টা প্ৰজাতিৰ উদ্ভিদ আৰু অৰ্কিডেৰে এই ৰাষ্ট্ৰীয় উদ্যানখন সমৃদ্ধ। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফু সংযোগী আন্তৰ্জাতিক ৰেল প্ৰকল্পৰ ক্ষেত্ৰ কালি ৰেল বিভাগ, বন বিভাগ আৰু ৱাইল্ড লাইফ অব ইণ্ডিয়াৰ শীৰ্ষ বিষয়াৰ দলে পৰিদৰ্শন কৰে। ভাৰত ভূটান সীমান্তৰ প্ৰস্তাৱিত ৰেল প্ৰকল্পৰ ক্ষেত্ৰত থিৰাং ৰিপু সংৰক্ষিত বনাঞ্চলৰ বাবে কিছু বাধাৰ সৃষ্টি হৈ আহিছিল। প্ৰস্তাৱিত ৰেল প্ৰকল্পৰ 10 কিলোমিটাৰ এলেকাজুৰি বন্যপ্ৰাণী বিচৰণৰ সম্ভাৱনাৰে অসুবিধাৰ সৃষ্টি হ'ব বুলি আশংকাও কৰা হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত এই বাধা আঁতৰ কৰাৰ বাবে সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ পৰিৱৰ্তে প্ৰায় 10 কিলোমিটাৰ দৈৰ্ঘৰ উড়ন সেতু সংলগ্ন ৰেলপথ নিৰ্মাণৰ বাবে ৰেল বিভাগৰ পৰা প্ৰস্তাৱ দিয়া হৈছিল। কালি এই কামৰ বুজ ল'বলৈ উত্তৰ পূব সীমান্তৰ ৰেলৱে, BTCৰ বন বিভাগৰ মুৰববী আৰু ৱাইল্ড লাইফ অব ইণ্ডিয়াৰ শীৰ্ষ বিষয়া অঞ্চলটোত উপস্থিত হৈ সবিশেষ বুজ লয়। BTCৰ বন বিভাগৰ মুৰববী বিষয়া সোণালী ঘোষে সাংবাদিকৰ আগত প্ৰস্তাৱিত ৰেলপথৰ ক্ষেত্ৰভিত্তিক পৰিদৰ্শনৰ বিষয়ে উল্লেখ কৰে।
2: আজি আমাৰ ইয়াতে এতিয়া গোটেই টীমটো আমাৰ আহিছে, আমাৰ অনৰেবল চিফ মিনিষ্টাৰ ছাৰৰ নিৰ্দেশত, আমাৰ অনৰেবল চিফ ছাৰৰ নিৰ্দেশত আমাক সকলোৱে সেইটো জনাইছিলে কি আপোনালোকে যিটো আমাৰ হাতীৰ এলিফেণ্টছৰ এক্সপাৰ্টছ বা আমাৰ যিখিনি চাইণ্টিষ্ট হয় যিবিলাকে ইয়াৰ ওপৰত গৱেষণা কৰে তেখেতক লৈ আজি আমাৰ ৰেলৱেজ টীম, আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট BTC ফৰেষ্ট ডিপাৰ্টমেণ্ট, আমাৰ ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়া আৰু আমাৰ যিখিনি চাইণ্টিষ্টবিলাকে আমি সকলোৱে আহিছোঁ। এতিয়া আমি এটা ফিল্ড ভিজিট কৰি আছোঁ প্ৰত্যেকটো পইণ্ট য'ত য'ত আমাৰ ৰেলৱে লাইন বা ৰেলৱে ক্ৰছিং এইখিনিটো আমি এতিয়া ষ্টাডি কৰি আছো। এইটো আমাৰ চিৰাং ৰিফু এলিফেণ্ট ৰিজাৰ্ভৰ পাৰ্ট হয়। তো ইয়াতে আমাৰ গোটেই অঞ্চলটোহি একচুৱেলি ক'বলৈ গ'লে সেইটো আমাৰ এটা এলিফেণ্টৰ এটা বাসস্থান। তো এতিয়া আমাৰ এলিফেণ্ট কৰিডৰ হ'ব বা এলিফেণ্টৰ আমাৰ কিমান এৰিয়া ৰাখিম বা হেৰি এইটোৰ ওপৰে আজি আমি সেইটো আলোচনা কৰি আছো। আৰু ইয়াতে পাব্লিকৰ কম্পেনচেশ্যন বা আমাৰ গছ গছনিৰ কম্পেনচেশ্যন আমাৰ DFO আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত এইবিলাক চলি আছে।
1: অসমৰ ইতিহাস আৰু সংস্কৃতিৰ অবিচ্ছেদ্য অংগ বিশ্বনাথ জিলাৰ চতিয়াৰ গৌৰৱময় ঐতিহ্য উদযাপনৰ বাবে আজি চতিয়া দিৱস হিচাপে পালন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই দিৱস সন্দৰ্ভত কয় যে 1942 চনৰ আজিৰ দিনটোতে চতিয়া থানাত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হৈছিল। দেশে স্বাধীনতা লাভ কৰাৰ পূৰ্বে চতিয়া থানাত চতিয়া, নদুৱাৰ, জামুগুৰি হাটকে ধৰি কাষৰীয়া অঞ্চলসমূহৰ স্বাধীনতাকামী অসমীয়াই ত্ৰিৰংগ পতাকা উৰুৱাইছিল। 1942 চনৰ আজিৰ দিনটো চতিয়াৰ ইতিহাসত সোণালী আখৰেৰে লিখা আছে। এই দিনটোতে হাজাৰ হাজাৰ মুক্তিকামী জনতাই চতিয়া থানাত ব্ৰিটিছ ইউনিয়নৰ জেক অৱনমিত কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল। মুখ্যমন্ত্ৰীয়ে আজি এই দিনটোৰ স্মৰণত প্ৰতিগৰাকী সাহসী অসমীয়াক শ্ৰদ্ধাৰে স্মৰণ কৰে। ধুবুৰী আৰক্ষীয়ে জিলাখনৰ গৌৰীপুৰত অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ এজন সৰবৰাহকাৰীক আটক কৰে। আটক কৰা লোকজনৰ পৰা আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰী ভৰ্তি 19টা টেমা জব্দ কৰে। আৰক্ষীয়ে ধৃত লোকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে ইয়াৰ সৈতে জড়িত চক্ৰ উৎখাত কৰাৰ বাবে অভিযান তীব্ৰতৰ কৰি তুলিছে। আৰক্ষীয়ে কোকৰাঝাৰৰ শ্ৰীৰামপুৰৰ পৰা বিদেশী চিগাৰেটৰ 18,500টা পেকেট জব্দ কৰিছে। এই পেকেটসমূহ বাঁহ কঢ়িওৱা এখন ট্ৰাকৰ 37টা কাৰ্টনত লুকুৱাই অনা হৈছিল। প্ৰাৰম্ভিক তথ্য অনুসৰি শ্ৰীৰামপুৰ পথেৰে পশ্চিমবংগলৈ গৈ থকা বাহনৰ তালাচীৰ সময়ত এই চিগাৰেটখিনি জব্দ কৰা হয়। ঘটনা সংক্ৰান্তত ট্ৰাকখনৰ চালক আৰু অন্য এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক দুজনক অধিক তথ্যৰ বাবে জেৰা কৰি আছে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালে কালি জাগীৰোডৰ ছেমি কণ্ডাক্টৰ এছেম্বল তথা পৰীক্ষণ কেন্দ্ৰ পৰিদৰ্শন কৰি কেন্দ্ৰটোত ৰূপায়িত পানী যোগান আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বৃহৎ ঔদ্যোগিক বিনিয়োগস্বৰূপ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পলৈ পানী যোগানৰ আন্তঃগাঁথনিৰ কাম সময়মতে সম্পূৰ্ণ কৰাত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে ঔদ্যোগিক বিকাশ আৰু অসমৰ বিস্তৃত অৰ্থনৈতিক উন্নয়নৰ বাবে শক্তিশালী আন্তঃগাঁথনি অত্যন্ত জৰুৰী। প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ আজি 82 সংখ্যক জন্মবাৰ্ষিকী। 1984ৰ পৰা 1989 চনলৈ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰা ৰাজীৱ গান্ধীয়ে 1944 চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জন্মবাৰ্ষিকী উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। উপৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে সামাজিক মাধ্যমযোগে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰ আৰু সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ কথা সোঁৱৰে।

0: প্ৰতিযোগিতাত আজি শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন ছেমিফাইনেলত যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চি 17 বাৰৰ চেম্পিয়ন মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ইপিনে ইষ্ট বেংগল এফ চিয়ে যোৱা নিশা কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমিফাইনেলত স্পৰ্টিং ক্লাব দিল্লীক টাই ব্ৰেকাৰৰ সহায়ত 5-3 গলৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ আজি নতুন দিল্লীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক। ষোড়শ বিত্ত আয়োগৰ 2026-27ৰ পৰা 2030-31 বিত্তীয় বৰ্ষলৈ অসমৰ বাবে এছ ডি আৰ এফ আৰু এছ ডি এম এফ পুঁজিৰ অধীনত মুঠ 5,825 কোটি টকা আবণ্টনৰ পৰামৰ্শ, বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন আৰু দুৰাণকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত আজি নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু মোহন বাগান ছুপাৰ জায়েণ্ট মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনাবলৈ লৈছো ভ্ৰষ্টাচাৰ ছবিখনৰ পৰা সুৰেশ ৱাডিকাৰ আৰু অনুৰাধা পৰৱালৰ কণ্ঠত এই গীতটি।

হিন্দী ছবিৰ গীতৰ অনুষ্ঠানৰ আৰম্ভণিতে ভ্ৰষ্টাচাৰ ছবিখনৰ এটি গীত শুনিলে। গীতটিত কণ্ঠদান কৰিলে সুৰেশ ৱাদিকাৰ আৰু অনুৰাধা পাৰৱালে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ কুৰবান ছবিখনৰ এটি গীতটিত কণ্ঠদান কৰিছে মহম্মদ আজিজে।

কুৰবান ছবিখনৰ পৰা মহম্মদ আজিজৰ কণ্ঠৰ গীতটি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু হিন্দী ছবিৰ গীতৰ অনুষ্ঠানৰ শেষত আজি শুনাবলৈ লৈছোঁ জান কি কসম ছবিখনৰ পৰা অনুৰাধা পাৰৱাল আৰু কুমাৰ চানুৰ দ্বৈত কণ্ঠৰ এটি গীত।

ৰাধা পাৰৱাল আৰু কুমাৰ চানুৰ দ্বৈত কণ্ঠত জান কি কসম ছবিখনৰ গীতটি শুনিলে। আৰু শ্ৰোতাসকল, ইয়াৰ লগে লগে হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটিৰ আজিলৈ অন্ত পৰিল। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আইদেউৰ বুলনী।

আইদেউৰ বুলনিৰ সমুশ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই মই ৰুণামণিয়ে আজিৰ বুলনি মুকলি কৰিছোঁ। শ্ৰোতাসকল, আজিৰ বুলনিত আপোনালোকৰ বাবে লৈ আহিছোঁ এটি বিচিত্ৰ অনুষ্ঠান। পৰিৱেশন কৰিবলৈ লৈছে গুৱাহাটীৰ নুনমাটিৰ বৃহত্তৰ মহানগৰী শিল্পী সমাজৰ সদস্যাসকলে। অনুষ্ঠানৰ আৰম্ভণিতেই শুনো আহক এটি ঘোষা, পৰিৱেশন কৰিবলৈ লৈছে দীপালী মহন্ত বেজবৰুৱাই।

দীপালী মহন্ত বেজবৰুৱাৰ কণ্ঠত ঘোষা শুনিলে। এইবাৰ শুনো আহক দীপালী মহন্ত বেজবৰুৱা আৰু সংগীসকলে পৰিৱেশন কৰা এটি দিহানাম।

0: It's not.
1: পৰা যে আহি হিৰে ফনা তুলি নিবাৰণ কৰে বৃষ্টিপাত কৃষ্ণ।

0: দিহানামটি শুনিলে। পৰিৱেশন কৰিলে দীপালী মহন্ত বেজবৰুৱা, তৰালী দাস কুমাৰ, ববিতা তালুকদাৰ, উষাৰাণী দত্ত, তুলিকা পাঠক, জুনুমণি বৰ্মন, নিশামণি শৰ্মা, হেমলতা দেৱী, মামণি বৰ্মন, ৰেখা হালৈ, ৰেণু পাঠক আৰু যামিনী দত্তই। অনুষ্ঠানত এইবাৰ এয়া শুনাবলৈ লৈছোঁ দীপা মেধিৰ স্বৰচিত কবিতা পাঠ।
1: কবিতাৰ শিৰোনাম কিয়নো আহিলি বলিয়াবান, কিয়নো আহিলি বলিয়াবান, বিধৱা কৰি মোৰ সপোনৰ ঘৰখনি, কিমান যে বেদনাৰ হুমুনিয়াহ কাঢ়িছে, নিষ্ঠুৰ বানৰ হতাশাত ভুগিছে, কেওফালে দুখৰ বতাহ বলিছে, দেখা নাই কাহানিও, নদীৰ কালমূৰ্তিৰ ভয়ানক ৰূপ, নিমিষতে উটুৱাই লৈ দুখৰ বেদনাবোৰ পলসত থৈ, কিমান যে জীৱৰ সমাধি বোকাত, জলৰাশিৰ প্লাৱন এতিয়া মোৰ ভঙা হৃদয়খনত, কোনো কালে শুকাই নাযায়, মাথো সোঁৱৰিছোঁ, খন্তেক দিখৌ নৈ পাৰত বহি মনে মনে ভাবিছোঁ, ওৰেটো জীৱন এই নদীতেই সাঁতুৰি নাদুৰি ডাঙৰ হ'লোঁ, এই নদীৰ ঘাটৰে পানী খালোঁ, বিশ্বাসেৰে জীৱন পাৰ কৰিলোঁ, সিদিনা কিয় ইমান নিষ্ঠুৰ হ'ল জানো, নদী মাথো বয় কালৈ গুণৰৈ, সেইদিনা নদীয়ে হয়তো দ্ৰুত গতিক ৰুধিব নোৱাৰিলে, পাহৰি গ'ল নৈৰ সীমা, বুকুৰ মাজেদি বৈ যোৱা সোঁতে আশাৰ সপোন ছাৰ খাৰ কৰিলে, এতিয়া নদীয়ে উকান্দিছে বিচ্ছিন্ন হৈ পৰা গতিপথ বিচাৰি, কিমান যে মৰা মানুহৰ কিৰিলি, দুখৰ বতাহজাকে বাৰুকৈয়ে কান্দিছে, উটি যোৱা জন্তুকেইটাই ক'ৰবাত আশ্ৰয় লৈছে, চিনা

0: কি মুখবোৰ বিচাৰি ক'তো যে হাহাকাৰ কৰিছে। মহাপ্ৰলয়ৰ বুকুত এতিয়া মৰা শামুকৰ কৰুণ বিননী। প্ৰকৃতিয়ে যেন পৰীক্ষা ল'লে, জলপ্ৰলয়ৰ বিভীষিকাই মানৱীয়তাৰ সম্প্ৰীতি গঢ়িলে। মানুহে মানুহৰ বাবে কৰি যোৱা সহায়ত সুখ বিচাৰি পাইছে। মানৱীয়তাৰ মলয়াজাকে আৰ্তজনৰ কাষলৈ আহিছে, সাহায্যৰ হাত আগবঢ়াইছে। হেৰাই যোৱা নাই মানৱ প্ৰেম। বানৰ বিভীষিকাই কঢ়িয়াই আনিছে মানৱ দৰদী নিৰ্মল বতাহত। বিশ্বই সাৰ পাই উঠিছে, মানুহে মানুহৰ বাবে ভাবিছে, জীৱনৰ অৰ্থ বিচাৰি পাইছে। বানে সকীয়াই গ'ল, মানুহ সজাগ হ'বৰ হ'ল। নহ'লে সময়ৰ গতিত প্ৰদূষিত প্ৰকৃতি উন্মাদ হৈ নিমিষতে উটুৱাই যাবলৈ।
1: দীপা মেধিৰ স্বৰচিত কবিতা পাঠ শুনিলে। এইবাৰ শুনো আহক এটি লোকগীত।

শ্ৰোতাসকলে ইমান পৰে গুৱাহাটীৰ বৃহত্তৰ মহানগৰী শিল্পী সমাজৰ সদস্যাসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠানটি শুনিলে। সদস্যসকল আছিল দীপালী মহন্ত বেজবৰুৱা, তৰালী দাস কুমাৰ, ববিতা

তালুকদার, উষাৰাণী দত্ত, জুনুমণি বৰ্মন, নিশামণি শৰ্মা, হেমলতা দেৱী, মামণি বৰ্মন, তুলিকা পাঠক, ৰেণু পাঠক, ৰেখা হালৈ আৰু যামিনী দত্ত। বাদ্যযন্ত্ৰত সংগত কৰিলে নেগেৰা ৰামেশ্বৰ দাস আৰু তালত বসন্ত বৰ্মনে। শ্ৰোতাসকল, ইয়াৰ লগে লগেই আজিৰ বুলনিৰ পৰা মই ৰুণামণিয়ে বিদায় লৈছোঁ। নমস্কাৰ।

নিপু শৰ্মাৰ কণ্ঠত দুটি আধুনিক গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে কৰবী ডেকা হাজৰিকা আৰু বিমল হাজৰিকাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক মদন চন্দ্ৰ দাস আৰু সংগীসকলে গোৱা ওজাপালি।

0: আগুন দেখি তিনটা
1: আর
0: আৰু পিছত দেখি তিনটা মাজে মাজে একলে একলে যাই থাকি
1: আৰু যদি তাৰ পৰা সেইটো কিবা আদান প্ৰদান কৰিব দিয়ে
0: তই কি কবি জানা
1: আৰু তোমাৰ শৰীৰ লাগিব
0: তই লক্ষ্মীকে প্ৰণাম কৰি ল'বি তাৰপিছত শিৱক নমস্কাৰ কৰি ল'বি
1: তাৰপিছতে তোমাৰ স্বামীক
0: নমস্কাৰ কৰিবি
1: আৰু তোমাৰ যিবিলাক
0: দেখি
1: চাই মা তোমাৰ স্নেহ তোমাৰ
0: বুজি পালো
1: আৰু মই কোৱা শুনাছো।

0: আৰু
1: সিহঁতৰ ঘৰখন আগতে জানা
0: যে সৰুকৈ
1: এই শংকৰখনে জানে
0: এক ৰাতিৰ ভিতৰত ছয়টা কোঁৱৰ খাপৈ খাই মাৰিলেস্থলত তুমি মোক সিহঁতৰ ঘৰত কিয় দিয়াব
1: অ বুজি পোৱা হৈছে
0: অ ডাঙৰ ডাঙৰ
1: ডাঙৰ ডাঙৰ মাছ পাইছে
0: আৰু ডাঙৰ ডাঙৰ লাড়ু এইবিলাক খাব পাই
1: কিন্তু
0: তাতে ঠিক কৰিলা
1: এটা মোৰ কাৰণে তুমি
0: কান্দাকাতৰ কোনো লাভ হ'ব নাই এটা কথা কয় মোৰ কান্দানটো এৰা মোৰ শোকটো এৰা
1: এইবুলি ফেলে নাকক
0: লাইকে কয়
1: কি কয়

0: জবৎকাল হলে
1: হয় আরে শিশুকালত হে মই তোমালোকৰ ঘৰত আছো
0: গতিকে
1: এতিয়াৰ পৰা মই যৌৱনত ভৰি দিছো
0: কিন্তু
1: মই স্বামী অধীন
0: গতিকে
1: আৰু তুমি জানা যেতিয়া মোৰ ল'ৰা ছোৱালী হ'ব মই বৃদ্ধকাল হ'ম
0: আৰু সেই সময়ত আমাৰ
1: তেওঁলোকক আমি ৰক্ষা কৰি থাকিব লাগিব
0: যেতিয়া আঁতুৰকাল হ'ব
1: তেতিয়াতো আৰু কি বুলি হ'ব লাগিব
0: আৰু এইবিলাক মই এৰিলোঁ এতিয়া
1: এৰি
0: আৰু মোৰ কাৰণে এৰি যি সাতোটা ভাই মোৰ বাণিজ্য
1: সেইটো কথা তুমি চিন্তা কৰা
0: আমি
1: যাব লাগে ঘৰ।

0: Banyak problem.
1: ইমান পৰে শ্ৰোতাসকলে মদন চন্দ্ৰ দাস আৰু সংগীসকলে গোৱা ওজাপালি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়াইছো সুৰ সমলয়, পৰিচালনা জিতেন দেৱৰ।

0: জিতেন দেৱৰ পৰিচালনাৰে সুৰ সমলয় শুনিলে শ্ৰোতাসকল। অনিবাৰ্য কাৰণবশতঃ সুৰ সমলয় অনুষ্ঠানটিৰ প্ৰচাৰত কিছু ব্যাঘাত জন্মিল, তাৰ বাবে আমি দুঃখিত। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বাতৰি।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, শান্তি, সুস্থিৰতা আৰু

0: সমৃদ্ধি সুনিশ্চিত কৰাৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ গণতান্ত্ৰিক দেশ হিচাপে ভাৰত আৰু জাপানৰ গুৰুত্বপূৰ্ণ দায়িত্ব আছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ সময়ছোৱা জনসাধাৰণ কেন্দ্ৰিক কৰি তুলিবলৈ ভাৰত বদ্ধপৰিকৰ বুলি কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ সিং যাদৱে মন্তব্য কৰিছে। গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি চেন্নাইৰ সমীপৰ কোৱালামত দক্ষিণ মাণ্ডলিক পৰিষদৰ বৈঠক অনুষ্ঠিত হৈছে। ষোড়শ বিত্ত আয়োগে 2026-27 পৰা 2030-31 বিত্তীয় বৰ্ষলৈ অসমৰ বাবে SDRF আৰু SDMFৰ অধীনত 5,825 কোটি টকা আবণ্টনৰ পৰামৰ্শ আগবঢ়াইছে আৰু ভাৰতৰ ত্ৰিশাজলী আৰু গায়ত্ৰী গোপীচান্দৰ জ্যোতিটো BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ মহিলাৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। নতুন দিল্লীত ভাৰত জাপান প্ৰতিৰক্ষা মন্ত্ৰীদ্বয়ৰ বৈঠক অনুষ্ঠিত হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্বিনজিৰ' কুইজুমিয়ে এই বৈঠকত সহ অধ্যক্ষতা কৰিছে। এই বৈঠকৰ জৰিয়তে ভাৰত আৰু জাপানৰ প্ৰতিৰক্ষা সম্পৰ্ক, কৌশলগত বিশ্বাস আৰু সহযোগিতাৰ বিনিময়, ভাৰত প্ৰশান্ত সাগৰীয় অঞ্চলৰ স্থিৰতা আৰু নিৰাপত্তা বৃদ্ধি কৰা তথা সমন্বিত প্ৰচেষ্টাৰ নতুন নতুন ক্ষেত্ৰ বিচাৰি উলিওৱাৰ লক্ষ্য লোৱা হৈছে। ভাষণৰ আৰম্ভণিতে প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীসিঙে জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী কুইজুমি আৰু ভাৰতলৈ অহা প্ৰতিনিধিসকলক আদৰণি জনায়। মন্ত্ৰী শ্ৰীসিঙে জাপানৰ কুমামটোত হোৱা শেহতীয়া ভূমিকম্পই সৃষ্টি কৰা ধবংসলীলাৰ বাবে দুখ প্ৰকাশ কৰাৰ লগতে জাপানী জনসাধাৰণ আৰু চৰকাৰৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰে। তেওঁ এই কঠিন সময়ত ভাৰতৰ দেশখনৰ প্ৰতি থকা দায়বদ্ধতা আৰু প্ৰতিশ্ৰুতিবদ্ধতাক সোঁৱৰণ কৰি কয় যে ভাৰতে জাপানলৈ সকলো ধৰণৰ সাহায্য আৰু উদ্ধাৰ অভিযানত সমৰ্থন দিছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত আৰু জাপানৰ দ্বিপাক্ষিক সম্পৰ্ক গণতান্ত্ৰিক মূল্যবোধ, পাৰস্পৰিক সন্মান আৰু ঐতিহ্যময় সভ্যতাৰ ভেটিত গঢ় লৈ উঠিছে। তেওঁ কয় যে দুয়োখন দেশে এই সম্পৰ্কৰ অচিৰেই 75 বছৰ উদযাপন কৰিব। শান্তি, সুস্থিৰতা আৰু সমৃদ্ধি সুনিশ্চিত কৰাৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ গণতান্ত্ৰিক দেশ হিচাপে ভাৰত আৰু জাপানৰ গুৰুত্বপূৰ্ণ দায়িত্ব আছে বুলিও প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰে।
1: हम यह दोहराते हैं कि कठिन समय में भारत किसी भी जरूरी असिस्टेंस, रिलीफ और सपोर्ट प्रोवाइड करने के लिए पूरी तरह से दृढ़ संकल्पित है। हमारे दोनों देशों के संबंध साझे लोकतांत्रिक मूल्यों, परस्पर सम्मान और एक पुराने सिविलाइज्ड कनेक्ट पर आधारित है। अगले वर्ष हम अपने डिप्लोमेटिक रिलेशंस के 75 ईयर्स मनाएंगे और इन वर्षों के दौरान हमारी यह दोस्ती सिर्फ हमारे दोनों देशों के लिए ही नहीं बल्कि पूरे इंडो पैसिफिक क्षेत्र में स्टेबिलिटी, रेजिलियंस और रूल्स बेस्ड ऑर्डर का एक कॉर्नर स्टोन बन गई है।
0: ইপিনে জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী কুইজুমিয়ে দেশখনৰ ভূমিকম্পত নিহত লোকসকল আৰু ধবংসলীলাৰ প্ৰতি ভাৰতে দেখুওৱা সহমৰ্মিতাৰ বাবে প্ৰশংসা কৰে। তেওঁ লগতে এই কঠিন সময়ত ভাৰতে আগবঢ়োৱা সহায়ৰ কথাও কৃতজ্ঞতাৰে উল্লেখ কৰে। মন্ত্ৰী কুইজুমিয়ে কয় যে ভাৰতৰ এই বদন্যতাই দেশ দুখনৰ মাজত থকা সম্পৰ্কৰ কথা সুন্দৰকৈ দাঙি ধৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ সময়ছোৱা জনসাধাৰণ কেন্দ্ৰিক কৰি তুলিবলৈ আৰু মানৱতা প্ৰথম মনোভাৱেৰে আগবঢ়াই নিবলৈ বদ্ধপৰিকৰ বুলি কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী ভূপেন্দ্ৰ সিং যাদৱে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে নিজৰ এটা প্ৰবন্ধ শ্বেয়াৰ কৰি শ্ৰীযাদৱে আজি কয় যে ভাৰতে মিছন লাইফৰ নীতিত ভিত্তিত বহনক্ষম জীৱনশৈলীৰ প্ৰসাৰৰ লগতে বনানীকৰণ, বনজুই ব্যৱস্থাপনা, দুৰ্যোগৰ সন্মুখীন হোৱাৰ সামৰ্থ বৃদ্ধি আৰু পৰম্পৰাগত জ্ঞান আধাৰিত জলবায়ু অনুকূল ব্যৱস্থা গ্ৰহণত গুৰুত্ব আৰোপ কৰি আহিছে। ভাৰতে ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ দায়িত্বত থকাৰ সময়ছোৱাত পৰিৱেশ আৰু আই ধৰিত্ৰীৰ কেন্দ্ৰবিন্দু হিচাপে লৈ সমূহীয়া বিকাশ, শক্তিশালী উন্নয়ন, উদ্ভাৱন আৰু জ্ঞানৰ আদান প্ৰদান সুনিশ্চিত কৰিব পৰা ভৱিষ্যতৰ হকে কাম কৰি আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি চেন্নাইৰ সমীপৰ কোৱালালামত দক্ষিণ মাণ্ডলিক পৰিষদৰ বৈঠক অনুষ্ঠিত হৈছে। তামিলনাডুৰ মুখ্যমন্ত্ৰী জোছেফ বিজয়, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ, কেৰালাৰ মুখ্যমন্ত্ৰী সতীচান্দ, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু তেলেংগানাৰ উপ মুখ্যমন্ত্ৰী তথা পুডুচেৰীৰ উপ ৰাজ্যপালে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, কেৰালা, তামিলনাডু আৰু তেলেংগানাৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰী, আন্দামান নিকোবৰ আৰু লাক্ষাদ্বীপক লৈ দক্ষিণ মাণ্ডলিক পৰিষদ গঠিত হৈছে। উল্লেখযোগ্য যে মাণ্ডলিক পৰিষদৰ বাবে মুখ্য সচিব পৰ্যায়ৰ

0: এখন স্থায়ী সমিতি আছে। ৰাজ্যসমূহে প্ৰস্তাৱ দিয়া বিষয়সমূহ এই সমিতিৰ আগত উত্থাপন কৰা হয় আৰু পাছত মাণ্ডলিক পৰিষদৰ বৈঠকত আলোচনাৰ বাবে গ্ৰহণ কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদৰ ভিত্তিত টীম ভাৰতৰ দৃষ্টিভংগী গ্ৰহণ কৰিছে আৰু এই পৰিষদৰ বৈঠকে এই ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব। বৈঠকত আন্তঃৰাজ্যিক সহযোগিতা, অৰ্থনৈতিক বিকাশ, ঔদ্যোগিক বিনিয়োগ, অংশীদাৰিত্ব শক্তিশালীকৰণ, আন্তঃগাঁথনি উন্নয়ন, জলসম্পদ বিনিময়, শিক্ষা, স্বাস্থ্যসেৱা, তথ্য প্ৰযুক্তি, দুৰ্যোগ ব্যৱস্থাপনা, অপৰাধ ৰোধ আৰু সীমা বিবাদ বিষয়ত আলোচনা কৰা হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি বিহাৰৰ ৰাজধানী পাটনাত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত নিৰ্মাণ কৰা 2,35,000 বাসগৃহৰ চাবিকাঠি হিতাধিকাৰীক অৰ্পণ কৰে। মন্ত্ৰীগৰাকীয়ে পাটনাৰ বাপু সভাগৃহত আয়োজিত অনুষ্ঠানত নতুনকৈ বাছনি কৰা হিতাধিকাৰীসকলৰ মাজত আবণ্টন পত্ৰ বিতৰণ কৰে। অনুষ্ঠানৰ বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী, উপ মুখ্যমন্ত্ৰী বিজয় কুমাৰ চৌধুৰী, বিজেন্দ্ৰ প্ৰসাদ যাদৱ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শ্ৰৱণ কুমাৰ উপস্থিত থাকে। ষোড়শ বিত্ত আয়োগে 2026-27ৰ পৰা 2030-31 বিত্তীয় বৰ্ষলৈ অসমৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি এছ ডি আৰ এফ আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজি এছ ডি এম এফৰ অধীনত মুঠ 5,825 কোটি টকা আবণ্টনৰ পৰামৰ্শ আগবঢ়াইছে। এই ধনৰাশিৰ 4,660 কোটি টকা এছ ডি আৰ এফৰ অধীনৰ আৰু বাকী 1,165 এছ ডি এম এফৰ অধীনত আবণ্টনৰ প্ৰস্তাৱ দিয়া হৈছে। ষোড়শ বিত্ত আয়োগৰ পৰামৰ্শ অনুযায়ী 2026-27 বিত্তীয় বৰ্ষৰ বাবে অসমলৈ 843 কোটি টকা, 2027-28 বিত্তীয় বৰ্ষৰ বাবে 885 কোটি টকা, 2028-29 বিত্তীয় বৰ্ষৰ বাবে 929 কোটি টকা, 2029-30 বিত্তীয় বৰ্ষৰ বাবে 975 কোটি টকা আৰু 2030-31 বিত্তীয় বৰ্ষৰ বাবে 1,028 কোটি টকা আবণ্টন কৰা হৈছে। এছ ডি আৰ এফৰ অধীনত আবণ্টিত 4,660 কোটি টকাৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে 4,194 কোটি টকা আৰু ৰাজ্য চৰকাৰে 466 কোটি টকাৰ যোগান ধৰিব। একেদৰে এছ ডি এম এফৰ অধীনত অসমলৈ 2026-27 বিত্তীয় বৰ্ষৰ বাবে 211 কোটি টকা, 2027-28 বিত্তীয় বৰ্ষৰ বাবে 222 কোটি টকা, 2028-29 বিত্তীয় বৰ্ষৰ বাবে 233 কোটি টকা, 2029-30 বিত্তীয় বৰ্ষৰ বাবে 245 কোটি টকা আৰু 2030-31 বিত্তীয় বৰ্ষৰ বাবে 254 কোটি টকা আবণ্টন কৰা হৈছে। অসমৰ দৰে বানপ্ৰৱণ ৰাজ্যৰ বাবে এছ ডি আৰ এফ অতিকে গুৰুত্বপূৰ্ণ। সাধাৰণতে এই পুঁজিৰ পৰাই বান আৰু অন্য দুৰ্যোগত প্ৰাণ হেৰুওৱা লোকৰ নিকটাত্মীয়লৈ ক্ষতিপূৰণ আদায় দিয়া হয়। ইয়াৰ উপৰি উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ ধনৰ ৰাশিও এই পুঁজিৰ পৰাই ব্যয় কৰা হয়। প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ আজি 82 সংখ্যক জন্মবাৰ্ষিকী। 1984 পৰা 1989 চনলৈ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰা ৰাজীৱ গান্ধীয়ে 1944 চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জন্মবাৰ্ষিকী উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। উপ ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে সামাজিক মাধ্যমযোগে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰ আৰু সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ কথা শ্ৰদ্ধাৰে সোঁৱৰে। ভাৰতৰ ত্ৰিশা জলী আৰু গায়ত্ৰী গোপীচান্দৰ যুটীটো বি ডব্লিউ এফ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ মহিলাৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় যুটীটোৱে আজি প্ৰি কোৱাৰ্টাৰ ফাইনেলত জাপানৰ ৰিম ইৱানাগা আৰু কি নাকানিচিৰ যুটীটো পোনপটীয়াকৈ 21-16, 21-12 গেমত পৰাস্ত কৰে। প্ৰাক্তন বিশ্ব চেম্পিয়ন পি ভি সিন্ধুকে ধৰি দেশৰ কেইবাগৰাকীও আগশাৰীৰ খেলুৱৈ আজি নিজ নিজ শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। শান্তি, সুস্থিৰতা আৰু সমৃদ্ধি সুনিশ্চিত কৰাৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ গণতান্ত্ৰিক দেশ হিচাপে ভাৰত আৰু জাপানৰ গুৰুত্বপূৰ্ণ দায়িত্ব আছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ সময়ছোৱা জনসাধাৰণ কেন্দ্ৰিক কৰি তুলিবলৈ ভাৰত বদ্ধপৰিকৰ বুলি কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ সিং যাদৱে মন্তব্য কৰিছে। আৰু ভাৰতৰ ত্ৰিশাজলী আৰু গায়ত্ৰী গোপীচান্দৰ যুটীটো বি ডব্লিউ এফ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ মহিলাৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি আবেলি 3 বজাত শুনিবলৈ পাব।
1: মিডিয়াম এফৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছত এয়া আকাশবাণী গুৱাহাটীৰ

0: ইমানপৰে শ্ৰোতাসকলে মৌচুমী সেনৰ কণ্ঠত দুটি ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 2 বজাত মিড ডে নিউজ আৰু 2:15 দুপাহাৰ সমাচাৰ শুনিবলৈ পাব।
1: Good afternoon. This is Akashwani and I am Valsa Williams with the Midday News. The headlines. India

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বিয়লি তিনি বজাৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ৰেকা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। ডঃ শৰ্মাই বানত বেয়াকৈ ক্ষতিগ্ৰস্ত উজনি অসমৰ চাৰিখন জিলাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য আৰু পুনৰুদ্ধাৰ অভিযানৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে। তেওঁ লগতে অসম চৰকাৰৰ নতুন কাৰ্যকালৰ প্ৰথম এশ দিনৰ গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ বিষয়েও প্ৰধানমন্ত্ৰীক অৱগত কৰে। ডঃ শৰ্মাই আজি গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে আন কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীকো সাক্ষাৎ কৰাৰ কথা। অসমৰ ইতিহাস আৰু সংস্কৃতিৰ অবিচ্ছেদ্য অংশ বিশ্বনাথ জিলাৰ চতিয়াৰ গৌৰৱময় ঐতিহ্য উদযাপনৰ বাবে আজি চতিয়া দিৱস উদযাপন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই দিৱস সন্দৰ্ভত কয় যে 1942 চনৰ আজিৰ দিনটোতে চতিয়া থানাত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয়

0: পতাকা উত্তোলন কৰা হৈছিল। দেশে স্বাধীনতা লাভ কৰাৰ পূৰ্বেই চতিয়া থানাত চতিয়া, নদুৱাৰ, জামুগুৰি হাটকে ধৰি কাষৰীয়া অঞ্চলসমূহৰ স্বাধীনতাকামী অসমীয়াই ত্ৰিৰংগ পতাকা উৰুৱাইছিল। 1942 চনৰ আজিৰ দিনটো চতিয়া ইতিহাসত সোণালী আখৰেৰে লিখা আছে। এই দিনটোতে হাজাৰ হাজাৰ মুক্তিকামী জনতাই চতিয়া থানাত ব্ৰিটিছ ইউনিয়নৰ জেক অৱনমিত কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল। মুখ্যমন্ত্ৰীয়ে আজি এই দিনটোৰ স্মৰণত প্ৰতিগৰাকী সাহসী অসমীয়াক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। অসম আৰক্ষীয়ে যোৱা নিশা বিভিন্ন উপায়েৰে অসমত অনুপ্ৰৱেশ কৰিব বিচৰা 17 জন অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰে আৰু উভতাই পঠিয়ায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে ৰাজ্যৰ ভূমি, জনসাধাৰণৰ অধিকাৰ আৰু সুৰক্ষাৰ স্বাৰ্থত অনুপ্ৰৱেশৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব। কলিয়াবৰ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ দীপাংকৰ বৰাই অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্য ঠাইত পোৱা উদ্ভিদৰ 43টা প্ৰজাতিৰ বৈজ্ঞানিক চিনাক্তকৰণ, নথিভুক্তকৰণ আৰু বিৱৰণৰ ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য অৰ্জন কৰিছে। ডঃ বৰাই 2018 চনৰে পৰা উদ্ভিদৰ গৱেষণাত ব্ৰতী হৈ আছে আৰু ঘাইকৈ পূৰ্বতে বৈজ্ঞানিকভাৱে বিৱৰণ নথকা আৰু নামাকৰণ নকৰা উদ্ভিদৰ আৱিষ্কাৰ আৰু নথিভুক্তকৰণত গুৰুত্ব আৰোপ কৰি আহিছে। অধ্যাপকগৰাকীয়ে এতিয়ালৈকে অসমৰ সৈতে জড়িত থকা আছামিকা বা আছামেনেছিছ শব্দৰে এই উদ্ভিদসমূহৰ নামকৰণ কৰা হৈছে। গুৱাহাটীৰ অসম আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ প্ৰণৱজ্যোতি বৈশ্যৰ নেতৃত্বত মহাবিদ্যালয়খনৰ এটা প্ৰতিনিধি দলে কালি জনতা ভৱনত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক সাক্ষাৎ কৰে। সাক্ষাৎকালত মহাবিদ্যালয়খনৰ সামগ্ৰিক কাম কাজ, শৈক্ষিক আৰু স্বাস্থ্যসেৱাৰ উন্নয়ন তথা ৰাজ্যত আয়ুৰ্বেদিক শিক্ষা আৰু গৱেষণাৰ প্ৰসাৰৰ ব্যৱস্থা সম্পৰ্কে আলোচনা কৰা হয়। বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত, গুৱাহাটীত থকা বাংলাদেশৰ উচ্চায়োগৰ কাৰ্যালয়ৰ মুৰববী এইচ ই জিকৰুল হাছান ফাহাদে আজি ৰাইমনাৰ ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰে। উদ্যানখন পৰিদৰ্শন কৰি সহকাৰী উচ্চায়ুক্তগৰাকীয়ে ইয়াৰ সমৃদ্ধ জৈৱ বৈচিত্ৰ আৰু ইয়াৰ সংৰক্ষণৰ বাবে BTC প্ৰশাসন তথা ৰাজ্য চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লয়। উল্লেখযোগ্য যে ভাৰত আৰু বাংলাদেশৰ পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰাৰ দিশত সহকাৰী উচ্চায়ুক্তগৰাকীৰ এই ভ্ৰমণ উল্লেখনীয় হিচাপে বিবেচিত হৈছে। কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁওস্থিত এই ৰাষ্ট্ৰীয় উদ্যানখন 2021 চনৰ 5 জুনত অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱসৰ দিনা ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। 2021 চনৰ 8 জুনত ৰাজপত্ৰিত নিৰ্দেশনাৰ যোগেদি ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। উদ্যানখনৰ মাটিকালি 422 বৰ্গ কিলোমিটাৰ। সোণালী বান্দৰ, বাঘ, হাতী, পহু, মেচেকা, 150তকৈও অধিক প্ৰজাতিৰ পখিলা, 170টা প্ৰজাতিৰ চৰাই, 380টা প্ৰজাতিৰ উদ্ভিদ আৰু অৰ্কিডেৰে এই ৰাষ্ট্ৰীয় উদ্যানখন সমৃদ্ধ। ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত আজি শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড FC 17বাৰৰ চেম্পিয়ন মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ইপিনে ইষ্ট বেংগল FC-য়ে যোৱা নিশা কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত স্পৰ্টিং ক্লাব দিল্লীক টাই ব্ৰেকাৰৰ সহায়ত 5-3 গ'লত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। অসম ক্ৰিকেট সন্থাৰ দ্বাৰা পৰিচালিত 19 বছৰ অনুৰ্ধ জয়কান্ত বৰুৱা সোঁৱৰণী আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ মধ্য অসম মণ্ডলৰ দ্বিতীয়খন খেলত মৰিগাঁও জিলা ক্ৰীড়া সন্থাই তিতাবৰ ক্ৰিকেট সন্থাক 10 ৰাণৰ ব্যৱধানত পৰাস্ত কৰি সম্পূৰ্ণ পইণ্ট অৰ্জন কৰিছে। খেৰত বৰুৱা ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত মৰিগাঁও ক্ৰীড়া সন্থাই প্ৰথমে বেট ধৰি 38 অভাৰত আটাইকেইটা উইকেটৰ বিনিময়ত 128 ৰাণ সংগ্ৰহ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টছত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া শুনাবলৈ লৈছোঁ কণ্ঠশিল্পী কবিতাৰ কণ্ঠত ৰিপ ৰিপ মলয়া শীৰ্ষক এলবামৰ পৰা 2টি গীত।

কণ্ঠশিল্পী কবিতাৰ কণ্ঠত ৰিপ ৰিপ মলয়া শীৰ্ষক সব্যসফুৰাৰ পৰা দুটি গীত শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আজি সন্ধিয়া 7:20 প্ৰচাৰ কৰিবলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি কণ্ঠশিল্পী অভিনেত্ৰী বৰষা বৰা আৰু অভিনেতা নিচিৰঞ্জন কে মল্লিকা। আঁত ধৰিব ভাস্কৰ শইকীয়াই। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব আজি সন্ধিয়া 7:20 পৰা হেল্ল' যুৱবাণী। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি বৃহস্পতিবাৰ 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ দ্বিতীয় দিন আৰু ইংৰাজী 2026 বৰ্ষৰ আগষ্ট মাহৰ 26 তাৰিখ। আগষ্ট মাহৰ 20 তাৰিখ সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ বিয়লিৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু এফএম বেণ্ডৰ 102.4 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR এপতো উপলব্ধ। আজি প্ৰচাৰণৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত অম্লানজ্যোতি দত্ত আৰু বিলিফাং স্বৰ্গীয়াৰী ৰাজীৱ গগৈ। ট্ৰেন্সমিটাৰত নিৰঞ্জন বড়ো। পৰিবহণত আছে নয়ন দৈমাৰী আৰু প্ৰচাৰণ সহায়িকা আল্পনা শইকীয়াৰ সৈতে প্ৰচাৰণ কক্ষত আজি আপোনালোকৰ কাষত মই মল্লিকা দত্ত।

যি মানুহৰ মনত সকলো সময়তে সৎ আৰু মহৎ চিন্তা বিৰাজ কৰে তেনে মানুহ কেতিয়াও অকলশৰীয়া হ'ব নোৱাৰে, কথাষাৰ কৈছিল ছাৰ ফিলিপ ছিডনীয়ে।

0: মিডিয়াম ৱেভৰ 286.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছোঁ মহিলাসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছোঁ মোৰ কথা শিতান্তি। আজি শিতানত আগবঢ়াইছোঁ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ৰিঞ্জুমণি নেওগবৰাৰ মনৰ কথা।
1: পোনপ্ৰথমে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ মাননীয় কেন্দ্ৰ সঞ্চালক, সমন্বিত সংশ্লিষ্ট বিষয়াসকল তথা অৰ্ধ আকাশৰ সমূহ শ্ৰোতাবৃন্দলৈ মোৰ নমস্কাৰ জনালোঁ। মই ৰিঞ্জুমণি নেওগবৰা। মই এগৰাকী শিক্ষয়িত্ৰী আছিলোঁ। ঐতিহ্যমণ্ডিত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সুদীৰ্ঘ 36 বছৰ কাল শিক্ষকতা কৰি মই যোৱা 2024 চনৰ এপ্ৰিল মাহত ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰোঁ। শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত হৈ সঁচাই বৰ ভাগ্যৱান বুলি অনুভৱ কৰোঁ। তাতে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দৰে এখন বিদ্যালয়ে। মই এক মধ্যবিত্ত পৰিয়ালৰ ডাঙৰ সন্তান, তাতে ছোৱালী সন্তান। আচলতে আগৰ দিনত আমাৰ ছোৱালীবোৰক মাক দেউতাকে ছোৱালী বুলিয়েই ল'ৰা সন্তানতকৈ কম গুৰুত্ব দিছিল। আমাৰ 6জন ভাই ভনীৰে জাকৰুৱা পৰিয়ালটোত দেউতাই সৰু চাকৰিটোৰে যেনে তেনে চলাই নিছিল, যদিও মাৰ নিপুণ হাতৰ পৰশত ঘৰখন সুচাৰুৰূপে চলি গৈছিল। আনকি মায়ে দেউতাৰ কম আয়ৰ চাকৰিৰ পইচা সঞ্চয় কৰিছিল। হাঁহ পাৰ ছাগলী আদি পুহি সময়ত সেইবোৰ বেছি মায়ে টকা সঞ্চয় কৰিছিল আৰু আমাকো শিকাইছিল। মায়ে আমাৰ প্ৰয়োজনীয় সাজপাৰ তাঁতত বৈ দিও মনত আছে। গৰম চুৱেটাৰ শ্বল আদিও মায়ে গুঠি আমাক প্ৰয়োজন পূৰা কৰিছিল। আটকৰ দিনতো আমাক জুতি লগাই খুৱাব জানিছিল। মাৰ এই কামবোৰৰ প্ৰভাৱ আমাৰ গাত পৰিছিল। কিতাপ পঢ়াত মাৰ বৰ ৰাপ আছিল। সৰুতে দেখিছিলোঁ মায়ে বাতৰি কাকতখন খৰচি মাৰি পঢ়িছিল। তাকে দেখি ময়ো আখৰ পঢ়িব পৰা দিন ধৰি জোতাই জোতাই বাতৰি কাকত পঢ়িবলৈ লৈছিলোঁ। আগৰ দিনত আমাৰ কোনোবাই যদি নতুন কিতাপ পঢ়ে তেন্তে সেইখন বিভিন্নজনৰ হাত বাগৰি বাগৰি গৈ থাকে। ইজনে পঢ়ি শেষ কৰা হ'লে আনজনে নিয়ে। এনেকৈয়ে মায়ে আনৰ পৰা আনি পঢ়া কিতাপবোৰ ময়ো পঢ়িছিলোঁ। সৰুতে আমাক উপন্যাস পঢ়িবলৈ নিদিছিল। মায়ে কিন্তু মোক কিতাপ পঢ়াত, আনকি উপন্যাস পঢ়াতো বাধা নিদিছিল। এনেদৰেই পঠনৰ অভ্যাস গঢ়ি উঠিছিল। পঢ়োঁতে পঢ়োঁতে মনলৈ কেতিয়াবা ভাব আহে, মই যদি এনেকৈ লিখিব পাৰিলোঁ হয়। আৰু এনেদৰেই লিখাৰ অভ্যাস কৰিছিলোঁ। দুই এটা কবিতা বাতৰি কাকতলৈ মনে মনে দিছিলোঁ যদিও প্ৰকাশ হোৱা নাছিল। আচলতে তেতিয়া বহু কথা নাজানিছিলোঁ, দেখুৱাই দিয়া মানুহো নাছিল। আমাৰ দিনত বিস্ময়, ত্ৰিশূল, ৰহস্য আদি আলোচনীবোৰ আমাৰ বৰ প্ৰিয় আছিল। তাত লিখিবলৈ যত্ন কৰিছিলোঁ। সেই সময়ৰ আৰু এখন বৰ জনপ্ৰিয় আলোচনী

0: আছিল, নামটো আছিল ভূমিকা। তাত মোৰ প্ৰথম এটি ৰসৰচনা প্ৰকাশ হৈছিল, নাম আছিল আপুনি প্ৰেমত পৰিছেনে। লেখাটোৰ বাবে মই আলোচনীখনৰ পৰা 35 টকা মাননি পাইছিলোঁ, কিমান যে ফূৰ্তি লাগিছিল। তাৰ পাছৰ পৰা এটা দুটাকৈ লেখা আৰম্ভ কৰিছিলোঁ, যদিও পঢ়া শেষ কৰিয়ে চাকৰি, তাৰপাছত বিয়া, বিয়াৰ পাছত নতুন ঘৰ, নতুন ঘৰৰ তাৰ পাছত আকৌ ল'ৰা ছোৱালী, এইবোৰ চিন্তা, তাতে বিদ্যালয়ৰ শিক্ষকতাৰ চিন্তা, এই সকলোবিলাকে মোৰ লেখামেলাত জুতি পেলাইছিল। যদিও তাৰ মাজেৰে মই নিজৰ লেখামেলা চলাই গৈ আছিলোঁ। আগতে গান গাইছিলোঁ, কবিতা আবৃত্তি কৰিছিলোঁ, কিন্তু বিয়াৰ পাছত প্ৰায় সেইবোৰ নোহোৱা হ'ল। কিন্তু লেখাৰ প্ৰৱণতা থাকি গ'ল আৰু গল্প, প্ৰবন্ধ আদি বাতৰি কাকতত প্ৰকাশ হৈ থাকিল। মোৰ প্ৰথমখন উপন্যাস গ্ৰহান্তৰত পৃথিৱী কন্যা, তাৰ জুমুঠিটো মই মেট্ৰিক পৰীক্ষা দি উঠিয়েই বনোৱা। বিয়াৰ বহুদিন পাছত 1981 চনৰ পৰা 2007 চনলৈ প্ৰায় 27 বছৰৰ পাছত সেইখন পুনৰ অলপ পোনাই পাজোৰাই লিখি স্থানীয় বাতৰি কাকত বা বাতৰিৰ ধাৰাবাহিকভাৱে প্ৰকাশ হয়। ইয়াৰ পাছত কেইবাখনো শিশু উপন্যাস ছপা হৈ ওলোৱাৰ পাছত গল্প, কবিতা, মহাকাব্যিক উপন্যাসো কেইবাখনো লিখিলোঁ। ইয়াৰ মাজেৰে সামাজিক কাম কাজতো নিজকে জড়িত কৰি ৰাখিলোঁ। বিশেষভাৱে জড়িত হৈ এতিয়াও আছোঁ অসম সদৌ অসম লেখিকা সমাৰোহ সমিতি আৰু সদৌ অসম কবি সন্মিলনৰ লগত। তেজপুৰ সদৰ শাখাৰ মই দুটা কালৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। জীৱনটো দেখোন সদায় ব্যস্ততাপূৰ্ণভাৱে পাৰ হৈ গ'ল। এতিয়াও অৱসৰৰ পাছত নিজৰ লেখামেলাৰ বাহিৰেও ফুলনি পতাৰ চখ এটা আছে। ঘৰৰ চৌহদত মাটি নাই যদিও টাবতে বিভিন্ন ফুল কৰা, সৰু সুৰা পাচলি খেতি কৰা আদি কামবোৰ কৰি ভাল পাওঁ। মেচিনত কাপোৰ চিলোৱা, এম্ব্ৰইডাৰী কৰা, চুৱেটাৰ গোঁঠা আদি কামবোৰো লগতে কৰি যাওঁ। কিন্তু বয়স হৈ অহাৰ লগে লগে কিছুমান কাম কৰিব নোৱাৰা হৈ আহিছোঁ, যদিও মনৰ উৎসাহ কমা নাই। নিজৰ কামখিনি যিকোনো প্ৰকাৰে হ'লেও কৰিবলৈ চেষ্টা কৰোঁ। মোৰ নতুন প্ৰজন্মৰ নাৰীসকলৰ প্ৰতি এটা অনুৰোধ যে তেওঁলোকেও নিজৰ ভৰিত নিজেই থিয় দিবলৈ শিকিব লাগিব। আজিকালি বিভিন্ন বিষয় শিকি লৈ নিজৰ কৰ্মত আগবাঢ়িবলৈ তেনেই সহজ হৈ পৰিছে। আনকি ঘৰত বহি থাকিয়েই পইচা উপাৰ্জন কৰিব পৰা স্মাৰ্ট বিজনেছবিলাকতো বহু মহিলাই আত্মনিয়োগ কৰি নিজক স্বাৱলম্বী কৰি তুলিব পাৰে, নাইবা নিজৰ ৰুচিক ব্যৱসায় হিচাপে লৈও নিজৰ ঘৰ সংসাৰ টনকিয়াল কৰি ল'ব পাৰে। আজিকালি যিকোনো বস্তুকে সুন্দৰভাৱে উপস্থাপন কৰিব পাৰিলে মানুহ আকৰ্ষিত হয়। আনকি থলুৱা ৰন্ধন প্ৰকৰণো সুন্দৰভাৱে পৰিৱেশন কৰি তাক জনপ্ৰিয় কৰি তুলিব পাৰিছে। সেইবাবে আমাৰ উত্তৰ পূবৰ খাদ্য প্ৰণালী আজিকালি বহু ঠাইত প্ৰসিদ্ধ হৈছে। সদূৰ শেষত ইয়াকে ক'ব খোজোঁ যে আমি প্ৰতিগৰাকী নাৰী, বিশেষকৈ 60ৰ ঊৰ্ধৰ মহিলাসকলে নিজৰ স্বাস্থ্যৰ যতন লোৱাৰ লগতে যিবোৰ কাম কৰি আমি ভাল পাওঁ, তেনে কাম কৰি অনাগত জীৱনটো সুন্দৰ কৰিবলৈ যত্নপৰ হোৱা উচিত। ধন্যবাদ।
1: শ্ৰোতা, ইমান পৰে মোৰ কথা শিতানত অৱসৰপ্ৰাপ্ত অধ্যক্ষা ৰিঞ্জুমণি নেওগবৰাৰ মনৰ কথা শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া অৰ্ধআকাশ অনুষ্ঠানত নিবেদন কৰিবলৈ লৈছোঁ লতা মংগেশকাৰৰ কণ্ঠৰ কেইটিমান গীত। শিল্পীৰ কণ্ঠত প্ৰথমেই শুনাবলৈ লৈছোঁ আয়ে দিন বাহৰকে, এ বোলছবিৰ এই গীতটি।

সুখবৰ সুখবৰ সুখবৰ। আপোনাৰ ব্যৱসায়, দোকান, প্ৰতিষ্ঠান আৰু সেৱাক শ্ৰোতাৰ ওচৰলৈ লৈ যাব বিচাৰিছে নেকি? তেন্তে আজিয়ে যোগাযোগ কৰক আটাইতকৈ বিশ্বাসযোগ্য মাধ্যম আকাশবাণী তেজপুৰ। আমাৰ তাত বিজ্ঞাপন দিয়াৰ লাভালাভসমূহ হৈছে সুদূৰপ্ৰসাৰী প্ৰচাৰ, ঘৰে ঘৰে জনপ্ৰিয় অনুষ্ঠানসমূহৰ

0: মাজত বিজ্ঞাপন প্ৰচাৰৰ সুবিধা, বাজেট অনুকূল বিজ্ঞাপনৰ পেকেজ, শ্ৰোতাৰ গভীৰ বিশ্বাস আৰু ব্যাপক পৰিসৰ, বিজ্ঞাপন সম্পৰ্কীয় সবিশেষ তথ্য, দৰ আৰু বুকিঙৰ বাবে আজিয়েই আকাশবাণী তেজপুৰৰ বাণিজ্যিক শাখাৰ সৈতে যোগাযোগ কৰক। আমাৰ ঠিকনা হৈছে আকাশবাণী তেজপুৰ মৰাভৰলি। আমাৰ যোগাযোগৰ নম্বৰটি হৈছে 8723989423। ফোন নম্বৰটো আকৌ এবাৰ কৈছোঁ 8723989423। আকাশবাণী তেজপুৰ বাণিজ্যিক শাখা।
1: শ্ৰোতে অৰ্ধ আকাশ অনুষ্ঠানটি শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছোঁ লতা মংগেশকাৰৰ কণ্ঠত জিনিকি ৰাহ, এই বোলছবিৰ এটি গীত।

অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত লতা মংগেশকৰৰ কণ্ঠত এইবাৰ শুনাবলৈ লৈছোঁ দিল চে মিলে দিল, এবুল ছবিৰ এটি গীত।

0: সুখবৰ সুখবৰ সুখবৰ। আপোনাৰ ব্যৱসায়, দোকান, প্ৰতিষ্ঠান আৰু সেৱাক শ্ৰোতাৰ ওচৰলৈ লৈ যাব বিচাৰিছে নেকি? তেন্তে আজিয়ে যোগাযোগ কৰক আটাইতকৈ বিশ্বাসযোগ্য মাধ্যম আকাশবাণী তেজপুৰ। আমাৰ তাত বিজ্ঞাপন দিয়াৰ লাভালাভসমূহ হৈছে সুদূৰ প্ৰসাৰী প্ৰচাৰ, ঘৰে ঘৰে জনপ্ৰিয় অনুষ্ঠানসমূহৰ মাজত বিজ্ঞাপন প্ৰচাৰৰ সুবিধা, বাজেট অনুকূল বিজ্ঞাপনৰ পেকেজ, শ্ৰোতাৰ গভীৰ বিশ্বাস আৰু ব্যাপক পৰিসৰ। বিজ্ঞাপন সম্পৰ্কীয় সবিশেষ তথ্য, দৰ আৰু বুকিঙৰ বাবে আজিয়েই আকাশবাণী তেজপুৰৰ বাণিজ্যিক শাখাৰ সৈতে যোগাযোগ কৰক। আমাৰ ঠিকনা হৈছে আকাশবাণী তেজপুৰ, মৰাভৰলী। আমাৰ যোগাযোগৰ নম্বৰটি হৈছে 8723989423। ফোন নম্বৰটো আকৌ এবাৰ কৈছোঁ, 8723989423। আকাশবাণী তেজপুৰ বাণিজ্যিক শাখা।
1: শ্ৰোতাসকলে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ অৰ্ধ আকাশ অনুষ্ঠানত লতা মংগেশকাৰৰ কণ্ঠৰ গীত শুনি আছে। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লৈছোঁ এগ্ৰিমেণ্ট বোলছবিৰ এটি গীত।

শ্ৰোতে ইমানদৰে অৰ্ধ আকাশ অনুষ্ঠানটিত লতা মংগেশকাৰৰ কণ্ঠৰ গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। কণ্টেক পাছতে 6 বজাত আৰু 6:05 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি শুনিবলৈ পাব। তাৰ ঠিক পাছতে আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত কিষাণ বাণী শুনিবলৈ পাব 6:10।

0: Action, Circular Economy and Community-Based Adaptation. In his article, Union Environment Minister said that India has focused on promoting sustainable lifestyles built on the principles of Mission Life, complemented by a priority of afforestation, forest fire management and disaster resilience, as well as people-centric adaptation built on traditional knowledge. The government unveiled the Delhi Master Plan 2047 today. The Master Plan provides the long-term spatial, economic and institutional framework to transform Delhi into a globally competitive, environmentally resilient and inclusive capital. It will combine economic dynamism, technological innovation and high standards of livability while preserving its rich historical and cultural heritage. The Master Plan for Delhi 2047, aligned with the vision of Viksit Bharat 2047, aims to transform the national capital into a world-class, inclusive and economically vibrant city for nearly 3.2 crore people. Veteran Bangladesh Nationalist Party BNP leader Mirza Fakhrul Islam Alamgir was today elected as the country's 23rd president. The 78-year-old leader secured 255 votes in the presidential election held at the Jatiya Sangsad, the country's parliament. He defeated former army officer Oli Ahmed, the candidate backed by the 11-party opposition alliance led by the far-right Bangladesh Jamaat-e-Islami and the country's first major student-led political party, National Citizen Party, who received 88 votes. In hockey, the Indian women's team will face England today in their final Pool D match of the AFIH Hockey World Cup at Wagner Stadium in Amstelveen. The match will begin at 6:30 p.m. IST. In badminton, India's women's doubles duo of Teresa Jolly and Gayatri Gopichand has stormed into the quarterfinals of the BWF World Championships in New Delhi. The Indian pair produced a commanding performance to defeat 7 seeds Rin Iwanaga and Ki Nakanishi of Japan in straight games. And that is the end of this news bulletin.
1: আর্থিক জরুরীকালীন পরিস্থিতি এনে সময়ত লওয়া এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজে অতিক্রম কৰাত সহায় কৰে
2: তেওঁলোকৰ বাবে মণিপুৰম ফাইনান্সিয়েল আহিছে ইজি ইএমআই গোল্ড লোন স্কিম আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মার্ট হৈ পৰিব
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণিপুৰম ফাইনান্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্রি নম্বৰ 1-800-420-2233 কল কৰক
3: আর্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে হেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মণিপুৰম ফাইনান্সলৈ আহিছে ইজি ইএমআই গোল্ড লোন স্কিম
3: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মণিপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1-800-420-2233 নম্বৰত

0: সমূহ শ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছো আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। আজিৰ কৃষকবাণীৰ আৰম্ভণিতে আপোনালোকলৈ এটি আলোচনা আগবঢ়াইছো। আলোচনাটিৰ আগধৰি এয়া ভাস্কৰ জ্যোতি আচাৰ্য।
1: আজি আমি আলোচনাৰ বিষয় হিচাপে লৈছো গ্ৰীষ্মকালীন মাছৰুম খেতিৰ সবিশেষ, আৰু এই বিষয়ে আলোচনা কৰিবলৈ দুগৰাকী আলোচকক আজি আমি আমন্ত্ৰণ জনাই আনিছো। এগৰাকী এয়া জুৰি তালুকদাৰ, এখেত কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপৰ শস্য ৰক্ষা বিশেষজ্ঞ।
2: নমস্কাৰ।
1: লগতে কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ পৰা আহিছে কৃষি অৰ্থনীতি বিশেষজ্ঞ এয়া ডক্টৰ চিংকি বৰ্মন।
3: নমস্কাৰ,
1: দুয়োগৰাকীকে স্বাগতম। এতিয়া আজি আমাৰ বিষয়টো হৈছে গ্ৰীষ্মকালীন মাছৰুম খেতিৰ সবিশেষ। মই নিজেও মাছৰুম খাওঁ, মাছৰুম খাই মই ভাল পাওঁ, কিন্তু যেতিয়াই গৰমকালি সোমাল, মই যিগৰাকীৰ পৰা লৈছিলোঁ মাছৰুম, ফ্ৰেছ মাছৰুম, সতেজ মাছৰুম লৈছিলোঁ, তেওঁ ক'লে দাদা এতিয়াতো আমাৰ খেতি বন্ধ আছে, আপুনি আকৌ ইমান সময়ত খেতি আৰম্ভ কৰিম তেতিয়া আপুনি ল'ব পাৰিব। তেতিয়াহে মই ধৰিব পাৰিলোঁ আচলতে যে গোটেই বছৰ জুৰি মাছৰুম খেতি নহয়, বা গ্ৰীষ্মকালীন মাছৰুম খেতিও যে আচলতে বেলেগ বা সুকীয়া। এতিয়া যে অকণ বেলেগ বেলেগ ধৰণৰ মাছৰুম হয়,

0: শেহতীয়াকৈ আমি মিল্কি মাছৰুমৰ কথা শুনিছোঁ আৰু যিটো দেখিছোঁ আচলতে মাছৰুম খেতিৰ অৰ্থনৈতিক সম্ভাৱনা বৃহৎ আৰু সেইকাৰণে বিভিন্নজনে আজিকালি মাছৰুমৰ খেতি কৰিবলৈ লৈছে। আকৌ আনহাতে দেখা যায় যে এতিয়া বৰ্ষাকাল, এই গ্ৰীষ্মকালত বৰ্ষাকালত আমি আৰ্দ্ৰতাৰ বাবেই হওক বা জলবায়ু উপযোগী হৈ উঠাৰ কাৰণেই হওক বিভিন্ন ঠাইত আমি এনেকুৱাকৈ মাছৰুম গজি উঠা দেখা পাওঁ, যাক আমি কাঠফুলা বুলিও কওঁ বা বেংচাটিৰ নিচিনাও হয়। সেইবিলাকে বিভিন্নজনে খাই মৃত্যুমুখতো পৰাৰ খবৰ আমি পাওঁ বাতৰিত। গতিকে বিভিন্ন বিষয়ে ইয়াতে সোমাই আছে আচলতে। তথাপি আৰম্ভণিতে এই গ্ৰীষ্মকালীন মাছৰুম খেতি বুলি যে কৈছোঁ, ইয়াত গ্ৰীষ্মকালীন শব্দটোৰ আমি অকণমান গুৰুত্ব আৰোপ কৰি আৰম্ভণিতে চিংকি বৰ্মন আপুনি কি ক'ব?
1: হয়, গ্ৰীষ্মকালীন মাছৰুম বুলি ক'লে আমাৰ মিল্কি মাছৰুম কৰিব পাৰি, কিন্তু তাৰে আগতে আমি আচলতে মাছৰুমৰ উৎপাদনৰ আগত কিন্তু আমি আৰু কিছুমান বিশেষ কথা থাকে, সেইখিনি আমি জনা দৰকাৰ। লগতে মাছৰুম উৎপাদনৰ পাছতো কিন্তু কথা কিছুমান থাকে, সেইখিনিও জনা দৰকাৰ। এতিয়া ধৰক এই মাছৰুম খেতিৰ দ্বাৰা কৃষক এজন স্বাৱলম্বী হ'ব পাৰে। আমাৰ অসমত প্ৰায় 70% লোকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৃষিকৰ্মৰ লগত জড়িত, ঠিক আছে। আৰু লগতে ইকনমিক ছাৰ্ভে 2023-24 মতে আমাৰ অসমত প্ৰায় 27.42 লাখ কৃষক ঘৰ আছে আৰু প্ৰায় 85% বেছি ক্ষুদ্ৰ ৰূপান্তৰ কৃষক। ক্ষুদ্ৰ ৰূপান্তৰ কৃষক মানে তেওঁলোকৰ মাটিৰ পৰিমাণ খুব কম
0: থাকে,
1: গতিকে তেওঁলোকৰ গড় মাটিৰ পৰিমাণ হ'ব 1.1 হেক্টৰ। তেনেস্থলত আমাৰ মাছৰুম খেতিয়ে আমাৰ যিহেতু মাছৰুম খেতিক আমাৰ মাটিৰ পৰিমাণ কম হ'লেও হৈ যায়, গতিকে আমাৰ কৃষকৰ কাৰণে এটা ভাল এটা স্কোপ। লগতে আৰু এটা সমীক্ষা আছে, FAO বুলি কয়, ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যন। তাত সমীক্ষা মতে জনোৱা গৈছে যে ভাৰতবৰ্ষৰ 2030 চনত যিমানখিনি জনসংখ্যা হ'ব, সেই জনসংখ্যাৰ অনুপাতে যদি আমি খাদ্যবস্তু মিলাবলৈ যাওঁ, তেতিয়াহ'লে আমাৰ খাদ্যবস্তু 70% বৃদ্ধি হ'ব লাগিব। আৰু যিটো আমাৰ প্ৰখ্যাত অৰ্থনীতিবিদ মালথাছে বহু শতিকা পূৰ্বতে উত্থাপন কৰি আহিছিল যে জনসংখ্যা গুণাত্মক হাৰত বৃদ্ধি হয় আৰু খাদ্যবস্তু যোগাত্মক হাৰতহে বৃদ্ধি হয়। গতিকে আমাৰ এই বৰ্ধিত জনসংখ্যাৰ লগত খাদ্যবস্তু মিলাবলৈ আমাৰ যিহেতু কৃষিভূমি সংকুচিতই হৈ আহি আছে, গতিকে মাছৰুম আমাৰ এটা বেলেগ এটা আমাৰ অপশ্যন এটা হ'ব পাৰে। আৰু তেনেকৈ আমাৰ নেশ্যনেল হৰ্টিকালচাৰ বোৰ্ডে আমাক এষ্টিমেট কৰা মতে আমাৰ মাছৰুম ভাৰতবৰ্ষত 1.6 লাখ টন উৎপাদন হয়, কিন্তু তাৰ ডিমাণ্ড চাহিদা তাতকৈ বহুত বেছি। এই যদি আমি এইটো দিশ বিবেচনা কৰোঁ, তেতিয়াহ'লেও আমি মাছৰুমৰ খেতিৰ দ্বাৰা কৃষক এজন স্বাৱলম্বী হ'ব পাৰে। গতিকে অৰ্থনীতিবিদ হিচাপে মই ক'ব বিচাৰোঁ যে মাছৰুম অকল যে মাটিয়ে কম নহয়, মাছৰুম গোটেই বছৰজোৰাও কৰিব পাৰি, কিন্তু তাৰ কাৰণে ব্যৱস্থাপনা দৰকাৰ হয়, যিটো আমাৰ বাইদেৱে আজি অৱগত কৰিবই। লগতে মই যদি সৰু উদাহৰণ এটা দিওঁ, এজন কৃষকে ধৰক 1 হেক্টৰ মাটি আছে, তেখেতে 1 হেক্টৰ মাটিত অকল ধান কৰিছে ধৰক, বা কিছুমানে যিহেতু আমাৰ বেছিভাগ মনোক্ৰপিঙে ধান বা ধানৰ পাছত সৰিয়হ কৰিছে, কিন্তু সেই কৃষকজনে যদি সেই ধানৰ পৰা হোৱা উৎপাদন হোৱা খেৰেৰে যদি তেওঁ মাছৰুম খেতি কৰে, তেওঁ এটা ছাবচিডৰি এটা ইনকাম বিজনেছ এটা কৰিব পাৰিব, তাৰ পৰা তেওঁৰ ইনকাম হ'ব। আৰু এই ইনকামৰ মুখ্য উদ্দেশ্য হৈছে যে যিটো যিহেতু আমাৰ কৃষি বিজনেছখন ৰিস্কি হয়, সেই ৰিস্কটো কেনেকৈ হেণ্ডেল কৰিব, সেইটো আচলতে এই ক্ৰপ ডাইভাৰ্চিফিকেশ্যন বুলি কয়, যিটো আমাৰ মাছৰুম খেতিৰ দ্বাৰা। গতিকে যিহেতু এগ্ৰিকালচাৰ ৰিস্কি বিজনেছ হয়, গতিকে সেইফালৰ পৰা কৃষকে সকাহ পাব। যদিও বা ৰিস্কি বিজনেছৰ কাৰণে আমাৰ ক্ৰপ ইঞ্চুৰেঞ্চ বা তেনেকুৱা ইঞ্চুৰেঞ্চ আমাৰ গভৰ্ণমেণ্টে এনাউন্স কৰে, যদিও বা চব শস্যৰ ক্ষেত্ৰতে নকৰে, গতিকে বহু শস্যৰ ক্ষেত্ৰত কৃষকে নিজৰ ক্ষতিপূৰণ নাপায়ো। গতিকে এই ক্ষেত্ৰত কৃষকে মাছৰুম খেতিৰ দ্বাৰা স্বাৱলম্বী হ'ব পাৰে আৰু ইনকামো এনহেঞ্চ হ'ব পাৰে তেওঁ। গতিকে আমি এইটো আৰু এটা গৱেষণাৰ পৰা পোৱা গৈছে যে মাছৰুম খেতিত প্ৰতি একক মাটিৰ প্ৰতি বৰ্গ মিটাৰ মাটিত উৎপাদন সৰ্বোচ্চ হয়। গতিকে আমি যদি এই দিশটো বিশ্লেষণ কৰি চাওঁ, গতিকে মাছৰুমেই আমাৰ কৃষকৰ অৰ্থনৈতিক জীৱন স্বাৱলম্বীকৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।
0: আৰু যিবিলাক ক্ষয় ক্ষতি সাধাৰণতে আমাৰ প্ৰচলিত কৃষি ব্যৱস্থাত হোৱা দেখা যায়, তাৰ পৰা বাচিবৰ কাৰণে এইটো এটা উপায় হ'ব পাৰে।
1: হ'ব পাৰে,
0: এফালে যদি ক্ষতি হৈছে, আনফালে আকৌ মাছৰুমৰ খেতিৰ পৰা সেইখিনি অভাৱখিনি পূৰাই
1: আছে।
0: হয়, এতিয়া কথা আহিল কৃষি প্ৰণালীৰ বিষয়ে। জুৰি তালুকদাৰে আমাৰ এই মাছৰুম খেতিৰ কৃষি প্ৰণালীৰ বিষয়ে ক'ব নেকি, বা গ্ৰীষ্মকালছোৱাত আমি কেনেধৰণৰ মাছৰুমৰ খেতি কৰিব লাগে?
2: হয়, যিহেতু আমি আজি গ্ৰীষ্মকালীন কৃষিৰ মাছৰুমৰ খেতিৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ, আমাৰ অলৰেডি আৰম্ভণিতে কোৱা হৈছে যে আমাৰ আচাৰ্য ডাঙৰীয়াই মাছৰুম কিনিব

0: লে যাওঁতে মাছৰুমটো নাই বুলি কৈছিলে এই সময়খিনিত, কাৰণ তেওঁ ধৰক অৱগত হয়নে নহয় মই নাজানো, এতিয়া কিন্তু বহুত মানুহে অৱগত হৈছে যে গোটেই বছৰো মাছৰুমৰ খেতি কৰিব পাৰি। ধৰক ঠাণ্ডাৰ দিনত যিটো তেওঁলোকে কৰিছে সেইটো অয়েষ্টাৰ খেতি, আৰু যিহেতু এতিয়া গৰমকালি আৰম্ভ হৈছে আৰু গৰমকালি আৰম্ভ হোৱাৰ লগতে ধৰক আমাৰ অসমৰ জলবায়ুটো আগতকৈ বহুত চেঞ্জ হৈছে। আগতে অসমৰ জলবায়ুটোৰ গৰমৰ পৰিমাণ ইমান নাছিলে, কিন্তু এতিয়া দেখিছে আপোনালোকে গৰমটো আমি সহিব নোৱাৰা গৰম হৈছে। গতিকে এই গৰমৰ লগত খাপ খুৱাই আমাৰ বৰ্তমান সময়ত কৰিব পৰা মাছৰুমৰ খেতি এবিধ হৈছে মিল্কি মাছৰুম। আৰু মিল্কি মাছৰুম কৰিবলৈ হ'লে ইয়াৰ উষ্ণতাটো প্ৰায় 25-30 ডিগ্ৰী হোৱাটো দৰকাৰ। আৰু এই খেতিটো প্ৰথমতে আমাৰ পশ্চিমবংগত আৰম্ভ হৈছিলে, তাৰপিছতে লাহে লাহে এইটো আমাৰ উৰিষ্যা, তামিলনাডু, মানে যিবিলাক গৰম অঞ্চল হয় সেইবিলাক কৰিবলৈ আৰম্ভ কৰিছিলে। কিন্তু জলবায়ু পৰিৱৰ্তন হোৱাৰ লগে লগে আমাৰ অসমতো এই খেতি কৰিবলৈ লোৱা হৈছে। এই খেতি কৰিবলৈ আপোনাক মিল্কি মাছৰুম কৰিবলৈ হ'লে আপোনাৰ অয়েষ্টাৰ খেতিৰ দৰে প্ৰায় একেই হয়, মানে আপোনাৰ কৃষি প্ৰণালী যদি আমি চাওঁ, আপোনাক মিল্কি মাছৰুম কৰিবলৈ খেৰ লাগিব, তাৰপিছত মাছৰুম স্পন মানে মাছৰুমৰ বীজটো লাগিব, তাৰপিছত আপোনাৰ পলিথিন লাগিব, তাৰপিছত আপোনাক 1 গ্ৰামমান বেবিষ্টিন পাউডাৰ লাগিব, আৰু এটা কোঠালি দৰকাৰ হ'ব য'ত আমি মাছৰুমৰ বেগবিলাক ৰাখিম। এতিয়া কথা আহিলে কি, মই প্ৰায় বুলিয়ে ক'লোঁ, ধৰক কিছুমানে জানে কিছুমানে নাজানে, যিহেতু কিছুমানে নাজানে মই তেওঁলোকৰ বাবেই কৈছোঁ। মানে কি হয়, আমাৰ বাইদেৱে কৈছে ধান খেতিটো হোৱাৰ পিছত আমি খেৰখিনি মাছৰুম বেগত ব্যৱহাৰ কৰিব পাৰোঁ, গতিকে আমাৰ ধানৰ উৎপাদন হোৱাৰ লগে লগে যিখিনি খেৰ বাচি যাব, বিশেষকৈ শালি ধানৰ খেৰটো বেছি ভাল হয় বাকী ধানৰ খেৰতকৈ, গতিকে শালি ধানৰ খেৰখিনি আমি এইবছৰ যদি কৰিছে এইবছৰ ৰাখি দিলে আমি 2-3 মাহৰ পাছত ব্যৱহাৰ কৰিব পাৰোঁ। সেই খেৰটো প্ৰথমতে 2-3 ইঞ্চিমান জোখত মানে কাটি ল'ব লাগিব, তাৰপিছত কাটি উঠি পেলাই সেই খেৰখিনি বইল কৰিব লাগিব। প্ৰথমতে চাফা পানীৰে ধুবও পাৰে, নহ'লে নোধোৱাকৈও ডাইৰেক্টলি বইল কৰিব পাৰে, সিজাব পাৰে, সেইটোত কোনো অসুবিধা নাই। তাৰপিছত বইল কৰিবলৈ মানে সময়টো লাগিব 0.5 ঘণ্টা, 25-30 মিনিট লাগে, 0.5 ঘণ্টা। বইল কৰাৰ পিছত কি কৰিব লাগিব, যিখিনি আমাৰ খেৰখিনি বইল হয় সেইখিনি পানীতে যিহেতু ডুবি থাকিব ন, আৰু পানীতে যদি থকা খেৰখিনিৰে আমি মাছৰুমৰ বেগ বনাওঁ তেতিয়া পচি যোৱাৰ সম্ভাৱনা থাকে। সেয়ে তাৰ পৰা যাতে এক্সট্ৰা পানীখিনি ওলাই যায় তাৰ কাৰণে আমি মাছৰুমৰ খেৰখিনি এখন চফা ত্ৰিপাল লৈ কিনি তাত মেলি দিব লাগিব, শুকুৱাব লাগিব। তাৰপিছত আপুনি খেৰখিনি উলট পালটকে ৰ'দত নহয় কিন্তু এইটো ছাঁত দি পেলাই খেৰখিনি শুকুৱাব লাগিব, একেবাৰে শুকাই যাব পাৰে। মানে ইয়াৰ অৰ্থটো এইটোৱে যে আমাৰ খেৰখিনিত 50% পানী থাকিব লাগে আৰু 50% পানী ওলাই যাব লাগে, আমাৰ উদ্দেশ্য মেলি দিয়াৰ উদ্দেশ্যটো সেইটোৱে। তাৰপিছত সেই খেৰখিনি যেতিয়া আমাৰ 50% পানীটো থাকিব তেতিয়া গম পাব খেৰখিনি আৰু বেগ বনাবলৈ আমাৰ মানে ৰেডি হৈছে, সাজু হৈছে। তাৰপিছত আমি কি কৰিম, এটা 60x30 মানে 60 cm আৰু 30 cm বহলৰ এটা বেগ লৈ কেনে আমি কি কৰিম, প্ৰথমতে বেগটো মানে আমি তলৰ পাৰ্টটোত আমি ৰছী এডাল বান্ধি বেগটো ওলটাই দিম, দি উঠি পেলাই তাতে কি কৰিম, আমি শুকাই যোৱা 50% মইচাৰ থকা আমি খেৰখিনিৰে এটা প্ৰলেপ দিম, তলত এটা লেয়াৰ দিম, লেয়াৰ দি কিনে তাৰে ওপৰত আমাৰ যি স্পন থাকিব, বীজ থাকিব, বীজটো আমি চাৰিও চাইডে ছটিয়াই দিম। ঠিক তেনেদৰে আমি এবাৰ ধানৰ লেয়াৰটো দিম, তাৰপিছত বীজটো দিম, আকৌ ধানৰ লেয়াৰ খেৰৰ লেয়াৰটো দিম, তাৰপিছত বীজ দিম, এনেকৈ ধৰক খেৰৰ লেয়াৰ দি ষ্টাৰ্ট কৰি কেনে আমি বেগটোৰ লাষ্ট মানে শেষৰ অংশটো আমি খেৰেৰে সম্পূৰ্ণ কৰি দিম, মানে আৰম্ভণিও খেৰেৰিয়ে হ'ব আৰু বন্ধটো আপোনাৰ
1: লেয়াৰ
0: পাঁচটা, আমি 4-5টা লেয়াৰ দিব পাৰোঁ আৰামছে।
1: মানে সেই যিটো পেকেট থাকিব বেগ হ'ব এইটো কিমান ওখ হ'ব, কিমান দীঘল হ'ব,
0: সেইটো আপোনাৰ ক'লোৱে অলৰেডি যে পলিথিনৰ চাইজটো বিভিন্ন ধৰণৰ থাকে, 60x30, 45x20 এনেকুৱা দৈৰ্ঘ্যৰ, মানে বজাৰত যাৰ যেনেকে উপলব্ধি হয় তেওঁলোকে সেই হিচাপে বেগটো ল'ব পাৰিব।
1: যিটো অকণ বেছি দীঘল বেগ তাতে হয়তো 5টালৈকে লেয়াৰ,
0: 5টালৈকে লেয়াৰ হ'ব, আৰু হেৰি যদি চাইজটো কম হয় তেতিয়াহ'লে 4টা লেয়াৰো হ'ব পাৰে। তাৰ এইখিনি একে হয় এই অয়েষ্টাৰ মাছৰুমৰ নিচিনা কৰা পদ্ধতিটো। তাৰপিছত যেতিয়া বেগখিনি আমাৰ লাষ্টত বনোৱা হ'ব নহয়, বনোৱা হৈ কিনে আমি লাষ্টত মানে কি কৰিম, বেগটোৰ খেৰখিনি জাপি জাপি দি হেঁচা প্ৰয়োগ কৰি পেলাই লাষ্টত গৈ আমি তাক এডাল ৰছীৰে খেৰটোৰ মুখখনি বন্ধ কৰি পেলাই তাক বন্ধ কৰি দিম। তাৰপিছত

0: পানী প্ৰয়োগ কৰো, কিন্তু ইয়াত আমি পানী প্ৰয়োগ কৰিব নালাগে, ইয়াৰ পৰিৱৰ্তে আমি কি দিব লাগে, এটা কেচিঙৰ লেয়াৰ দিব লাগে।
1: কেচিঙৰ লেয়াৰ মানে
0: কেচিঙৰ লেয়াৰ, এতিয়া আহিলে আমাৰ কেচিঙৰ লেয়াৰনো কি হয়, কেচিঙৰ লেয়াৰটো হ'ল আমাৰ মাইচেলিয়ালৰ যিটো গ্ৰ'থ আহিব তাৰ ওপৰত দিয়া এটা মাটি আৰু গোবৰ বা কেঁচুসাৰৰ এটা লেয়াৰ হয়, যিটোৱে তাৰমানে কি কৰে আপোনাৰ, যিটো দিলে আপোনাৰ বেগৰ মানে ময়শ্চাৰটো ই ইভাপৰেট হৈ মানে বাষ্পীভূত হৈ যোৱাৰ কাৰণে পানীটো বেছিকৈ বাষ্পীভূত হৈ যাতে যাব নোৱাৰে সেইটোৰ কাৰণে বাধাটো প্ৰয়োগ কৰে প্ৰথম। দুই নম্বৰটো হ'ল মাইচেলিয়েলটো যেতিয়া গ্ৰ'থটো আহে নহয় তাক মানে যিটো ফ্ৰুটিং আমাৰ যিটো মাছৰুম ওলাব নহয় সেই ওলোৱাত সহায় কৰে। তাৰোপৰি আৰু সেই কেচিংটোৱে কি কৰে আপোনাৰ পানী ৰিজাৰ্ভাৰ হিচাপে কাম কৰে, মানে পানীটো ধৰি ৰাখে আৰু ই যেতিয়া দৰকাৰ হয় লাহে লাহে লাহে পানীটো এৰি দিয়ে,
1: জোখৰ আৰ্দ্ৰতা
0: জোখৰ আৰ্দ্ৰতা এটা ৰাখে। সেইটোৱে হ'ল কেচিং।
1: সেইটো কেনেকৈ প্ৰয়োগ কৰিব, ক'ত প্ৰয়োগ কৰিব,
0: সেইটো যেতিয়া
1: বন্ধ
0: সেইটো যেতিয়া তাৰমানে কি হয় মাইচিলিয়াল গ্ৰ'থটো আহিবলৈ ধৰে নহয় তেতিয়া মানে কি হয় যিটো আমি খেৰৰ লেয়াৰ দিছিলো খেৰৰ লেয়াৰটো এনেও লাহে লাহে মানে আপোনাৰ এমাহ বা চল্লিশ দিনৰ পাছত মানে বহি যায়, অকণমান বহি গ'লে ওপৰতো জাগা থাকে, সেই খালি জাগাখিনিত আমি এই কেচিঙৰ হেৰিটো লেয়াৰটো দিব লাগিব আৰু দিয়াৰ পিছতে আপোনাৰ 15 বা 20 দিনৰ পাছত সেই মাছৰুমটো আখৈ ফুটা দি ওপৰেদি ওলাই যায়। এইটো হ'ল মানে তাৰ কৃষি প্ৰণালী। এতিয়া কেচিংটো বনোৱাটো ধৰক আপোনালোকে গম পালে যে 75% যদি বালি দিয়ে, বালি মানে আমাৰ এই নৰ্মেল বালি নহ'ব, আমাৰ যিটো পলহ পৰা বালিটো থাকে যে
1: সেই
0: নদীৰ বালিটো সেইটো বেছি ভাল হয়, সেই বালিটো ল'ব লাগে আৰু তাৰ লগত কি ল'ব লাগে আপোনাৰ কেঁচুসাৰ নহ'লে শুকান গোবৰ ল'ব লাগে, সেইটো 25% মানে 75% বালি ল'লে 25% আপোনাৰ গোবৰ বা কেঁচুসাৰটো ল'ব লাগে। আৰু এই যিটো কেচিং বনাব এই কেচিং বনোৱা আপোনাৰ সময়টো হৈছে যেতিয়া কেচিং দিবলৈ হ'ব নহয় তাৰ 7 দিন বা 8 দিন আগতে বনাব লাগিব, কাৰণ কিয় জানেনে এইটো যিহেতু বাহ্যিক বস্তু হয় আৰু সেইটো এটা কমপ্লিট ভেঁকুৰ হয় ন, এই মাটি আৰু যিটো আমি কেঁচুসাৰ বা গোবৰ প্ৰয়োগ কৰিম সেইটোতো বহুত বীজাণু থাকে, সেই বীজাণুটো আমি মাৰিব লাগিব আৰু সেইটো মাৰিবলৈ ধৰক আপোনাৰ 3 দিন বা 4 দিন লাগে, নহ'লে কি হ'ব যদি আপোনালোকে এইটো কেচিংটো ষ্টেৰিলাইজ নকৰাকৈ যদি তাৰ ওপৰত দি দিয়ে নহয় তেতিয়াহ'লে কি হ'ব আপোনাৰ এই ভেঁকুৰটো এই যিটো ইয়াত থকা আন ভেঁকুৰ থাকে নহয় ই মাৰি পেলাব, সেইটো হ'ল মানে কেচিঙৰ এটা বিশেষত্ব। আৰু এইটো যদি মানুহৰ ফৰ্মেলিন থাকে ফৰ্মেলিন দিব পাৰে আৰু যদি কিছুমানৰ চূণ থাকে চূণটো প্ৰয়োগ কৰিব পাৰে আৰু যদি চূণটো নাথাকে তেতিয়াহ'লে কি কৰিব লোহাৰ কেৰাহী এখনত লৈ কিনে সেই যিটো মাটি আৰু গোবৰ সাৰৰ হেৰিটো মিশ্ৰণটো তাত দি পেলাই হেৰি চুজি বনোৱাৰ নিচিনাকে লৰাই মেলি মানে তাপত তাৰ বীজাণুটো মাৰি পেলাব আৰু মাৰি পেলোৱাৰ পিছত কি কৰিব 2 দিন বা 3 দিন ৰাখি পেলাই তাক কেচিং হিচাপে প্ৰয়োগ কৰিব পাৰিব।
1: আৰু আমি এনে অয়েষ্টাৰ মাছৰুমৰ ক্ষেত্ৰত যেনেদৰে দেখোঁ যে চিলিণ্ডাৰটোৰ গাত এনেকে এনেকে
0: ওপৰেদিহে ওলায় চাইডেদি
1: নোলায়,
0: বাটন মাছৰুমত যেনেকে কেচিংটো প্ৰয়োগ কৰিব লাগে মিল্কি মাছৰুমতো একে ওপৰত মানে কেচিংটো প্ৰয়োগ কৰিলেহে ইয়াৰ ফ্ৰুটিং বডিটো ওপৰেদি ওলাই আহে, ই কেতিয়াও চাইডেদি ওলাই নাহে,
1: চাইডেদি ওলাই নাহে। আৰু যদি ওপৰেদি ওলাই আহিবলগীয়া হয় তেতিয়াহলে চিলিণ্ডাৰটোৰ মুখ
0: আৰু ইয়াত মানে অয়েষ্টাৰত ধৰক আমাৰ বগা হোৱাৰ পিছত ফ্ৰুটিং বডিটো ওলাবলৈ আমি পানী দি থাকো, এইটো যদি গৰমৰ পৰিমাণটো বেছি হয় তেতিয়া দুবাৰ পানী দিবলৈ কোৱা যায়, কিন্তু মানে মিল্কি মাছৰুমৰ ক্ষেত্ৰত পানীৰ প্ৰয়োগটো একেবাৰে নগণ্য, মানে অকণমান 1 চিকুটমান পানী ছটিয়াই দিব লাগে কেচিঙত, যদি পানীৰ পৰিমাণটো বাঢ়ি যায় নহয় তেতিয়া কিন্তু মাছৰুমটো নোলাব।
1: এইখিনি হ'ল আমি মিল্কি মাছৰুমৰ আমি কৃষি প্ৰণালীৰ বিষয়ে আমি জানিলোঁ। এতিয়া কথাটো আহিল নিজে ঘৰুৱাভাৱে খাবৰ কাৰণেও কৰিলে, ওচৰে পাজৰে ক'ৰবাত কোনোবাই বিচাৰিলে দিলে, কিন্তু আমি যেতিয়া ইয়াক এটা বাণিজ্য হিচাপে ল'ম বা এটা উদ্যোগ হিচাপে আগবঢ়াবলৈ যাম তেতিয়াহ'লে মাৰ্কেটিঙৰ প্ৰসংগটো আহিবই, গতিকে এনে ক্ষেত্ৰত কোনবোৰ কথালৈ আমি গুৰুত্ব দিব লাগিব বা কেনেধৰণৰ ধাৰণা কিছুমান আমাৰ শ্ৰোতাসকলক আপুনি দিয়াটো দিবলৈ বিচাৰিব?
2: যেতিয়া আমি বাণিজ্যিকভাৱে আমি যদি মাছৰুমৰ খেতি কৰিবলৈ যাওঁ পোনপ্ৰথমতে তেওঁ কি কৰিব লাগিব গোটেই বজাৰখন ষ্টাডি কৰিব লাগে, তেওঁৰ উৎপাদনৰ আগত

0: কিমানখিনি বজাৰত দৰকাৰ হয়। ধৰক এজন কৃষকে মাছৰুম খেতি কৰিছে, তেওঁ ডেইলি 50 কেজিকে উৎপাদন হৈছে, যদি সেই উৎপাদনৰ মাছৰুমখিনি যদি বজাৰত যদি 20 কেজিহে লৈছে, বাকী 30 কেজি তেওঁ কি কৰিব? তেওঁ তাৰ কাৰণে ষ্ট্ৰেটেজিক কিবা প্লেনিং কৰিব লাগে। যদি সেই 30 কেজি তেওঁ হেৰি কৰিব পাৰে, তেওঁ সেইখিনি মূল্য সংযোজন কৰিব পাৰে, শুকাব পাৰে, আচাৰ বনাব পাৰে, তেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰে। লগতে আজিকালি যিটো APOFPC আছে, গতিকে APOFPCৰ দ্বাৰা তেওঁলোকে যদি তেনেকৈ প্লেনিং কৰে কিমানখিনি, কিন্তু মাছৰুম খেতিৰ ক্ষেত্ৰত, মাছৰুমেই হওক বা আন খেতিৰ ক্ষেত্ৰতেই হওক, প্ৰথমতে প্লেনিঙৰ দৰকাৰ, প্ৰথমতে মাৰ্কেটিং, তাৰপাছত প্ৰডাকশ্যন, মাৰ্কেটিং। গতিকে তেওঁ তেনেকৈ তেওঁ নিজক বিশ্লেষণ কৰি চাব লাগিব। তাৰপাছত কি হ'ব, বজাৰখন চাই উঠাৰ পাছত তেওঁলোকে ভেলু এডিশ্যন কৰিব পাৰে মাছৰুমৰ, কৰি পেলাই তেওঁলোকে, আৰু এনেকুৱা নহয় যে ওচৰৰ বজাৰখনতে যাব, তেওঁলোকে ওচৰৰ বজাৰখনত খান্ত নাথাকি এক্সপৰ্টো কৰিব পাৰে, ৰপ্তানিও কৰিব পাৰে। আৰু ৰপ্তানি কৰাৰ কাৰণে বিভিন্ন অনুষ্ঠান আছে। এতিয়া আমি শেহতীয়াভাৱে জুন মাহত আমি গম পাইছিলোঁ যে তেজপুৰ লিচি, GI-TECH পোৱা তেজপুৰ লিচি ডুবাইলৈ গৈছে। সেই তেজপুৰ লিচি ডুবাইলৈ যোৱা এটা অনুষ্ঠান আছে, সেই অনুষ্ঠানটো বহুত কৃষকে হয়তো নাজানে। সেই অনুষ্ঠানটো হৈছে APEDA, এগ্ৰিকালচাৰেল এণ্ড প্ৰচেছ ফুড এক্সপৰ্ট ডেভেলপমেণ্ট অথৰিটি। সেই APEDAৰ সহায়ত তাৰমানে
1: অনুষ্ঠান
0: প্ৰতিষ্ঠান, আৰু তাত মানে কিছুমান সামগ্ৰী থাকে, শ্বিডিউল থাকে, সামগ্ৰী কিছুমান এনেকুৱা থাকে, ফলমূল থাকে বা প্ৰচেছ ফুড, গতিকে মাছৰুমৰ কৃষকেও সেই প্ৰচেচিং কৰি তাত এক্সপৰ্ট কৰিব পাৰে। কিন্তু এক্সপৰ্ট কৰিবলৈ আকৌ তেওঁলোকে, তাৰ কাৰণে কিছুমান ষ্টেপ আছে, যেনেকে তেওঁলোকে প্ৰথম DGFT, ডাইৰেক্টৰ জেনেৰেল অফ ফৰেন ট্ৰেড বুলি এটা ছাইট এটা আছে, তাত গৈ পেলাই তেওঁ লগইন কৰি তাত IEC কোড এটা পাব। লগইন প্ৰক্ৰিয়াটো একেবাৰে ফ্ৰী, পইচা একো দৰকাৰ নাই। তেওঁ তাত IEC ইম্পৰ্ট এক্সপৰ্ট কোড বুলি কয়, সেই কোডটো তেওঁ আনিলে, আনি পেলাই তেওঁ APEDAত আকৌ এপ্লাই কৰিলে ফৰ RCMC, ৰেজিষ্ট্ৰেশ্যন কাম মেম্বাৰশ্বিপ চাৰ্টিফিকেট। সেই RCMC কাৰ এপ্লাই কৰিলে, এপ্লাই কৰোঁতে তেওঁ সেই IEC কোডটো দিব। তাত ষ্টেপ থাকে কিছুমান, তেওঁ কি বিজনেছ কৰিছে গোটেইখিনি তেওঁ তাত, নিজৰ পান কাৰ্ড, আধাৰ কাৰ্ড গোটেইখিনি দিব, IEC কোডখিনি দিব, দি পেলাই তেওঁ তাত এপ্লাই কৰিব। এপ্লাই কৰিলে নেক্সট ফেজত কি হ'ব, সেই APEDAৰ পৰা অফিচিয়েলচ আহি গোটেইখিনি তেওঁ চেক কৰিব, পৰীক্ষা কৰিব। তাৰপাছত তেওঁলোকৰ সেইখিনি পৰীক্ষা সম্পন্ন হোৱাৰ পাছত তেওঁলোকে কৃষকে একো কৰিব নালাগে, সেই অনুষ্ঠানটোৱে নিজৰ ফালৰ পৰা এক্সপৰ্ট কৰিব।
2: গ্ৰীষ্মকালীন মাছৰুম খেতিৰ সবিশেষ আলোচনাটিৰ আজি প্ৰথম ভাগ শুনিলে। আলোচনাটিত ভাগ ললে জুৰি তালুকদাৰ আৰু ডক্টৰ চিংকী বৰ্মনে। আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰজ্যোতি আচাৰ্যই। আলোচনাটিৰ পিছৰ ভাগ শুনিবলৈ পাব অহা শনিবাৰৰ কৃষকবাণী অনুষ্ঠানত।

0: संकट के समय प्रधानमंत्री फसल बीमा योजना किसानों के लिए वरदान है।
1: अब सूखा पड़े या बाढ़ आ जाए कोई डर नहीं,
2: अब ओले पड़े या कीट पतंगे फसल खा जाए कोई फिक्र नहीं,
3: क्योंकि हमने लिया है प्रधानमंत्री फसल बीमा।
4: बुआई से फसल कटाई तक हर जोखिम का दावा, न्यूनतम प्रीमियम पर अधिकतम भुगतान का वादा,
5: योजना से हर साल जुड़ रहे हैं 5 करोड़ से ज्यादा किसान, अब आपकी है बारी।
4: नजदीकी कृषि कार्यालय, सहकारी समिति, बैंक शाखा, अधिकृत बीमा कंपनी या जन सेवा केंद्र में स्वेच्छा से करा सकते हैं पंजीकरण।
5: फसल बीमा पोर्टल या फसल बीमा ऐप द्वारा भी कराया जा सकता है पंजीकरण।
4: प्रधानमंत्री फसल बीमा योजना, आपकी फसलों का संपूर्ण सुरक्षा कवच। कृषि एवं किसान कल्याण मंत्रालय।
6: এতিয়া আগবঢ়াইছো বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, বাক্সা, চিৰাং আৰু দক্ষিণ শালমৰা, মানকাছা জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা কৃষি পৰামৰ্শ হৈছে যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে, কাৰণ অহা কেইদিনত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা নাই। ৰহৰ খেতিৰ বাবে মাটি প্ৰস্তুত কৰা কাৰ্য অব্যাহত ৰাখিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা পৰামৰ্শ হৈছে কৃষকসকলে আদা আৰু হালধি খেতিডৰাত হাতেৰে এবাৰ বনবাট নিৰোৱাৰ কাম কৰিব, পানী জমা হলে উলিয়াই দিয়াৰ ব্যৱস্থা কৰক। আগতীয়া মূলা খেতিৰ বাবে বীজ সিঁচা কাম অব্যাহত ৰাখক। মূলাৰ আগতীয়া জাতসমূহ হৈছে পোচা দেশী, পোচা হিমানী, পোচা কেতেকী আদি। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা পৰামৰ্শ হৈছে বানপানীৰ ফলত যদিহে কঠীয়া সম্পূৰ্ণৰূপে নষ্ট হৈছে তেন্তে পুনৰ কঠীয়া প্ৰস্তুত কৰিবলৈ 100 দিনৰ ভিতৰত চপাব পৰা হ্ৰস্বম্যাদী জাত যেনে লুইট, কপিলি, দিচাং আদিৰ বীজ নিৰ্বাচন কৰিব পাৰে। এইবোৰ জাতৰ

0: একৈশৰ পৰা পঁচিছ দিনীয়া কোমলীয়া কঠীয়া ভাদ মাহৰ শেষৰ ফালে ৰুব পাৰিব। কঠীয়াৰ পৰিৱৰ্তে এইবোৰ জাতৰ গজালি ওলোৱা বীজ মূল পথাৰত পোনপটীয়াকৈ সিঁচিব পাৰে। বানপানী অধ্যুষিত অঞ্চলত মনোহৰ শালি, এন্দ্ৰিউ শালি, প্ৰসাদভোগ আদি জাতৰ বুঢ়া কঠীয়া ভাদ মাহৰ শেষলৈকে ৰুব পাৰিব। তিলৰ বীজ মূল পথাৰত সিঁচিব পাৰে। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা পৰামৰ্শ হৈছে, মৰাপাটৰ খেতিডৰা চপাই গেৰুৱাৰ ব্যৱস্থা কৰক। চপাই অনা মৰাপাটৰ মুঠাবোৰ পথাৰত তিনিৰ পৰা চাৰিদিন থিয়কৈ ৰাখিব লাগে, যাতে গেৰুৱাৰ আগতে পাতবোৰ সৰি যায়। দ অঞ্চলত আগতীয়া বেঙেনা, ফুলকবি, বন্ধাকবি, ব্ৰকলি আদিৰ খেতি কৰিবলৈ পুলি প্ৰস্তুত কৰাৰ বাবে সৰু সৰু কাঠৰ বাকচ, কুঁহিলাৰ বাকচ নতুবা বজাৰত উপলব্ধ পৰ্টেবল পুলি প্ৰস্তুত কৰা ট্ৰে ব্যৱহাৰ কৰি বীজ সিঁচাৰ কাম আৰম্ভ কৰক। বৰষুণৰ সম্ভাৱনা আছে বাবে মূলা খেতিৰ মাটি প্ৰস্তুত কৰাৰ কাম সাময়িকভাৱে স্থগিত ৰাখিব। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা পৰামৰ্শ হৈছে, কৃষকসকলে কুঁহিয়াৰ খেতি নিয়মিত নিৰীক্ষণ কৰিব। যদি গছবোৰত ৰঙা পচা ৰোগ বা কাণ্ডবিন্ধোৱা কীটাণুৰ লক্ষণ দেখা দিয়ে, তেনেহলে আক্ৰান্ত গছবোৰ উভালি পানীত পুতি থওক বা পুৰি ধ্বংস কৰক। ইয়াৰ উপৰিও পথাৰত যাতে পানী জমা হৈ নাথাকে তাৰ বাবে পৰ্যাপ্ত পানী নিৰ্গমনৰ সুব্যৱস্থা কৰক। চাবুদানাৰ খেতিডৰাত মাটি লৰাই মুকলি কৰি দিবলৈ বন বাট নিৰোৱাৰ পিছত পাতলীয়াকৈ কোৰ মৰা উচিত। বাকী থকা আধা অংশ নাইট্ৰজেন সাৰ দুই মাহ হলে শস্যত প্ৰয়োগ কৰিব পাৰি। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই।
1: पुतला बोल रहे
2: पक्षियों से तो हम खेत को बचा लेते हैं, पर इन घातक रसायनों से कैसे बचाएं?
1: मतलब
2: देख बेटा, तू जो ये अंधाधुंध रसायन मिलाता है ना, मिट्टी की सेहत बिगड़ने लगी है, और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी? अरे पहले ऐसा नहीं था, पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलहाती थी, शुद्धता झलकती थी, माटी भी तंदुरुस्त और लोग भी। पहली वाली बात कहा,
1: पर हम तो सभी डाले हैं।
2: सब नहीं, आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं, पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं।
1: सच है?
2: रे बेटे, एक्सपीरियंस से बता रहे हैं, धूप में बाल सफेद नहीं किए हैं।
1: ठीक है भाई, मैं भी आज से जैविक खेती शुरू करूँगा।
3: माटी से प्रेम की परंपरा है परंपरागत खेती।
0: इतिया हुनक पासोलि आरु महाजातीय शस्यर हेहतिया बजार दर। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 2,500 টকাৰ পৰা 4,000 টকা, তিতাকেৰেলা 2,500 টকাৰ পৰা 3,500 টকা, তিয়ঁহ 2,200 টকাৰ পৰা 3,500 টকা, বিলাহী 2,400 টকাৰ পৰা 3,000 টকা, অমিতাৰ দৰ প্ৰতি কুইণ্টলত 1,300 টকাৰ পৰা 2,000 টকাৰ ভিতৰত, কোমোৰা 1,200 টকাৰ পৰা 2,000 টকাৰ ভিতৰত, জিকা 2,200 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, ভোল 2,200 টকাৰ পৰা 3,000 টকা, মূলা 2,000 টকাৰ পৰা 2,500 টকা, স্কোয়াশ 1,200 টকাৰ পৰা 2,000 টকা, কেপচিকাম 4,000 টকাৰ পৰা 5,000 টকা, পটল 2,400 টকাৰ পৰা 3,000 টকা, ভেন্দি 3,500 টকাৰ পৰা 4,000 টকা, কচু 3,500 টকাৰ পৰা 4,000 টকা, পালেং শাকৰ 100 মুঠিত 100 টকা, লেচেৰা 4,500 টকাৰ পৰা 5,500 টকাৰ ভিতৰত, নেমুৰ দৰ প্ৰতিপোনত 160 টকাৰ পৰা 180 টকা, ভাতকেৰেলাৰ দৰ প্ৰতি কুইণ্টলত 4,000 টকাৰ পৰা 5,000 টকাৰ ভিতৰত, সাধাৰণ চাউলৰ প্ৰতি কুইণ্টলৰ দৰ 3,300 টকাৰ পৰা 4,050 টকা, গোমধান 3,500 টকাৰ পৰা 3,600 টকা, গোটামগু 9,600 টকাৰ পৰা 12,200 টকা, মচুৰ 7,600 টকাৰ পৰা 7,800 টকা, বুট 7,300 টকাৰ পৰা 8,500 টকা, মাটিমাহ 11,000 টকাৰ পৰা 14,800 টকা, মগু দাইল 8,900 টকাৰ পৰা 11,400 টকা, মচুৰ দাইল 7,200 টকাৰ পৰা 11,800 টকা, ৰহৰ দাইল প্ৰতি কুইণ্টলৰ দৰ 10,000 টকাৰ পৰা 12,700 টকাৰ ভিতৰত, বুটৰ দাইল 7,500 টকাৰ পৰা 8,400 টকাৰ ভিতৰত, আলুৰ দৰ প্ৰতি কুইণ্টলত 900 টকাৰ পৰা 1,500 টকাৰ ভিতৰত, পিঁয়াজ 4,500 টকাৰ পৰা 4,700 টকা, সৰিয়হ 6,750 টকাৰ পৰা 7,000 টকাৰ ভিতৰত, তিল 15,000 টকাৰ পৰা 16,000 টকা, ধনিয়া 15,000 টকাৰ পৰা 17,000 টকা, আদা 12,000 টকাৰ পৰা 13,000 টকা, শুকান জলকীয়া 21,000 টকা, গুড় প্ৰতি কুইণ্টলৰ কেহতীয়া বজাৰ দৰ 6,200 টকাৰ পৰা 6,600 টকা, চেনী 4,700 টকাৰ পৰা 5,400 টকা, তামোলৰ দৰ প্ৰতিপোনত 350 টকাৰ পৰা 450 টকাৰ ভিতৰত, পাণৰ

প্ৰতি কুৰিত 160 টকাৰ পৰা 200 টকা, মিঠাতেলৰ 15 কেজিৰ প্ৰতিটো টিনৰ শেহতীয়া বজাৰ দৰ 2180 টকাৰ পৰা 2580 টকাৰ ভিতৰত, আৰু গোমধান প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 2500 টকাৰ পৰা 2600 টকা। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই। শ্ৰোতাসকল, আজিৰ অনুষ্ঠানটি সামৰি মই শিখামণি দত্তই আপোনালোকৰ পৰা বিদায় লৈছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

0: কৃষক বাণী অনুষ্ঠানটি শুনিলে।
1: জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মন্নাপুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
3: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'ব।
4: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু FM-ৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এতিয়া আগবঢ়াইছোঁ আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'ব লগা অনুষ্ঠানৰ পৰিচিতি। অনুষ্ঠান সম্পৰ্কীয় এই ঘোষণাৰ ঠিক পাছতেই 6:44 আকাশবাণীৰ গুৱাহাটীৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আৰু 7:05 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি আৰু 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি শুনিবলৈ পাব। 7:20 সাহিত্য কানন অনুষ্ঠানত অসমৰ এগৰাকী কবি আবৃত্তিকাৰ ভুৱন চক্ৰৱৰ্তীৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ অনুষ্ঠান শুনিবলৈ পাব। সাক্ষাৎকাৰ গ্ৰহণ প্ৰাঞ্জল শইকীয়াৰ। 7:50 আমাৰ কেন্দ্ৰৰ পৰা দৈনন্দিন প্ৰচাৰিত অনুষ্ঠান আজিৰ দিনটো। 8:00 আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত বাতৰিৰ শিৰোনাম। 8:02 যুৱবাণী অনুষ্ঠানত যুৱ কেৰিয়াৰৰ বিষয়ে আগবঢ়োৱা হ'ব। 8:30 তৰালি শৰ্মাৰ কণ্ঠৰ আধুনিক গীত। 8:45 আৰু 9:00 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে সমাচাৰ সন্ধ্যা আৰু News@9 শুনিবলৈ পাব। 9:15 আগবঢ়োৱা হ'ব ৰাভা লোকগীত, শিল্পী পুষ্প বৰা আৰু সংগীসকলৰ কণ্ঠত। 9:30 শ্ৰোতাই হোৱাটছআপযোগে অনুৰোধ কৰা গীতৰ অনুষ্ঠান মূৰ্চনা আৰু নিশা 10:00 নিবেদন কৰা হ'ব কেইটিমান হিন্দী বোলছবিৰ গীত। এয়া আছিল আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'ব লগা অনুষ্ঠানৰ চমু আভাস।

0: সুখবৰ সুখবৰ, আপোনাৰ ব্যৱসায়, দোকান, প্ৰতিষ্ঠান বা সেৱাক শ্ৰোতাৰ ওচৰলৈ লৈ যাব বিচাৰে নেকি? তেন্তে আজিয়ে যোগাযোগ কৰক আটাইতকৈ বিশ্বাসযোগ্য মাধ্যম আকাশবাণী তেজপুৰ। ইয়াৰ লাভালাভসমূহ হৈছে সুদূৰ প্ৰসাৰী প্ৰচাৰ, ঘৰে ঘৰে জনপ্ৰিয় অনুষ্ঠানসমূহৰ মাজত বিজ্ঞাপন প্ৰচাৰৰ সুবিধা, বাজেট অনুকূল বিজ্ঞাপনৰ পেকেজ, বিশ্বস্ততা, শ্ৰোতাৰ গভীৰ বিশ্বাস আৰু ব্যাপক পৰিসৰ। বিজ্ঞাপন সম্পৰ্কীয় সবিশেষ তথ্য, দৰ আৰু বুকিঙৰ বাবে আজি আকাশবাণী তেজপুৰৰ বাণিজ্যিক শাখাৰ সৈতে যোগাযোগ কৰক। ঠিকনা আকাশবাণী তেজপুৰ, মৰাভৰলি। যোগাযোগৰ নম্বৰটি হৈছে 8723989423। নম্বৰটি পুনৰ কৈছো 8723989423। আকাশবাণী তেজপুৰ, বাণিজ্যিক শাখা।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে

0: অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সিয়েলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: এয়া আকাশবাণী তেজপুৰ। খন্তেক পাছতে 6:44 আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি 7:00 আৰু 7:05 দিল্লীৰ পৰা প্ৰচাৰিত হিন্দী আৰু ইংৰাজী বাতৰি শুনিবলৈ পাব।
3: শ্ৰোতৃ বৃন্দগান্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
4: हर परिवार को घर में बिजली बनाकर वही बिजली बेचकर कमाई का एक और साधन देना चाहता है।
5: ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে দেশত যি সৌৰ বিপ্লৱৰ সূচনা কৰিছিল তাৰ প্ৰভাৱ এতিয়া দেখিবলৈ পোৱা গৈছে। ভাৰতত এতিয়ালৈকে 30 লাখতকৈ অধিক পৰিয়ালৰ চাদত চলাৰ পেনেল লগোৱা হৈছে। আপুনিও এই শক্তি বিপ্লৱৰ অংশীদাৰ হওক। PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা যোগদান কৰিবলৈ পঞ্জীয়ন কৰক PM সূৰ্য ঘৰ .gov.in।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত নতুন দিল্লীত প্ৰধানমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক, ৰাজ্য চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ 100 দিনত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 1,46,550 বাসগৃহৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে বুলি মন্ত্ৰী অতুল বৰাৰ মন্তব্য, দক্ষিণ হালমাৰা মানকাছৰ জিলাত 5,000ৰো অধিক অযোগ্য ৰেচন কাৰ্ড থকা লোক চিনাক্ত, 27 আগষ্টৰ ভিতৰত স্বেচ্ছাই ৰেচন কাৰ্ডসমূহ উভতাই দিবলৈ প্ৰশাসনৰ আহ্বান, শ্বিলঙত খাচী ছাত্ৰ সন্থাই অসমৰ বাহনৰ ওপৰত আক্ৰমণ চলোৱা ঘটনাৰ বিৰোধিতাৰে যোৰাবাটত অসমৰ চালকৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত খন্তেক পাছতে নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু মোহন বাগান ছুপাৰ জায়েণ্ট মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। ডঃ শৰ্মাই বানত বেয়াকৈ ক্ষতিগ্ৰস্ত উজনি অসমৰ 4খন জিলাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য আৰু পুনৰুদ্ধাৰ অভিযানৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে। তেওঁ লগতে অসম চৰকাৰৰ নতুন কাৰ্যকালৰ প্ৰথম 100 দিনৰ গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ বিষয়েও প্ৰধানমন্ত্ৰীক অৱগত কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলক সাক্ষাৎ কৰে। সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে জলসিঞ্চনৰ আন্তঃগাঁথনি সম্প্ৰসাৰণ আৰু দীৰ্ঘম্যাদী জল সংৰক্ষণ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰে। বিশেষকৈ জলজীৱন মিছন অধিক শক্তিশালী কৰাৰ উপায় আৰু শিলহাকু বিলৰ পুনৰুজ্জীৱিতকৰণৰ বিষয়ে আলোচনাত ঠাই পায় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বিলখনৰ জলধাৰণ ক্ষমতা ঘূৰাই আনিবলৈ হাতত লোৱা 237 কোটি টকাৰ প্ৰকল্পটোত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰালয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ কথা ডঃ শৰ্মাই সদৰি কৰে। চৰকাৰে প্ৰকল্পটো অহা বছৰ সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে। ডঃ শৰ্মাই আজি গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে আন কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীকো সাক্ষাৎ কৰাৰ কথা। ৰাজ্যত বিজেপি শাসিত NDA চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথম 100 দিনত গ্ৰামাঞ্চলৰ উন্নয়ন আৰু জনসাধাৰণৰ জীৱন জীৱিকাৰ মান উন্নত কৰাৰ দিশত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে উল্লেখ কৰি শ্ৰীবৰাই কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত যোৱা 12 মেৰ পৰা 19 আগষ্টলৈ ৰাজ্যত 1,46,550 বাসগৃহৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে। তদুপৰি বিগত 100 দিনত VBG ৰামজী আৰু MGNREGA আঁচনি সফলভাৱে ৰূপায়ণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে পঞ্চায়তী ৰাজ ব্যৱস্থাক অধিক দক্ষ আৰু জনমুখী কৰি তোলাৰ লক্ষ্যৰে 460টা প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে 16,999 গৰাকী পঞ্চায়তী ৰাজ প্ৰতিনিধি আৰু বিষয়া কৰ্মচাৰীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত 11,050 গৰাকী পঞ্চায়তী ৰাজ প্ৰতিনিধি আৰু 5,949 গৰাকী জিলা, খণ্ড আৰু গাঁও পঞ্চায়তৰ বিষয়া কৰ্মচাৰী আছে। ইপিনে এই উপলক্ষে আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ

0: কাৰ্যালয়ত আয়োজিত এখন বৈঠকত মন্ত্ৰী শ্ৰী বৰাই এই অভিযানৰ অধীনত ৰূপায়ণ হৈ থকা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এশ দিনীয়া কৰ্ম পৰিকল্পনাৰ অগ্ৰগতি আৰু সাফল্যসমূহৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে গ্ৰামাঞ্চলৰ জনসাধাৰণৰ আৰ্থ সামাজিক অৱস্থা উন্নত কৰাৰ লক্ষ্যৰে বিশেষকৈ আত্মসহায়ক গোটসমূহক শক্তিশালী কৰাৰ বাবে তৃণমূল পৰ্যায়ত দায়বদ্ধতাৰে কাম কৰি অহা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়া কৰ্মচাৰীসকলৰ শলাগ লয়। তেওঁ গ্ৰামোন্নয়নৰ গতি অধিক ত্বৰান্বিত কৰাৰ লগতে জনসাধাৰণৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টিৰ বাবে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সকলোকে নতুন উদ্যম আৰু নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনায়। বৈঠকত বিভাগটোৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ পৰিচালন সঞ্চালক কুন্তলমণি শৰ্মা বৰদলৈৰ লগতে অন্যান্য বিষয়াসকল উপস্থিত থাকে। দক্ষিণ হালমাৰা মানকাছৰ জিলাত 5,000ৰো অধিক অযোগ্য ৰেচন কাৰ্ড থকা লোকক চিনাক্ত কৰা হৈছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি জিলাখনত ৰেচন কাৰ্ডসমূহ পুনৰীক্ষণ কৰাৰ সময়তে এই অযোগ্য হিতাধিকাৰীসকলৰ তথ্য পোহৰলৈ আহিছে। জিলা প্ৰশাসনে এই তথ্য লাভৰ পাছতেই এনে লোকৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। জিলা খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ পৰিদৰ্শক বিনয় কৃষ্ণ শৰ্মাই এই বিষয়ে প্ৰকাশ কৰিছে।
1: প্ৰায় 5,000 মানুহ ইলিগেলি আৰু কোনো যোগ্যতা ভিত্তি নোহোৱাকে ৰেচন কাৰ্ড কৰি আছে। তাতে বহুত মানুহ ইনকাম টেক্স হোল্ডাৰো আছে, চেণ্ট্ৰেল বোৰ্ড অফ টেক্সেছৰ আণ্ডাৰো আছে, ভেহিকেল অনাৰশ্বিপ মানে লাগজাৰী ভেহিকেলছৰ কথাও আছে, তাৰপিছত লেণ্ড হোল্ডিং আছে। মেইনলি ইনকাম গ্ৰুপটোৰ কাৰণে বেছি আহিছে, এটা চৰকাৰী চাকৰিলৈ আমি পাইছোঁ। সেনেকুৱা মানুহক আমি এখন নটিচ দিছোঁ আৰু তেওঁলোকৰ কাৰ্ডখিনি আমি ভলেণ্টৰি চাৰেণ্ডাৰ কৰিবলৈ 27 আগষ্টলৈ বান্ধি দিছোঁ। তো 27 আগষ্টত যদি ভিতৰত যদি কোনোবা আহি কাৰ্ডখন নিয়ে আমি সেইখন গ্ৰহণ কৰিম, তেওঁৰ ওপৰত কোনো আইনী প্ৰক্ৰিয়া বা আইনী আমি কোনো হেৰি নলওঁ। যদি 27 আগষ্টৰ পিছত কাৰ্ড চাৰেণ্ডাৰ নহয় তেনেহ'লে কোনো জাননী দিয়া নহ'ব। আৰু যিটো এচেঞ্চিয়েল কমোডিটিজ এক্ট আছে 2005ত এমেণ্ডমেণ্ট হৈছে 1955খন আৰু ভাৰতীয় ন্যায় সংহিতাত যিটো প্ৰচিডিউৰ কৰিব লাগে আমি গ্ৰহণ কৰোঁ।
0: জিলা প্ৰশাসনে এটা নিৰ্দেশযোগে অযোগ্য হিতাধিকাৰীসকলক 27 আগষ্টৰ ভিতৰত স্বেচ্ছাই নিজ নিজ ৰেচন কাৰ্ডসমূহ উভতাই দিবলৈ আহ্বান জনাইছে। নিৰ্ধাৰিত সময়ৰ ভিতৰত ৰেচন কাৰ্ডসমূহ ঘূৰাই নিদিলে তেওঁলোকৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা লোৱা হ'ব বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
2: মেঘালয়ৰ শ্বিলঙত খাচী ছাত্ৰ সন্থাই অসমৰ বাহনৰ ওপৰত আক্ৰমণ চলোৱা ঘটনাক লৈ আজি খানাপাৰাৰ যোৰাবাটত অসমৰ চালকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। চালকসকলে পথৰ মাজত অৱস্থান কৰি বিভিন্ন শ্লোগান দিয়াৰ লগতে মেঘালয়ৰ পঞ্জীয়ন নম্বৰ থকা বাহনসমূহৰ চলাচলত বাধা আৰোপ কৰে। ইয়াৰ ফলস্বৰূপে গুৱাহাটীৰ পৰা মেঘালয় অভিমুখে যাবলগীয়া বহু পৰ্যটক আবদ্ধ হৈ পৰে। প্ৰতিবাদী চালকসকলে মেঘালয়ৰ এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকৰ বাহনো গুৱাহাটীত প্ৰৱেশ কৰাত বাধা আৰোপ কৰে। ইয়াৰ মাজতে বীৰলাচিত সেনাৰ নেতা শৃংখল চলিহা প্ৰতিবাদস্থলীত উপস্থিত হৈ খাচী ছাত্ৰ সন্থাৰ এনে কাৰ্যক ধিক্কাৰ দিয়ে। তেওঁ দোষীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ দাবী জনায়। ইপিনে এই ঘটনাক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে উদ্বেগ প্ৰকাশ কৰিছে। শিৱসাগৰত আজি সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি সাধাৰণ সম্পাদকগৰাকীয়ে দোষীসকলক শীঘ্ৰে চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ লগতে কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়। তেওঁ লগতে দুয়োখন ৰাজ্যৰ চৰকাৰক এই বিষয়ত হস্তক্ষেপ কৰি আলোচনাৰ মাধ্যমেৰে সমস্যাটোৰ সমাধানৰ বাবে আহ্বান জনায়।
3: আমি তাৎক্ষণিকভাৱে অসম আৰু মেঘালয় চৰকাৰক এই বিষয়টো সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। অসমৰ নম্বৰ প্লেটধাৰী বাহন দেখা পালেই তাত থকা যাত্ৰীক মাৰপিট কৰে, বাহন ভাঙি পেলায় আৰু জনসাধাৰণৰ জীৱন আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে, সেইসকল দুৰ্বৃত্তক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰি তেওঁলোকক কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি চৰকাৰলৈ দাবী উত্থাপন কৰিছোঁ। এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তাৎক্ষণিকভাৱে হস্তক্ষেপ কৰি গোটেই বিষয়টো দুয়োখন চৰকাৰে যাতে আলোচনাৰ মজিয়াত গোটেই বিষয়টো সমাপ্ত কৰিব পাৰে আৰু আমি সদৌ অসম ছাত্ৰ সন্থায়ো এই সন্দৰ্ভত খাচী ছাত্ৰ সন্থাৰ লগত আলোচনাত মিলিত হ'ম। উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নেচুৱে গোটেই বিষয়টোৰ সন্দৰ্ভত আমি আলোচনাত মিলিত হ'ম আৰু আমাৰ এটা স্পষ্ট কথা যে এনেকুৱা ধৰণৰ ঘটনাই আমাৰ ৰাজ্যসমূহৰ মাজত থকা সমন্বয় সম্প্ৰীতি ক'ৰবাত বিনষ্ট কৰি পেলাব আৰু জনসাধাৰণ আশ্বস্ত হ'ব পৰাকৈ এই সন্দৰ্ভত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব আৰু আহিব লগা সময়ত এনেকুৱা পৰিস্থিতি যাতে পৰিৱেশ পুনৰ উদ্ভৱ হ'ব নোৱাৰে চৰকাৰ দৃঢ় হ'ব লাগিব, কঠোৰ হ'ব লাগিব।
2: তেল আৰু প্ৰাকৃতিক গেছ নিগম ONGCৰ অসম সম্পদৰ কাৰ্যবাহী সঞ্চালক উদয় পাছোৱানৰ নেতৃত্বত বিভিন্ন বিভাগৰ বিষয়ববীয়াসকলে আজি শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত শিৱসাগৰ জিলা তথা বানপীড়িত অঞ্চলসমূহৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰা হয়। ONGCয়ে এই বৈঠকতে শিৱসাগৰ নগৰৰ নলা নৰ্দমা ব্যৱস্থা উন্নত কৰাৰ বাবে

0: 50 কোটি টকা আগবঢ়োৱাৰ সিদ্ধান্ত লয়। তদুপৰি শিৱসাগৰ, নাজিৰা আৰু সোণাৰী নগৰত বানৰ পাছত জমা হোৱা জাবৰ জোঁথৰ নিষ্কাশনৰ বাবে যাৱতীয় ব্যৱস্থা লোৱাৰো সিদ্ধান্ত লয়। ONGCয়ে জিলাখনত বানত ভাগি পৰা লুৰ দলংসমূহ পুনৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় লুৰ পাইপসমূহ যোগান ধৰাৰো প্ৰতিশ্ৰুতি দিয়ে। তদুপৰি বানপীড়িত গাঁওসমূহত পৰ্যায়ক্ৰমে নামঘৰ, ৰাজহুৱা প্ৰেক্ষাগৃহ নিৰ্মাণৰ ক্ষেত্ৰতো সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে। বানৰ পাছত ক্ষতিগ্ৰস্ত ৰাজ্যক সকাহ দিয়াৰ বাবে শিৱসাগৰ সমষ্টিৰ 10,000 বান প্ৰভাৱিত লোকক বিচনা আৰু টুচক যোগান ধৰাৰ বাবেও বৈঠকত সিদ্ধান্ত লোৱা হয়। মিচিং স্বায়ত্তশাসিত পৰিষদৰ সমাগত নিৰ্বাচনৰ বাবে 40টা সমষ্টিৰ ফটোসহ খচৰা ভোটাৰ তালিকা কালি প্ৰকাশ কৰা হয়। এই ভোটাৰ তালিকা অনুসৰি মুঠ ভোটদাতাৰ সংখ্যা হৈছে 6,53,722। ইয়াৰে 3,26,566 পুৰুষ, 3,27,153 মহিলা আৰু 3 তৃতীয় লিংগৰ ভোটদাতা। 40টা সমষ্টিৰ বাবে 1,030 ভোটকেন্দ্ৰত ভোটগ্ৰহণ কৰা হ'ব। জনসাধাৰণে এই খচৰা ভোটাৰ তালিকা চক্ৰ বিষয়াৰ কাৰ্যালয়, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, সংশ্লিষ্ট সমষ্টিৰ অন্তৰ্গত পৌৰসভা, টাউন সমিতি, উপ পঞ্জীয়কৰ কাৰ্যালয়, আৰক্ষী থানা, চাহ বাগিচা, গাঁও পঞ্চায়তৰ কাৰ্যালয় আৰু ERMSSEC ৱেবছাইটত চাব পাৰিব। তেওঁলোকে লগতে এই ক্ষেত্ৰত কোনো দাবী বা আপত্তি থাকিলে অহা 3 ছেপ্টেম্বৰৰ ভিতৰত দাখিল কৰিব পাৰিব। ৰাজ্যৰ বিভিন্ন ঠাইত চলি থকা যক্ষ্মা ৰোগ নিৰ্মূল অভিযানৰ অংশ হিচাপে আজি মৰিগাঁও জিলাৰ জাগি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিক্ষয় মিত্ৰ কাৰ্যসূচীৰ অধীনত অঞ্চলটোৰ যক্ষ্মা ৰোগীসকলৰ মাজত পুষ্টিকৰ সামগ্ৰীৰ টোপোলা বিতৰণ কৰা হয়। মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত ডালমিয়া ভাৰত ফাউণ্ডেশ্যনে 75 যক্ষ্মা ৰোগীক পুষ্টিকৰ খাদ্যৰ টোপোলা প্ৰদান কৰে। এই কাৰ্যসূচীত অতিৰিক্ত জিলা আয়ুক্ত ডঃ নীলাক্ষী বৈশ্যৰ লগতে জিলা যক্ষ্মা কেন্দ্ৰৰ বিষয়া তথা চিকিৎসাকৰ্মীসকল উপস্থিত থাকে। তেওঁলোকে ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ, সময়োপযোগী চিকিৎসা আৰু ৰোগীসকলক পুষ্টিকৰ খাদ্য যোগানৰ জৰিয়তে জিলাখনৰ পৰা যক্ষ্মা ৰোগ নিৰ্মূল কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। গুৱাহাটী মহানগৰীৰ পাণ্ডুৰ 6 নম্বৰ কলনীত আজি ৰেল বিভাগে আৰক্ষী আৰু জিলা প্ৰশাসনৰ সহযোগত উচ্ছেদ অভিযান চলায়। ৰেল বিভাগে আজি পুৱাৰে পৰা অভিযান চলাই অঞ্চলটোত ৰেল বিভাগৰ ভূমিত অবৈধভাৱে বসবাস কৰা লোকসকলক উচ্ছেদ কৰে। আমাৰ গুৱাহাটীৰ সংবাদদাতাই জনোৱা মতে এই লোকসকলক পূৰ্বে ৰেল বিভাগৰ তৰফৰ পৰা উচ্ছেদৰ জাননী জাৰি কৰা হৈছিল যদিও তেওঁলোকে সেই স্থান ত্যাগ নকৰাত আজি আৰক্ষী আৰু প্ৰশাসনৰ সহযোগত উচ্ছেদ অভিযান চলোৱা হয়। কোকৰাঝাৰ জিলাৰ ভাৰত ভূটান সীমান্তত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ 9 নম্বৰ প্ৰৱেশদ্বাৰৰ সমীপত বন বিভাগে আজি এজন চোৰাং চিকাৰীক আটক কৰে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বনৰীয়া জীৱ জন্তু চিকাৰৰ চেষ্টা চলোৱা চোৰাং চিকাৰীজন মুণ্ডল মুৰ্মু বুলি চিনাক্ত কৰা হৈছে। বন বিভাগে লোকজনৰ পৰা 2টা বন্দুক আৰু অন্যান্য সামগ্ৰী জব্দ কৰে।
1: অসমৰ ইতিহাস আৰু সংস্কৃতিৰ অবিচ্ছেদ্য অংশ বিশ্বনাথ জিলাৰ চতিয়াৰ গৌৰৱময় ঐতিহ্য উদযাপনৰ বাবে আজি চতিয়া দিৱস উদযাপন কৰা হয়। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু চতিয়াবাসীৰ উদ্যোগত আয়োজিত অনুষ্ঠানত পুৱাৰ ভাগত পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ হয়। অনুষ্ঠানত অংশ লৈ মন্ত্ৰী বিমল বৰাই স্বাধীনতা সংগ্ৰামত চতিয়াৰ ৰাইজৰ অসীম ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰে। তেওঁ কয় যে দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে চতিয়া থানাত ব্ৰিটিছৰ পতাকা নমাই ত্ৰিৰংগ পতাকা উত্তোলন কৰাটোৱে চতিয়াবাসীৰ দেশপ্ৰেম আৰু বীৰত্বকে প্ৰতিফলিত কৰে।
2: আজিৰ এই দিনটো দেশ মাতৃৰ প্ৰতি ভাল পোৱাৰ দিন হিচাপে চতিয়া দিৱস হিচাপে আয়োজন কৰা হৈছে। যোৱা 22 চনৰ পৰা ৰাইজৰ উদ্যোগত আৰু যোৱা বৰ্ষৰ পৰা অসম চৰকাৰৰ উদ্যোগত চৰকাৰীভাৱে এই চতিয়া দিৱস উদযাপন কৰা হৈছে। এইবাৰ দ্বিতীয়টো বৰ্ষ। মই ভাবোঁ যে এই ঐতিহাসিক দিনটো উদযাপনৰ জৰিয়তে আমি কেৱল এটা ঐতিহাসিক দিন উদযাপন কৰাই নহয়, বৰঞ্চ আজিৰ সমাজতো প্ৰজন্মৰ লগত আমাৰ উত্তৰ প্ৰজন্ম, আমাৰ পূৰ্ৱৱৰ্তী মানুহৰ চিন্তাধাৰা, দেশপ্ৰেম, ত্যাগ, এইসমূহ যেন বিনিময় কৰাৰ এটা ঐতিহাসিক আজি দিন হৈ পৰিব ভৱিষ্যতৰ দিনটো। সেইকাৰণে আজিৰ দিনটো আমি সকলোৱে পালন কৰোঁ।
1: অনুষ্ঠানত অংশ লৈ নদুৱাৰৰ বিধায়ক পদ্ম হাজৰিকাই এই দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে। কেন্দ্ৰীয় চৰকাৰৰ মেৰা ৰেচম মেৰা অভিমান শীৰ্ষক ৰাষ্ট্ৰীয় অভিযানৰ অংশস্বৰূপে আজি ধেমাজিতো ৰেচম বিভাগে মোৰ ৰেচম মোৰ গৌৰৱ শীৰ্ষক এটা সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰে। ধেমাজিৰ সহকাৰী ৰেচম সঞ্চালকৰ কাৰ্যালয়ৰ উদ্যোগত হাতীগড় গাঁও পঞ্চায়তত আয়োজিত এই সজাগতা সভাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 55 গৰাকী ৰেচম খেতিয়কে অংশগ্ৰহণ কৰে। সভাত

যোৰহাট আঞ্চলিক ৰেচম গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী ডাঃ মিহিৰ ৰাভাই অংশগ্ৰহণ কৰি বৈজ্ঞানিক পদ্ধতিৰে এৰি মুগা পালন কৰি কিদৰে অধিক উৎপাদন কৰিব পাৰি এই সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায়। উল্লেখযোগ্য যে জিলাখনত এৰি মুগা পালনৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ৰেচম বিভাগে হাতীগড়, বৰবাম, গোগামুখ, জীয়াঢলকে ধৰি আঠটা স্থানত অনুৰূপ ধৰণৰ সজাগতা সভা আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত খন্তেক পাছতে যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চি 17 বাৰৰ চেম্পিয়ন মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত নতুন দিল্লীত প্ৰধানমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক। ৰাজ্য চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ 100 দিনত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 1,44,550 বাসগৃহ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে বুলি মন্ত্ৰী অতুল বৰাৰ মন্তব্য। দক্ষিণ হালমাৰা মানকাছৰ জিলাত 5,000ৰো অধিক অযোগ্য ৰেচন কাৰ্ড থকা লোক চিনাক্ত, 27 আগষ্টৰ ভিতৰত স্বেচ্ছাই ৰেচন কাৰ্ডসমূহ উভতাই দিবলৈ প্ৰশাসনৰ আহ্বান। আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত খন্তেক পাছতে নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু মোহন বাগান ছুপাৰ জায়েণ্ট মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানে। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: The 78-year-old leader secured 255 votes in the presidential elections held at the Jatiya Sansad, the country's parliament. He defeated former army officer Oli Ahmed, the candidate backed by the 11-party opposition alliance led by the far-right Bangladesh Jamaat-e-Islami and the country's first major student-led political party, National Citizen Party NCP, who received 88 votes. In badminton, Indian women's doubles duo of Trisha Jolly and Gayatri Gopichand has stormed into the quarterfinals of the BWF World Championships in New Delhi. The Indian pair produced a commanding performance to defeat 7-seed Rin Iwanaga and Kei Nakanishi of Japan in straight games. Colombia has declared a 30-day state of economic, social and ecological emergency in regions hit by the massive earthquake on 10th of this month. The government has said the emergency measures will focus on rebuilding damaged homes and restoring businesses and essential public infrastructure, including schools and hospitals. Colombia's National Unit for Disaster Risk Management said the 7.4 magnitude earthquake had killed 319 people and left 260 missing as of this morning. And that is the end of this news bulletin.
1: অম্বিকাগিরি রয়সরে রচিত বৃন্দগানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:10 বাতৰি শুনিবলৈ পাব। বাতৰি সৈতে মই সঞ্জীৱনী পাঠক। এতিয়া প্ৰধান বাতৰিৰ ভিতৰত আছে, ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ সময়ছোৱাত জনসাধাৰণ কেন্দ্ৰিক জলবায়ু পদক্ষেপৰ জৰিয়তে বহনক্ষম উন্নয়নৰ দিশত ভাৰত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত চেন্নাইৰ মহাবল্লীপুৰমত 31 সংখ্যক দক্ষিণ মাণ্ডলিক পৰিষদৰ বৈঠকৰ সামৰণি পৰিছে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীৰ নেতৃত্বত চৰকাৰে উন্নয়নমুখী কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ যথেষ্ট উন্নতি হৈছে বুলি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে। নীট প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে হোৱা প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীৰ বিৰুদ্ধে হিংসাত্মক ঘটনা তদন্ত কৰিবলৈ উচ্চতম ন্যায়ালয়ে এখন তদন্ত সমিতি গঠন কৰিছে। আৰু দুৰান কাপ ফুটবল প্ৰতিযোগিতাত আজি দ্বিতীয়খন ছেমিফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড FC মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ সময়ছোৱাত জনসাধাৰণ কেন্দ্ৰিক জলবায়ু পদক্ষেপৰ জৰিয়তে ভাৰত বহনক্ষম উন্নয়নৰ দিশত অগ্ৰসৰ হৈছে। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱৰ এটা প্ৰবন্ধ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত অগ্ৰগতিয়ে নিৰ্গমনৰ তীব্ৰতা হ্ৰাস কৰাৰ লগতে অজীৱাশ্ম শক্তি সম্প্ৰসাৰণৰ ক্ষেত্ৰত ভাৰতৰ সেউজ দৃষ্টিভংগী প্ৰতিফলিত কৰে। সামাজিক মাধ্যমযোগে মন্ত্ৰী শ্ৰীযাদৱে নিজৰ প্ৰবন্ধটো প্ৰকাশ কৰি কয় যে ভাৰতে মিছন লাইফৰ নীতিৰ ভিত্তিত বহনক্ষম জীৱনশৈলীৰ প্ৰসাৰৰ লগতে বনানীকৰণ, বনজুই ব্যৱস্থাপনা, দুৰ্যোগৰ সন্মুখীন হোৱাৰ সামৰ্থ্য বৃদ্ধি আৰু পৰম্পৰাগত জ্ঞান আধাৰিত জলবায়ু অনুকূল ব্যৱস্থা গ্ৰহণত গুৰুত্ব আৰোপ কৰি আহিছে। ভাৰতে ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ দায়িত্বত থকাৰ সময়ছোৱাত পৰিৱেশ আৰু আই ধৰিত্ৰীক কেন্দ্ৰবিন্দু হিচাপে লৈ সমূহীয়া বিকাশ, শক্তিশালী উন্নয়ন, উদ্ভাৱন আৰু জ্ঞানৰ আদান প্ৰদান সুনিশ্চিত কৰিব পৰা ভৱিষ্যতৰ হকে কাম কৰি আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত চেন্নাইৰ সমীপৰ মহাবল্লীপুৰমত অনুষ্ঠিত হোৱা 31 সংখ্যক দক্ষিণ মাণ্ডলিক পৰিষদৰ বৈঠকৰ সামৰণি পৰিছে। এই বৈঠকতে অঞ্চলটোৰ মুখ্যমন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকলে উন্নয়নৰ ক্ষেত্ৰত সন্মিলিত প্ৰচেষ্টা তথা অঞ্চলটোৰ কল্যাণৰ বাবে থকা সকলোৰে দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে আলোচনা কৰাৰ সুবিধা লাভ কৰে। তামিলনাডুৰ মুখ্যমন্ত্ৰী জোচেফ বিজয়, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী DK শিৱকুমাৰ, কেৰালাৰ মুখ্যমন্ত্ৰী সতীশ চন্দ, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু তেলেংগানাৰ উপ মুখ্যমন্ত্ৰী তথা পুডুচেৰীৰ উপ ৰাজ্যপাল আৰু আন্দামান নিকোবৰ আৰু লাক্ষাদ্বীপৰ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। অংশগ্ৰহণকাৰী নেতাসকলে বৈঠকত দক্ষিণ মাণ্ডলিক অঞ্চলটোৰ আন্তঃগাঁথনি, স্বাস্থ্যখণ্ড, পৰিৱেশ সুৰক্ষা আৰু নিৰাপত্তাৰ বিষয়ত পৰ্যালোচনা কৰে। বৈঠকৰ অন্তত নেতাসকলে নিজৰ সামাজিক মাধ্যমযোগে বৈঠকখন সফল হোৱা বুলি প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ বাবে উন্নয়নমুখী কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বিগত 12 বছৰত উত্তৰ পূৰ্বাঞ্চলৰ যথেষ্ট উন্নতি হৈছে বুলি বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে। আজি নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী য়াংথুংগো পেট্ৰনে ৰাজ্যখনত কেন্দ্ৰীয় চৰকাৰৰ কিছু প্ৰকল্পৰ বিষয়ে আলোচনা কৰিবলৈ মন্ত্ৰীগৰাকীক আমন্ত্ৰণ জনোৱাৰ সময়ত শ্ৰীসিঙে এই মন্তব্য কৰিছে। অনুষ্ঠানত ৱখা জিলাৰ কিছু নাগৰিকো উপস্থিত আছিল।

0: আসনতে মন্ত্রী ডক্টর সিঙে কয় যে উত্তৰ পূর্বাঞ্চলৰ উন্নয়নৰ সৈতে সমগ্র দেশৰ উন্নয়নৰ কথা জড়িত হৈ আছে। ভাৰতৰ মূল ভূখণ্ডৰ পৰা দূৰত অসংখ্য ভৌগোলিক প্ৰত্যাহ্বানৰ পিছতো বিগত 12 বছৰত সমগ্র অঞ্চলটোৰ যথেষ্ট উন্নতি হৈছে। বাট পথ, নদী পথ, ৰেলপথ, বিমানবন্দৰৰ পৰা ডিজিটেল যোগাযোগ ব্যৱস্থালৈকে উত্তৰ পূৰ্বাঞ্চলে চমকপ্ৰদ উন্নয়ন প্ৰত্যক্ষ কৰিছে আৰু এই অঞ্চলটোত দেশৰ অন্য অংশৰ সৈতে শক্তিশালীভাৱে সংযোগ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কংগ্ৰেছৰ কাৰ্যকৰী কমিটীয়ে বন্দে মাতৰমৰ সম্পূৰ্ণ পৰিৱেশনৰ পৰিৱৰ্তে মাত্ৰ দুটা স্তৱক গোৱাৰ সিদ্ধান্তক সমালোচনা কৰিছে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীশ্বাহে কয় যে এই সিদ্ধান্তৰ জৰিয়তে দলটোৱে সংসদে প্ৰণয়ন কৰা আইনখনৰ মুকলিভাৱে অসন্মান কৰাৰ লগতে ই ৰাষ্ট্ৰবিৰোধী। 1937 চনত কংগ্ৰেছে বন্দে মাতৰমত দুটা ভাগত বিভক্ত কৰিছিল বুলি মন্ত্ৰীগৰাকীয়ে দাবী কৰে। তেওঁ কয় যে বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তীত কেন্দ্ৰীয় চৰকাৰে এই ঐতিহাসিক ভুল শুধৰণি কৰি সম্পূৰ্ণ গীতটোক আইনী স্বীকৃতি প্ৰদান কৰে। ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ পুনৰবাৰ ভোট বেংকৰ ৰাজনীতিৰ বাবে এই ভুল পথ অনুসৰণ কৰিছে বুলি শ্ৰীশ্বাহে উল্লেখ কৰে।
1: मैं देश की जनता को अपील करना चाहता हूं कि एक बार इस देश ने गलती करी थी वंदे मातरम के दो टुकड़े होने देने की और एक गलती के गंभीर परिणाम हमने भुगते हैं। अब देश की जनता एकजुट हो और कांग्रेस पार्टी के इस फैसले के खिलाफ आवाज बुलंद करे कि अब इस देश में तुष्टिकरण की राजनीति नहीं चलेगी। आजादी के 80 साल के बाद 1937 में जो फैसला कांग्रेस ने किया था, जिसको नरेंद्र मोदी जी ने सुधारा है, उसके सामने का कोई विरोध इस देश की जनता नहीं सहन करेगी।
0: আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নীট প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে নতুন দিল্লীত হোৱা প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীৰ অত্যধিক বল প্ৰয়োগ কৰাৰ অভিযোগ আৰু আৰক্ষীৰ বিৰুদ্ধে হিংসাত্মক ঘটনা তদন্ত কৰিবলৈ উচ্চতম ন্যায়ালয়ে প্ৰাক্তন ন্যায়াধীশ আৰ সুভাষ ৰেড্ডীৰ নেতৃত্বত 5-জনীয়া উচ্চ ক্ষমতাসম্পন্ন তদন্ত সমিতি গঠন কৰিছে। মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মাল্য বাক্সী আৰু ভি মোহনাৰ এখন বিচাৰপীঠে প্ৰকাশ কৰা অনুসৰি সমিতিখনত পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰবিশংকৰ ঝা, দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ শালিন্দৰ কৌৰ, চি বি আইৰ প্ৰাক্তন সঞ্চালক ঋষি কুমাৰ শুক্লা আৰু মেঘালয়ৰ অৱসৰপ্ৰাপ্ত ডিজিপি এল আৰ বিষ্ণুই আছে। উচ্চতম ন্যায়ালয়ে সমিতিখনক বিষয়সমূহৰ নিৰন্তৰ আৰু সাময়িক মূল্যায়ন কৰিবলৈ আৰু ইয়াৰ অন্তৱৰ্তীকালীন ফলাফলসমূহ সময়ে সময়ে দাখিল কৰিবলৈ কয়। হিংসা, মহিলা প্ৰতিবাদকাৰীক হাৰাশাস্তি আৰু নিৰ্যাতনৰ ঘটনাৰ সৈতে সম্পৰ্কিত বিষয়সমূহ অগ্ৰাধিকাৰৰ ভিত্তিত সমাধান কৰিবলৈ উচ্চতম ন্যায়ালয়ে পৰামৰ্শ দিছে। ব্ৰিক্সৰ যোগাযোগ মন্ত্ৰীসকলৰ দ্বাদশ সংখ্যক বৈঠক কাইলৈ পুনেত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ সভাপতিত্বত এই বৈঠকখন অনুষ্ঠিত হ'ব। বৈঠকত ব্ৰিক্সৰ সদস্য ৰাষ্ট্ৰসমূহৰ যোগাযোগ মন্ত্ৰী, জ্যেষ্ঠ প্ৰতিনিধিসকলক একত্ৰিত কৰি তথ্য আৰু যোগাযোগ প্ৰযুক্তি, ডিজিটেল আন্তঃগাঁথনি, উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰা হ'ব। বৈঠকৰ বিষয়বস্তু হৈছে স্থিতিস্থাপক ভৱিষ্যতৰ বাবে উদ্ভাৱন, সহযোগিতা আৰু ৰূপান্তৰ, উদীয়মান প্ৰযুক্তি, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, চাইবাৰ সুৰক্ষা, সামৰ্থ্য বিকাশ আৰু সৰ্বাংগীন ডিজিটেল সংযোগৰ ওপৰত মতামত বিনিময়ৰ বাবে ব্ৰিক্সৰ সদস্য ৰাষ্ট্ৰসমূহৰ বাবে এই বৈঠকখনে এখন মঞ্চ প্ৰদান কৰিব। ব্ৰিক্স দেশ আৰু গোলকীয় দক্ষিণৰ দেশসমূহত ডিজিটেল ৰূপান্তৰক সমৰ্থন কৰিবলৈ ব্যৱহাৰিক সহযোগিতা শক্তিশালী কৰা আৰু উত্তম পদ্ধতিসমূহৰ অংশীদাৰিত্বৰ ওপৰতো এই বৈঠকত আলোচনা কৰা হয়। নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে ভাৰতক সেউজ হাইড্ৰজেনৰ উৎপাদন, ব্যৱহাৰ আৰু ৰপ্তানিৰ বাবে সম্ভাৱ্য গোলকীয় কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন অভিযান ৰূপায়ণ কৰিছে। 2023 বৰ্ষৰ জানুৱাৰী মাহত কেন্দ্ৰীয় মন্ত্ৰীসভাই এই অভিযানত অনুমোদন জনাইছিল আৰু ইয়াৰ প্ৰাৰম্ভিক ব্যয় আছিল 19,744 কোটি টকা। উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত স্থাপন কৰা NTPC সেউজ হাইড্ৰজেন ষ্টেচন ভাৰতৰ পৰিবহণ খণ্ডৰ বাবে স্বচ্ছ, কাৰ্যক্ষম আৰু বহনক্ষম ইন্ধন হিচাপে সেউজ হাইড্ৰজেনৰ সম্ভাৱনা প্ৰদৰ্শন কৰা এটা উল্লেখযোগ্য পদক্ষেপ। কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে গ্ৰাহক পৰিক্ৰমা বিভাগৰ সচিব নিধি খাৰেৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত ৰাষ্ট্ৰীয় পৰীক্ষাগৃহ কেডাৰৰ পুনৰ গঠন আৰু ইয়াৰ পৰীক্ষণৰ সুবিধাসমূহ শক্তিশালী কৰি বিশ্ব মানদণ্ড পূৰণ কৰাটো নিশ্চিত কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীযোশীয়ে কয় যে বৈঠকৰ সময়ত এনে শক্তিশালী, ভৱিষ্যতৰ বাবে সাজু পৰীক্ষণ পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ ফলত গ্ৰাহকৰ সুৰক্ষা শক্তিশালী কৰা আৰু সামগ্ৰীৰ গুণগত মান আৰু সুৰক্ষা নিশ্চিত কৰা সন্দৰ্ভত অধিক আস্থা প্ৰকাশ কৰিব পৰা যাব। পৰীক্ষণৰ বাবে আন্তঃগাঁথনি, কাৰিকৰী ক্ষমতা বৃদ্ধি আৰু ৰাষ্ট্ৰীয় পৰীক্ষা গৃহ প্ৰতিষ্ঠানিক পৰিকাঠামো শক্তিশালী কৰাৰ সন্দৰ্ভত এই বৈঠকখনত আলোকপাত কৰা হয়।

0: টুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত আজি শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত দ্বিতীয়খন ছেমি ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চি 17 বাৰৰ বাবে চেম্পিয়ন মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। ইপিনে ইষ্ট বেংগল এফ চিয়ে যোৱা নিশা কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত স্পৰ্টিং ক্লাব দিল্লীক টাই ব্ৰেকাৰৰ সহায়ত 5-3 পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। জম্মু কাশ্মীৰৰ কঠুৱা জিলাৰ সীমান্তত সন্দেহযুক্ত গতিবিধিৰ তথ্য লাভ কৰাৰ পাছত সুৰক্ষা বাহিনীয়ে আজিৰে পৰা অঞ্চলটোত অভিযান আৰম্ভ কৰিছে। আকাশবাণী জম্মুৰ সংবাদদাতাই জনোৱা অনুসৰি বিল্লাবৰ বনাঞ্চলৰ উধমপুৰ কঠুৱা সীমান্তত এই অভিযান আৰম্ভ কৰা হৈছে। বুধবাৰে নিশা অঞ্চলটোত অচিনাক্ত ব্যক্তি প্ৰত্যক্ষ কৰা বুলি স্থানীয় নাগৰিকে প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ সময়ছোৱাত জনসাধাৰণ কেন্দ্ৰিক জলবায়ু পদক্ষেপৰ জৰিয়তে বহনক্ষম উন্নয়নৰ দিশত ভাৰত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত চেন্নাইৰ মহাবল্লীপুৰমত 31 দক্ষিণ মাণ্ডলিক পৰিষদৰ বৈঠকৰ সামৰণি পৰিছে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীৰ নেতৃত্বত চৰকাৰে উন্নয়নমুখী কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ যথেষ্ট উন্নতি হৈছে বুলি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে। আৰু টুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত আজি দ্বিতীয়খন ছেমি ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড এফ চি মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰি পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লৈছোঁ সাহিত্য কানন।
2: আকাশবাণী তেজপুৰ এতিয়া নিবেদন কৰিছোঁ আমাৰ সাহিত্য বিষয়ক অনুষ্ঠান সাহিত্য কানন। শ্ৰোতাসকললৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিছোঁ আমাৰ সাহিত্য কানন অনুষ্ঠানটি। আজিৰ অনুষ্ঠানৰ আমাৰ অতিথি হৈছে অসমৰ এগৰাকী বিশিষ্ট কবি আবৃত্তিকাৰ ভূপেন চক্ৰৱৰ্তী। ছাৰ, আপোনাক আমাৰ এই অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ।
3: নমস্কাৰ।
2: আপুনি একেলগে কবি আৰু আবৃত্তি শিল্পী, এই দুয়োটা সৃষ্টিশীল ক্ষেত্ৰত ইজনে সিজনক কেনেধৰণে সমৃদ্ধ কৰে বুলি আপুনি অনুভৱ কৰে?
3: মানে কথাটো এনেকুৱা যে আবৃত্তি যিহেতু কবিতাৰ লগত জড়িত,
2: হয় হয়,
3: আৰু মই যিহেতু কবিতা লিখোঁ, মোৰ আৰু আবৃত্তিও কৰোঁ, তাত কিছুমান মোৰ সুবিধা আহি যায়।
2: হয় হয়।
3: আৰু আবৃত্তিয়ে কিছুমান বিশেষ কবিতা বিচাৰে, বিশেষ মানে কি, বিশেষ ষ্টাইলৰ কবিতা বিচাৰে।
2: সকলো কবিতা আবৃত্তিৰ কাৰণে উপযুক্ত নহয় আচলতে।
3: সকলো কবিতা আবৃত্তিৰ কাৰণে নহ'বও পাৰে, পাঠৰ কাৰণে উপযুক্ত
2: হয় হয়,
3: কিন্তু আবৃত্তিৰ কাৰণে নহ'বও পাৰে। গতিকে মোৰ সেই সুবিধাটো আছে। কেতিয়াবা এনেকুৱাও হয় যে মই এটা ষ্টাইল ক'ৰবাত শুনিলোঁ বা বিট বা তাল মই ক'ৰবাত শুনি আহিলোঁ, এই বিট আৰু তালটো ইমান ভাল লাগিছে যে তাৰ ওপৰত মই এটা কবিতা তৈয়াৰ কৰিলোঁ। তেনেকুৱা কবিতা মোৰ হৈছে, বৰগীত হৈছে, উজাপালি হৈছে, তেনেকৈ খোলৰ ওপৰত হৈছে, এই এনেধৰণৰ কথাবিলাক মানে তাত মই ট্ৰিটমেণ্ট মই কৰিব পাৰোঁ, সেইটো সুবিধা আছে।
2: এনে কোনটো আগতে আপোনাৰ আৰম্ভ হৈছিল? আপুনি কবিতা লিখিছিল আগতে নে আবৃত্তি আগতে আৰম্ভ কৰিছিল? আপুনি
3: কবিতা মই লিখিছিলোঁ
2: আগতে, লিখিছিলে?
3: লিখিছিলোঁ, তাৰপিছতহে আবৃত্তি মোৰ কলেজ পৰ্যায়ত হৈছে।
2: পিছত,
3: তাৰ আগতে মোৰ হোৱা নাছিল।
2: হয় হয়,
3: কলেজ পৰ্যায়ত হৈছে।
2: এনে আপোনাৰ যদি প্ৰেৰণা বুলি মই সোধোঁ, আপুনি কোন সাহিত্যিকৰ বা কবিৰ আপুনি কবিতা পঢ়ি অনুপ্ৰাণিত হ'ল, তেতিয়া আপুনি কাৰ কথা ক'ব?
3: মই কবিতা পঢ়ি অনুপ্ৰাণিত হৈছিলোঁ যিহেতু মই মোৰ ঘৰ তেজপুৰত, স্বাভাৱিকতে মই জ্যোতিপ্ৰসাদৰ মানে
2: হয়
3: দ্বাৰা প্ৰভাৱান্বিত হৈছিলোঁ। তেওঁৰ কবিতাই মই বেছি মানে পঢ়িছিলোঁ বা শিকিছিলোঁ বা মাতিছিলোঁ। তাৰ উপৰি যেতিয়া একদম আধুনিক যুগলৈ গুচি আহিলোঁ, তেতিয়া মোক আকৃষ্ট কৰিলে নৱকান্ত বৰুৱাই।
2: হয়,
3: কবি নৱকান্ত বৰুৱাই মোক খুব আকৃষ্ট কৰিলে, আৰু ছাৰৰ লগত মোৰ সম্পৰ্ক ভালো আছিল। দ্বিতীয়তে আকৃষ্ট কৰিলে নীলমণি ফুকন ছাৰৰ কবিতা।
2: হয় হয়,
3: তাৰ বাক্য গঠন, শব্দ নিৰ্বাচন, তাৰপিছত ধৰক তাৰ যিবিলাক প্লট কাহিনী, এইবিলাকে ইমান আকৰ্ষণীয় হ'ল যে সেই কবিতাবিলাকো মানে আবৃত্তিৰ কাৰণে বৰ উপযুক্ত হৈ উঠিলে। মই ভাল পাইছিলোঁ এই কবিতাবিলাক।
2: হয় হয়। এতিয়া আজিৰ যিটো মানে ব্যস্ততাপূৰ্ণ আমাৰ জীৱন বা প্ৰযুক্তি নিৰ্ভৰশীল আমাৰ জীৱনটোত,
3: হয়,
2: কবিতা এতিয়াও আগৰ দৰে মানুহৰ মনত প্ৰভাৱ পেলাই আছেনে বাৰু?
3: মই ভাবোঁ আছে, কাৰণ মই চিডি এখন উলিয়াইছিলোঁ, তাৰপিছত এদিন এগৰাকী মহিলাক লগ পাই, তেওঁ কটন কলেজত কাম কৰে, তেওঁ সেইখন মোৰ পৰা কিনিছিল, লগ পাই মোক ক'লে, চক্ৰৱৰ্তী, আমি শুবৰ সময়ত আপোনাৰ সেই চিডিখন বজাই পেলাই শুওঁ, আপোনাৰ কবিতা

0: শুনি পেলাই শুং
1: হয় হয়
0: তেতিয়া সাধাৰণতে এই কথাবিলাক শুনিলে অলপ অনুপ্ৰাণিত হোৱা যায়।
1: এইটো ডাঙৰ কমপ্লিমেণ্ট আচলতে নহয় জানো,
0: ডাঙৰ কমপ্লিমেণ্ট, সেইটো টোপনি আহে।
1: হয় হয়।
0: গতিকে মই দেখিলোঁ যে শ্ৰোতা চিৰিয়াছ মানুহ আছে, য'ত তেওঁলোকে ওলাই নাহে কিন্তু ক'ৰবাত ক'ৰবাত লগ পায়, এটা শাৰী কৈ দিয়াৰ লগে লগে আপোনাৰ বহুত দিনলৈ মানে অনুপ্ৰাণিত হৈ থকা যায়।
1: এই যিটো পাঠ আৰু আবৃত্তি, এইটো মানে বহুতে কবিতা পাঠ কৰে আৰু আবৃত্তি কৰে, এতিয়া পাঠকৰ বা শ্ৰোতাৰ হৃদয়ংগম কৰিবৰ বাবে কোনটো বেছি আপুনি উপযুক্ত বুলি ভাবে?
0: হৃদয়ংগম কৰিবৰ কাৰণে

0: আবৃত্তি, এতিয়া মানে বহুতে কবিতা পাঠ কৰে আৰু আবৃত্তি কৰে, এতিয়া পাঠকৰ বা শ্ৰোতাৰ হৃদয়ংগম কৰিবৰ বাবে কোনটো বেছি আপুনি উপযুক্ত বুলি ভাবে?
1: হৃদয়ংগম কৰিবৰ কাৰণে আবৃত্তি মহা জৰুৰী বস্তু। দ্বিতীয়তে হৈছে কি, আপোনাৰ কবিতাৰ মূল আত্মাটোৱেই হৈছে আপোনাৰ ধ্বনি। ধ্বনি অবিহনে আপোনাৰ কবিতাৰ দ্বিতীয় জন্ম নহয়। প্ৰথম জন্মটো কবিয়ে দিয়ে আৰু দ্বিতীয় জন্ম আবৃত্তিকাৰে দিয়ে।
0: হয়,
1: গতিকে ধ্বনিটো খুব মূল। আৰু ভাৰতীয় মানে অলংকাৰ শাস্ত্ৰটো এই কথাষাৰ বাৰে বাৰে কৈছে যে ধ্বনিয়ে হ'ল কবিতাৰ আত্মা। এই ধ্বনি যদি নহয় তেনেহ'লে কবিতা আচলতে এক প্ৰকাৰ মৃত।
0: হয় হয়,
1: এই কথাষাৰ কৈ গৈছে আপোনাৰ অভিনৱ গুপ্ত, এইটো তৃতীয় শতিকা সময়মানত হ'ব, আৰু তাৰ আগত কৈ গৈছে আনন্দাচাৰ্য। এই দুগৰাকীয়ে ধ্বনিক এষ্টাব্লিছ কৰিলে যে ধ্বনি মাষ্ট লাগিবই আৰু ধ্বনি হ'ল আত্মা, কবিতা তেতিয়া জীয়াই থাকিব।
0: আপুনি বিভিন্ন ঠাইত কবিতা আবৃত্তিৰ প্ৰশিক্ষণো দিয়ে, এতিয়াও আপুনি ব্যস্তই হৈ আছে।
1: হয়,
0: বহুতে ক'ব খোজে যে নতুন প্ৰজন্ম সাহিত্যৰ পৰা কিছু আঁতৰি গৈছে, গতিকে আপুনিতো বিভিন্ন ক্ষেত্ৰৰ অভিজ্ঞতা অৰ্জন কৰিছে, আপুনি কেনেধৰণেৰে বিশ্লেষণ কৰিব কথাটো?
1: মই মানে কৰ্মশালা আৰম্ভ কৰিছোঁ 1993 চনৰ পৰা। প্ৰথম মই তেজপুৰত কৰিছোঁ, ছাত্ৰ সন্থাই আয়োজন কৰিছোঁ সাহিত্য সভাত। তাত 103টা ল'ৰা ছোৱালী হৈছিলে, বহিবলৈ ঠাই নাই। মই দুটা শ্বিফ্ট কৰিব লগা হৈছে, এটা একদম ৰাতিপুৱা 7টা বজাৰ পৰা আৰু এটা 10 বজাৰ, এনেকৈ কৰিবলগীয়া হৈছে। গতিকে সেইটোৰ পৰা মই যথেষ্ট উৎসাহ পালোঁ। তাৰপিছত উজনি অসমৰ মই নাজিৰাত গৈ কৰিলোঁ। নাজিৰাতো সেই একেই অৱস্থা, বহুত ল'ৰা ছোৱালী আহিছে, মাক বাপেক আগ্ৰহী, দেউতাক আগ্ৰহী, শিক্ষকসকল আগ্ৰহী, দেই আৰু মানে এজন দুজনে ক'ৰবাত ছিট নেপালে বেছি হোৱাৰ কাৰণে ফিল্ডত চিঞৰি চিঞৰি কন্দা ল'ৰা ছোৱালীবিলাক। এই অভিজ্ঞতাবিলাকে মানে কবিতাটো মই এৰিব নোৱাৰিলোঁ।
0: আগ্ৰহটো আছেই মানে নৱপ্ৰজন্মৰ, যিটো হয় নহয় শিক্ষাৰ ক্ষেত্ৰত। আৰু এটা কথা হৈছে, আমাৰ অসমৰ বিভিন্ন ঠাইৰ লিখিত আৰু ধৰক কথিত ভাষাটো বেলেগ বেলেগ হয়। এতিয়া আবৃত্তিৰ ক্ষেত্ৰত এটা আমাৰ শুদ্ধ এটা নিভাঁজ অসমীয়া ভাষাৰ খুবেই প্ৰয়োজন। এতিয়া উজনিৰ ভাষাটোত অকণমান এটা সুৰ থাকে, নামনিটো এনেধৰণৰ থাকে, আপুনি এনেকে ধৰণৰ প্ৰশিক্ষণ দিবলৈ যাওঁতে তেনেকুৱা কিবা অসুবিধাৰ মানে সন্মুখীন হৈছিল নেকি? মানে সেই তেওঁলোকে ধৰক এটা শব্দ পোনকৈ উচ্চাৰণ কৰিব নোৱাৰে আৰু উচ্চাৰণ চাগৈ ভুল হ'লে আপোনাৰ খঙে উঠে।
1: সেইটো বৰ মানে আমোদজনক হৈছিল এটা সময়ত।
0: হয়,
1: উজনি অসমৰ ক্ষেত্ৰত আৰু নামনি অসমৰ ক্ষেত্ৰতো উজনিত হয় কি, আপোনাৰ ৰ উচ্চাৰণটো ভালকৈ মানে কৰিব নোৱাৰে।
0: হয়,
1: ৰ এটা খুব প্ৰাবল্য বৰ্ণ,
0: হয়,
1: গতিকে সেইটো উচ্চাৰণ তেওঁলোকে কৰিব নোৱাৰে। দ্বিতীয়তে স উচ্চাৰণটো কৰিব নোৱাৰে, সটো হলৈ
0: ৰূপান্তৰিত।
1: তাতে এবাৰ মৰাণত মই কৈ থাকোঁতে তাতে মানে লেকচাৰাৰ এজনো প্ৰশিক্ষণ লৈছে, লেকচাৰাৰ এজনে মোক উঠি পেলাই সুধিলে, ছাৰ আমিতো সদিয়া নকওঁ, আমি সদিয়া কওঁ, সদায় সদায় কওঁ, কি ভুল আছে তাত? বোলো লোকেল হিচাপে মৰাণত ভুল নাই, মৰাণবাসীৰ কাৰণে এইটো ভুল নহয়, কিন্তু মই যেতিয়া মান্য অসমীয়া ভাষালৈ যাম তেতিয়া কিন্তু এইটো ভুল।
0: কিন্তু লিখোঁতে তেওঁলোকেও হয়ে লিখে, কওঁতেহে আচলতে
1: হৈ যায়
0: কথিত হয়।
1: কিন্তু গতিকে আপুনি মান্য অসমীয়া ভাষাটো শিকিবই লাগিব। আৰু এটা ভাষাৰ উচ্চাৰণ শুদ্ধ নহ'লে আপুনি নাটকো কৰিব নোৱাৰিব, গানো গাব নোৱাৰিব, তাৰপিছত আপুনি কবিতা মাতিবও নোৱাৰিব। দ্বিতীয়তে আপুনি যিহেতু এজন লেকচাৰাৰ, আপোনাৰ লেকচাৰটোও শুদ্ধ নহ'ব। গতিকে আপুনি ল'ৰা ছোৱালীৰ মাজত সোমাবলৈ এটা বিশুদ্ধ ভাষা লৈ যাবই লাগিব, তাৰ বাহিৰে আপোনাৰ গতি নাই।
0: সেইটোৱে অকণমান নিশ্চয় আপোনাক অলপ মানে অসুবিধাত পেলায়ো আচলতে
1: আছে। তথাপি মই সেইবিলাকৰ ওপৰত বেছি জোৰ দি উচ্চাৰণ পদ্ধতিটো মই শিকাইছিলোঁ।
0: হয় হয়, নাটকৰ কথা এটা ওলাইছিলে, আপুনি অলপ আগতে কৈছিল যে নাটক শিকিলে, আবৃত্তিত নাটকৰ ভূমিকাটো আছে নাই?
1: আবৃত্তিত চব আছে, আপুনি আবৃত্তিত ভাওনা আছে, ব্ৰজাৱলী থাচৰ কথোপকথন আছে, বৰগীত আছে, বনগীত আছে, লোকগীত আছে, ওজাপালি আছে, তাৰপিছত আপোনাৰ আধুনিক কলাশিল্পও আছে ইয়াত সোমায়, আৰু আপোনাৰ কামৰূপী থাচৰ কামৰূপী উপভাষাৰ কথোপকথনো আছে, গোৱালপৰীয়া আছে, আবৃত্তিয়ে চব সামৰি লয়। নাটক আছে ইয়াত,
0: নাটক থাকিবই লাগিব,
1: নাটক থাকিব লাগিব।
0: হয়,
1: মানে নাটক মানে আবৃত্তি নহয়, আবৃত্তি মানেও নাটক নহয়, কিন্তু দুইটাৰ সম্বন্ধটো খুব ওচৰ, ইটোৱে সিটোক মানে এনালাইট কৰে, ইটোৱে সিটোক এনালাইট কৰে।
0: হয়, আবৃত্তিৰ কথা পাতিছোঁ বাৰু, পাতিম, কিন্তু এতিয়া কবিতা এটা আপোনাৰ অকণমান আমাৰ শ্ৰোতাসকলৰ কাৰণে আপুনি যদি এটা কবিতা আবৃত্তি কৰি দিয়ে আপোনাৰ
1: আচ্ছা
0: সুন্দৰ কণ্ঠৰে।
1: মোৰ এটা পুৰণি কবিতা, মোৰ মাতিও খুব ভাল লাগে,
0: হয়

0: এইটো প্ৰায় আপোনাৰ ধৰক 2004 মানত মই লিখিছিলোঁ এইটো কবিতাটো। কবিতাটোৰ নাম হ'ল তই কুণ্ডত কটা জোন, তোৰ মাটিতেই উপজি পোৱাৰে পৰা, দুখ মুকালিৰ পোহৰ আহি শৰীৰ চিকুণ কৰা, তোৰ মাটিতেই মুখ গুজি থওঁ, আকাশৰ ফালে ৰ লাগি চাওঁ, জোনাকে খেলা ধাননি ডৰা, বুকুত মাতে কেঁচা সোণ কেঁচা সোণ, বোলো তই কুণ্ডত কটা জোন, তই কুণ্ডত কটা জোন। বাৰে বাৰে আহি চকুৰ আগতে পৰে, মানুহৰ ছবি ৰাইজৰ ছবি কান্দোনৰ ছবি চকুলৰ ছবি, দেশৰ মাটিত দেশৰ মানুহ মৰি সাজি গৈ বন গজিব, বন গজি গজি মাটি হ'ব খাটি সোণ, বোলো তই কুণ্ডত কটা জোন, তই কুণ্ডত কটা জোন। এই জোনাকে ধোৱাই দিব তোমাৰ চুলিৰে চপৰা মেঘ, দুই হাততে জেতুকা বোলাবা, বিহুৱানখনি বুকুতে লুকাবা, পিৰিতিৰ কপৌ আকাশত উৰিব, দেশৰ মাটিত দেশৰ মানুহ সিহঁতৰ বুকুত গজিব দুবৰি বন, বন গজি গজি মাটি হ'ব খাটি সোণ, বোলো তই কুণ্ডত কটা জোন, তই কুণ্ডত কটা জোন। মই দেখিছোঁ বহুত ৰাজপথ জুৰি পথৰ দাঁতিতে, কংকাল সাৰ দেহৰ কাষতে, মৃত্যু দেখি হাঁহে বাৰে বাৰে, অট্টহাস্যত কঁপে বাৰে বাৰে, কম্পিত দেশ খহে বাৰে বাৰে, খহে বাৰে বাৰে, মূল্যবোধৰ প্ৰাচীৰ। মই দেখিছোঁ বহুত সুঠাম শৰীৰ, পাহুৱাল লেহ কোমল কলিজা, ফাটি হৈছে চিৰাচিৰ, খহে বাৰে বাৰে, খহে বাৰে বাৰে, মূল্যবোধৰ প্ৰাচীৰ। ৰাজপথে কোন যায় ৰিঙিয়াই, এই নৰমে যজ্ঞৰ নায়ক কোন, তথাপি তই কুণ্ডত কটা জোন, তই কুণ্ডত কটা জোন। কোন বাৰে বাৰে হতাশাত ভোগে, কোন দালানৰ পোহৰে আহি দুখীয়াৰ প্ৰজা আলোকিত কৰে, মিছা অকথ্য বিধান ভুৱা বঞ্চনা সময় অপচয় ঘৃণা, তহ যা যা মৰি যা নৰকত পচি যা, হৃদয়ে বিচাৰে জীৱনৰ এক অশ্বাৰোহী যাত্ৰা, ভীষ্মৰ দৰে সৰসজ্জাত শুই জীৱনে নিবিচাৰে মৃত্যু কোনোকালে, এই ক্ষণ শিল শিৱ জাগতিক আলোড়ন স্পন্দন তাণ্ডৱ তমোহৰ নাচা তমোহৰ দেউ নাচা, আত্মা জাগ উঠ আগ্নেয় তেজাল উত্তাপ জ্বলন্ত প্ৰকম্পিত উদ্ভাসিত উদুংগ শিখৰ, নহলে শেষ অথৰ্ব মৃত্যু অন্তিম উশা শৰীৰ নিথৰ, সৰসজ্জাৰ দৰে ভয়ংকৰ মৃত্যুসজ্জা, নহলে নহলে এনেকৈয়ে চাই থাক দেশখনলৈ, পোতাশাল হ'বলৈ দে অন্ধকাৰক গিলিবলৈ দে, চৈতানক সিংহাসন দে, বশ্যতা স্বীকাৰ কৰ, আত্মসমৰ্পণ কৰ, প্ৰভুৰ ভক্ত হীৰ অৱনত কৰ, চৰণ স্পৰ্শ কৰ, ভয়ংকৰ ভৱিষ্যতক দুৱাৰ খুলি দে, যা যা অধপাতে গুচি যা, মৰা ঘুলি জ্বলা পুতি গন্ধময় ভৱিষ্যত, জীৱনৰ আতা কাতৰ বিননিৰ মাজতো তই মোৰ হিয়াজালি কেঁচা সোণ মোৰাই, আজিও তই শৰতৰ আকাশত কুণ্ডত কটা জোন, তই কুণ্ডত কটা জোন, তই কুণ্ডত কটা জোন।
1: খুব সুন্দৰ, মানে চাবলৈ গ'লে কবিতাটোত সংগীতৰ এটা মই দেখিছোঁ, তাৰমানে যিটো আমাৰ আৰোহণ অৱৰোহণ বুলি কয়,
0: আৰোহণ
1: তাৰ সপ্তকলৈ গ'ল আকৌ নামি আহিলে, এনেধৰণৰে হয়নে কণ্ঠৰ যিটো উঠানমা,
0: মানে আৰু কবিতাত আপোনাৰ ভিতৰত সংগীত আছেই,
1: হয়
0: কেতিয়াবা সংগীত দিবই নালাগে,
1: আজিকালি
0: আমি দিয়া কৰিছোঁ সংগীত, কিন্তু কবিতাত সংগীত আছেই। আপুনি জ্যোতিপ্ৰসাদৰ কবিতা মাতিলে সেই কথাটো আপুনি গম পাই যাব
1: যে
0: সংগীত মানে ইমান ওতঃপ্ৰোতভাৱে কবিতা আবৃত্তিৰ লগত জড়িত হৈ আছে, সি কেতিয়াবা সংগীত নালাগে,
1: যদি
0: ধৰ সুন্দৰ কণ্ঠস্বৰ কাৰোবাৰ আছে তেওঁলোকে যদি সেইটো কবিতাটো আবৃত্তি কৰে, এই সংগীতটো তাৰ পৰা ওলাই আহে।
1: এজন ভাল আবৃত্তি শিল্পীৰ কাৰণে কি কি গুণ, কণ্ঠস্বৰটো প্ৰথম লাগিবই,
0: আপোনাৰ কণ্ঠস্বৰটো লাগিবই,
1: হয়,
0: আৰু কণ্ঠস্বৰটো লাগিলে অকল নহয়

0: ভালকে পাইছো। তেখেতসকলৰ মানে কথা বতৰা আদৰ্শৰ কথা কবিতাৰ নিয়ম কানুন কবিতাৰ যে এটা আহ্বান থাকিব লাগে কবিতাৰ যে এটা মেছেজ থাকিব লাগে এই কথাবিলাক মই তেতিয়াৰ পৰাই মানে উপলব্ধি কৰিছোঁ তেওঁলোকৰ পৰাই। গতিকে বেছিকেলি মই সাধাৰণ মানুহৰ কাৰণে মই কবিতা লিখোঁ, সাধাৰণ মানুহৰ সপক্ষে লিখোঁ আৰু সমাজ ব্যৱস্থাটোৰ বিৰুদ্ধে লিখি বুলি ক'লেও মানে
1: হয়
0: সেই নহয়, কিন্তু মই এটা মেছেজ দিব বিচাৰোঁ
1: কবিতাৰ
0: এটা মেছেজ দিব পাৰোঁ, সেইটোৱে মোৰ মানে ইচ্ছা।
1: মানে সমাজৰ বা সমাজ সংস্কাৰৰ ক্ষেত্ৰত আপুনি এটা ভূমিকা লৈ বিচাৰে আৰু নিশ্চয়
0: সংস্কাৰকৰণ এটা মোৰ কবিতাত থাকে।
1: হয়, এতিয়া মানে বহুল চৰ্চিত যিটো আমাৰ সামাজিক মাধ্যম, সামাজিক মাধ্যমত বহুতেই কবিতা লিখে, ঠিক সেইটোৱে কবিতাক জনপ্ৰিয়তা কৰিছেনে তাৰ যিটো গভীৰতা হ্ৰাস কৰিছে, আপুনি কি মতামত ব্যক্ত কৰিব?
0: কথাত ক'বলগা হ'লে হ্ৰাস কৰিছে,
1: হয়,
0: তাৰ মানদণ্ড কমি গৈছে কবিতাৰ। আৰু কবিতা লিখাটো ইমান সহজ কৰি তুলিলে সামাজিক মাধ্যমে যে আপুনি বহুত সময়ত হতাশ হোৱা যায়। আৰু এতিয়াৰ কবিসকলে শিকিব নোখোজে, শিকাব খোজে।
1: হয় হয়,
0: কথাটো হ'ল এইটো, মই ধৰক আপোনাৰ 72 চনমানৰ পৰা কবিতা লিখিছোঁ, তাৰ আগতে মই লিখিছিলোঁ আপোনাৰ 65ত, তেতিয়া মই তেজপুৰ একাডেমিত পঢ়ি আছিলোঁ, তেতিয়া মই এটা কবিতা লিখিলোঁ আৰু লিখি পেলাই মই ৰেডিঅ'লৈ পঠিয়াবলৈ মন কৰিলোঁ।
1: হয়,
0: তাত হেডমাষ্টাৰৰ ওচৰলৈ গ'লোঁ, ছাৰে ছাইন কৰি দিলে আৰু সেই কবিতাটো গুৱাহাটীলৈ পঠিয়াইলোঁ। প্ৰথম মোৰ কবিতা প্ৰকাশ হৈছে ৰেডিঅ'ত,
1: ৰেডিঅ'ত মানে পাঠ কৰিছে বা আবৃত্তি? হয়,
0: মই যোৱা নাছিলোঁ কিন্তু তেওঁলোকে পাঠ কৰি দিয়ে আৰু, তেনেকৈ মোৰ প্ৰথম কবিতা ব্ৰডকাষ্ট হৈছে ৰেডিঅ'ত। গতিকে ৰেডিঅ'ৰ প্ৰতি মোৰ মানে এটা দুৰ্বলতা আগৰ পৰা মোৰ আছে।
1: এতিয়া যিবিলাক আমাৰ বিদ্যালয় মহাবিদ্যালয় বা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানবিলাকত কবিতাৰ আবৃত্তিৰ যিটো প্ৰচাৰৰ প্ৰসাৰত মানে তেওঁলোকে কেনে ভূমিকা লোৱা উচিত?
0: মিডিয়াই কোনো ভূমিকা লোৱা নাই,
1: মিডিয়াই নাই লোৱা, হয়,
0: টিভি মিডিয়াই খুব ভূমিকা লোৱা নাই আৰু খুব মানে পক্ষপাতিত্বমূলক কাম কৰি থাকে। যিবিলাকে ভালকে কৰিব নেজানে তেওঁলোকক লৈ আহে আৰু যিসকলে কৰিব জানে প্ৰায় নামাতে, প্ৰায় নামাতে। গতিকে ফলত হৈছে কি, মানুহে খুব ভাল কবিতা শুনা নাই,
1: নাই শুনা। হয়,
0: এজনী মাইকী মানুহ ৰবীন্দ্ৰ ভৱনত, তেতিয়া আমাৰ তেজপুৰৰ প্ৰণৱ বৰা, প্ৰণৱ বৰাটো মই দুয়ো একেলগে বহু কবিতা কৰিছোঁ। প্ৰণৱ বৰাৰ তেতিয়া কেঞ্চাৰ, প্ৰণৱ বৰাক মানে হেৰিয়ে সেই সময়ত মুখ্যমন্ত্ৰী প্ৰবণ গগৈ ডাঙৰীয়াই শিল্পী বঁটা দিছে। প্ৰণৱ বৰাই মোক ক'লে, ভূপেন তুমি এটা মোৰ কাৰণে কবিতা মাতি দিবা। মই এটা ঠিক তেনেধৰণৰ এটা কবিতা মই লিখি উলিয়ালোঁ, সেই কবিতাটো মই মাতিলোঁ আৰু পৰিৱেশ বৰ গহীন হৈ আছিল, ময়ো মানে খুব নিজেই ইনভল্ভ হৈ গৈছোঁ, কিয়নো মানুহজনক মই সন্মুখত দেখি আছোঁ,
1: হয়,
0: মই বেছি ইনভল্ভ হৈ গৈছোঁ। তো কবিতাটো মতাৰ পিছত মই নামি আহিলোঁ, নামি আহি পেলাই মই মানুহৰ মাজত বহিলোঁ। এজনী মাইকী মানে একদম প্ৰায় দৌৰি আহিছে মোৰ ওচৰলৈ, মোক কৈছে আপোনাৰ কবিতাটো শুনি মোৰ গাটো জিকাৰ খাই গৈছে। বোলো কেলে, বোলো আপুনি ইমান আবেগবিহ্বল হৈ কবিতাটো মাতিছে আৰু কবিতাৰ যিটো ভাৱ ভাষা সেইটো ইমানভাৱে পৰিৱেশৰ লগত মিলি গৈছে মোৰ নিজৰ গাটো জিকাৰ খাই গৈছে। তেতিয়া মই মনে মনে ভাবিলোঁ যে এইটো মোৰ ভগৱানে কিবা এটা মোক দিছে, সেইটো কাৰণে মানুহজন এনেকৈ দৌৰি আহিছে। গতিকে কবিতাই আপোনাক এনেকুৱা কৰি দিব পাৰে যে ই ভগৱানৰ ওচৰলৈ লৈ যাব পাৰে, এই যুদ্ধক্ষেত্ৰৰ ওচৰলৈ লৈ যাব পাৰে, মানুহৰ মাজলৈ লৈ যাব পাৰে, গীতৰ মাজলৈ লৈ যাব পাৰে, দুৰ্দশাগ্ৰস্ত মানুহৰ মাজলৈ লৈ যাব পাৰে। এই গোটেই কথাবিলাক কবিতাই সাংঘাতিকভাৱে মানে কিৰি কৰি লৈ যায় মানুহৰ মাজলৈ কৰে। সেইটো কাৰণে কবিতা মানে আৰু কি, এইটো ইকনমিক, কবিতাটো আবৃত্তিটো ইকনমিক, খৰচ নাই,
1: খৰচ নাই, হয়,
0: আপুনি ডিঙিটো লৈ গ'লে হৈ যায়।
1: হয়, তেনে সেইটোৱে মই আচলতে আপোনাৰ সেই স্মৰণীয় কথাটো ইতিমধ্যে ক'লেই, অলপ আগতেও আপুনি কৈছিলে যে আপোনাৰ কবিতা শুনি ভাল পোৱা বুলি, সেইটোৱে আচলতে জীৱনৰ এটা ডাঙৰ মনৰ প্ৰেৰণা আৰু আচলতে। এতিয়া প্ৰত্যাহ্বান বুলি ক'লে কবিতাৰ ক্ষেত্ৰতেই হওক, কবিসকলেই বা আবৃত্তি শিল্পীসকলেও কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয়, তেনেকুৱা আছে নেকি কিবা?
0: কবিসকলৰ এতিয়াৰ কবিসকলৰ 10% কবিয়ে ভাল কবিতা পাঠ কৰে, বাকী 90% কবিয়ে নিজৰ কবিতাটো ভালকৈ পাঠ কৰিব নোৱাৰে।
1: তেওঁলোকে আবৃত্তি নহয়, পাঠ কৰে,
0: ভাল কবিতা,
1: হয়,
0: খুব ভাল কবিতা লিখিছে কিন্তু পাঠ কৰাৰ সময়ত সেই ভাল কবিতাটো তাৰ পৰা বস্তুটো আচল উপাদানবোৰ নোহোৱা হৈ গৈছে।
1: হয়,
0: মই তেনেকুৱা কেইবাজনো কবিৰ কবিতা মই খুজি খুজি আনি মাতিছোঁ, মাতি পেলাই দিছোঁ মই হেৰিত ফেচবুকত মই দিছোঁ। তেওঁলোকে মানে পচন্দ নকৰে যে ইয়াত আবৃত্তি হওক, তেওঁলোকে কেৱল পাঠেই কৰিব আৰু কবি সন্মিলনত বহি পেলাই কবিতা এটা মাতিব, এইখিনিয়ে তেওঁলোকৰ মানে আশা প্ৰত্যাশা।
1: হয় হয়, এতিয়া আপুনি যিকেইটা আমাৰ জনপ্ৰিয় কবিতা, আমাৰ বিশিষ্ট

0: জ্যোতিপ্ৰসাদৰ আপুনি কাঞ্চনজংঘাৰ কথাই কওঁ বা দেৱকান্ত বৰুৱাৰ সাগৰ দেখিছা, নৱকান্ত বৰুৱাৰ বাৰিষা ৰাতি অৰুন্ধতী, এইখিনি নিশ্চয় আপুনি ইতিমধ্যেই বহুবাৰ
1: বহুত পাঠ কৰিছোঁ।
0: হয়, আপুনি বিভিন্ন কৰ্মশালাত নিজৰ কবিতাও নিশ্চয় আপুনি
1: মই
0: তেওঁলোকক শিকায়।
1: কৰ্মশালাত কি কৰোঁ, বহুত ল'ৰা ছোৱালী থাকেতো, গতিকে আপুনি মানে অমিতাক্ষৰ চন্দ্ৰৰ কবিতা খুব বেছি ল'ব নোৱাৰে, সমস্যা হৈ যায়।
0: হয়,
1: সেইকাৰণে মিতাক্ষৰ চন্দ্ৰৰ কবিতা
0: মই কথাটো সুধিম বুলি হৈছিল যে মানে মিত্ৰাক্ষৰত বেছি সুবিধা হয় নেকি আবৃত্তিৰ কাৰণে?
1: বহুত সুবিধা হয়
0: মিত্ৰাৰ চন্দ্ৰত। হয়,
1: তালত বহাই দিয়া হয়,
0: তালত বন্ধ থাকে,
1: তালত বহাই দিলে ল'ৰা ছোৱালীবিলাকে সেই তালটো ধৰি গৈ থাকে। বাকী য'ত অকণমান কাৰুকাৰ্য কৰিব লাগে সেইটো কৰা হয়, কিন্তু অমিতাক্ষৰ চন্দ্ৰত সেইটো বৰ বিৰাট দিগদাৰ।
0: হয়,
1: অমিতাক্ষৰ চন্দ্ৰ যেতিয়া এজন আবৃত্তিকাৰ মানে এক্সপাৰ্ট হ'ব তেতিয়া তেওঁক সেই অমিতাক্ষৰ চন্দ্ৰ কবিতা হাতত দিব লাগে,
0: পাৰিব। হয়,
1: দিব লাগে।
0: আপোনালোকৰ কথা পাতি ভালেই লাগিছে আৰু বহুত কথা আচলতে শিকিছোঁ, মানে বহুত আমাৰ সময়ে সীমিত, তথাপিও আৰু এটা প্ৰশ্ন, এইটো আজিৰ যুগৰ মানে প্ৰাসংগিক প্ৰশ্ন, যিটো AI কৃত্ৰিম বুদ্ধিমত্তা, সেইটো মানে সকলো ক্ষেত্ৰতে আহি পৰিছে আচলতে, বহুতে কবিতাও সৃষ্টি কৰিছে বা আবৃত্তিও কৰাইছে। এতিয়া AIৰ যুগত কবিতা সৃষ্টিত কি ধৰণৰ পৰিৱৰ্তন আহিছে বুলি আপুনি ভাবে?
1: AI কেতিয়াবা মানে ফালৰি কাটি গুচি যায়, মোৰ আত্মাৰ যিটো মানে ধ্বনি
0: হয় বা আবেদন যিটো হয়
1: সেইটো AIয়ে নুবুজে,
0: নোৱাৰে। হয়,
1: গতিকে মোৰ কোনটো বুজিব, যিখিনি ব্যাকৰণিক কথা, যিখিনি মই বাক্যৰে লিখিছোঁ, শব্দ ভৰাইছোঁ, সেইখিনি চাইহে AI ঠিক কৰিব, মোৰ ভিতৰৰ আত্মাৰ বিননি বুজিব নোৱাৰে, গতিকে তাত জীৱনটো নাই, কবিতাৰ জীৱনটো তাত নাই।
0: আৰু সেইটো একঘেয়ামীয়ে হ'বগৈ, কাৰণ একেধৰণৰে এটা প্ৰডাকশ্যন আহিব বা আউটকামটো তেনেকুৱাই আহিবগৈ, তেনেকুৱাই হ'বগৈ। আপোনাৰ পৰিকল্পনা, আমাৰ সময় প্ৰায় শেষ হৈছে বাৰু, তথাপি আপুনি আৰু কি কৰাৰ মন আছে আপোনাৰ? আপুনি যথেষ্ট কাম কৰিয়েই আছে এইটো।
1: মই মানে এখনটো কিতাপ লিখিলোঁ ধ্বনিৰ অভিধান বুলি,
0: হয়,
1: তাত ধ্বনি অভিধানখন ওলাল, সেইটো অসমীয়াত ধ্বনি অভিধান বুলি কোনো অভিধান আজিলৈকে ওলোৱা নাই। মই কবিতাৰ শব্দবোৰ ধ্বনিলৈ ৰূপান্তৰিত কৰোঁতে কি কি কৰিব লাগিব, কি কি পৰ্যায় পাৰ হ'ব লাগিব যিটো ধ্বনিটো তাত আহিব, দেই সেই ধ্বনিৰ ওপৰত ভিত্তি কৰি মই শব্দবিলাক নিৰ্বাচন কৰিছোঁ, আৰু এই শব্দবিলাক নিৰ্বাচন কৰি সেইবোৰ মই ধ্বনিলৈ তাত ৰূপান্তৰিত কৰি দেখুৱাই দিছোঁ। তাত মই উচ্চাৰণৰ যিবোৰ নিয়ম সেইটো তাত দেখুৱাই দিছোঁ একেলগে। এতিয়া মই কবিতাৰ দাণ্ডনিক দিশৰ ওপৰত কিতাপ লিখি আছোঁ,
0: খুব ভাল কথা,
1: দিশৰ ওপৰত। আৰু লগতে মই লিখি আছোঁ যে মই নিজে এইটো ভাবি পেলাই মই ঠিক কৰিছোঁ আৰু ৰাইজলৈ উলিয়াই দিম, ৰাইজে কেনেকৈ গ্ৰহণ কৰে। মানে ধ্বনিটো হৈছে এটা চলক, চলক মানে মেথছৰ কথাই, চলক এনেকুৱা, কোনোবা সময়ত আপুনি এটা অংক কৰিব, x = 12, y = 10, তাৰমানে মানবিলাক চেঞ্জ হৈ থাকে, চেঞ্জ, যদি সেইটো চেঞ্জ হৈ থাকে ধ্বনিটোও তেনেকৈ চেঞ্জ হৈ থাকে। এতিয়া ধৰক মই ইয়াতে দিলোঁ যে নাচা তমু হৰদেউ নাচা, নাচা তমু হৰদেউ নাচা তমু হৰদেউ, এই যে ভাইব্ৰেশ্যন
0: কম্পনটো হয়
1: তৈয়াৰ কৰা হ'ল, সেইটো ধ্বনিৰ বাহাদুৰী, মই নিদিবও পাৰিলোহেঁতেন, নাচা তমুহৰ দেউ নাচা, কিন্তু তমুহৰৰ সম্পূৰ্ণ মানে চৰিত্ৰটো তাত নোলায়, কিন্তু তেওঁ তাণ্ডৱ দিছে, গতিকে তাণ্ডৱত যিটো উগ্ৰ মানে মুদ্ৰা, সেইবিলাক মই যদি এই কণ্ঠস্বৰত কম্পনৰ দ্বাৰা আৰু বোল্ড ভইচৰ দ্বাৰা উলিয়াই দিব নোৱাৰোঁ তেনেহ'লে সেইটো তাৰ পৰা নোলায়।
0: আৰু এই গোটেই কথাটোতেই কণ্ঠস্বৰৰ কথাটো আকৌ জড়িত হৈ আছে,
1: কণ্ঠস্বৰ মই একদম
0: কণ্ঠস্বৰ খুব ভালকৈ ৰাখিবৰ কাৰণে মানে শেহতীয়াকৈ মানে চমুকৈ অকণমান আপুনি কৈ দিয়কচোন কি কৰিলে কণ্ঠস্বৰটো, সেইটো আমাৰ শুনি থকা শ্ৰোতাসকলে নিশ্চয় উপকৃত হ'ব।
1: দুটা কথা, কণ্ঠস্বৰ ভালে ৰাখিবলৈ খুব চিঞৰি কথা ক'ব নালাগে,
0: ভকেল কৰোঁতে কষ্ট পায়,
1: কষ্ট পায় প্ৰথম কথা। দ্বিতীয় কথা, এনেকুৱা বস্তু নেখাব যাৰ দ্বাৰা জিভা আৰু কণ্ঠৰ যিখিনি মাংসপেশী, গ্ৰীবাৰ যিখিনি অঞ্চল, এইখিনি যাতে কষ্ট নাপায়, বেছি জ্বলা খোৱা
0: বা বিজলুৱা ধৰণৰ বস্তু অলপ ক্ষতিকাৰক নিশ্চয়,
1: আৰু ঠাণ্ডা বস্তুটো খাব নালাগে,
0: হয়
1: অলপ গৰম বস্তু খাব লাগে সেইটো, আৰু খৰকৈ কথা ক'ব নালাগে। এতিয়া ধৰক আপুনি ইয়াত কথা কৈ আছে, লাহে লাহে কথা কৈছে, ওলাই গৈ আপুনি বন্ধুবৰ্গ পাই গ'ল, আপুনি লগে লগে আৰম্ভ কৰিলে, সেইটোৱে মানে সাংঘাতিক ক্ষতি কৰে, কণ্ঠস্বৰৰ ক্ষতি কৰে। আৰু আমি জীৱনত বেছিভাগ সময় মুদাৰাত কথা পাতোঁ গোটেই জীৱন, কেতিয়াবাহে আমি তাৰালৈ যাওঁ, কেতিয়াবা আমি উদাৰালৈ আহোঁ, যি

0: যিমান পৰা যায় উদাৰাত কথা ক'ব পাৰিব লাগে, তেতিয়া আপোনাৰ ভইচটো একদম ছেট হৈ থাকে আৰু খুব গৰম বস্তুও খাব নালাগে
1: নালাগে হয় নিশ্চয় ছাৰ, আমাৰ বহুত কথা আচলতে আৰু পাতিবলৈ থাকিল কিন্তু সময় সীমিত, আমি অনুষ্ঠান সামৰিব লাগিব। যি কি নহওক, আপুনি কবিতা আৰু কবিতা আবৃত্তিৰ বিষয়ে বহুখিনি আমাৰ তথ্য আমাৰ শ্ৰোতাসকলক জনালে। আচলতে কবিতা এটা আমি যেতিয়া আবৃত্তি শুনো এনেই সহজভাৱে আমি শুনোতে আমি ভাল লাগে, কিন্তু তাৰ ভিতৰত যে বহুত কাৰিকৰী কথা লুকাই থাকে বা বহুতখিনি কথা লুকাই থাকে সেই কথাখিনি আমি অনুধাৱন কৰিব নোৱাৰোঁ সাধাৰণ শ্ৰোতা হিচাপে। গতিকে কথাখিনি আপুনি ভালদৰে বুজাই দিছে আৰু আমাৰ যিসকল শ্ৰোতাই শুনি আছে, যি আবৃত্তিৰ প্ৰতি আগ্ৰহী, তেওঁলোকে নিশ্চয় এই কথাখিনি অনুধাৱন কৰিব আৰু তেওঁলোকে সেই পথৰেই আগবাঢ়িব। আৰু আপুনি ব্যস্ত সময়সূচীৰ মাজতে আহি আকাশবাণী তেজপুৰক এই সময়খিনি দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ।
0: মই মোৰ জন্মস্থানলৈ আহি পেলাই মই কবিতা বিষয়ে কৈছোঁ, ইয়াতকৈ আনন্দৰ কথা মোৰ কি হ'ব পাৰে।
1: ধন্যবাদ ছাৰ,
0: নমস্কাৰ।
1: ইমান পৰে শ্ৰোতাসকলে সাহিত্য কানন অনুষ্ঠানটিত অসমৰ এগৰাকী বিশিষ্ট কবি আবৃত্তিকাৰ ভূপেন চক্ৰৱৰ্তীৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে প্ৰাঞ্জল শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।
2: শ্ৰোতা ইমান পৰে সাহিত্য কানন অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছোঁ আজিৰ দিনটো।

নমস্কাৰ প্ৰিয় শ্ৰোতা, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ আজিৰ দিনটো অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বৃহস্পতিবাৰ আৰু 2026 বৰ্ষৰ আগষ্ট মাহৰ 20 তাৰিখ। গতিকে শ্ৰোতাসকল, আহকচোন জানো ইতিহাসত আজিৰ দিনটোৰ তাৎপৰ্য। প্ৰথমে আগবাঢ়িছোঁ বিশ্বৰ প্ৰেক্ষাপটত আজিৰ দিনটোলৈ। 1897 চনৰ আজিৰ দিনটোতে ইংৰাজ বিজ্ঞানী ছাৰ ৰনাল্ড ৰছে মেলেৰিয়া ৰোগৰ বীজাণু যে মহৰ দ্বাৰা সংক্ৰমিত হয় সেই কথা আৱিষ্কাৰ কৰিছিল। এষ্টনিয়াই পূৰ্ণ স্বাধীনতা লাভ কৰিছিল 1991 চনৰ আজিৰ দিনটোতে। 1959 চনত সাহিত্যৰ নবেল বঁটা লাভ কৰা ইটালীৰ সাহিত্যিক কোৱাচিমোডোৰ জন্ম হৈছিল আজিৰ দিনটোতে 1901 চনত।

শ্ৰোতাসকল, এইবাৰ আহিছোঁ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোলৈ। 1828 চনৰ আজিৰ দিনটোতে কলকাতাত ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা হৈছিল। ব্ৰাহ্ম সমাজ বা ব্ৰাহ্ম সভা ঊনবিংশ শতিকাত বংগত স্থাপিত এক সামাজিক আৰু ধৰ্মীয় আন্দোলন। ইয়াক বংগৰ নৱজাগৰণৰ আৰম্ভণি বুলি কোৱা হয়। 1828 চনৰ 20 আগষ্টত সমাজ সংস্কাৰক ৰাজা ৰামমোহন ৰায় আৰু তেওঁৰ বন্ধুসকলে কলকাতাত এক সাৰ্বজনীন উপাসনাৰে ব্ৰাহ্ম সমাজ আৰম্ভ কৰে। তেওঁলোকৰ উপাস্য দেৱতা নিৰাকাৰ ব্ৰহ্মৰ নামেৰে ইয়াক নাম ৰখা হৈছিল ব্ৰাহ্ম সমাজ। ফখৰুদ্দিন আলী আহমেদ ভাৰতৰ সৰ্বোচ্চ পদবী ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল 1974 চনৰ আজিৰ দিনটোতে। ভাৰতৰ স্বাধীনতাৰ পাছত তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হয় আৰু পাছত অসম চৰকাৰৰ এডভোকেট জেনেৰেল পদত কাৰ্যনিৰ্বাহ কৰে। তেওঁ কংগ্ৰেছ দলৰ পৰা নিৰ্বাচনত অংশগ্ৰহণ কৰি একেলেথাৰিয়ে দুবাৰকৈ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল।

1974 চনৰ 20 আগষ্ট তাৰিখে তেওঁ ভাৰতৰ সৰ্বোচ্চ পদবী ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়। উল্লেখযোগ্য যে ভাৰতবৰ্ষৰ দ্বিতীয়জন মুছলমান ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ নামটো ইতিহাসত লিপিবদ্ধ হৈ আছে। তানিয়া সচদেৱ হৈছে এগৰাকী ভাৰতীয় দবা খেলুৱৈ। তেখেতে আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ আৰু মহিলা গ্ৰেণ্ডমাষ্টাৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। তানিয়া খেলুৱৈৰ লগতে দবা খেলৰ এগৰাকী ধাৰাভাষ্যকাৰ আৰু পৰিৱেশকো। তেওঁৰ জন্ম হৈছিল 20 আগষ্ট অৰ্থাৎ আজিৰ দিনটোতে 1986 চনত। ভাৰতৰ এগৰাকী ইতিহাসবিদ আৰু চলচ্চিত্ৰ নিৰ্মাতা উমা চক্ৰৱৰ্তী। 1880 দশকৰ পৰাই উমা চক্ৰৱৰ্তীয়ে ভাৰতীয় ইতিহাস সম্বন্ধে লিখিবলৈ লয়। তেখেতে লিংগ, জাতি আৰু সামাজিক শ্ৰেণীক আধাৰ হিচাপে লৈ বেছিভাগ লেখা লিখিবলৈ আৰম্ভ কৰে। তেওঁ 7খনকৈ গ্ৰন্থ প্ৰকাশ কৰে। উমা চক্ৰৱৰ্তী ক্ৰমৰাজীয়ে মূলতঃ বৌদ্ধ ধৰ্মৰ ইতিহাস, প্ৰাচীন ভাৰত আৰু 19শ শতিকাৰ ভাৰতক সামৰি লৈছে। উমা চক্ৰৱৰ্তীৰ জন্ম হৈছিল আজিৰ দিনটোতে 1941 চনত।

শ্ৰোতাসকল, এইবাৰ আহিছোঁ অসমৰ প্ৰেক্ষাপটত আজিৰ দিনটোলৈ। ভৱপ্ৰসাদ চলিহাৰ জন্ম ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত। তেওঁ এগৰাকী শিক্ষাবিদ, সাহিত্যিক আৰু অধ্যাপক। তেওঁ বৰ্তমানলৈ অসমীয়া, ইংৰাজী আৰু সংস্কৃত ভাষাত 40খনৰো অধিক গ্ৰন্থ ৰচনা, সম্পাদনা আৰু অনুবাদ কৰিছে। অসম চৰকাৰে তেওঁলৈ 2020 চনৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰিছে। ভৱপ্ৰসাদ চলিহাৰ জন্ম হৈছিল 1934 চনৰ আজিৰ দিনটোতে। তেওঁ আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন উপ পদাধিকাৰ। প্ৰফুল্ল চন্দ্ৰ বৰাৰ জন্ম হৈছিল 1943 চনৰ আজিৰ দিনটোতে। তেওঁ আছিল এজন দায়বদ্ধ আৰু সমাজ সচেতন ব্যক্তি। তেওঁ একেধাৰে গল্পকাৰ, নিবন্ধকাৰ, ঔপন্যাসিক আৰু সফল জীৱনীকাৰ আছিল। প্ৰফুল্ল চন্দ্ৰ বৰাই নাহৰণী হাইস্কুলৰ শিক্ষকৰূপে কৰ্মজীৱনৰ পাতনি মেলিছিল। ইয়াৰ পিছত দেৰগাঁও সংস্কৃত বিদ্যালয়ত অলপ দিন শিক্ষকতা কৰি আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত যোগদান কৰে। শেষত দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়ৰ পৰা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে। তেওঁ গোলাঘাট জিলা সাহিত্য সভাৰ দুবছৰ সভাপতি আৰু অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্যৰূপে দায়িত্ব পালন কৰিছিল। আমি আজি প্ৰফুল্ল চন্দ্ৰ বৰাৰ বিষয়ে জনাইছোঁ, কিয়নো আজি তেখেতৰ জন্মদিন। অৰ্পণা মহন্ত, তেওঁৰ জন্ম হৈছিল 1946 চনৰ আজিৰ দিনটোতে। তেওঁ আছিল অসমৰ এগৰাকী নাৰীবাদী সাহিত্যিক, শিক্ষাবিদ আৰু গৱেষক। ইংৰাজী সাহিত্যত ডক্টৰেট লাভ কৰা তেখেত প্ৰথম অসমীয়া মহিলা। শিৱসাগৰত জন্ম লাভ কৰা মহন্তই শ্বিলঙত স্কুলীয়া শিক্ষা আৰম্ভ কৰি পাছলৈ 1982 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা PhD ডিগ্ৰী লাভ কৰে। তেখেত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা আছিল আৰু শিক্ষানুষ্ঠানখনত নাৰী শিক্ষা কেন্দ্ৰ এটা মুকলি কৰিছিল। 80 আৰু 90 দশকত অসমত মহিলা সবলীকৰণৰ বাবে হোৱা প্ৰচেষ্টাৰ তেখেতে গুৰি ধৰিছিল। কেইবাখনো গ্ৰন্থ ৰচনা কৰাৰ লগতে তেখেত প্ৰথম অসমীয়া মহিলা আলোচনী ঘৰ জেউতিৰ সংকলক আছিল। এইগৰাকী শিক্ষাবিদ, সাহিত্যিকৰ জন্ম হৈছিল 1944 চনৰ আজিৰ দিনটোতে।

প্ৰিয় শ্ৰোতা, এয়া আছিল আজিৰ দিনটোৰ তাৎপৰ্য। এয়া আকাশবাণী তেজপুৰ। খন্তেক পাছতে 8 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত নিউজ হেডলাইন শুনিবলৈ পাব।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি বানত বেয়াকৈ ক্ষতিগ্ৰস্ত উজনি অসমৰ 4খন জিলাৰ বাবে গ্ৰহণ কৰা সাহায্য আৰু পুনৰুদ্ধাৰ অভিযানৰ বিষয়ে অৱগত কৰে। ৰাজ্যত বিজেপি শাসিত NDA চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথম 100 দিনত গ্ৰামাঞ্চলৰ উন্নয়ন আৰু জনসাধাৰণৰ জীৱন জীৱিকাৰ মান উন্নত কৰাৰ দিশত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰিছে। দক্ষিণ হালমাৰা মানকাছৰ জিলাত 5,000ৰো অধিক অযোগ্য ৰেচন কাৰ্ড থকা লোকক চিনাক্ত কৰা হৈছে। 27 আগষ্টৰ ভিতৰত স্বেচ্ছাই নিজ নিজ ৰেচন কাৰ্ডসমূহ উভতাই দিবলৈ প্ৰশাসনে আহ্বান জনাইছে। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন সন্মানেৰে সন্মানিত ৰাজীৱ গান্ধীৰ 82 সংখ্যক জন্মদিৱস উপলক্ষে আজি গুৱাহাটীৰ ৰাজ্যিক কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। মেঘালয়ৰ শ্বিলঙত খাচী ছাত্ৰ সন্থাই অসমৰ বাহনৰ ওপৰত আক্ৰমণ চলোৱা ঘটনাক লৈ আজি খানাপাৰাৰ যোৰাবাটত অসমৰ চালকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উত্তৰ পূব সীমান্ত ৰেলৱে লামডিং বদৰপুৰ পাহাৰীয়া খণ্ডত চলি থকা মেৰামতিৰ প্ৰতি লক্ষ্য ৰাখি ৰেল সেৱাৰ কিছু সালসলনি ঘটাইছে। মিচিং স্বায়ত্তশাসিত পৰিষদৰ সমাগত নিৰ্বাচনৰ বাবে 40টা সমষ্টিৰ ফটোসহ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। গুৱাহাটী মহানগৰীৰ পাণ্ডুৰ 6 নম্বৰ কলনীত আজি ৰেল বিভাগে আৰক্ষী আৰু জিলা প্ৰশাসনৰ সহযোগত উচ্ছেদ অভিযান চলায় আৰু কোকৰাঝাৰ জিলাৰ ভাৰত ভূটান সীমান্তত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ 9 নম্বৰ প্ৰৱেশদ্বাৰৰ সমীপত বন বিভাগে আজি এজন চোৰাং চিকাৰীক আটক কৰে। এতিয়া মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্চ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্চত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছো যুৱবাণী।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী তেজপুৰ। সকলোকে প্ৰীতি ভৰা সাদৰ সম্ভাষণ জনাই মই দিশা শইকীয়া আৰু মোৰ সতীৰ্থ
1: হিমাত্ৰী দাসে
0: আৰম্ভ কৰিব লৈছো আপোনালোকৰ প্ৰিয় অনুষ্ঠান যুৱ কেৰিয়াৰ। আজি অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো।
1: প্ৰিয় শ্ৰোতা, আজিৰ প্ৰতিযোগিতামূলক যুগত যুৱক যুৱতীসকলৰ বাবে কেৰিয়াৰ বাছনি কৰাটো এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কেৱল এটা চাকৰি লাভ কৰাই নহয়, নিজৰ দক্ষতা, সামৰ্থ্য আৰু আগ্ৰহৰ সৈতে মিল থকা এটা সঠিক কেৰিয়াৰ বাছি লোৱাটো সমানে প্ৰয়োজনীয়।
0: আজি আমি আলোচনা কৰিব লৈছো এক গৌৰৱময় আৰু দায়িত্বশীল কেৰিয়াৰৰ সম্পৰ্কে। সেয়া হৈছে ভাৰতীয় সামৰিক বাহিনীৰ কেৰিয়াৰ।
1: এই বিষয়টোৰ বিষয়ে অধিক জানিবলৈ আজি আমাৰ মাজত সমল ব্যক্তি হিচাপে উপস্থিত আছে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী CRPF এগৰাকী অৱসৰপ্ৰাপ্ত দ্বিতীয় কমাণ্ড অধিকাৰী বিষয়া শ্ৰীমতী মীনা কুমাৰী দাস বাইদেউ। বাইদেউ, পোনপ্ৰথমে আপোনাক আকাশবাণী তেজপুৰলৈ স্বাগতম জনাইছো।
2: ধন্যবাদ।
0: অনুষ্ঠানটো আৰম্ভ কৰাৰ আগতে বাইদেউ, আমি আপোনাৰ পৰা আপোনাৰ পৰিচয়টো ভালদৰে জানিব বিচাৰিম।
2: হয়, মোৰ নাম গম পালে মীনা কুমাৰী।

0: দাস, মই মুঘৰ ডিপুটাত, মই দ্বিতীয় কমাণ্ড অধিকাৰী চি আৰ পি এফৰ পৰা 31 জানুৱাৰী 2026 সেৱানিবৃত্ত হৈছোঁ। বৰ্তমান মই ছমাহ দিন হ'ল আৰু মই সৰু সুৰা সমাজৰ কামত জড়িত হৈ আছোঁ।
1: এতিয়া আমি আপোনাৰ পৰা জানিব বিচাৰিম, সামৰিক বাহিনী আৰু অৰ্ধ সামৰিক বাহিনীৰ মাজত পাৰ্থক্যটো কি?
0: হয়, সামৰিক বাহিনী বুলি কওঁতে তিনিটা সেনা, জল সেনা, থল সেনা আৰু বায়ু সেনা। তেওঁলোকৰ পৰিচালনা ডিফেন্স মিনিষ্ট্ৰীৰ দ্বাৰা হয়, তেওঁলোকৰ যিমানবিলাক ডিফেন্সৰ খৰচা বৰচা যি হয় সেইবিলাক তাৰ পৰা হয়। আৰু অৰ্ধ সামৰিক বলত যেনেকে চি আৰ পি এফ, বি এছ এফ, আই টি বি পি, চি আই এছ এফ, এছ এছ বি, আছাম ৰাইফল, এয়া অৰ্ধ সামৰিক বলৰ ভিতৰত পৰে। আৰু ইহঁতৰ খৰচা যিখিনি হয় মানে সেইখিনি এম এছ এ কৰে, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ। এই দুইটা সেনাৰ মাজত এয়াই পাৰ্থক্য, এটা সেনাক মানে ৰক্ষা মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত হয় আৰু এটা এম এছ এৰ দ্বাৰা পৰিচালিত হয়। যিটো অৰ্ধ সামৰিক বাহিনী হয় সেইখিনি এম এছ এৰ দ্বাৰা পৰিচালিত হয়।
1: আজি উঠি অহা প্ৰজন্মই যদি এই দিশত কেৰিয়াৰ বনাম বুলি ভাবে, গতিকে কেনেধৰণে আগবাঢ়িব পাৰিব?
0: ফৌজত চাকৰি কৰিবলৈতো বহুত ল'ৰা ছোৱালীয়ে ইচ্ছা কৰে, কিন্তু সেইমতে প্ৰিপেৰেশ্যন কৰিবলৈ নাজানে। আমাৰ অসমীয়া ল'ৰা ছোৱালীৰ মাজত ইমানবিলাক এৱাৰনেছ নাই। দ্বিতীয় কথা, ফৌজত চাকৰি কৰিবলৈ হ'লে আজি এদিনতে গৈ পেলাই মেট্ৰিক পাছ কৰিলোঁ বুলি মই থিয় হৈ পেলাই কৰিব ভৰ্তি হ'বগৈ নোৱাৰোঁ। একেবাৰে মিনিমাম কোৱালিফিকেশ্যন মেট্ৰিক পাছ কনষ্টেবলৰ কাৰণে লাগে, যিটো কনষ্টেবল পদ, কনষ্টেবল জি ডি, কনষ্টেবল কাৰ্পেণ্টাৰ, আমাৰ ট্ৰেডছমেনবিলাকৰো হয়, চবৰে কাৰণে এতিয়া মানে ফৰ্থ গ্ৰেডৰ মেট্ৰিক পাছেই লাগে। তাৰপিছত হয় ছাব ইন্সপেক্টৰ। তিনিটা পৰ্যায়ত মানে চি আৰ পি এফত বা যিকোনো অৰ্ধ সামৰিক বাহিনীত ভৰ্তি হ'ব পাৰে, সেইটা তিনিটা পৰ্যায়ত পৰীক্ষা হয়। আৰু প্ৰথম পৰ্যায়ত কনষ্টেবল জি ডিৰ কাৰণে, আৰু দ্বিতীয় পৰ্যায়ত হয় ছাব ইন্সপেক্টৰ। সেইবিলাক চব এছ চি চি ছাৰ্ভিচ ষ্টাফ ছিলেকশ্যন কমিশ্যনে কৰে, ষ্টাফ ছিলেকশ্যন কমিশ্যনৰ থ্ৰু হয়। আৰু তৃতীয় পৰ্যায়ত হয় অফিচাৰ ৰেংকত। অফিচাৰ ৰেংকত ভৰ্তি হ'বলৈ হ'লে ইউ পি এছ চিৰ থ্ৰু চি এ পি এফ বুলি কয়, চেণ্ট্ৰেল পেৰামিলিটেৰী ফ'ৰ্চৰ এটা পৰীক্ষা হয়। তাত মানে চি এ পি এফৰ ইউ পি এছ চিৰ থ্ৰু মানে পৰীক্ষা এটেম্প্ট কৰে। আৰু তাত মানে মোৰ ছোৱালীয়েও 2021ত তাই ক্লিয়াৰ কৰিছে আৰু বৰ্তমান চি এছ এফত চাকৰি কৰি আছে গেজেটেড পোষ্টৰ কাৰণে। বাকী ছাব ইন্সপেক্টৰৰ কাৰণে ষ্টাফ ছিলেকশ্যন, তাত গ্ৰেজুৱেট লাগে, বি এ পাছৰ পাছত যিকোনো পৰীক্ষাৰ এটেম্প্ট কৰিব পাৰে। এই তিনিটা পৰ্যায়ত হয়।
1: হয় বাইদেউ, সশস্ত্ৰ বাহিনীত যোগদান কৰিবলৈ এজন শিক্ষাৰ্থীয়ে কেতিয়াৰ পৰা প্ৰস্তুতি আৰম্ভ কৰিব পাৰে বা স্কুলীয়া জীৱনৰ পৰাই প্ৰস্তুতি লোৱাটো কিমান উপযোগী?
0: হয়, যদি অকণমান খেলা ধূলাত অনুৰাগী হয়, বহুত ল'ৰা ছোৱালীয়ে খেলি ভাল পায়, খেলা ধূলাত অনুৰাগী হয় আৰু ক্লাছ 8-9ৰ পৰাই তেওঁলোকে যদি প্ৰস্তুতি চলায়, মানে বহুত কঠিনতাৰ সন্মুখীন হ'বলগীয়া নহয়। তাৰমানে ফিজিকেলটোতো মাষ্ট, ফৌজত যিকোনো ফৌজত, পেৰামিলিটেই হওক বা আমাৰ সামৰিক বাহিনীতেই হওক, সেইকাৰণে যদি অলপ আগৰ পৰা প্ৰস্তুতি চলায় তেনেহ'লে মেট্ৰিক পাছৰ পিছত 18-23 বছৰৰ ভিতৰত জেনেৰেল কেণ্ডিডেটে মানে পৰীক্ষা হেৰি হ'ব পাৰে, এটেম্প্ট কৰিব পাৰে। তেতিয়াহ'লে অকণমান যদি আগৰ পৰা খেলা ধূলাৰ অনুৰাগী হয়, যদি ইণ্টাৰেষ্টেড হয়, পৰিশ্ৰমী হ'ব লাগিব, চবতকৈ ডাঙৰ কথা। আজিকালি ল'ৰা ছোৱালীবিলাকতো বহুত পৰিশ্ৰম কৰিবলৈ নিবিচাৰে বা বাহিৰলৈ ওলাই খেলিবলৈ নিবিচাৰে, তেনেকুৱা ল'ৰা ছোৱালীৰ কাৰণে অকণমান কষ্ট হয়। আৰু যিবিলাক ল'ৰা ছোৱালীয়ে ধৰক ফৌজত যাম বুলি ভাবে, মই গাঁৱতো দেখিছোঁ, সেইবিলাকে মানে বহুত আগৰ পৰাই প্ৰস্তুতি চলায়।
1: বাইদেউ, আমি এইখিনিতে আমি আপোনাৰ পৰা জানিব বিচাৰিম, আপুনি কেনেকৈ প্ৰস্তুতি চলাইছিলে?
0: মইতো বৰ্তমান মই চাকৰি 39 বছৰ 1 মাহ কৰি আহিছোঁ। মোৰ সময়ৰ কথাটো ইমান এটা জটিল নাছিলে, চি আৰ পি এফত ভৰ্তি হোৱাটো জটিল আছিলে, ঘৰৰ পৰা ওলাই যোৱাটো জটিল আছিলে, কিন্তু ভৰ্তি হ'বলৈ যাওঁতে আমি দৌৰিছিলোঁ আৰু তাৰপিছতে মানে 600 মিটাৰ ৰানিং হৈছিলে, তাৰপিছতে আৰু লং জাম্প আছিলে 8 ফুট, হাই জাম্প আছিলে 3 ফুট। ইমানেই আমি শাৰীৰিক দক্ষতা টেষ্ট পাছ কৰিছোঁ। তাৰপিছত মেডিকেল হ'ল, আমাৰ সেইটো সময়ত ৰিটাৰ্ণ টেষ্ট নাছিলে, কিন্তু আজিকালি প্ৰক্ৰিয়াটোত ৰিটাৰ্ণ আগতে হয়, তাৰপিছত ফিজিকেল ষ্টেণ্ডাৰ্ডটো, তাৰপিছত হয় ফিজিকেল টেষ্ট। ফিজিকেল টেষ্টত মানে 5 কিলোমিটাৰ ৰানিং হয় 24 মিনিটত পূৰা কৰিব লাগে, 5 কিলোমিটাৰ ৰানিং 24 মিনিটত পূৰা কৰিব লাগে। আৰু তাৰপিছত যিখিনি ৰিটাৰ্ণ মাৰ্কছ, আৰু এইটো মানে চিপ কোৱালিফাইং হয়, ইয়াত মানে কোনো প্ৰথমতে আহিল, ফাৰ্ষ্ট আহিল, ছেকেণ্ড আহিল বুলি একো প্ৰশ্ন নাই, এইটো কোৱালিফাইং হয় 5 কিলোমিটাৰ 24 মিনিটছত। বাকী ৰিটাৰ্ণটোত যদি ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰে তেনেহ'লে মেৰিটত আহিব, মেৰিট বেচিছত, সাধাৰণতে মেৰিট বেচিছতহে মানে এপইণ্টমেণ্ট পায়। আৰু জেনেৰেল ইংলিছ, বেচিক মেথছ আৰু লেটেষ্ট জেনেৰেল নলেজ, এইবিলাকৰ ওপৰত নিৰ্ভৰ কৰি পেলাই পেপাৰ বনায়।
1: এইসমূহত ভৰ্তি হ'বলৈ হাইট ৱেইটৰ কিবা কথা থাকেনে বাৰু?
0: হয় হয় থাকে, থাকে। জেনেৰেল কাষ্টৰ ল'ৰা ছোৱালীৰ কাৰণে, ল'ৰাৰ কাৰণে

0: 172 ইঞ্চ মানে হাইট হ'ব লাগিব। এছ টিৰ কাৰণে 162.5 আৰু বাকী এজতো ৰিলেক্সেশ্যন আছে। অ' বি চিৰ কাৰণে 3 বছৰ ৰিলেক্সেশ্যন, এছ টিৰ কাৰণে, এছ চি এছ টিৰ কাৰণে 5 বছৰ ৰিলেক্সেশ্যন আছে। ধৰকচোন 18-23 ভিতৰত জেনেৰেল কেণ্ডিডেটৰ কাৰণে, আৰু অ' বি চিৰ কাৰণে 18-27 বছৰ, আৰু তাৰপিছতে 26 বছৰ, আৰু তাৰপিছতে এইটো কেণ্ডিডেটৰ কাৰণে এছ চি এছ টিৰ কাৰণে আৰু 2 বছৰ বঢ়াই দি পেলাই 28 বছৰলৈকে প্ৰৱেশ পাব পাৰে।
1: যিটো এক্সাম হয় সেই এক্সামটো কিমান মাৰ্কছৰ হয় বাৰু?
0: এক্সামটো বৰ্তমান, আগতেতো 50 মাৰ্কছৰ আছিলে, এইবাৰ 100 কিমান মাৰ্কছৰ হৈছে, এইটো সময় অনুপাতে সলনি হৈ থাকে। হয়
1: বাইদেউ, আমি এইটোও জানিব বিচাৰিম, এইটো এম চি কিউ হয়নে?
0: হয়, তেনেকুৱা ধৰণে হয়, অ' এম আৰ চিটত এটেম্প্ট কৰিব লাগে, আৰু এইবাৰটো মাইনাছ পইণ্টো আছে বোলে।
1: হয়, আপুনি যিহেতু শিক্ষাগত দিশৰ কথাটো ক'লে, গতিকে শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে কোনবোৰ বিষয়ৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়াটো উচিত বুলি আপুনি ভাবে?
0: হয়, এতিয়া মেথছ, বেচিক মেথছতো দৰকাৰ, আৰু বেচিক ইংলিছ, তাতে এছে ৰাইটিং হয়, তাৰপিছতে নিবন্ধ লিখিবলগীয়া হয় কেতিয়াবা কেতিয়াবা, জেনেৰেল চায়েন্সো, মেথছ ইংলিছ চায়েন্স, এইকেইটাৰ ওপৰতে হয়।
1: সশস্ত্ৰ বাহিনীত কেৰিয়াৰৰ বাবে শাৰীৰিক সক্ষমতাৰ লগতে মানসিক দৃঢ়তা গুৰুত্বপূৰ্ণ বুলি আপুনি ভাবেনে?
0: বহুত গুৰুত্বপূৰ্ণ, কাৰণ ফৰ্চৰ যিখিনি মানুহ, পেৰামিলিটেৰী ফৰ্চেই হওক বা আমাৰ সামৰিক বাহিনীতে হওক, তেওঁলোকৰ সব সময়তে সঞ্চালিত হাতিয়াৰ থাকে, হয়নে, ৱেপন লৈ পেলাই তেওঁলোকে ডিউটি কৰে। মানসিক সন্তুলনটোতো বহুত দৰকাৰ, আৰু এটা ল'ৰা বা এজনী ছোৱালী ঘৰৰ পৰা দূৰত থাকি, ঘৰত বহুত সমস্যা, কিবাকিবি সমস্যাৰ মাজেদি গৈ পেলাই তেওঁ চাকৰি কৰিছে, থাকিবই লাগিব। ঘৰৰ কিছুমান ঘৰুৱা সমস্যাৰ কাৰণেও ডিষ্টাৰ্ব থাকে, আমাৰ জোৱানবিলাকো কেতিয়াবা ডিষ্টাৰ্ব হয়, আৰু তেনেকৈ কিছুমান তাতো সকলোৰে লগতে মিলিজুলি থাকিবলৈ হ'লে আমাৰ ফৰ্চত অকল হেৰিয়াৰ নহয়, গোটেই অল ইণ্ডিয়াৰ মানুহ, সকলো মানুহৰে ৰেহেন চেহেন খান পান সববিলাক বেলেগ, কিন্তু আমাৰ ট্ৰেইনিঙৰ দ্বাৰা সেইবিলাক অলপ হেৰি কৰে, বেলেঞ্চ হয়, আৰু আমাৰ মাজে মাজে এনেকুৱা কিছুমান কোৰ্চো চলাই থাকে বাহিৰৰ পৰাও, গেষ্ট লেকচাৰাৰ আহি এইবিলাকৰ বিষয়ৰ ওপৰত, মানসিক হেৰিয়াৰ ওপৰত তেওঁলোকে লেকচাৰ লয়, বুজায় বহুত কথা, মানসিক সন্তুলন বহুত দৰকাৰ।
1: বাইদেউ, এইখিনিতে আমি, মই জানিব বিচাৰিম যে আপুনি এগৰাকী মহিলা হৈ পেলাই এনেকুৱা এটা পথ বাছি ল'লে, এনেকুৱা এটা কৰ্মজীৱন, গতিকে সেই কৰ্মজীৱনৰ অভিজ্ঞতাৰ বিষয়ে আমাৰ শ্ৰোতাসকলক অলপ জনাওকচোন, ভাল লগা, তিতা মিঠা।
0: হয়, মই সুদীৰ্ঘ 39 ইয়াৰ 1 মান্থ ফৰ্চত চাকৰি কৰিলোঁ। 1986 এজ এ কনষ্টেবল ভৰ্তি হৈ গৈছিলোঁ, তাৰপিছতে বেচিক ট্ৰেইনিং গুৱাহাটীত কৰিলোঁ আধা, তাৰপিছতে মই ডিপাৰ্টমেণ্টৰ পৰীক্ষা এপিয়াৰ হৈ পেলাই হেড কনষ্টেবল ছিলেক্ট হৈ পেলাই মই অকলে ছিলেক্ট হৈছিলোঁ মোৰ এফ কোম্পানীটোৰ পৰা। তাৰপিছতে আমাৰ 6টা কোম্পানীয়ে 6 জেগাত ট্ৰেইনিং কৰি আছিলে, মই অলপমান শ্বৰ্টকাটত কৈছোঁ আৰু, বহুত দীঘলীয়া। তাৰপিছতে তাত মানে 6টা কোম্পানী তেনেকৈ ডিপাৰ্টমেণ্টৰ টেষ্ট, প্ৰথমতেতো চিপাহীত ভৰ্তি হৈছিলে, এটা চিপাহীয়েতো বেটালিয়নটো পৰিচালনা কৰিব নোৱাৰিব, চব ৰেংকৰে মানুহ লাগে, মতা মানুহৰ লগত আমি সকলো কথা শ্বেয়াৰ কৰিবও নোৱাৰোঁ তেতিয়া। তাৰপিছতে মহিলা কমাণ্ডাৰ ভৰ্তি হ'বৰ কাৰণে ভৰ্তি কৰিছে ডাইৰেক্ট কিছুমান, কিন্তু আমাক মানে ডিপাৰ্টমেণ্টেল টেষ্ট এপিয়াৰ কৰিবলৈ মানে সুবিধা দিলে, কৰিলোঁ, মই হেড কনষ্টেবলত ছিলেকশ্যন হ'লোঁ, হৈ পেলাই মাদ্ৰাজত ট্ৰেইনিং কৰিলোঁ। ট্ৰেইনিং কৰি প্ৰথম মানে আমি, মোৰ ডিপ্লয়মেণ্ট হৈছে, দংগা হৈছিলে 1987 মেৰাঠাত দংগা হৈছিলে, মানে হিন্দু মুছলিমৰ, তেতিয়া তাত এপইণ্টমেণ্ট পাইছিলোঁ, মানে চাকৰি কৰিবলৈ সুবিধা পাইছিলোঁ, প্ৰথম তাতে ডিপ্লয় হৈছিলোঁ। তাৰপিছত তাৰ পৰা পিচ কিপিং ফৰ্চৰ লগত 1988 শ্ৰীলংকা গৈছিলোঁ, তাৰপিছত আৰু ভাৰতৰ সব জেগাতে কৰিছোঁ, শ্ৰীনগৰত কৰিছোঁ, মানে ঝাৰখণ্ড, ছত্তীশগড়, প্ৰথমতে ছত্তীশগড়তো মহিলা ডিপ্লয় হৈছিলে, তাৰপিছতে এতিয়া মানে নিদিয়ে আৰু, বাকী অসমতো কৰিছোঁ ইলেকশ্যন ডিউটি, বা অল ইণ্ডিয়া সবতে ইলেকশ্যন ডিউটি কৰিছোঁ, কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে প্ৰায় সববিলাক ষ্টেটতে আমি ডিউটি কৰাৰ সুবিধা পাইছোঁ।
1: যিহেতু আপুনি এগৰাকী মহিলা হৈ পেলাই ঘৰৰ পৰা আঁতৰি আছিলে, গতিকে কেতিয়াবা অসুবিধাৰ সন্মুখীন হৈছিলেনে?
0: বহুত অসুবিধাৰ সন্মুখীন হৈছিলোঁ। পৰিয়ালৰ মানুহৰ ছাপৰ্ট আছিলে। প্ৰথম অৱস্থাতো দেউতাই মানা কৰিছিলে, যেতিয়া দিল্লীলৈ ইণ্টাৰভিউ দিবলৈ যাম বুলি কওঁতে মানা কৰিছিলে, চব ছোৱালী ইয়াতে আছে, তই ইয়াতে থাক। মই আগতে গান গাই ভাল পাইছিলোঁ, খেলি ভাল পাইছিলোঁ। দেউতাই মোক হাফ পেণ্টৰ কাৰণে খেলিবলৈ নিদিলে, হাফ পেণ্ট পিন্ধি খেলিব নোৱাৰ। গান গাবলৈ যাওঁতে ট্ৰাকত উঠি আহিলোঁ, এনেকৈ গান গাই আহিব নোৱাৰ, সেইটো গ'ল। তাৰপিছত যেতিয়া মোক এইটো ক্ষেত্ৰত বাধা দিলে, মই বোলো সদায়তো বাবা, তই বাবা বুলি মাতোঁ আৰু, তই

0: তো মুখটো তললৈহে টান, ওপৰলৈ কেতিয়াও মানে পুছ নকৰ। মই জামি আৰু ইমানবিলাক ছোৱালীৰ ভিতৰত এটা কোম্পানীত 87 জনী ছোৱালীৰ ভিতৰত মই ছিলেক্ট হৈছোঁ। মই এইটো চান্স নাই, কোনো নগ'লো, মই যাম বুলি মই দিল্লীত গুচি গ'লোঁ ইণ্টাৰভিউ কাৰণে। এই তেনেকৈ বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ, সৰু সৰু ল'ৰা ছোৱালী লৈ, মোৰ 3টা ল'ৰা ছোৱালী, 2জনী ছোৱালী, 1টা ল'ৰা, সিহঁতক লৈ লৈ মানে কেতিয়াবা ঘৰৰ মানুহ মোৰ লগত আছিলে, ননদ আছিলে, থাকিলেও কেতিয়াবা এনেকুৱা সময়, এতিয়াতো 6 মাহৰ মেটাৰনিটি লীভ, তেতিয়া আমাৰ 3 মাহৰ মেটাৰনিটি লীভ আছিলে, আৰু আমি 3 মাহলৈকে মানে 4 মাহত আমাৰ বেল্ট এক্সকিউজ হয়। বাচ্চা প্ৰেগনেঞ্চি পিৰিয়ডত মানে আমি বেল্ট বান্ধি 4 মাহলৈকে ডিউটি কৰোঁ, 4 মাহতহে আমাৰ বেল্ট এক্সকিউজ কৰে, তাৰপিছত 9 মাহৰ পোৱালৈকে আমাক মেটাৰনিটি লীভ মানে হেৰি কৰে। কিছুমানে ঘৰত অসুবিধাৰ কাৰণে তাতে প্ৰসৱ কৰে, ল'ৰা ছোৱালী তাতে জন্ম দিয়ে, কিন্তু ময়ো তেনেকৈ মানে ঘৰলৈ আহিবলৈ সুবিধা নাপালোঁ। মোৰ 3টা ল'ৰা ছোৱালী মোৰ অসমৰ বাহিৰতে জন্ম হৈছে, দিল্লীত 2টা জন্ম হৈছে, ল'ৰাটো মোৰ আলিগড়ত জন্ম হৈছে। তেনেকৈ বহুত সমস্যাৰ সন্মুখীন কৰিছোঁ। কেতিয়াবা এনেকুৱা মানে গাখীৰ খাই থাকিলেও ল'ৰা ছোৱালীয়ে মানে এৰুৱাই পেলাই যাব লাগে, মানে যাব লাগে, টাইম হৈ গ'ল, গাড়ী আহি গ'ল, ডিউটিৰ কাৰণে যাব লাগে। আৰু এতিয়া দিল্লীত তেতিয়া ডিউটি কৰোঁতে চবতকৈ বেছি সমস্যা পাইছিলোঁ দিল্লীত, মানে তেতিয়া ৰাস্তা পদূলিবিলাকত ইমান ভিৰ আছিলে, এতিয়াতো ফ্লাইঅভাৰ হৈ গ'ল, মেট্ৰ' হৈ গ'ল, নহ'লে যানজঁট ইমান আছিলে দিল্লীত, আমি 8 ঘণ্টা ডিউটি তাত মানে গিনতি কৰি লয় দিল্লী পুলিচে। তা আমি আমাৰ কেম্পৰ পৰা, জৰোদা কলাৰ পৰা মানে দিল্লী পাৰ্লিয়ামেণ্ট হাউচ পাবলৈ আমাক প্ৰায় 3 ঘণ্টা সময় লাগে, আহোঁতে 3 ঘণ্টা, 6 ঘণ্টা মানে আমাৰ ৰাস্তাতে যায়, 6 ঘণ্টা 8 ঘণ্টা ডিউটি, 14 ঘণ্টা আমি বাহিৰত থাকিব লাগে, ল'ৰা ছোৱালী সৰু সৰু, তেনেকুৱা অৱস্থাত বহুত সমস্যাৰ সন্মুখীন হৈছোঁ। এতিয়া যদি পিছলৈ এনেকৈ মুৰি চাওঁ নহয়, ভাবোঁ আমি এনেকুৱা সময় অতিবাহিত কৰি আহিছোঁ। তাৰ উপৰি ফৌজতো চেলেঞ্জটো আছেই, প্ৰমোশ্যনৰ কাৰণে আমি কোৰ্চ কৰিবলগীয়া হয়, মাজে মাজে ট্ৰেইনিঙত যাব লগা হয়, সৰু সৰু ল'ৰা ছোৱালী হ'লেও এৰি থৈ যাবলগীয়া হয়, বহুত সমস্যাৰ সন্মুখীন হৈছোঁ, কিন্তু তথাপিও মানে বহুত এনজয় কৰিছোঁ ফৌজত।
1: বাইদেউ, এইখিনিতে জানিব বিচাৰিম, আপুনি ফৌজত আহিবলৈ অনুপ্ৰেৰণা কাৰ পৰা পাইছিলে?
0: অনুপ্ৰেৰণা বুলিনো কি ক'ম, আমাৰ ঘৰ তেজপুৰ ডিপুটা, আমাৰ সেইফালে গোটেইখিনি এৰিয়াতে মানে আৰ্মি এৰিয়া, প্ৰথম অৱস্থাত মানে আৰ্মি ৰাতিপুৱা ৰাতিপুৱা দৌৰে, আৰু আমাৰ ঘৰত মানে অভ্যাস এটা আছিলে, আমি ৰাতিপুৱা 4টা বজাতে সাৰ পাওঁ, তাৰপিছতে 5টামান বজাতো আৰ্মিবিলাকে ৰাস্তাত দৌৰে, আমিও সিহঁতৰ পিছে পিছে দৌৰোঁ, তাৰপিছত সিহঁতে কয় ভাগো ভাগো, সিহঁতৰ পিছে পিছে দৌৰি দৌৰি মানে এনেকুৱা হৈছিলে আমিও কেতিয়াবা যদি ফৰ্জত যাব পাৰিলোহেঁতেন। তেতিয়াতো ফৰ্জত এনেকুৱা নাছিলে, এগৰাকী তাত মানে মহিলা ডক্টৰ আহে, এখন অ'পেন জীপ, মহেন্দ্ৰ জীপখনৰ মানে ফ্ৰণ্টৰ চিট কেইটা মানে দৰ্জা কেইখন নাথাকে, তেওঁ কেতিয়াবা এটা ভৰি বাহিৰলৈ উলিয়াই আহে, শাৰী পিন্ধে, তাৰপিছতে মই মানে সেইটো সময় স্কুললৈ যোৱাৰ আগতে তেওঁ মানে হেৰিলৈ যায়, দৌৰি গৈ পেলাই চাওঁগৈ, সেই বাইদেউ অহা সময়টোত মানে এইকেইটা চাওঁগৈ, মনতে ভাবোঁ আমি যদি ফৌজত ভৰ্তি হ'ব পাৰিলোহেঁতেন, কিন্তু তেওঁতো ডক্টৰ, আৰু তেতিয়া সেইটো সময়তো ফৌজত কোনো মহিলাৰ ভৰ্তি নাছিলে, মানে উদাস মানে, তেতিয়া ফৌজী এটাৰ লগত বিয়াই হ'ম আৰু। আমাৰ গাঁৱত কেইটামান ফৌজী আছে, সিহঁতে মানে ছুটিত আহিলে ট্ৰাংক লৈ আহে, বেডিং ট্ৰাংক লৈ পেলাই একদম ইউনিফৰ্ম পিন্ধি ধুনীয়াকৈ আহে, আৰু সিহঁতৰ ঘৰখন মেইন ৰাস্তাৰ পৰা অকণমান ভিতৰলৈ, আমি মানে সিহঁতে ৰিক্সাত আহে নহয়, আমি ৰিক্সাখন ঠেলি ঠেলি লৈ গৈ সিহঁতৰ ঘৰ পাওঁগৈ, তাৰপিছত টফি চফি কিবা কিবি আনে আৰু দিয়ে, আৰু সেইটো এটা মানে আছিলে আৰু এক্সাইটমেণ্ট এটা ফৌজৰ কাৰণে। তাৰপিছত 1986ত আমি আমাৰ মেট্ৰিকত, মই 84ত মেট্ৰিক পাছ কৰিছোঁ, তাৰপিছতে হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন লৈছিলোঁ বিহুগুৰিত, ফাৰ্ষ্ট বেষ্ট আমি হায়াৰ ছেকেণ্ডেৰী বিহুগুৰি মানে বয়জত, সেইখন হায়াৰ ছেকেণ্ডেৰী হৈছে। তাৰপিছত তাত যেতিয়া পঢ়ি আছিলোঁ তেতিয়া এই এছ এছ বি যে ইয়াতে এটা দেবেন্দ্ৰনগৰত হেৰি আছে, তাৰ পৰা মানে মহিলা ৱাটচ বুলি এটা তাত হেৰি আছে, গাঁওৰক্ষী বাহিনী, সেইটো মানে তেওঁলোকে ট্ৰেইনিং কৰায়, তাৰপিছত আমাক গাঁওৰক্ষী বাহিনীত মানে ট্ৰেইনিং কৰাবৰ কাৰণে মেট্ৰিক পাছ ছোৱালী আৰু অকণমান ওখ ডাঙৰ ছোৱালী লাগে বুলি কৈ পেলাই গাঁৱত বিচাৰি গৈছিলে। তেতিয়া মই মানে পথাৰত ধান কাটি আছিলোঁ, মই ঘৰত চব কাম কৰোঁ, ধান কাটি থাকোঁতে আমাৰ পেহী এজনীয়ে গৈ পেলাই মাতিলেগৈ আৰু, আচনা এনেকৈ গাঁৱত মানুহ বিচাৰি, চাকৰি দিবলৈ মানুহ বিচাৰি আহিছে, তাৰপিছতে মই আহিলোঁ আৰু, বোকা চোকা লাগিয়ে আছে ভৰিতে, মোক কৈছে তুমি কিমান পঢ়িছা, মই মেট্ৰিক পাছ কৰিছোঁ, মই হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন লৈছোঁ, 11 ক্লাছত পঢ়ি আছোঁ, তাৰপিছত কৈছে এনেকৈ তেনেকৈ এটা ৱাটছৰ ট্ৰেইনিং এটা আছে, কৰিব পাৰিবা, মই বোলো কৰিম আৰু, তাৰপিছতে মোক ক'লে কালিলৈ তেজপুৰ ওচৰত যে এটা অফিচ আছে এছ এছ বিৰ, তালৈ আহিবা, দেউতাই মোক লৈ আহিলে, আহিলোঁ আহোঁতে তেওঁলোকে মোক জোখ চোখ চালে, চাই কৰি লৈ পেলাই ঠিক আছে আমি কাইলৈ দেবেন্দ্ৰনগৰলৈ লৈ যাম গাড়ীত, আপোনালোকে ইয়ালৈকে অফিচলৈকে আহিব বুলি ক'লে, দেউতাক ক'লে ছোৱালীজনী ইয়ালৈকে আনি দিব, তাৰপিছত আমি আহি পোৱালৈকে মানে গাড়ী গুচি গ'ল, তাৰপিছত দেউতাই মোক চাইকেলত লৈ গৈছে দেবেন্দ্ৰনগৰলৈ, একদম মানে ইমান বাগানৰ মাজে মাজে ৰাস্তা ধূলি, চাইকেলত লৈ গৈ তাত মানে লৈ গৈছে, তাত থৈ আহিছে, তাত আমাৰ 21 দিনৰ ট্ৰেইনিং আছিলে, সেইটো ট্ৰেইনিঙত মানে পুৰা LMG টেন গান ৰাইফল মানে চব শিকাইছিলে, তাৰপিছতে আৰু যাম আৰু ফৌজত আৰু, তেওঁলোকে আমাক নি পেলাই যেতিয়া 1986ত আৰ্মড ফৰ্চ আমাৰ 86ত ৰেজ হৈছে, যিটো 88 মহিলা বেটালিয়ান, এইটো ৱৰ্ল্ডৰ ভিতৰত 3rd মহিলা বেটালিয়ান মানে আৰ্মড ফৰ্চৰ, আৰ্মছৰ লগত আমেৰিকাৰ 1st বেটালিয়ান আছিলে এটা, আৰু আমাৰ মানে এছিয়াৰ 1st আৰু ৱৰ্ল্ডত মানে আমি 3rd মহিলা বেটালিয়ান, 88 মহিলা বেটালিয়ান।
1: সঁচাকৈ আপুনি আপোনাৰ জীৱনৰ ইমান তিতা মিঠা

0: অভিজ্ঞতাবোৰ আমাৰ লগতে আপুনি আলোচনা কৰিলে সঁচাকৈ অনুপ্ৰেৰণামূলক। আৰু লগতে আপুনি ইমান কষ্টৰ মাজেৰে বা বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল। আমি আশা কৰিম বৰ্তমান যুৱ প্ৰজন্মই আপোনাৰ পৰা প্ৰেৰণা পাওক। মূল আলোচনালৈ আহিছোঁ আকৌ। সশস্ত্ৰ বাহিনীত নিযুক্তিৰ প্ৰক্ৰিয়াৰ বিভিন্ন পৰ্যায়সমূহৰ বিষয়ে সহজ ভাষাত আপুনি শ্ৰোতাসকলক বুজাই ক'বনে?
1: সশস্ত্ৰ বাহিনীত ভৰ্তি হ'বলৈ হ'লে আৰ্মী নেভি এয়াৰফৰ্চতো 17 বছৰ বয়সৰ পৰাই হয়। কিন্তু আমাৰ পেৰামিলিটেৰী ফৰ্চত ষ্টাফ ছিলেকশ্যন কমিশ্যনে যিটো টেষ্ট অৰ্গেনাইজ কৰে ৰিটাৰ্ণ পেপাৰ, প্ৰথমতে ৰিটাৰ্ণ টেষ্ট হয় আৰু সেইটো 18 পৰা 23 বছৰৰ ভিতৰত মানে জেনেৰেল কেণ্ডিডেটৰ কাৰণে। মই ইয়াৰ আগতেও কৈছোঁ এজত ৰিলেক্সেশ্যন দিয়ে OBC আৰু SC ST-ক। তাৰপিছতে ফিজিকেলখিনি পাছত হয়, তাৰপিছত মেডিকেল হয় আৰু টেষ্টত ৰিটাৰ্ণ পেপাৰৰ ওপৰত ভিত্তি কৰি যি মাৰ্কছ পায় তাৰ ওপৰত এপইণ্টমেণ্ট জাৰি হয়। মই বিশেষকৈ এটা কথা ক'ম দেই, আমাৰ ল'ৰাবিলাক যিবিলাক মেডিকেলৰ কাৰণে আহে, ধৰকচোন গুৱাহাটীত মেডিকেল হৈছে, লখিমপুৰৰ ল'ৰা এটা গৈছে, প্ৰায়ে মানে অসমৰ কপ্টেট মেম্বাৰ হিচাপত মই থাকোঁ। যিবিলাক বৰ্ডত মানে মহিলা আহে সেইবিলাক বৰ্ডত মানে কপ্টেট মেম্বাৰ হিচাপে আমাৰ কমাণ্ডেণ্টৰ লগত আমাক ডিটেইল কৰে। তেতিয়া মানে কিছুমান এনেকুৱা আমাক কমেণ্টছ কয় আমাৰ ষ্টাফৰ মানে যিবিলাক অফিচাৰ, গোটেই ৰাতিটো ল'ৰাবিলাক আহে, আহি পেলাই গুৱাহাটীত ক'ৰবাত এনেকৈ হোটেলত বা ক'ৰবাত ভাড়া ঘৰত বা ৰাস্তা কাষতে কেতিয়াবা তেওঁলোক থাকে, থাকি মেলি ৰাতিপুৱা ব্ৰাছ চাছ কৰিবলৈ ফ্ৰেছ হ'বলৈ সুবিধা নাপায়, তেনেকেই লেতেৰা পেতেৰা হৈ পেলাই গুচি যায়, কাৰোবাৰ কাষতে লেতেৰা গোন্ধাইছে, কাৰোবাৰ মানে ব্ৰাছ কৰা নাই, তেনেকুৱা মানে বহুত ল'ৰা ছোৱালীয়ে মানে নাজানে। কিছুমান ল'ৰাই মানে নখ পালিচ লগাই যায়, জেতুকা লগাই যায়, হাতত জেতুকা থাকে, তেনেকুৱাবিলাক যেতিয়া ইণ্টাৰভিউ ফ্ৰেছ কৰে মই এটাই কম মানে মই দেখিছোঁ, সেইকাৰণে কৈছোঁ এটা প্ৰি মেডিকেল কৰি ল'ব লাগে। প্ৰি মেডিকেল এটা কৰিবলৈ যাওঁতে দাঁতখিনি চাফা, কাণখন চাফা, কিছুমান ল'ৰা কাণত মলি আছে, কাণৰ কম কোন নাপায়, কাণত মলি আছে বুলিয়ে মানে ৰিজেক্ট হৈ যায়। মই কৈছোঁ নহয় যেতিয়া 1000 মানুহৰ পৰা যদি 10টা ল'বলগীয়া হয় তেনেহ'লেতো তেনেকুৱা কিছুমান সৰু সৰু ভুলৰ কাৰণেতো উলিয়াই দিব ন, সেইকাৰণে মানে নিজে কমপ্লিট প্ৰিপেয়াৰ্ড হৈ পেলাই যাব লাগে। নখ কাটিছে, নাক চাফা কৰিছে, বা কোনোবাই যদি ল'ৰা মানুহ ছেভ কৰি গৈছে, কোনোবা ছোৱালী মানুহ হ'লেও অলপমান চাফা পৰিষ্কাৰ হৈ যাব লাগে, চুলিত তেল চেল খানি ধুনীয়াকৈ বেনি চেনি গাঁঠি যাব লাগে, এলাই জাপৰি হৈ পেলাই যাব নালাগে, দাঁত চাঁত লেতেৰা, তামোল খাই, পাণ খাই, গুটখা খাই, আজিকালিতো ল'ৰা ছোৱালীবিলাকে প্ৰায়বিলাক ল'ৰা ছোৱালীয়ে চিখৰ খায়, এইটো কিন্তু আমাৰ বহুত হেৰি। মই এটা কথা মাজতে ক'ম, চিখৰ বা পাণ, বিড়ি, গুটখা, চেধা, ভাং খোৱা ল'ৰা ছোৱালীয়ে কেতিয়াও ফৰ্চত ভৰ্তি হ'ব নোৱাৰে, কাৰণ ফিজিকেল ষ্ট্ৰেংথ নাথাকিবই ন। আপুনি 5 কিলোমিটাৰ দৌৰি আহিব লাগিব 24 মিনিটত, পাৰিব জানো যদি অখাদ্য খোৱা মানুহে। মই সেইকাৰণে কৈছোঁ ফৰ্চত যদি চাকৰি কৰিম বুলি ভাবিছে প্ৰিপেৰেশ্যনটো মেট্ৰিক পাছৰ পিছত কৰিম বুলি ক'লে নহ'ব, মাক দেউতাকো সেইকাৰণে সমভাগেই মানে ল'ৰা ছোৱালীয়ে যদি তেনেকুৱা ইচ্ছা যদি পুহি ৰাখিছে মনত যে মই ফৰ্চত যাম। বহুত ল'ৰা ছোৱালী সৰুতেও আমি সুধিলে কয় যে মই ফৰ্চত চাকৰি কৰিম, যদি ল'ৰাটোৱে ইণ্টাৰেষ্ট আছে বা ছোৱালী যদি ফৰ্চত চাকৰি কৰা ইণ্টাৰেষ্ট আছে, তেওঁলোকৰ ঘৰৰ এটমছফিয়াৰটো তেনেকুৱাই মানে হেৰি কৰিব লাগে, ল'ৰা ছোৱালীক কেতিয়াও পাণ তামোল খাবলৈ দিব নালাগে, কেতিয়াও ল'ৰা ছোৱালীয়ে যদি বিড়ি খাই আহিছে বা গুটখা খাই আহিছে সিহঁতক সেইবিলাক মানা কৰিব লাগে, মনত পেলাই দিব লাগে তইতো এনেকুৱা কৰিম বুলি ভাবিছ কিন্তু এনেকুৱা কৰিলে তো এইবিলাক বস্তু খালেতো তই ৰানিং কমপ্লিট কৰিব নোৱাৰিবি, তই আনহেল্ডি হবি, সেইখিনি মানে বেছিকৈ ধ্যান ৰাখিবলগীয়া কথা। আৰু কেতিয়াবা কোনোবা ফ্লেট ফুডটো মানে এটা ধৰকচোন জন্মগত তেখেতৰ এটা মেনুফেকচাৰিং ডিফেক্ট বুলি ক'ব পাৰি, ফ্লেট ফুড হওক, নকনি, আঁঠু আঁঠু লাগি যোৱা, এইবিলাক ফৰ্চৰ কাৰণে একেবাৰে হেৰি। ফ্লেট ফুড হ'লে বেছিকৈ দৌৰিব নোৱাৰিব, খোজকাঢ়িব নোৱাৰিব, ভাগৰ লাগিব, তলুৱাত ধোঁৱা উঠি যাব, সেই তেনেকুৱা কাৰণে ফ্লেট ফুড ভৰ্তি নকৰে। সেইবিলাক মানে নিজে ধৰকচোন এটা ল'ৰাই যেতিয়া প্ৰিপেৰেশ্যন কৰিব যাব, পইচা খৰচা কৰিব, তাত গৈ পেলাই যদি সাধাৰণ এটা ভুলৰ কাৰণে যদি উলিয়াই দিয়ে তেনেহ'লে তেওঁতো মানি ৱেষ্ট, টাইম ৱেষ্ট, নহয় জানো? সেইকাৰণে সেইখিনি মানে এটা প্ৰি মেডিকেল কৰি যোৱাটো বাঞ্ছনীয়।
0: আচলতে ফৰ্চত যিসকলে কাম কৰিম বুলি ভাবিছে ভৱিষ্যতে
1: তেওঁলোক
0: ধ্যান দিব লাগিব।
2: ফৰ্চত যিসকলে চাকৰি কৰিম বুলি ভাবি আছে তেওঁলোকৰ দেশ সেৱাৰ মনোভাৱ প্ৰয়োজন বুলি আপুনি ভাবেনে?
1: প্ৰয়োজন। এতিয়া ধৰকচোন চাকৰি এটা পোৱাটো সকলোৱে বাঞ্ছা কৰে, চাকৰিটো য'তে হ'লেও হয়। আমাৰ বিশেষকৈ অসমৰ ল'ৰা ছোৱালী মই দেখিছোঁ ছোৱালীখিনিয়ে বিশেষকৈ মাষ্টৰনী চাকৰিটো প্ৰেফাৰ কৰে, ল'ৰাখিনিয়ে পুলিচৰ চাকৰিটো প্ৰেফাৰ কৰে, বেটালিয়নৰ চাকৰিটো প্ৰেফাৰ কৰে। কিন্তু পুলিচ বেটালিয়নতো একেই কথা, কিন্তু ফৰ্চত চাকৰি কৰিবলৈ যাওঁতে বহুত দৰকাৰ মানে মানসিক, আপুনি কৈছে ন মানসিক হেৰিৰ কথা, বহুত দৰকাৰ। কাৰণ ফৰ্চত 3 বাৰ ছুটী পায়, মানে 3 বাৰ ছুটী বুলি কয় তাৰ ওপৰত মানে চিটুৱেশ্যনৰ ওপৰত ডিপেণ্ড কৰি, এবাৰ এনুৱেল লিভ পাব 2 মাহৰ, তো আৰ্ণ লিভ বুলি কয়, এনুৱেল লিভ বুলি নকয়, মানে আমি প্ৰত্যেক মাহতে 5 দিনকৈ ছুটি হেৰি কৰোঁ, মানে ছমাহ এবছৰত মানে 5 বাৰ 60 দিন হয় আৰ্ণ লিভ বুলি কয়, আৰু 15 দিন কেজুৱেল লিভ হয়। সেইখিনি ভাল কমাণ্ডাৰ থাকিলে, বা আজিকালি এনেকুৱা হৈছে না, আমাৰ গৃহমন্ত্ৰীয়েও এলাউন্স কৰি থৈছে যে জোৱানে 100 দিন ছুটি কাটিব, কিন্তু প্ৰেক্টিকেল লেভেলত সম্ভৱ নহয়। আমাৰ অসমত ভাৰতত ইমানবিলাক ইলেকশ্যন আহিলে ফৰ্চত ছুটি বন্ধ হৈ যায়।

0: নোৱাৰে সময়মতে। আৰু আজিকালি কিবা মেলাতো ডিউটি লগাই দিয়ে, ক'ৰবাত পূজা হৈছে তাতো ডিউটি লগাই দিয়ে, ক'ৰবাত বিহু প্ৰগ্ৰাম এটা হৈছে তাতো ডিউটি লগাই দিয়ে। তেনেকুৱা ক্ষেত্ৰত মানে এশদিন ছুটি দিয়াটোতো হোম মিনিষ্টাৰে যিটো এশদিন ছুটি কাটিবলৈ কৈ জোৱানক সেইটোতো সম্ভৱ নহয়, কিন্তু তথাপিও মানে আনলিভ 60 দিন। আৰু লিভৰ বাহিৰেও ধৰকচোন কেতিয়াবা এনেকুৱা ছিটুৱেশ্যন হৈ যায়, ঘৰত ইমাৰ্জেঞ্চি হৈ যায়, আহিবলগীয়া হয়। মানসিক সন্তুলন বহুত দৰকাৰ। মানসিক সন্তুলন যদি বনাই ৰাখিব নোৱাৰে তেনেহ'লে ফৌজত চাকৰি কৰিবলৈ আপোনালোকে কেতিয়াবা শুনিয়ে থাকে যে নিজেও মৰি গ'ল, দুটাক মাৰি দিলে, এনেকুৱা কিছুমান হয়। সেইকাৰণে মানে সেইবিলাকৰ কাৰণে কিন্তু আমাৰ ট্ৰেইনিঙত বহুত মানে হেৰি কৰে, সেইবিলাকৰ বিষয়ে ট্ৰেইনিং দিয়ে, আৰু মাজে মাজে গেষ্ট লেকচাৰো আহি পেলাই সেইবিলাকৰ বিষয়ে জানকাৰী দিয়ে।
1: ফৰ্চত আপোনাৰ আমি দেখা পাওঁ যে কেতিয়াবা ডক্টৰ থাকে বা ইঞ্জিনিয়াৰ থাকে, তেওঁলোকৰ প্ৰক্ৰিয়াটো কেনেকুৱা হয় তাতে ভৰ্তি হ'বলৈ?
0: ভৰ্তি হ'বলৈ তেওঁলোকৰ প্ৰক্ৰিয়া তেনেকুৱাই যেনেকে জিডি, কিন্তু তাৰপিছত তেওঁলোকৰ কাৰণে ভেকেঞ্চি ক্ৰিয়েট হয়, এছিষ্টেণ্ট কমাণ্ডেণ্ট ইঞ্জিনিয়াৰ, তাৰমানে ধৰকচোন তেখেতে কনষ্ট্ৰাকশ্যনৰ কাম কৰিলে, তাৰপিছতে চাব ইন্সপেক্টৰ ইঞ্জিনিয়াৰ, তাৰপিছতে পিয়নৰ থাকে, লেব টেকনিচিয়ান থাকে, তাৰপিছতে ফাৰ্মাচিষ্ট থাকে, হস্পিটেল ষ্টাফ ডক্টৰ থাকে।

0: তেওঁলোকৰ প্ৰক্ৰিয়াটো কেনেকুৱা হয় তাতে ভৰ্তি হ'বলৈ?
1: ভৰ্তি হ'বলৈ তেওঁলোকৰ প্ৰক্ৰিয়া তেনেকুৱাই যেনেকে জিডি, কিন্তু তাৰপিছত তেওঁলোকৰ কাৰণে ভেকেঞ্চি ক্ৰিয়েট হয়। এছিষ্টেণ্ট কমাণ্ডেণ্ট ইঞ্জিনিয়াৰ, তাৰমানে ধৰকচোন তেখেতে কনষ্ট্ৰাকশ্যনৰ কাম কৰিলে, তাৰপিছতে চাব ইন্সপেক্টৰ ইঞ্জিনিয়াৰ, তাৰপিছতে পিয়নৰ থাকে, লেব টেকনিচিয়ান থাকে, তাৰপিছতে ফাৰ্মাচিষ্ট থাকে, হস্পিটেল ষ্টাফ ডক্টৰ থাকে, তেওঁলোকৰ মানে ট্ৰেডটো লাগে, বাকী প্ৰক্ৰিয়া একেই। মুঠতে ট্ৰেডটো তেওঁ ডক্টৰত ভৰ্তি হ'বলৈ আহিছে যেতিয়া তেওঁ MBBS কৰিব, MBBS কৰিলে চিম্পল MBBS কৰিলে তেওঁলোকক এছিষ্টেণ্ট কমাণ্ডেণ্ট পদত হেৰি কৰে, আৰু যদি তেওঁ কিবা বিষয়ত যদি মাষ্টাৰ কৰিছে তেনেহ'লে তেখেতক ডেপুটি কমাণ্ডেণ্ট পদত ভৰ্তি কৰে, ডেপুটি কমাণ্ডেণ্ট মেডিকেল অফিচাৰ। এটা বেটালিয়নত দুজন মেডিকেল অফিচাৰ থাকে, লেব টেকনিচিয়ান থাকে, ফাৰ্মাচিষ্ট থাকে, নাৰ্ছ থাকে, আজিকালি নাৰ্ছৰো ভৰ্তি হয়, চব পদতে হেৰি আছে। আৰু আমাৰ চাফাই কৰ্মীচৰ পৰিব লৈ ধুবি নাই চবেই থাকে, মানে ফিজিকেলটো মাষ্ট চবৰে কাৰণে, বাকীখিনি মানে অফিচিয়েল থাকে, হেৰিয়াত ক্লাৰ্ক থাকে, পাৰ্চনেল এচিষ্টেণ্ট থাকে কমাণ্ডেণ্ট DIG, তেওঁলোকৰ সেইবিলাক ষ্টেনোগ্ৰাফাৰ থাকে, অফিচিয়েলৰ কাৰণে কম্পিউটাৰ জানকাৰী হ'ব লাগিব। এতিয়া যদি কুক এজনো ভৰ্তি কৰিছে তেনেহ'লে তেওঁ ৰন্ধা বঢ়াৰ পৰীক্ষা লয়, যদি ৱাশ্বাৰমেন ভৰ্তি কৰিছে তেখেতকো কাপোৰ কেনেকৈ ধুব লাগে, কেনেকৈ প্ৰেছ কৰিব লাগে, সেয়াও পৰীক্ষা লয়।
0: আমি আপোনাৰ পৰা জানিব বিচাৰিম, ছোৱালীসকলৰ বাবে ফৰ্চত বৰ্তমান কি কি কেৰিয়াৰৰ সুযোগ আছে বাৰু?
1: প্ৰথমতে চিপাহী কথাই কওঁ, কনষ্টেবল GD-ৰ কাৰণে চেম ষ্টেণ্ডাৰ্ড, ল'ৰা ছোৱালী বুলি একো নাই, হয় পাৰ্থক্য একো নাই, ল'ৰা ছোৱালী চেম ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব লাগিব।
0: আপোনাৰ পৰা যদিও বহুত প্ৰশ্ন কৰিব থাকি গ'ল বা কথা পাতিব থাকি গ'ল, এইখিনিতে আমি আপোনাৰ পৰা জানিব বিচাৰিম, আপোনাৰ কন্যা নিহা বৰা যিয়ে UPSC চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ ক্ৰেক কৰিছিলে, সেই অভিজ্ঞতাৰ বিষয়ে কওকচোন, তেখেতে কেনেকৈ প্ৰিপেৰেশ্যন কৰিছিলে?
1: 2016 তাই গীৰ্জানন্দৰ পৰা ইঞ্জিনিয়াৰিং কৰি ওলাইছিলে, ওলাই পেলাই তাতে মানে তাই কেম্পাছ ছিলেকশ্যন হৈছিলে বৰুণ বেভাৰেজ পেপচিকো কোম্পানীত, তাই গুৱাহাটীতে অলপ দিন চাকৰি কৰিলে প্ৰায় 1.5 বছৰমান, এটা প্ৰমোশ্যনো পাইছিলে। তাৰপিছত তাই ক'লে যে মই মা প্ৰিপেৰেশ্যন কৰিম মই UPSC-ৰ, মই বোলো কৰা যদি পঢ়াৰ ইচ্ছা আছে পাৰা যদি কৰা। তাৰপিছত তাই 2017 মানে দেলহি গুচি গ'ল, শ্ৰীৰাম ইনষ্টিটিউট দেলহিত মানে তাই এডমিশ্যন ল'লে এবছৰক তাত প্ৰিপেৰেশ্যনৰ কাৰণে, তৃতীয় এটেম্পটত প্ৰিলিমিনেৰি ক্লিয়াৰ কৰিলে, আকৌ মেইনছত থাকি গ'ল। তাৰমানে এটাই লক্ষ্য IPS হ'ব তাই। তাৰপিছতে মই ক'লোঁ তুমি CAPFৰ হেৰিয়াত দিয়া, চেণ্ট্ৰেল পেৰামিলিটেৰী ফ'ৰ্চতো এছিষ্টেণ্ট কমাণ্ডেণ্ট পদত হেৰি হয়। তাৰপিছত তাই ক'লে মই এইবাৰ লিখিম, তাই লিখিলে ফাৰ্ষ্ট এটেম্পটতে তাই ক্লিয়াৰ কৰিলে CAPFৰ টেষ্ট ক্লিয়াৰ কৰিলে। তেতিয়া তাৰমানে তাই ওজন বহুত বেছি আছিলে, 86 kg ওজন আছিলে, মেডিকেলত মানে তাই আনফিট হৈ গ'ল। তাৰপিছতে নেক্সট বছৰ তাই 2021 আকৌ পৰীক্ষা দিলে, পৰীক্ষা দিওঁতে তাই আকৌ পাছ কৰিলে CAPFৰ চেণ্ট্ৰেল পেৰামিলিটেৰী ফ'ৰ্চৰ UPSC-ৰ থ্ৰু। তাৰপিছত দিয়াৰ পিছত সেইটো ক্লিয়াৰ হ'ল, ক্লিয়াৰ হোৱাৰ পিছত তাই মানে এতিয়া আৰু মা তুমি আহা মোক ইয়াত আৰু হেৰি কৰি দিয়া, তাই তাত বহুত মানে ডাইটিং চাইটিং কিবা কিবি কৰি মেলি, ফিজিকেল কিবা কিবি কৰি মেলি মানে সেইটো মেনেজ কৰিলে, আৰু তাই মানে 60 kg হ'লে আহিলে, 7 kg কম কৰিছে, কৰি তাই 2023 এপইণ্টমেণ্ট পালে, এতিয়া বৰ্তমান তাই জয়পুৰত পষ্টেড আছে।
0: হয়, আপোনাৰ কন্যাৰ বিষয়ে জানিও খুবেই আচলতে ভাল লাগিল, যুৱ প্ৰজন্মৰ কাৰণে এই এক অনুপ্ৰেৰণা। আমি অনুষ্ঠানৰ শেষলৈ আহি উপস্থিত হৈছোহি, গতিকে আপোনাৰ পৰা শেষত জানিব বিচাৰিম, সশস্ত্ৰ বাহিনীত কেৰিয়াৰ গঢ়িব বিচৰা অসমৰ যুৱ প্ৰজন্মৰ বাবে আপোনাৰ বিশেষ এক বাৰ্তা?
1: আমাৰ ল'ৰা ছোৱালীবিলাকৰ অসমৰ পাৰ্টিচিপেণ্ট বহুত কম ফ'ৰ্চত, প্ৰত্যেকবাৰে তেনেকৈ এছিষ্টেণ্ট কমাণ্ডেণ্ট নতুনকৈ ভৰ্তি হৈ পেলাই মানে আমাৰ তাত ফেমিলাইজেশ্যন কৰিবলৈ আহে, IPS ভৰ্তি হৈ পেলাই ফেমিলাইজেশ্যন কৰিবলৈ আহে। তাৰপিছত মই মানে চাওঁ কাগজ আহিছে যে 10 আহিব ফেমিলাইজেশ্যনৰ কাৰণে, ফালৰ পৰা চাই যাওঁ, ক'তো মানে আমাৰ অসমীয়া ল'ৰা ছোৱালীৰ নাম নেদেখোঁ, বৰ উদাস। আৰু আমাৰ কাষৰীয়া ৰাজ্য মণিপুৰ, আমাৰ কাষৰীয়া ৰাজ্য নাগালেণ্ড, মণিপুৰৰ মানে ল'ৰা ছোৱালী ইমানেই বেছি ফ'ৰ্চত, এতিয়া বিশেষকৈ অফিচাৰ ৰেংকত ইমান হৈ গৈছে, বেয়া লাগে। মই এইটো কাৰণে ভাবোঁ যে আমাৰ অসমৰ ল'ৰা ছোৱালীৰ এৱাৰনেছ নাই নেকি, আৰু যিখিনি ধৰক মই মোৰ ছোৱালীজনীৰ কাৰণে সিমানখিনি সামৰ্থ্য আছিল কাৰণে মই পঠাই দিলোঁ তাইক UPSC তৈয়াৰী কৰিবৰ কাৰণে, দিল্লীত থকা মেলা খোৱা কোচিং গোটেইখিনি মই খৰচা বহন কৰিব পাৰিলোঁ কাৰণে পঠাই দিলোঁ। মই এইটো নকওঁ যে আমাৰ অসমৰ বহুত মানুহ এনেকুৱা আছে খৰচা বহন কৰিব পাৰে, কিন্তু চবতকৈ ডাঙৰ কথা তেওঁৰ মাজত সেইটো হেৰি আহিব লাগিব, ইণ্টাৰেষ্ট থাকিব লাগিব, নহয় জানো? আৰু লোৱাৰ লেভেলত ল'ৰা ছোৱালীবিলাকে এতিয়া বুজি পাইছে মানে চাকৰি যে ফৌজত অকণমান কষ্ট কৰিলে যে আমি চাকৰি পাম সেইটো তেওঁলোকে বুজিব পাৰিছে, বহুত ল'ৰা ছোৱালীক মই দেখিছোঁ। এতিয়া মই ৰিচেণ্টলি মই ঘৰতে অলপমান মানে গৰম বন্ধ সুৰুঙাটো লৈ পেলাই মই অলপ ল'ৰা ছোৱালীক গোট খুৱাইছিলোঁ, যিখিনি ছোৱালী মানে BA পঢ়ি থকা ছোৱালীও আছিলে, 12 পাছ মেট্ৰিক পাছ আৰু 8-9 পঢ়ি থকা ছোৱালীও, প্ৰায় মানে 32-35 জনীমান ল'ৰা ছোৱালী মিলাই পেলাই আহিছিলে, তেওঁলোকৰ লগত মই মানে এনেকৈ মত বিনিময় কৰোঁতে মই গম পাইছিলোঁ তেওঁলোক বহুত ইণ্টাৰেষ্টেড, কিন্তু মই তেতিয়া তেওঁ

0: যুৱকক কৈছো যে তোমালোকে এইটো বয়সত আছা, অলপ যদি হাইট ৱাইট বাঢ়ে, খেলা ধূলা যদি কৰা, তেনেহলে তেতিয়াহলে তোমালোকে ভৰ্তি হব পাৰিবা, একো ডাঙৰ কথা নহয়। আৰু মই এতিয়া ভাবিছো তেনেকে এখন ল'ৰা ছোৱালীৰ কাৰণে তেনেকুৱা এখন স্কুল টাইপতে খুলি সিহঁতৰ অকণমান সময় মানে এঘণ্টাও যদি সিহঁতে উলিয়াব পাৰে তেনেহলে সিহঁতৰ কাৰণে মই কাম কৰিম বুলি ভাবিছো। কিন্তু কথা হ'ল কি, যিটো ল'ৰা ছোৱালীয়ে যদি ইচ্ছা কৰেও নহয়, মাক বাপেকৰ সহায় সহযোগৰ বহুত প্ৰয়োজন। আমাৰ ল'ৰা ছোৱালীবিলাকক মাক বাপেকে এতিয়াও মানে বহুত ল'ৰা ছোৱালীক মই দেখিছো ক্লাছ 7-8 পঢ়া ল'ৰা ছোৱালীক মাক বাপেকে গুজি গুজি খুৱায়, আৰু ল'ৰা ছোৱালীক স্কুললৈ থ'বলৈ যায় বেগখন ল'ৰা ছোৱালী নিজে উঠায়, মাকে বেগখন নিজে উঠাই যায় আৰু ছোৱালীজনী 9 পঢ়িবলৈ যোৱা 10 পঢ়িবলৈ যোৱা ছোৱালীজনী মানে ফ্ৰী হৈ খোজকাঢ়ি যায়। তেওঁলোকক সৰুৰ পৰাই বোজা উঠাবলৈ শিকাব লাগে, পৰিশ্ৰম হ'বলৈ শিকাব লাগে, আমি যে মানৱ হিচাপে জন্ম লৈছোঁ, আমি যে কিবা এটা কৰিব লাগে সেইটো শিকাব লাগে। আৰু আমাৰ ল'ৰা ছোৱালীবিলাকৰ এৱাৰনেছ নাই, প্ৰথম কথা। আৰু দ্বিতীয় কথা মানে ল'ৰা ছোৱালীবিলাকে কি কৰে, দেখা দেখি কৰে। এই মেট্ৰিক পাছ কৰিলে, মেট্ৰিক পাছ কৰাৰ পিছত হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন ল'ল, এডমিশ্যন তাইৰ লগৰজনীও লৈ ল'লে, তেনেকুৱা নিজৰ মানে ফোকাস মানে লাইফত এটা এইম হ'ব লাগে, কি কৰিম, আৰু সেইটো গ'লটো ফিক্স কৰি লৈ তাৰ ওপৰত কাম কৰিব লাগে, মই ইমানেই ক'ম।
1: বাইদেউ, আপুনি আপোনাৰ এইখিনি সময় দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ, আৰু আজি আমাৰ অনুষ্ঠান ইয়াতে সামৰিব লাগিব।
2: এই আশাৰে আজিৰ যুৱ কেৰিয়াৰ অনুষ্ঠানটি সামৰিছোঁ।
0: ধন্যবাদ আপোনালোকে মোক ইয়ালৈ নিমন্ত্ৰণ কৰি অনাৰ কাৰণে, আৰু মই মোৰ মনৰ ভাৱ বহুতখিনি আছিলে, কম সময়ৰ কাৰণে মই গোটেইখিনি ভাৱ প্ৰকাশ কৰিব নোৱাৰিলোঁ, পুনৰ কেতিয়াবা সুবিধা পালে ভাৱ প্ৰকাশ কৰিম। আপোনালোকে নিমন্ত্ৰণ কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ।
2: এইখিনিতে ক'ব বিচাৰিম, আপুনি দেশৰ বাবে যি সেৱা আগবঢ়াইছে তাৰ লগতে আপুনি মনত এক যি আশা পুহি ৰাখিছে যে সমাজৰ লোকসকলৰ লগত আচলতে একেলগে কাম কৰি যোৱাৰ, বা ছাত্ৰ ছাত্ৰীসকলক আপুনি এক শিক্ষামূলক যি এক আপুনি আশা পুহিছে মনত, সেয়া সফল হওক। আকাশবাণীৰ তৰফৰ পৰা আপোনালৈ সদায় শুভেচ্ছা আছে,
0: বহুত বহুত ধন্যবাদ।
1: আজিৰ অনুষ্ঠানটি আঠ ধৰোতা আৰু সম্পাদনা দিশা শইকীয়া আৰু হিমাদ্ৰী দাসৰ, আৰু প্ৰযোজনা গৌতম নাথৰ। ধন্যবাদ।

শ্ৰোতা ইমান পৰে যুৱবাণী অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছোঁ তৰালী শৰ্মাৰ কণ্ঠৰ আধুনিক গীত।

শ্ৰোতে ইমানপৰে তৰালি শৰ্মাৰ কণ্ঠৰ আধুনিক গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পাছতে 8:45 আৰু 9:00 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে সমাচাৰ সন্ধ্যা আৰু নিউজ এট 9 শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাই আমাৰ অনুষ্ঠানসমূহ নিউজ অন এআইৰ এপৰ জৰিয়তেও শুনিবলৈ পাৰিব। অনুষ্ঠানত এতিয়া নিবেদন কৰিবলৈ লৈছোঁ ৰাভা লোকগীত, শিল্পী পুষ্প বৰা আৰু সংগীতসকল।

শ্ৰুতে ইমান পৰে ৰাভা লোকগীতকেইটি শুনিলে। শিল্পীসকল আছিল পুষ্প বৰা আৰু তেওঁৰ সংগীসকল। অনুষ্ঠানত এতিয়া নিবেদন কৰিবলৈ লৈছোঁ শ্ৰোতাই হোৱাটছআপ যোগে অনুৰোধ কৰা গীতৰ অনুষ্ঠান মূৰ্চনা। মূৰ্চনা অনুষ্ঠানটিৰ প্ৰথম বাৰ্তাটি লৈছোঁ। অনুৰোধ আহিছে মৰাণহাটৰ পৰা। বাৰ্তাটিত লিখিছে, মৰাণহাটৰ সন্ধ্যাৰাণী গগৈয়ে ধাদুমিয়াৰ পৰা। নমস্কাৰ মূৰ্চনা, তোমাৰ জৰিয়তে তেজপুৰ আকাশবাণী কেন্দ্ৰৰ সকলো কৰ্মকৰ্তাক সেৱা জনালোঁ। আমাৰ শ্ৰোতাসকলৰ বাবে ইমান ধুনীয়া ধুনীয়া অনুষ্ঠান যুগুতাই অনাৰ বাবে সকলো কৰ্মকৰ্তাক ধন্যবাদ জনালোঁ। আমি সকলোৱে তোমাৰ কেন্দ্ৰৰ অনুষ্ঠানবোৰ নিয়মীয়াকৈ শুনো। আজি আমাৰ কাৰণে মনলৈ উভতি আহে লৰালি গীতটি বজাই দিবাচোন,

এই কীৰ্তি অনাতাঁৰ মৰম পৰিয়ালৰ। চন্দ্ৰকান্ত টাইট ছাৰ, বিমল বসুমতাৰী, ভাইমন মুণ্ডা, অজিত শৰ্মা খুৰা, লগতে বিনোদ খুৰা আৰু সোণাৰাম লালুং সকলো সদস্যৰ বাবে অনুৰোধ কৰিছোঁ। ধন্যবাদ সন্ধ্যাৰাণী গগৈ বাইদেউ, আপোনাৰ অনুৰোধৰ গীতটি আপোনাৰ সকলো অনাতাঁৰ মৰম পৰিয়ালৰ সদস্যলৈ আমি এয়া বজাই শুনাইছোঁ।

মূৰ্চনা অনুষ্ঠানত এইবাৰ আন এটি বাৰ্তা লৈছোঁ। বাৰ্তাটি আমালৈ পঠাইছে অসমৰ শ্ৰীভূমিৰ পৰা হিতেন্দ্ৰ দাসৰ পৰা আহিছে। তেওঁ লিখিছে, এনি ছং টু ৰিড আউট মাই নেম প্লিজ আৰ জে জি ফ্ৰম হিতেন্দ্ৰ দাস ভিলেজ কুদালি পোষ্ট অফিচ নগেন্দ্ৰনগৰ ডিষ্ট্ৰিক্ট শ্ৰীভূমি ষ্টেট আছাম। থেংক ইউ ফৰ ৰিকুৱেষ্টিং ছং টু ফ্ৰম আৱাৰ ছাইড এণ্ড দিচ ইজ দ্য ছং ফৰ ইউ আৰ্টিষ্ট অৰিজিত সিং। আপোনাক এই গীতটি আমাৰ তৰফৰ পৰা শুনাবলৈ লৈছোঁ।

শ্ৰোতাসকলে মূৰ্ছনা অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ আন এটি বাৰ্তা লৈছোঁ। বাৰ্তাটিত লিখিছে প্ৰতি আকাশবাণী তেজপুৰ কেন্দ্ৰ নমস্কাৰ। পোনপ্ৰথমে সকলোকে পবিত্ৰ ভাদ মাহৰ আন্তৰিক শুভকামনা জনাই মূৰ্ছনাৰ যোগেদি আজি আমাক এটি যিকোনো ভক্তিমূলক গীত শুনাবৰ বাবে বাৰ্তাটি প্ৰেৰণ কৰিছোঁ। এই গীতটি ভকত বৈষ্ণৱসকলৰ বাবে আগবঢ়ালোঁ, ধন্যবাদ। ইতি অজিত কুমাৰ শৰ্মা আৰু চন্দ্ৰকান্ত টাইন। ধন্যবাদ আপোনালোক দুয়োলৈকে, আন্তৰিক ধন্যবাদ জনাইছোঁ আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা। আৰু এতিয়া শুনাবলৈ লৈছোঁ মধুমিতা ভট্টাচাৰ্যৰ কণ্ঠৰ এটি বৰগীত।

মূৰ্চনা অনুষ্ঠানৰ শেষৰ বাৰ্তাটি হাতত লৈছোঁ। বাৰ্তাটিত লিখিছে, নমস্কাৰ মূৰ্চনা, মোৰ নমস্কাৰ গ্ৰহণ কৰিবানে? মূৰ্চনা, তোমাৰ জৰিয়তে নিজৰ পচন্দৰ গীত অনুৰোধ কৰিব পাৰোঁ। মই অতিকৈ আদৰৰ শ্ৰোতা হয় মূৰ্চনা অনুষ্ঠানৰ। মই আজি শুনিবলৈ বিচাৰিছোঁ মূৰ্চনা অনুষ্ঠানত ৰুমাল এলবামৰ একবিংশ শতিকাৰ জুবিন গাৰ্গৰ কণ্ঠৰ গীতটি। অনুৰোধকাৰী শ্ৰোতা কামৰূপ জিলাৰ বামুণী গাঁও।

সংজুলিৰ পৰা বিকাশ ৰাভা, হৰেশ্বৰ ৰাভা আৰু লগতে প্ৰস্তুতি শৰ্মা, অজিত কুমাৰ শৰ্মা খুৰা, সন্ধ্যাৰাণী, বিমল বসুমতাৰী, চন্দ্ৰকান্ত টাইট আৰু সোণাৰাম লালুং, বিনোদ গগৈ, বিমল বসুমতাৰী, সোণাৰাম লালুং, টুটুমণি নাথ আৰু ধাদুমিয়াৰ সন্ধ্যাৰাণী গগৈ তথা অনাতাঁৰ মৰম পৰিয়াল, ধন্যবাদ। আপোনালোক সকলোৱে আমাৰ অনুষ্ঠান ভাল পায় বুলি জানি আমাৰো ভাল লাগিছে। আমালৈ গীত অনুৰোধ কৰি বাৰ্তা প্ৰেৰণ কৰি থাকিব। এই আশাৰে অনুষ্ঠানৰ শেষত এই গীতটি আপোনালোকলৈ আগবঢ়াইছোঁ।

শ্ৰোতীয়া ইমানপৰে মূৰ্চনা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লৈছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনাবলৈ লৈছোঁ বাহাৰ বোলছবিৰ এটি গীত, শিল্পী শ্যামসাদ বেগম।

0: সুখবৰ সুখবৰ, আপোনাৰ ব্যৱসায়, দোকান, প্ৰতিষ্ঠান বা সেৱাক শ্ৰোতাৰ ওচৰলৈ লৈ যাব বিচাৰে নেকি? তেন্তে আজিয়ে যোগাযোগ কৰক আটাইতকৈ বিশ্বাসযোগ্য মাধ্যম আকাশবাণী তেজপুৰ। ইয়াৰ লাভালাভসমূহ হৈছে সুদূৰ প্ৰসাৰী প্ৰচাৰ, ঘৰে ঘৰে জনপ্ৰিয় অনুষ্ঠানসমূহৰ মাজত বিজ্ঞাপন প্ৰচাৰৰ সুবিধা, বাজেট অনুকূল বিজ্ঞাপনৰ পেকেজ, বিশ্বস্ততা, শ্ৰোতাৰ গভীৰ বিশ্বাস আৰু ব্যাপক পৰিসৰ। বিজ্ঞাপন সম্পৰ্কীয় সবিশেষ তথ্য, দৰ আৰু বুকিঙৰ বাবে আজি আকাশবাণী তেজপুৰৰ বাণিজ্যিক শাখাৰ সৈতে যোগাযোগ কৰক। ঠিকনা আকাশবাণী তেজপুৰ, মৰাভৰলী। যোগাযোগৰ নম্বৰটি হৈছে 8723989423। নম্বৰটি পুনৰ কৈছোঁ, 8723989423। আকাশবাণী তেজপুৰ, বাণিজ্যিক শাখা।
1: শ্ৰোতাই আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা শুনি আছে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছোঁ আশা ভোছলেৰ কণ্ঠত আশা বোলছবিৰ এটি গীত।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতিয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সিয়েলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800-420-2233 নম্বৰত।
2: হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ গীতা দত্ত আৰু হেমন্ত কুমাৰৰ কণ্ঠত এটি গীত, বোলছবি এক ঝলক।

या आ आ मान ले ओ गोरी कहना मेरा न जला आ आ अच्छा नहीं दूर रहना तेरा।

হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ প্যাৰ হি প্যাৰ বোলছবিৰ এটি গীত আশা ভোছলে আৰু মহম্মদ ৰফিৰ কণ্ঠত।

সুখবৰ সুখবৰ। আপোনাৰ ব্যৱসায়, দোকান, প্ৰতিষ্ঠান বা সেৱাক শ্ৰোতাৰ ওচৰলৈ লৈ যাব বিচাৰে নেকি? তেন্তে আজিয়ে যোগাযোগ কৰক আটাইতকৈ বিশ্বাসযোগ্য মাধ্যম আকাশবাণী তেজপুৰ। ইয়াৰ লাভালাভসমূহ সুদূৰ প্ৰসাৰী, প্ৰচাৰ, ঘৰে ঘৰে জনপ্ৰিয় অনুষ্ঠানসমূহৰ মাজত বিজ্ঞাপন প্ৰচাৰৰ সুবিধা, বাজেট অনুকূল বিজ্ঞাপনৰ পেকেজ, বিশ্বস্বতা, শ্ৰোতাৰ গভীৰ বিশ্বাস আৰু ব্যাপক পৰিসৰ। বিজ্ঞাপন সম্পৰ্কীয় সবিশেষ তথ্য, দৰ আৰু বুকিঙৰ বাবে আজিয়ে আকাশবাণী তেজপুৰৰ বাণিজ্যিক শাখাৰ সৈতে যোগাযোগ কৰক। আমাৰ ঠিকনা আকাশবাণী তেজপুৰ, মৰাভৰলী। আমাৰ যোগাযোগ নম্বৰটি হৈছে 8723989423। যোগাযোগ নম্বৰটি আকৌ কৈছো 8723989423। আকাশবাণী তেজপুৰ, বাণিজ্যিক শাখা।

হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা অনুষ্ঠান শুনি আছে। এইবাৰ শুনাবলৈ লৈছোঁ নয়া দৌৰ বোলছবিৰ এটি গীত আশা ভোছলে আৰু মহম্মদ ৰবিৰ কণ্ঠত।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ কিলোহাৰ্টজ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় 10:30 গৈছে। ইয়াৰ লগে লগে আমাৰ বিয়লিৰ অধিৱেশনৰো অন্ত পৰিল। আজি প্ৰচাৰণৰ বিভিন্ন দায়িত্বত আছিল নিয়ন্ত্ৰণ কক্ষত অম্লানজ্যোতি দত্ত, বিলিভাং স্বৰ্গীয়াৰী আৰু ৰাজীৱ গগৈ, নিয়ন্ত্ৰণ কক্ষত নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী আৰু প্ৰচাৰণ সহায়িকা আছিল আলপনা শইকীয়া। আমাৰ কাইলৈ বিয়লিৰ অধিৱেশন মুকলি কৰা হ'ব এ একে মিটাৰ আৰু একে বেণ্ডতে বিয়লি